এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 11 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 29 আগষ্ট। সমূহ শ্ৰোতালৈৰ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

এলডৱাৰ্ড হাক্সলিয়ে কৈছিল, মানুহৰ জীৱনত ঘটা ঘটনাবোৰেই অভিজ্ঞতা নহয়, মানুহৰ জীৱনত কোনো ঘটনা ঘটোতে তেওঁ কি কৰিছে সেইটোহে অভিজ্ঞতা।

0: অন্তযাত্ৰাও এই যাত্ৰাৰো শেষ নাই। গোটেই জীৱনজুৰি মই বিভিন্ন ৰহস্যৰ সন্ধান কৰিছোঁ। প্ৰতিটো ৰহস্যৰ স্থিতি আছে, প্ৰশ্ন আছে, উত্তৰ অৱশ্যে আংশিক। জীৱনত বহুতবাৰ ভয়ংকৰ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছোঁ। শয্যাশায়ী দেউতাৰ অতি সংকটাপন্ন মৃত্যুবত অৱস্থাৰ মাজত আইজনীৰ বিয়াখন পাতিবলগা সময়খিনিত, তাইৰ যমজ সন্তান দুটা জন্ম হোৱাৰ সময়ত, পাৰিবাৰিক মাটিবাৰী সম্পৰ্কীয় বিভিন্ন কঠিন সমস্যাত, মোৰ মামীৰ উপহীৰ কঠিন ৰোগৰ সময়ত, আইজনীৰ ছেপ্টিক ফিভাৰ হৈ জুৱাত হোৱা অৱস্থাত, ডাঙৰ ভাই সোণৰ এক অচিনাকি ব্যাধিৰ সময়ত সৰগ ভাগি মূৰত পৰা অৱস্থাত যি মহাশক্তিয়ে মোক হাত পাতি ধৰি ৰক্ষা কৰিছে, সেই বিষয়ে বৰ্ণনা দিবলৈ গ'লে মানুহে মোক ধৰ্মপ্ৰচাৰিকা বুলিও ভাবি ল'ব পাৰে। এয়া মোৰ ব্যক্তিগত জীৱনত ব্যক্তিগত সত্য অভিজ্ঞতাৰহে বৰ্ণনা, মোৰ সত্য অন্বেষণৰহে কাহিনী। অন্বেষণ, কেৱল অন্বেষণ। গছৰ পাত সৰে পাত ওলায়, পাত সৰে পাত ওলায়, পাত ওলায় পাত সৰে, পাত ওলায় পাত সৰে, এনেকৈয়ে মই গৈ থাকোঁ। গীৰ্জা, মছজিদ, মন্দিৰ, নামঘৰৰ তোৰণ পাৰ হৈ হৈ মোৰ অবিৰত যাত্ৰা অবিৰাম। পুৱাৰ ব্ৰহ্ম মুহূৰ্তত প্ৰত্যক্ষ কৰোঁ ভুৱনেশ্বৰীক, মধ্যাহ্ন সূৰ্যত দৰ্শন পাওঁ বিষ্ণুক, জীৱনৰ বিভিন্ন প্ৰহৰত দেখা দিয়ে দশ মহাবিদ্যাই, গীতাৰ বিশ্বৰূপ সসীম অসীম বিয়পী। মই ক'ত অনুভৱ কৰা নাই মহত্তম সেই শক্তি? সকলোতে, সকলোতে, মোৰ প্ৰতিটো নিশ্বাসত, প্ৰতিটো কৰ্মত, মোৰ প্ৰাণশক্তি সেই শক্তিৰেই অস্তিত্ব। এই যে ডিভাইন ডিছকণ্টেণ্টমেণ্ট, স্বৰ্গীয় অতৃপ্তি, এই যে ৰহস্যময় হিউমেন ৰিলেশ্যনশ্বিপ, এই যে সংজ্ঞাবিহীন মানসিক স্তৰবোৰ, এই যে পূৰ্বনিৰ্দিষ্ট ঘটনাবোৰ, দৈৱ সংযোগবোৰ, এইবোৰৰ অৰ্থ বিচাৰি মনে নিৰন্তৰ অহা যোৱা কৰে মাটিৰ পৰা আকাশলৈ, আকাশৰ পৰা মাটিলৈ, কিবা এটা বিচাৰি ফুৰো। অহৰহ কিবা এটাৰ অনুসন্ধানত থকাটো মোৰ এটা নিৰন্তৰ অভ্যাসত পৰিণত হৈছিল। তেতিয়া অৱশ্যেই জনা নাছিলোঁ মই এক সত্যকে বিচাৰি ফুৰিছোঁ। আকাশলৈ মূৰ তুলি চাওঁ, কিজানিবা কিবা দেখোঁ পোহৰত, আন্ধাৰত, বিদ্যুতত, কাণ পাতো মেঘৰ গৰ্জনত, কিজানিবা কিবা শুনো বতাহৰ হু হুঁৱনিত, কিজানিবা কিবা শুনো নদীৰ সোঁতত, কিজানিবা কিবা দেখোঁ, কোন শব্দত মই কি বিচাৰোঁ, কোনেও নুশুনা হৃদয়ৰ শব্দত, আৰ্তনাদত, বলি দিয়া পশুৰ কাতৰ ক্ৰন্দনত, প্ৰণয়ৰ অফুট গুণগুণনিত, শাস্ত্ৰীয় গীতৰ আৰোহণৰ তুংগত, কোনটো শব্দ, কোনটো শব্দই মোৰ অন্বেষণৰ পথত পোহৰ পেলাব? বিথোভেনৰ চিম্ফনীত কি আছে ৰহস্যৰ সেই চমকনি? মুনলাইট ছোনাটাত কোনটো শ্লোক, পুৰাণৰ কোনটো কাহিনীত, বেদান্তৰ কোনটো উপলব্ধিত? মই এবাৰ হাত থওঁ বাইবেলত, এবাৰ হাত থওঁ কোৰাণত, এবাৰ হাত থওঁ বৌদ্ধ শাস্ত্ৰত, তন্ত্ৰশাস্ত্ৰৰ ভাইব্ৰেশ্যনত কি সত্য আছে? মই কোন ৰূপত কাক প্ৰাৰ্থনা কৰোঁ? মাৰ মুখৰ কাকুতি ঘোষাৰ সুৰে মোৰ অন্তৰ বিগলিত কৰে, কৃষ্ণৰ ৰূপে মোক সন্মোহিত কৰে, ভাগৱতৰ বেদস্তুতিয়ে মোৰ শেষ প্ৰাৰ্থনানে? ইয়াতো সিপাৰৰ গূঢ়তত্ব ক'ৰবাত আছে নেকি? তৃষ্ণাৰ বিশাল জোৱাৰে মোৰ বুকুত খুন্দিয়াই থাকে।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে আমজাদ আলী খাঁৰ সৰোদ বাদন, ৰাগ বিলাস খানী তৰী।

ইমান পৰে শ্ৰোতাসকলে, ওস্তাদ আমজাদ আলী খাৰ সৰোদ বাদন শুনিলে। শ্ৰোতাসকলে, অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এতিয়া শুনাবলৈ লোৱা হৈছে

শ্রোতাসকলে প্রশান্ত রাজখোৱাৰ কণ্ঠৰ বৰগীত শুনি আছে। শিল্পী কণ্ঠত এবাৰ শুনক মহাপুৰুষ শ্রী শ্রী মাধবদেৱ বিৰচিত এটি বৰগীত।

প্ৰশান্ত ৰাজখোৱাৰ কণ্ঠৰ বৰগীত কেটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

পুৱা 10:30 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিৱেশন, পৰিকল্পনা আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 12:15 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানৰ যুৱ কৰ্মশালা শিতানত সমল ব্যক্তিৰূপে উপস্থিত থাকিব বিশিষ্ট সৰোদ বাদক।

তৰুণ চন্দ্ৰ কলিতা আৰু বিশিষ্ট শাস্ত্ৰীয় সংগীতৰ শিল্পী প্ৰজ্ঞান বৰুৱা। বিষয় শাস্ত্ৰীয় সংগীতৰ ৰূপৰেখা। আঠ ধৰোতা আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 7:30 বজাত উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জল পদুমৰ পাঞ্চৈৰ 5ষ্ঠ খণ্ড। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সন্ধিয়া 6:10 বজাত কৃষকবাণী অনুষ্ঠানৰ কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি শিতানত হেমাংগ বৈশ্যৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ শিখামণি দত্তৰ। লগতে আছে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 3:45 বজাত কাৰ্বি অনুষ্ঠানত লমকিম হানচেপিৰ কথিকা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। তিনি বাজি 15 মিনিটত নেপালী অনুষ্ঠানত গীতাঞ্জলি নেৱাৰৰ চুটিগল্প আৰু সুভাষ ছেত্ৰীৰ স্বৰচিত কবিতা। পুৱা 8:30 বজাত গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব তৰিকুদ্দিন আহমেদ, পৰবীণ চুলতানা, সমৰ হাজৰিকা, শিৱানী দত্ত আৰু দিলীপ দাসৰ কণ্ঠৰ গীত। সাত বাজি 15 মিনিটত আজি পুৱা। প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। 9:15 বজাত জিলাৰ ৰেহৰূপ। 9:20 বজাত আৰু 10 বজাত হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান। 9:45 বজাত অসমা সুষমা অনুষ্ঠানত এখনি আলেখ্য নামঘোষা। ৰচনা দীপমণি চুতীয়াৰ, প্ৰযোজনা তপন দত্তৰ। দিনৰ 11:05 বজাত পৰাগমালা লাইভ। 11:30 বজাত বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ 4ষ্ঠ খণ্ড। ৰচনা মৃদুল হাজৰিকাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 1:10 বজাত আৰু নিশা 7:45 বজাত জীৱেন্দ্ৰ মোহন দেৱশৰ্মাৰ কণ্ঠৰ আধুনিক গীত। 1:20 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত বেলা চৌধুৰীৰ কণ্ঠৰ খেয়াল ৰাগ শুদ্ধ চাৰাংগ। 1:50 বজাত পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত গীতেৰে মৌ টুকাৰীৰ মাত। 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 বজাত আধুনিক গীত, শিল্পী সংগীতা বৰঠাকুৰ। 5:25 বজাত সন্ধিয়া 7:20 বজাত আৰু নিশা 8:30 বজাত আধুনিক গীতৰ অনুষ্ঠান। 5:45 বজাত হিন্দী ভাষা শিক্ষাৰ পাঠ। যুগুতাই আগবঢ়াব ৰীণা বিশ্বশৰ্মাই। সন্ধিয়া 6:40 বজাত চন্দনা ধৰৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত। 7:05 বজাত বৃন্দ গান। 7:35 বজাত পূবালীৰ সুৰ অনুষ্ঠানত ৰেণু হাজোৱাৰীৰ কণ্ঠৰ কাৰ্বি গীত। 8:02 বজাত দৃষ্টিপাত। 9:00 বজাত চিত্ৰগীত। 9:30 বজাত আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী অনিমা চৌধুৰীৰ জীৱন আৰু কৰ্মৰাজীৰ ভেটিত যুগুতোৱা প্ৰামাণ্য আলেখ্যলানীৰ 2ষ্ঠ খণ্ড। ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। 10:00 বজাত অখিল ভাৰতীয় সংগীতৰ অনুষ্ঠানত ডক্টৰ মণ্ডপা সৰদাৰ কণ্ঠৰ কৰ্ণাটকী সংগীত দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: সাধক সুন্দৰৰ অনুষ্ঠানটিত এইবাৰৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী কণিকা ভট্টাচাৰ্য।
1: সেই গানটো যে ল'ৰাইহে গোৱা গান মই সেইবিলাক নাজানো, মানে প্ৰশান্ত বৰদলৈ লিখা সুৰ পিছত দাদাক লগ পাই পেলাই কৈছো আৰু, দাদা হাঁহিছে আৰু, দাদাৰ গান পিছত গালো এটা কিহৰ বাবে ফুলে হাঁহে ফুলে।
0: আপোনালোকে শুনিবলৈ পাব কণিকা ভট্টাচাৰ্যৰ সংগীত জীৱনৰ বৰ্ণিল পৰি।

0: সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব দেওবাৰে দিনৰ 10 বজাত,
1: পুনৰ প্ৰচাৰ মঙলবাৰে নিশা 9:30 বজাত।
0: শুনিবলৈ নাপাহৰিব সাধক সুন্দৰৰ।

চল্লিছ ফুটৰ বেছি হোৱাটো প্ৰয়োজন। আকৌ যি ঠাইত আৰ্চেনিকৰ পৰিমাণ বেছি তেনে ঠাইৰ টিউবৱেলৰ গভীৰতা সদায় এশ ফুটৰ ওপৰত হ'ব লাগে, কাৰণ মাটিৰ প্ৰায় এশ ফুট গভীৰতালৈকে আৰ্চেনিক সোমাব পাৰে। পানীৰ উৎস বীজাণুমুক্ত হ'বলৈ নাদ বা দমকলৰ পাৰ পকী হ'ব লাগে বা বাঁহৰ দলং সাজি উৎসৰ ওচৰতে বস্তু বাহিনী পেলাব নোৱাৰা কৰি ল'ব লাগে। খোৱা পানীৰ এনে উৎসৰ কাষতে গা ধোৱা, বাচন বৰ্তন ধোৱা বা মল মূত্ৰ আদি ত্যাগ কৰা অনুচিত। বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো হয়তো আমাৰ পানীখিনি বিপদমুক্ত নহ'ব পাৰে। পানীৰ অস্বচ্ছতা, তাত থকা লৱণৰ পৰিমাণ আদি নিৰ্ধাৰিত মাত্ৰাতকৈ বেছি হ'লে সেই পানীয়ে আমাৰ অনিষ্ট কৰে। বহু সময়ত উৎসৰ পানী ঠিকেই থাকিলেও আমাৰ শৰীৰে নিৰাপদ পানী নাপায়। উৎসৰ পৰা পানী কঢ়িয়াই অনা বাচন বৰ্তন আৰু ঘৰত জমা ৰখা পানীৰ পাত্ৰ বীজাণুমুক্ত নহ'লেও আমি নিৰাপদ পানী নাপাওঁ। আকৌ পৰিষ্কাৰ বাচন বৰ্তন থকাৰ পাছতো পানী দুয়োটাজনৰ বা পানী লওঁতাজনৰ অপৰিষ্কাৰ হাতখনেও প্ৰচুৰ বীজাণুৰ যোগান ধৰে। ৰেষ্টুৰা আদিত আহাৰ গ্ৰহণ কৰোঁতে আহাৰ যোগান ধৰা ব্যক্তিজনৰ হাতৰ পৰাও বীজাণু অহাৰ সম্ভাৱনা থাকে। অথবা কোনো তামোলৰ দোকানত তামোল খাওঁতেও তামোল পাণ ধোৱা বাল্টিটোৰ পানীখিনিৰ বীজাণুমুক্ত নহ'লে তাৰ পৰাও বীজাণু আহিব পাৰে। নিৰাপদ পানীৰ লগত নিৰাপদ হাতখনৰো নিবিড় সম্পৰ্ক আছে। সেয়েহে উৎস নিৰাপদ হ'লেও খাদ্য গ্ৰহণ কৰা হাতখন পৰিষ্কাৰ নহ'লে ৰোগৰ বীজাণু আমাৰ শৰীৰত প্ৰৱেশ কৰে। খোৱাৰ আগত আৰু পাছত পৰিষ্কাৰ পানী আৰু চাবোনেৰে হাত ধোৱা অতি আৱশ্যক। হাত ধোওঁতে সদায় হাতৰ তলুৱা, আঙুলিৰ মাজৰ অংশ আদি পৰিষ্কাৰকৈ ধুব লাগে। এনে অভ্যাস শৰীৰৰ পৰা কৰাৰ অতি প্ৰয়োজন। আমি সকলোৱে নিৰাপদ পানী খাবলৈ বিচাৰোঁ, কিন্তু কিছু অসতৰ্কতা আৰু কিছু এলাহৰ বাবেই আমি নিৰাপদ পানীটুপিৰ পৰা বঞ্চিত হওঁ। উতলাই চেঁচা কৰি লোৱা পানীটুপি একেবাৰে নিৰাপদ, পিছে ই সোৱাদযুক্ত নহয় বাবেই আমি বহুতে এনে পানী খাব নোখোজোঁ। যদিও কম খৰচত বিশুদ্ধ পানীৰ ই এটা উৎকৃষ্ট উপায়। নিৰাপদ পানী আৰু নিৰাপদ অনাময় ব্যৱস্থাই আমাক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখিব পাৰে।

জ্ঞান বিজ্ঞান অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্রবাল কুমার শর্মায়। আপোনাৰ ওচৰৰ পুখুৰী, খাল আদিৰ গেদ আৰু জাবৰ পৰিষ্কাৰ কৰিবলৈ বৰষুণৰ পানী সৰ্বাধিক পৰিমাণে সঞ্চয় কৰাৰ ব্যৱস্থা কৰক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: শোণিতপুৰ জিলাৰ আয়ুক্তই তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালি হোৱা 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট শোণিতপুৰ.gov.in। আবেদনৰ শেষ তাৰিখ 15 ছেপ্টেম্বৰ। এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষা।

0: অগ্ৰগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনেৰী অফিচাৰ, ব্লক ভেটেৰিনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহচক্ৰত খালি হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী 10ম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: এক জমানে সে কাহানী হে সুনা ৰহি আকাশবাণী, ফির আয়া এন্টারটেইনমেন্ট কা রেভোলিউশন, জব কোনে কোনে পৌঁছা দূরদর্শন, কাহানি নহীঁ বদলি স্টাইল গয়া হে বদল, জো কাহানিয়াঁ হম সুনতে আয়ে দেখতে আয়ে, আব বহি বেসি হি কাহানি সুনায়েগা ডিজিটাল।
4: ডাউনলোড ওয়েভস ওটিটি অ্যাপ নাও এন্ড ওয়াচ ফর ফ্রি।
1: প্রতিখন ঘরে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
5: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
6: এয়া আকাশবাণী। পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে মধ্য এছিয়াৰ দেশ উজবেকিস্তানলৈ যাব। নেপালৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 84গৰাকী ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাৰ 84টা বিষয়ৰ ফলাফল ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব আৰু ভাৰতৰ ভেলাভান সেন্থিল কুমাৰে হাংগেৰীত অনুষ্ঠিত PSA বুদাপেষ্ট স্কোৱাছ অপেন প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে মধ্য এছিয়াৰ দেশ উজবেকিস্তানলৈ যাব। প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণকালত উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাফকাত মিৰ্জিঅ'য়েভৰ সৈতে দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। এয়া হ'ব প্ৰধানমন্ত্ৰী মোদীৰ 4থবাৰৰ বাবে উজবেকিস্তান ভ্ৰমণ। ভ্ৰমণকালত দুয়োগৰাকী নেতাই দ্বিপাক্ষিকভাৱে গুৰুত্বপূৰ্ণ বিভিন্ন বিষয়ত আলোচনা কৰিব। উল্লেখযোগ্য যে ভাৰত হৈছে উজবেকিস্তানৰ শীৰ্ষ 10খন বাণিজ্য অংশীদাৰৰ অন্যতম,

যাৰ সৈতে প্ৰায় 100 কোটি টকাৰ দ্বিপাক্ষিক বাণিজ্যৰ সম্পৰ্ক আছে। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে তাস্কণ্ডৰ শাস্ত্ৰী স্মাৰক ভ্ৰমণ কৰিব। মহানগৰখনৰ শাস্ত্ৰী ৰোডত থকা এই স্মাৰকস্থলীত ভাৰতৰ তৃতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ ব্ৰঞ্জৰ মূৰ্তি আছে। প্ৰধানমন্ত্ৰী মোদীয়ে তাস্কণ্ড চৰকাৰী বিশ্ববিদ্যালয়ত থকা মহাত্মা গান্ধী কেন্দ্ৰ পৰিদৰ্শন কৰাৰ সম্ভাৱনা আছে। তাস্কণ্ডৰ পৰা প্ৰধানমন্ত্ৰী মোদী কিৰ্গিস্তানৰ বিছকেকলৈ যাব আৰু তাত তেওঁ 31 আগষ্টত 26 সংখ্যক ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব। শ্ৰীমোদীয়ে সন্মিলনত নিৰাপত্তা, যোগাযোগ আৰু সুযোগৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহত আলোকপাত কৰি ভাষণ দিব। ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ সুযোগতে প্ৰধানমন্ত্ৰী মোদীয়ে এই সংস্থাৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। তেওঁ লগতে মধ্য এছিয়াৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ উদযাপন উপলক্ষে আয়োজন কৰা 6ষ্ঠ বিশ্ব নোমাড গেমছৰ উদ্বোধনী অনুষ্ঠানতো অংশ ল'ব। উপৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনে আজিৰ পৰা 3-দিনীয়া কাৰ্যসূচীৰে তামিলনাডু, কৰ্ণাটক, কেৰালাম আৰু লক্ষাদ্বীপ ভ্ৰমণ কৰিব। ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে শিক্ষা, জনসেৱা, সাংস্কৃতিক ঐতিহ্য, ঔদ্যোগিক শৈক্ষিক সহযোগিতা, মীন পালনৰ প্ৰসাৰ আৰু বৃহৎ ৰাজহুৱা উদযাপনসমূহ সামৰি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ আজি তামিলনাডুৰ ইৰোডত কংগো ভেলেলাৰ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ন্যাসৰ প্ৰতিষ্ঠাপক দিৱস উদযাপনত অংশ ল'ব। ইয়াৰ পাছত উপৰাষ্ট্ৰপতিগৰাকী বেংগালুৰুলৈ ৰাওনা হ'ব। বেংগালুৰুত তেওঁ কৰ্ণাটকৰ বিধানসভা ভৱন, বিধানসৌধাত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰামকৃষ্ণ হেগড়েৰ শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব। কাইলৈ উপৰাষ্ট্ৰপতিগৰাকীয়ে আলাপ্পুজাত কেৰালা কৌমুদী বাতৰি কাকতৰ 115 বছৰীয়া জয়ন্তী উদযাপনত ভাগ লৈ কেৰালাম ভ্ৰমণৰ পাতনি মেলিব। ভ্ৰমণকালত তেওঁ পাথানমথিতাত চলিত বৰ্ষৰ অৰণমূলা জল মহোৎসৱ মুকলি কৰিব। পাছত শ্ৰীৰাধাকৃষ্ণনে তিৰুৱনন্তপুৰমলৈ যাব আৰু কেৰালামৰ অন্যতম সাংস্কৃতিক উৎসৱ উদযাপনৰ সৈতে সংগতি ৰাখি অনাম পেজেণ্ট্ৰী শীৰ্ষক সাংস্কৃতিক মহোৎসৱৰ শুভাৰম্ভ কৰিব। ভ্ৰমণৰ অন্তিম দিনা উপৰাষ্ট্ৰপতিগৰাকীয়ে লক্ষাদ্বীপৰ আগাত্তি ভ্ৰমণ কৰিব। আগাত্তিত তেওঁ মীন পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ উদ্যোগত আয়োজিত এক প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত কেৰালামলৈ উভতি তেওঁ ৰাজাগিৰি অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী সমাৰোহ উদযাপন আৰু কোচিৰ কক্কানাড়ত হ'বলগীয়া কনফাৰেন্স শীৰ্ষক ঔদ্যোগিক শৈক্ষিক সন্মিলনৰ তৃতীয় সংস্কৰণত ভাগ ল'ব। নেপালৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 84 গৰাকী ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ত্ৰিশুলি জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত 63 জন লোক আৰু তামিলনাডুৰ 21 জন লোক আছে। এতিয়ালৈকে 320 জন ভাৰতীয় লোক সন্ধানহীন হৈ আছে বুলি মন্ত্ৰালয়ে জনাইছে। নেপালৰ বানত সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা নামৰ লোক দুজন সম্প্ৰতি নিৰাপদে আছে বুলি পৰিয়ালৰ সূত্ৰে প্ৰকাশ কৰিছে। ইপিনে আকস্মিক বানৰ সময়ত চীনৰ পৰা নেপালত 149 জন লোক সুৰক্ষিতভাৱে উপস্থিত হোৱাৰ তথ্য পোৱা গৈছে। চীনৰ ফালে প্ৰায় 400 জন ভাৰতীয় লোক সুৰক্ষিত অৱস্থাত আছে আৰু ভাৰতীয় দূতাবাসে তেওঁলোকক দেশলৈ ঘূৰাই অনাৰ বাবে কাম কৰি আছে। ইপিনে এই বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 579লৈ বৃদ্ধি পাইছে। বানৰ পাছৰে পৰা নেপালৰ তিব্বতৰ সীমান্তৰ দুয়োপাৰে 1924 জন লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহে নদীৰ কাষে কাষে আৰু বিচ্ছিন্ন হৈ থকা অঞ্চলসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্ৰাস আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানলৈকে 579টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু 101 আঘাতপ্ৰাপ্ত লোকৰ চিকিৎসা অব্যাহত আছে। সন্ধানহীন হৈ থকা লোকসকলৰ ভিতৰত জলবিদ্যুৎ প্ৰকল্প, বিদেশী নাগৰিক, অসামৰিক লোক, নিৰাপত্তা বাহিনী আৰু চৰকাৰৰ লোক আছে। জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰায় 933 জন লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। ইপিনে ভাৰতে মানৱীয় সাহায্য হিচাপে কালি কাঠমাণ্ডুলৈ 3য় বিমানেৰে 10 টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰা অনুসৰি সাহায্য সামগ্ৰীৰ ভিতৰত পৰ্টেবল জেনেৰেটৰ, খাদ্যৰ টোপোলা, পানী পৰিশোধন টেবলেট আদি আছে। বিদেশ মন্ত্ৰালয়ে নিখোজ হৈ থকা লোকসকলক বিচাৰি উলিওৱা আৰু উদ্ধাৰ অভিযানত সহায় কৰাৰ উদ্দেশ্যে অহৰ্নিশে খোলা থকা এটা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা অৰ্থাৎ UGC NET পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। ঘোষিত ফলাফল অনুসৰি 84টা বিষয়ত 4000ৰো অধিক প্ৰাৰ্থীয়ে কনিষ্ঠ গৱেষণা জলপানী অৰ্থাৎ জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। ইংৰাজী, বাণিজ্য আৰু সমাজতত্ত্ব বিষয়ৰ প্ৰশ্নকাকতত বিশেষজ্ঞ সমিতিয়ে তথ্য, অনুবাদ আৰু ভাষা সম্পৰ্কীয়বোৰ ধৰা পেলোৱাৰ পাছত এই 3টা বিষয়ত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীসকলৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই চলিত বৰ্ষৰ জুনত নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল। সংস্থাই পৰীক্ষাৰ প্ৰায় 2 মাহৰ পাছত 16 আগষ্টত উত্তৰসমূহ মুকলি কৰাৰ লগতে এই 3টা বিষয়ক লৈ বিশেষ জাননী জাৰি কৰিছিল। সংস্থাই একেদিনাই আন এখন জাননীৰে ছেপ্টেম্বৰত 3টা বিষয়ৰ পৰীক্ষা নতুনকৈ অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছিল।
অহা ন আৰু দহ ছেপ্টেম্বৰত এই তিনিওটা বিষয়ত পুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব।

0: আৰু ইয়াৰ বাবে পৰীক্ষাৰ্থীয়ে কোনো অতিৰিক্ত মাচুল দিব নালাগে বুলি সংস্থাই ইতিমধ্যে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক আৰাধনা পাটনায়কে কালি 2030 চনৰ ভিতৰত মেলেৰিয়া নিৰ্মূলৰ লক্ষ্যত উপনীত হোৱাৰ দিশত দেশৰ অগ্ৰগতিৰ মূল্যায়ন সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত মেলেৰিয়াৰ সংক্ৰমণ সৰ্বাধিক হোৱা 9খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 33খন জিলাৰ পৰ্যালোচনা কৰা হয়। এই জিলাকেইখনত 2025 বৰ্ষত 64% লোক মেলেৰিয়াত আক্ৰান্ত হোৱাৰ লগতে 54% লোকৰ এই ৰোগত মৃত্যু হৈছে। বৈঠকত অতিৰিক্ত সচিবগৰাকীয়ে মেলেৰিয়া ফলপ্ৰসূভাৱে প্ৰতিৰোধ আৰু নিৰ্মূলৰ বাবে উচ্চ পৰ্যায়ৰ সতৰ্কতা বজাই ৰখা আৰু অঞ্চলভিত্তিক নিৰ্দিষ্ট কৌশল গ্ৰহণৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰে। তেওঁ স্থানীয় মহামাৰী আৰু ভৌগোলিক পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে সংক্ৰমণ সৰ্বাধিক হোৱা গাঁওসমূহত গাঁও কাৰ্য পৰিকল্পনা ৰূপায়ণৰ লগতে 33খন সৰ্বাধিক সংক্ৰমিত জিলাৰ আটাইকেইখনতে জিলা কাৰ্য পৰিকল্পনা ফলপ্ৰসূভাৱে ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ জ্যেষ্ঠ বিষয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালক আৰু সংশ্লিষ্ট ৰাজ্য আৰু জিলাসমূহৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে দেশত মেলেৰিয়া ৰোগী আৰু মৃত্যুৰ হাৰ প্ৰায় 80% হ্ৰাস পাইছে আৰু 2015 চনৰ পৰা 2025 চনৰ ভিতৰত সৰ্বাধিক সংক্ৰমিত জিলাৰ সংখ্যা 155ৰ পৰা 133লৈ হ্ৰাস পাইছে। 2022-25 চনৰ ভিতৰত 160খন জিলাত মেলেৰিয়া ৰোগী শূন্য হোৱাৰ তথ্য পোৱা গৈছে আৰু ইয়ে সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লাভ কৰা সফলতাকে সূচাইছে। ভাৰতৰ ভেলাভান চেণ্ঠিল কুমাৰে হাংগেৰীত অনুষ্ঠিত পি এছ এ বুদাপেষ্ট স্কোৱাছ অপেন প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। চেণ্ঠিল কুমাৰে ফাইনেলত আয়োজক দেশখনৰ বালাজছ ফাৰ্কাছক 3-0 ফলাফলত পৰাস্ত কৰে। ভাৰতীয় খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত বিশ্বকৰ্মৰ 8ষ্ঠানৰ আৰু এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী ইয়ান ইঅ এনজিক 3-0 ফলাফলত পৰাস্ত কৰিছিল। ছেমিফাইনেলত চেণ্ঠিল কুমাৰে সতীৰ্থ খেলুৱৈ বীৰ চত্ৰানীক 3-2 ফলাফলত পৰাস্ত কৰিছিল। শ্ৰীলংকা আজি মহিলাৰ চলিত বৰ্ষৰ টি টুৱেণ্টি এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত সংযুক্ত আৰৱ আমিৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে মধ্য এছিয়াৰ দেশ উজবেকিস্তানলৈ যাব। নেপালৰ বিধংসী বানৰ পাছত বৰ্তমানলৈকে 84গৰাকী ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাৰ 84টা বিষয়ৰ ফলাফল ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব আৰু ভাৰতৰ ভেলাভান চেণ্ঠিল কুমাৰে হাংগেৰীত অনুষ্ঠিত পি এছ এ বুদাপেষ্ট স্কোৱাছ অপেন প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

আনৰ সুখ হোৱাটো যদি বিচৰা তেন্তে দয়ালু হবলৈ যত্ন কৰা, যদি নিজেও সুখী হব বিচৰা তেতিয়াও দয়ালু হবলৈ চেষ্টা কৰা, কথাষাৰ কৈছিল দালাই লামায়ে।

0: ভাৰতীয় ফিল্ড হকী খেলুৱৈ মেজৰ ধ্যানচান্দ। তেখেতক ভাৰতীয় ক্ৰীড়া ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গণ্য কৰা হয়। 1928, 1932 আৰু 1936 চনত ভাৰতে ফিল্ড হকীত আধিপত্য বিস্তাৰ কৰা যুগত 3টা অলিম্পিক স্বৰ্ণপদক অৰ্জন কৰাৰ উপৰিও তেখেতে অসাধাৰণ গ'ল স্কৰিং কৃতিত্বৰ বাবে জনাজাত আছিল। তেখেতৰ প্ৰভাৱ আৰু অৱদানৰ ফলস্বৰূপে ভাৰতে 1928 চনৰ পৰা 1964 চনলৈ 8খন অলিম্পিকৰ ভিতৰত 7খনত ফিল্ড হকী ইভেণ্টত স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হয়। তেখেতৰ সুন্দৰ বল নিয়ন্ত্ৰণৰ বাবে হকীৰ যাদুকৰ বা দ্য মেজিচিয়ান নামেৰে জনাজাত আছিল। ভাৰত চৰকাৰে 1956 চনত তেখেতক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। তেখেতৰ জন্মদিন 29 আগষ্টৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা 2021 চনত তেখেতৰ নামেৰে পুনৰ নামকৰণ কৰা হয়। হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ জন্ম হৈছিল 1905 চনৰ আজিৰ দিনটোতেই। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনটোত আমাৰ সৈতে এয়া ক্ৰীড়া নিবন্ধকাৰ ৰূপক দুৱৰা।
1: প্ৰতি বছৰেই 29 আগষ্টত ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। এই দিনটো হ'ল বিশ্ববিখ্যাত হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মবাৰ্ষিকী। তেখেতৰ নেতৃত্বত ভাৰতে 1928 চনৰ আমষ্টাৰডাম, 1932 চনৰ লছ এঞ্জেলছ আৰু 1936 চনৰ বাৰ্লিন অলিম্পিকত হকীত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। দেশে স্বাধীনতা লাভ কৰাৰ আগতেই এগৰাকী ভাৰতীয় খেলুৱৈয়ে অসামান্য প্ৰদৰ্শন আগবঢ়াই ইউৰোপীয় দলসমূহক পৰাস্ত কৰাটো সঁচাকৈয়ে ভাৰতবাসীৰ বাবে এক গৌৰৱৰ বিষয় আছিল। সেয়েহে 2012 চনৰ পৰা ভাৰত চৰকাৰে তেখেতৰ জন্মদিনটোক ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে ঘোষণা কৰে। এই দিৱসৰ প্ৰধান উদ্দেশ্য হৈছে ক্ৰীড়া আৰু শাৰীৰিক সক্ষমতাৰ গুৰুত্ব জনসাধাৰণৰ মাজত প্ৰচাৰ কৰা। ক্ৰীড়াই মানৱ সমাজক শান্তি, সমৃদ্ধি আৰু ভাতৃত্ববোধৰ এনাজৰি একত্ৰিত কৰি ৰখাত অতীজৰে পৰা বিশেষ ভূমিকা পালন কৰি আহিছে। নিয়মীয়াকৈ ক্ৰীড়াৰ অনুশীলন কৰা বা খেলৰ সৈতে জড়িত থকা ব্যক্তিৰ শাৰীৰিক সক্ষমতা, মানসিক স্বাস্থ্য, সামাজিক দক্ষতা আদি যথেষ্ট উন্নত মানৰ হয় আৰু সেয়েহে তেওঁলোকে পৈণত বয়সত সমাজৰ সফল তথা আদৰ্শৱান ব্যক্তি হিচাপে নিজকে সুপ্ৰতিষ্ঠিত কৰি তুলিবগৈ পাৰে। মানৱ জীৱনত ক্ৰীড়াৰ প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰি ভাৰতৰ তাৰকা ফুটবলাৰ সুনীল ছেত্ৰীয়ে সঠিকভাৱে কৈছিল, যিদিনাই আমি গণিত, বিজ্ঞান, ভূগোল আৰু ক্ৰীড়াক সমানে গুৰুত্ব দিম, সেইদিনাৰ পৰাই আমি এক পৰিৱৰ্তন দেখিবলৈ পাম। এসপ্তাহত এবাৰ মাত্ৰ শাৰীৰিক ব্যায়াম বা কচৰত কৰি শাৰীৰিকভাৱে উন্নতি লাভ কৰা কাৰো বাবেই সম্ভৱ নহয়। ক্ৰীড়াক এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে গণ্য কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। ই আপোনাৰ চৰিত্ৰ গঠনতো সহায় কৰে, তদুপৰি ই আপোনাৰ কেৰিয়াৰৰ বিকল্প হ'ব পাৰে অথবা আপোনাক এক ভাল স্থানত উপনীত কৰাবগৈ পাৰে। গতিকে যিকোনো এবাৰ খেলক আপুনি আদৰি লওক, জিকিবলৈ নহয় শাৰীৰিকভাৱে সুস্থ হৈ থাকিবলৈ আপুনি খেলক জীৱনৰ এক অংশ কৰি লোৱা উচিত। ক্ৰীড়াৰ নিয়মীয়া অনুশীলনে এনে কিছু শিক্ষা দিব যিবিলাক কোনো ধৰণৰ পাঠ্যপুথি হয়তো আপোনাক কেতিয়াও দিব নোৱাৰে। সঁচাকৈ ক্ৰীড়াৰ নিয়মীয়া অনুশীলনৰ চৰ্চাই মানুহৰ শাৰীৰিক সুস্থতা, দক্ষতা, ব্যৱহাৰিক জ্ঞান বৃদ্ধি আদিত যথেষ্ট অৰিহণা যোগায়। তেনেদৰে ছাত্ৰ ছাত্ৰীসকলেও খেলত অংশগ্ৰহণৰ জৰিয়তে শৃংখলাবদ্ধতা, সময়ানুৱৰ্তিতা, নমনীয়তা, সহনশীলতা, শক্তি, সমন্বয় আদিৰ দৰে গুণাৱলী আহৰণ কৰিব পাৰে। তদুপৰি ক্ৰীড়াই সৎচৰিত্ৰ আৰু জীৱনজুৰি থাকিব লগা সু অভ্যাসবিলাকো গঢ়ি উঠাত অৰিহণা যোগোৱাৰ লগতে দলবদ্ধ কাম কাজসমূহৰ প্ৰতিও উদগনি যোগায়। আজি উদযাপিত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসেও ক্ৰীড়াৰ মহত্ব আৰু গুৰুত্বক সকলোৰে সন্মুখত উদ্ভাসিত কৰি তুলিছে। সেয়েহে আজিৰ এই দিনটোতেই ক্ৰীড়াক আমাৰ দৈনন্দিন জীৱনৰ এক অংশ হিচাপে আদৰি লোৱাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰা ভাল, কিয়নো খেলৰ জৰিয়তে লাভ কৰা শৃংখলাবদ্ধতা, একাগ্ৰতা, দলীয় সংহতি, সহিষ্ণুতা, ভাতৃত্ববোধ আদি গুণাৱলী কেৱল খেলপথাৰতে নহয় সমাজ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবেও অতিকে প্ৰয়োজনীয় বিষয়। সেয়েহে আহক আমি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ অনন্য আদৰ্শৰে অনুপ্ৰাণিত হৈ সকলোকে ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তোলো, যাতে আমাৰ নতুন প্ৰজন্মই সুস্থ আৰু সবল জীৱনশৈলী আগুৱাই গৈ নিজৰ প্ৰতিভা আৰু পাৰদৰ্শিতাৰে ভাৰতৰ ক্ৰীড়া জগতখন অধিক সমৃদ্ধিশালী কৰি তুলিবগৈ পাৰে।
0: আমাৰ সৈতে সেয়া আছিল ক্ৰীড়া নিবন্ধকাৰ ৰূপক দুৱৰা।

বিংশ শতাব্দীৰ জনপ্ৰিয় বাংলা কবি, সংগীতজ্ঞ, দাৰ্শনিক কাজী নজৰুল ইছলাম। তেখেত আছিল বাংলা ভাষাৰ এগৰাকী প্ৰতিষ্ঠিত সাহিত্যিক, দেশপ্ৰেমিক তথা বাংলাদেশৰ জাতীয় কবি। কাজী নজৰুল ইছলামৰ কবিতাৰ মূল বিষয়বস্তু আছিল মানুহৰ ওপৰত মানুহৰ অত্যাচাৰ আৰু সামাজিক অনাচাৰ তথা শোষণৰ বিৰুদ্ধে প্ৰকাশ্য প্ৰতিবাদ। বিংশ শতাব্দীৰ বাংলা সমাজত কাজী নজৰুল ইছলামৰ মৰ্যাদা আৰু গুৰুত্ব অপৰিসীম। তেখেত আছিল একাধাৰে কবি, সাহিত্যিক, সংগীতজ্ঞ তথা সাংবাদিক। ৰাজনীতিক আৰু সৈনিক হিচাপেও অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে কাজী নজৰুল ইছলাম সদায়েই সৰব আছিল। লেখনিত যিদৰে বিদ্ৰোহী, বাস্তৱ জীৱনতো এগৰাকী বিদ্ৰোহী কবি। কাজী নজৰুল ইছলামে এটা দৰিদ্ৰ মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰে। তেখেতৰ প্ৰাথমিক শিক্ষা আছিল ধৰ্মীয়। স্থানীয় এক মছজিদত মুৱাজ্জিন হিচাপে কাম কৰিছিল। কিশোৰ কালত বিভিন্ন থিয়েটাৰ দলৰ লগত কাম কৰোতে তেখেতে কবিতা, নাটক আৰু সাহিত্য সম্বন্ধে সম্যক জ্ঞান লাভ কৰে। ব্ৰিটিছ শাসনকালত ভাৰতীয় সেনাবাহিনীত কিছুদিন কাম কৰাৰ পাছত তেখেতে সাংবাদিকতাক পেচা হিচাপে বাছি লয়। এই সময়ত তেখেত কলকাতাতেই থাকিছিল। চুটিগল্প, উপন্যাস, নাটক আদি লিখিলেও মূলত তেখেত কবি হিচাপে বিশেষভাৱে পৰিচিত। বাংলা কাব্যত তেখেতে এক নতুন ধাৰাৰ জন্ম দিয়ে। 1917 চনৰ শেষৰ ফালে কাজী নজৰুল ইছলামে সেনাবাহিনীত যোগ দিয়ে। এইগৰাকী কবি তথা দাৰ্শনিকৰ মৃত্যু হয় 1976 চনৰ আজিৰ দিনটোতেই। ইতিহাসত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ, অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে এছেজ শৃংখলা জয় কৰিছিল 1882 চনৰ আজিৰ দিনটোতেই। ডক্টৰ ভীমৰাও আম্বেদকাৰক অধ্যক্ষ হিচাপে লৈ ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতকৰণ সমিতি গঠন কৰা হয় 1947 চনৰ আজিৰ দিনটোতেই। ৰাছিয়াই RDS-1 নামৰ প্ৰথম হাইড্ৰজেন বোমাৰ বিস্ফোৰণ ঘটায় 1953 চনৰ আজিৰ দিনটোতেই। ভাৰতৰ দ্বিতীয়টো সুদূৰ সংবেদী উপগ্ৰহ IRS-1B-ৰ উৎক্ষেপণ কৰা হয় 1991 চনৰ আজিৰ দিনটোতেই। প্ৰখ্যাত অভিনেত্ৰী ইনগ্ৰিড বাৰ্গমেনৰ জন্ম হয় 1915 চনৰ আজিৰ দিনটোতেই। মাইকেল জেকচন, তেখেতৰ প্ৰকৃত নাম মাইকেল জোচেফ জেকচন। আমেৰিকান গায়ক, গীতিকাৰ তথা নৃত্যশিল্পী মাইকেল জেকচনক কিং অফ পপ বা পপ সংগীতৰ ৰজা হিচাপে অভিহিত কৰা হয়। মাইকেল জেকচনৰ এলবাম আৰু গীতসমূহ সৰ্বকালৰ সৰ্বাধিক এলবাম বিক্ৰীৰ অভিলেখ গঢ়াসকলৰ ভিতৰত অন্যতম। মাইকেল জেকচনৰ জন্ম হৈছিল 1958 চনৰ আজিৰ দিনটোতেই। প্ৰতি বছৰে 29 আগষ্টত বিশ্বত আন্তৰ্জাতিক পাৰমাণৱিক পৰীক্ষা বিৰোধী দিৱস পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে পাৰমাণৱিক অস্ত্ৰ, পৰীক্ষামূলক বিস্ফোৰণ বা আন যিকোনো পাৰমাণৱিক বিস্ফোৰণৰ প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টি কৰা। পাৰমাণৱিক অস্ত্ৰ পৰীক্ষণৰ ইতিহাস দীৰ্ঘদিনীয়া আৰু ধ্বংসাত্মক। 1945 চনত

0: আমেৰিকাই প্ৰথমটো পৰীক্ষা চলাইছিল 2009 চনৰ 2 ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 64 সংখ্যক অধিৱেশনে এই সন্দৰ্ভত সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰি 29 আগষ্টৰ দিনটো পাৰমাণৱিক পৰীক্ষাৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস হিচাপে ঘোষণা কৰে। এই প্ৰস্তাৱটোত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষামূলক বিস্ফোৰণ বা আন যিকোনো পাৰমাণৱিক বিস্ফোৰণৰ প্ৰভাৱ তথা পাৰমাণৱিক অস্ত্ৰমুক্ত পৃথিৱীৰ লক্ষ্যত উপনীত হোৱাৰ অন্যতম উপায় হিচাপে ইয়াক বন্ধ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়। স্বাধীনতা সংগ্ৰামী লীলা নেওগনি দেশৰ স্বাধীনতা সংগ্ৰামত তেখেতে গ্ৰহণ কৰিছিল এক সক্ৰিয় ভূমিকা। লখিমপুৰত ভাৰতীয় আন্দোলনৰ বিভিন্ন কাৰ্যসূচীত অংশ লৈ ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন চলাই গৈছিল লীলা নেওগনিয়ে। 1942 চনৰ অক্টোবৰ মাহত ব্ৰিটিছ বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰি পুলিচৰ লাঠিত আঘাতপ্ৰাপ্ত হৈছিল লীলা নেওগনি আৰু ইয়াৰ দুমাহৰ পাছতেই মৃত্যু হয় স্বাধীনতা সংগ্ৰামী লীলা নেওগনিৰ। মুক্তিযোদ্ধা লীলা নেওগনিক আমি জনাইছো সশ্ৰদ্ধ প্ৰণিপাত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এইবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। নেপালৰ মূৰৰ ওপৰত 2.5 নিযুত কিউবিক পানীৰ বিশাল হ্ৰদ হিমবাহ বিস্ফোৰণৰ পাছত সৃষ্টি হোৱা প্ৰলয়ংকৰী বানত তছনছ দেশখনৰ বৃহৎ অংশ, আকৌ জলপ্ৰলয়ৰ আশংকাত দেশখনৰ নাগৰিক। তিব্বত সীমান্তৱৰ্তী নেপালৰ বৃহৎ অংশত আকস্মিক বানে ধবংসলীলা চলোৱাৰ পাছত ইয়াকে লৈ উদ্বেগ উৎকণ্ঠা বৃদ্ধি পাইছে বিশ্বজুৰি। হিমালয়ত বৃহৎ হিমস্খলনৰ সকিয়নি 5 মাহ আগতেই দিছিল বিশেষজ্ঞই। নেপালৰ বান বিপৰ্যয়ৰ পাছত এতিয়াও সন্ধানহীন হৈ আছে ভাৰতৰ 320 জনকৈ নাগৰিক, সন্ধানহীন 100 গৰাকী ভাৰতীয় মূলৰ নাগৰিকো, নতুন দিল্লীত উপস্থিত 21 গৰাকী তীৰ্থযাত্ৰী। তথ্য সদৰি কৰিলে বহিঃ পৰিক্ৰমা মন্ত্ৰালয়ে। অসমৰ 71খন জলাশয়ে পাব নতুন ৰূপ। 796.88 কোটিৰ অভিলাষী প্ৰকল্প চৰকাৰৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ অৰ্থ সাহায্যৰে 1000 যুৱকলৈ আগবঢ়াব 50,000 টকাকৈ 570 মিলিয়ন পোনা উৎপাদনৰ লক্ষ্য। চুবুৰীয়া ৰাষ্ট্ৰত মহাপ্ৰলয়ক লৈ ৰাজ্য চৰকাৰৰ তথ্য। নেপালত নিখোজ অসমৰ 6 গৰাকী লোক 20 আগষ্টৰ পৰা পৰিয়ালৰে যোগাযোগ বিচ্ছিন্ন। কাৰ্বি আংলঙৰ লাংহিনৰ ঋতুৰাজ ব্ৰহ্ম, মন্ত্ৰী বসুমতাৰীৰ নিৰুদ্দিষ্ট জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত দবকাৰ চতুদল নাথ, উদ্বিগ্ন আত্মীয় স্বজন। ভাৰতীয় সেনাৰ হাতলৈ এইবাৰ কান্ধত কঢ়িয়াই নিব পৰা ক্ষেপণাস্ত্ৰ জেভলিন মিছাইল, ভাৰত মাৰ্কিন বৃহৎ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ। নেপালৰ জলপ্ৰলয়ৰ পাছত ভাৰতত বিদ্যুৎ সংকটৰ আশংকা। 13টা জলবিদ্যুৎ প্ৰকল্প ক্ষতিগ্ৰস্ত হোৱাৰ বাবে বিদ্যুৎ যোগান 50% হ্ৰাসৰ সিদ্ধান্ত নেপালৰ। খেলৰ পৃষ্ঠাত ব্ৰুছেলছত হ'বলগীয়া ডায়মণ্ড লীগৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে ভাৰতৰ তাৰকা এথলীট নীৰজ চোপ্ৰাই। গ্ৰেণ্ড ডবাটোৰৰ খিতাপজোৰে ইতিহাস সৃষ্টি ৰমেশ বাবু প্ৰজ্ঞানন্দৰ। আমিনগাঁৱত সাঁতোৰৰ ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ মুকলি। সৰুসজাই ষ্টেডিয়ামক নতুনকৈ সজাই তোলাৰ আঁচনি লোৱা হ'ব বুলি ক'লে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আজিপৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমুজ্জ্বল দত্তই আজিপৰ অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ।
1: আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: রক্ষা করি মনুষ্য জাতির পরম উপকার সাধন করি গোল। এতিয়া তেনে পবিত্র গৌ মাতৃর শর্মেরে নির্মিত ঢোল বাদন করি উলাহত মতলিয়া হই স্ত্রী পুরুষে রঙ্গ করিছে। যত ভগবানের গুণানুকীর্তন হব লাগে তাত স্ত্রী পুরুষ সমন্বিত হই বন্য চিৎকারে বিহু নামর উৎসব করে। এনে নির্লজ নৃত্যকর্ম ভৈরবী চক্রর ভিতরত পরে। উত্তেজনা আর কামনা বৃদ্ধি করা এনে নৃত্য আমার সত্রর চারিহাতির ভিতরে নিষেধ। এই হুতাখিনি অগ্নিয়ে তোমরা সবক ভস্ম করি আমাকো নাশ করিব।
1: এইবার রাইজর মাজত গুনগুননি উঠিল। গুনগুননি ক্রমাৎ ডাঙর হবলে ধরিলে। মরিয়াহোলা গাঁৱৰ বৃদ্ধ দেহিৰাম ঢুলিয়াৰ গা কঁপিবলৈ ধৰিলে। বৰপালী গংগাৰাম হাজৰিকাৰ মুখ লাজত কেহেৰাজ বৰণীয়া হ'ল। ইখনৰ পাছত সিখন গাঁৱত জুৰীয়া পেঁপা বজাই বিখ্যাত হোৱা জোৰণ বৰাই লাজত মুখ তল কৰিলে, ধিক্কাৰ দিলে নিজকে। সেই গুণগুণনি সেই কোঢ়াল স্তব্ধ কৰি থিয় হ'ল বগাই বিদ্ৰোহী। গাত মিৰ্জাই চোলা, মূৰত ফচৌ, চুৰিয়া টানকৈ কৰঙণৰ ওচৰলৈকে চপাই পিন্ধা, কঁকালত হাঁচতি। পকাৰাম গাঁওবুঢ়া আৰু ৰচী গাঁওবুঢ়াৰ বুকু ঢিপিং ঢাপাং কৰিবলৈ ধৰিলে। কি বা কয় এই নিৰ্ভীক স্পষ্টবাদী যুৱকে, কি বা কয় সত্ৰাধিকাৰ মহাপ্ৰভুক বগাই বিদ্ৰোহীয়ে, সংযত হৈ কথা ক'বনে অভ্যাগত কেওঁ?
2: প্ৰভু ঈশ্বৰ!
1: গুৰু গম্ভীৰ গলগলীয়া মাত শুনি সত্ৰাধিকাৰ মহাপ্ৰভু স্থিৰ হৈ গ'ল। তীক্ষ্ণ দৃষ্টিৰে চালে যুৱকলৈ, তাৰপাছত তেওঁৰ মুখৰ পৰা দৃষ্টি নমাই আনি বৰমেধি আৰু গাঁওবুঢ়া দুজনলৈ চাই ৰ'ল।
2: সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ, আপোনাৰ এই শুভ আগমনে আমাৰ সকলো ৰাইজক উৎসাহিত কৰিছিল। আপোনাৰ আগমনৰ বতৰা পাই আমি কুঁহিয়াৰ তলিত কুৰুমৰা এৰি আহুধান নিৰাবলৈ নগৈ গৰু ম'হ চৰুৱা বাদ দি সকলো ইয়াত একত্ৰিত হৈছিলোহি। আশা এটাই, আপোনাৰ মুখৰ পৰা গুৰু গম্ভীৰ দাৰ্শনিক তত্ত্বকথা শুনিবলৈ পাম। পাছে আপোনাৰ কিছু কথাই আমাৰ মনত খোকোজা লগাইছে। প্ৰভু ঈশ্বৰ, হয় কামনাহে বিহু, কামনা যদি নাই আপোনাসবৰ বংশবৃদ্ধি হয় কেনেকৈ, আই গোসানীসকল বা অন্তঃসত্ত্বা হয় কেনেকৈ, আৰু আপোনাসবৰ পুত্ৰ সন্তান জন্ম হ'লে যে আপোনা আপুনি দবা শংখ বাজি উঠে বুলি কয়, সেই শংখটো দেখোন মৰা শামুকৰ খোলা, দবা খোল মৃদংগ বা কিহেৰে তৈয়াৰী, তাত মৰা জন্তুৰ চামৰা নাথাকে নেকি?
1: বগাই বিদ্ৰোহীৰ গম্ভীৰ স্পষ্ট যুক্তিবাদী কথা শুনি ৰাইজৰ বুকু ঢিপিং ঢাপাং কৰিবলৈ ধৰিলে। ৰচী গাঁওবুঢ়া, পকাৰাম গাঁওবুঢ়াই কিবা এষাৰ ক'বলৈ থিয় হৈও একো ক'ব নোৱাৰা হ'ল। মাতত খোকোজা লাগিল। হাত দাঙি বগাই বিদ্ৰোহীক বহিবলৈ ইংগিত দিলে। মনে মনে প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, এইখন বলিবাসৱৰ যুদ্ধ নহ'লেই ৰক্ষা। এনেতে গৰজি উঠিল সত্ৰাধিকাৰ মহাপ্ৰভু।
0: কি কয় পাখণ্ডই, কি কয় নরাধমে, ই তো কুম্ভী পাকত পরিমরে, এই হরিমন্দিরর সহস্র গাঁথির তলে থাকি ই কি উচ্চারে, পাপ পাপ ঘোর কলিকাল।
1: খুব শান্ত অথচ একেই স্বরত বগাই বিদ্রোহীয়ে পুনৰ কৈ গল,
2: পাপ, ঠিক কৈছে প্ৰভু ঈশ্বৰ, হৰিমন্দিৰৰ ভিতৰত আনক পাখণ্ড নৰাধম বোলাটো অভিশাপ দিয়া কাৰ্য পাপেই। ধন্য ধন্য কলিকাল প্ৰভু ঈশ্বৰ।
1: এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হৈ গ'ল নামঘৰৰ ভিতৰত। গণ্ডগোল লাগি গ'ল। হাতে ভৰিয়ে ধৰি বয়োজ্যেষ্ঠসকলে সত্ৰাধিকাৰ প্ৰভুৰ ওচৰত ক্ষমা ভিক্ষা মাগিলে। সভাৰ পৰা প্ৰস্থান কৰিলে বগাই বিদ্ৰোহী হলীয়া ওজা, কলাই ওজা, দেহিৰাম ঢুলীয়া, গংগাধৰ হাজৰিকা, জোৰণ বৰাৰ সৈতে প্ৰায় সকলো ডেকাই। অপমানিত গোসাঁই ক্ৰোধত কম্পমান, তেওঁ নিৰ্বাক নিষ্পন্দ, স্থিৰ চিত্তে নামঘৰৰ বাহিৰলৈ চাই আছে। এনে অবাঞ্ছিত পৰিস্থিতিৰ কাৰণে বাৰে বাৰে বয়োজ্যেষ্ঠসকলে গোসাঁইৰ ওচৰত সৰ্বদুখ মৰিখনৰ কাৰণে প্ৰাৰ্থনা জনাইছে। এটা ডেকা ল'ৰাই বলিয়াৰ দৰে চিঞৰি চিঞৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিলে।
3: সুদ হ'ব লাগে, বিচাৰ হ'ব লাগে, জগৰীয়াক এঘৰীয়া কৰিব লাগে, গাঁৱৰ মান সন্মান গোবৰ কৰা দোষীৰ টিকাত চূণ ঘঁহি গাঁৱৰ পৰা বাজ কৰিব লাগে। প্ৰভু ঈশ্বৰক অপমান কৰাৰ প্ৰতিফল ঈশ্বৰে হাতে হাতে দিব, চাই থাকক ৰাইজ, ইয়াৰ পৰিণাম জগৰীয়াই কেনেকৈ ভোগ কৰে চাই থাকক।

0: বৃদ্ধই এইবাৰ পুনৰ প্ৰভুক অষ্টাংগে প্ৰণিপাত জনাই তুতি কৰিলে, নাজানোহো আবাহন, নাজানোহো বিসৰ্জন, পূজা মন্ত্ৰ নাজানো কিঞ্চিত। প্ৰভুৰ আশীৰ্বাদ লাভ কৰাৰ পাছত আটায়ে আঁঠু কাঢ়ি হাতযোৰ কৰি টেৰাৰ মুখলৈ চাই নিজ গুণে প্ৰসন্ন হবলৈ কাকুতি কৰিলে। প্ৰভুও ভকতবৃন্দৰ প্ৰাৰ্থনাত সন্তুষ্টি লভি স্থিৰ নিৰ্মল চিত্তে কবলৈ ধৰিলে,
1: আমাৰ মনত অসন্তোষ নাই বৈষ্ণৱগণ, টিপচীৰ বাবে কি মেৰু উৰাবই, অবোধ বালক, জ্ঞান প্ৰাপ্তি হলে আপুনি বুদ্ধি সহজ হ'ব, এয়া কমিউনিষ্ট নামৰ দানৱটিৰ শিক্ষাৰ ফল ভক্তগণ, তোমরা খবর কোনো দোষ নাই, বরমেধি হস্তি আনয়ন হোক, আমি প্রস্থান করু, গাঁও বুড়া আকাশর দিবাকর জনার জ্যোতি হে আসল জ্যোতি, ঘোর সংকটর কালত মেঘাচ্ছন্ন আকাশত জিলিকি উঠা সৌদামিনীর পোহর খন্তেকিয়া, কথাটো মনত ৰাখিব লাগে, এনে পোহৰে কাকো পথ প্ৰদৰ্শন নকৰে।
0: আকৌ নামঘৰৰ বাটচৰাৰ কাষত বৈত পৰিল মাইচেনা হাতী, কাহ পৰি জিন যোৱা যেন হ'ল নামঘৰ প্ৰাংগণ। সত্ৰাধিকাৰ প্ৰভু আৰু বৰমেধি হাতীৰ পিঠিত বহিল, গোসাঁই গদলাত, কেঠাত বৰমেধি। শেষবাৰৰ বাবে গোসাঁই সেৱা জনাই আটাই হাতীজনী যোৱাৰ পিনে চাই থাকিল। হাতী আগবঢ়া বাটটোৰ কাষে কাষে হঠাৎ একেলগে ঢোলত চাপ পৰিল, কাণ থিয় কৰি ৰৈ গ'ল মাইচেনা হাতী। আগেত আগেতকৈ চিঞৰি লাংচিঙেৰে খোঁজ দিলে গেলায়ে, আগতকৈও উচ্চগ্ৰামত বাজি উঠিল এটা এটাকৈ কুৰিটা ঢোল, জুৰীয়া পেঁপা, তাল আৰু টকা। বাটৰ বহু দূৰলৈকে শাৰী পাতি ৰৈ আছিল বিহুৱাৰ দল, শুনা গ'ল যোজনা, এডালি ভাঙিলে ভাগে চাৰিডালি, কাজিৰঙা হাবিৰে খৰি, এজনী মাতিলে আহে চাৰিজনী হাতত ধৰা ধৰি কৰি। উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছিল সত্ৰাধিকাৰ প্ৰভুৰ। গেলাইক আদেশ দিলে হাতী বেগাই লৰুৱাই নিব লাগে। মাওতে লৰুৱাই নিছে হাতী, যেন এক মহাপ্ৰলয়ৰ সূচনা, যেন এক প্ৰলয়ংকৰী দুৰ্যোগে খেদি আহিছে চৌদিশৰ পৰা। হাতী লৰি গৈ আছে, ঢোলৰ চাপৰ খৰটকীয়া হৈ গৈছে, ঘন ঘনকৈ বাজি উঠিছে জুৰীয়া পেঁপা, মহৰ শিঙৰ পেঁপা, মহিষাসুৰৰ পেঁপা, সহস্ৰ ঢোল, পেঁপা, তাল, টকাৰ অবিৰাম সুৰত ধ্বনি, মাজে মাজে সুহুৰি আৰু জাত জাত বিহু নামৰ সুৰ। হাতীৰ লৰৰ বেগত নিজকে চম্ভালিব নোৱাৰিলে বৃদ্ধ বৰমেধিয়ে। ঠাংৰাঙৰ পৰা হাতৰ মুঠি সুলকি গ'ল বৰমেধিৰ, হাতীৰ পিঠিৰ পৰা বৰমেধি সৰি পৰিল, চিঞৰ শুনা গ'ল, চিঞৰ, কোনোবাই চিঞৰি উঠিল, মেধি পৰিল খালত। এটা চেঙেলীয়া ল'ৰাই ৰগৰ কৰিলে, আহে সামাজিক লোক, নিৰন্তৰে দেখহ, হস্তিহন্তে পৰিলেক বৰমেধি গুত, ধমক দিলে বগাই বিদ্ৰোহীয়ে,
2: ধৰা ধৰা, বচোৱা বচোৱা বৰমেধিক, ধৰা ধৰা তেওঁক।
0: স্তব্ধ হৈ গ'ল ঢোল পেপাৰ ঐক্যতান, বৰমেধিক উঠাই শুশ্ৰূষা কৰিবলৈ লৈ যোৱা হ'ল। অস্তাচললৈ গতি কৰা বেলিৰ পোহৰত হাতীজনীক আৰু ক'লা যেন দেখা গ'ল, ক্ৰমান্বয়ে হাতীজনীৰ আকৃতি সৰু হৈ গৈ থাকিল, লাহে লাহে এটা এন্দুৰৰ দৰে দেখা গ'ল মাইচেনা হাতীক, প্ৰকাণ্ড মাইচেনা হাতী এটা এন্দুৰ হৈ গ'ল দূৰত বহুত।

0: পশ্চিমৰ আকাশত ৰাবাহ বিয়পি পৰিছে। ব্ৰহ্মপুত্ৰৰ পানীলৈ কোনোবা খেয়ালি প্ৰেমিকাই যেন হাতৰ কাঞ্চন আৰু আবেগৰ সেন্দুৰ ভৰা এটি মৃন্ময় পাত্ৰ দলিয়াই দিলে। সেই ঠুনুকা পাত্ৰ ভাগি চুৰমাৰ হৈ যেন পানীৰ সোঁতত বিয়পি পৰিল। চকা মকা কেঁচা সোণ আৰু ডগমগীয়া সেন্দুৰৰ এই জলশোভা খন্তেকীয়া। সূৰ্যৰ এই বিদায় পৰত ম্ৰিয়মান সকলো গছ গছনি, জীৱ জন্তুৰ গাৰ বৰণ এঙেৰুৱা হৈ উঠিল। সূৰ্যাস্তৰ শেষ ৰেঙনিত বাঁহনিডৰাত এজাক চৰাইৰ কিচিৰ মিচিৰ কোৰাচ শুনা গ'ল। জালবাই ঘূৰি অহা মানুহজনে নৈ কাণত বগাইক লগ পাই সুধিলে,
1: অ বোপা বগাই, ৰান্ধনি বেলি মাৰ যোৱাৰ পৰতনো কেনি ওলালা?
2: নাই দদাইদেউ, গুৰু এজনী অহা নাই, কেনিবা গ'ল, বিচাৰিহে ওলালো। আপুনি মাছৰ পৰা?

0: পালেনে কিবা দুটামান?
1: তোমাৰ লগত কথা এষাৰ পাতিব লগা আছিল, গধূলি খন্তেকলৈ আহিবাচোন। হে আৰু এটা কথা, হে বৰ এন্ধাৰ হোৱালৈ ফুৰা চকা নকৰিবা, বাঘ ঘঙৰো ভয়।
0: ক'তনো বাঘ ওলাল দাদাইদেউ, লগ পালেও মোক আপুনি বাট এৰি দিব, আপুনি যাওকচোন।
2: এজাক জাকৈয়া ছোৱালী মাছ মাৰি উভতি আহিছে। খিলখিল হাঁহিৰে সিহঁতে নৈকানৰ বাট উপচাই আহিছে। তিতা মেখেলাৰ চটপ চটপ শব্দ আৰু হাঁহিৰ খিলখিলনি একাকাৰ হৈ গৈছে। কান্ধত জাকৈ, কঁকালত খালৈ, বগাইৰ মুখামুখি হ'ল ছোৱালীকেইজনী, সাদৰী, বকুলী, অনুপমা, জান্তি, জয়ন্তী।
3: ককাইদেউ!
2: পুনতেই বকুলীয়ে মাত লগালে।
3: ককাইদেউ, আপোনাক লগ পাবলৈ বিচাৰিয়ে আছিলোঁ।
2: একে উশাহতে বকুলীয়ে কৈ গ'ল, এই কথা যেন অতি গুপুত, অতি দৰকাৰী।
0: কচোন কি কথা?
2: আটাইকেইজনী ছোৱালীয়ে বৃত্তাকাৰে বগাইক আগুৰি ধৰিলে।
3: বৰ ডাঙৰ কথা ককাইদেউ, বৰ ডাঙৰ কথা। আপুনি হেনো সেইদিনা নামঘৰত সত্ৰাধিকাৰ প্ৰভুক কিবা কৈছিলে?
0: অঁ কৈছিলোঁ, মোৰ নাম বগাই, সকলোৱে নাম দিছে বগাই বিদ্ৰোহী। যি কৈছিলোঁ ঠিক কথাই কৈছিলোঁ, একো উত্তৰ দিব নোৱাৰি গোঁসাই আঁতৰি গ'ল, পাছে ইমান উধাটো খাবলৈ কিনো হ'ল।
3: ককাইদেউ, আমাৰ ঘৰত আনন্দহঁতে কথা পাতিছে, ৰূপেশ্বৰ বগীৰাম সত্যহঁতো আছিল লগত, আপোনাৰ ওপৰত হেনো সিহঁতে মেল চপাব, সুধ হ'ব বোলে, আৰু আপোনাক সিহঁতে।
2: চকু চলচলীয়া হ'ল বকুলীৰ, মাত থোকাথুকি হ'ল, শোকে বাৰুকৈ খুন্দা মাৰি ধৰিলে তাইক, হুকহুকাই তাই কান্দি পেলালে।
0: ক বকুলী, ক কি কৰিব সিহঁতে মোক?
3: সিহঁতে আপোনাক।
0: অহ, সেইটো কথা, হ'ব যা, একো কৰিব নোৱাৰে মোক, এনেয়ে ধেমালি কৰিছে সিহঁতে।
2: হু হুকৈ হাঁহি কথা উৰুৱাই দিলে বগায়ে।
3: নহয় ককাইদেউ, আপোনাক সকলোৱে ভাল পায়।
2: চকু মাটিলৈ নমাই কিছু সময় ৰ'ল বকুলী, তাৰপাছত ওপৰলৈ মূৰ তুলি লাহে লাহে চকু বহলাই মেলি একেথৰে বগাই বিদ্ৰোহীলৈ তাই চাই ৰ'ল। তাইৰ ওঠ কঁপি উঠিল। কেইটামান নীৰৱ মুহূৰ্তৰ পাছত ঘৰ খোজেৰে আটাইকেইজনী ছোৱালী আঁতৰি গ'ল। কিছু দূৰৰ পৰা বকুলীয়ে উভতি চালে বগাইলৈ, বগায়েও চালে সিহঁতলৈ, তাৰপাছত আটাইকেইজনী ছোৱালীয়ে আকৌ এবাৰ তালৈ উভতি চালে। এন্ধাৰ নামি আহিছিল গাঁৱলৈ, জোনাকী পৰুৱাৰ জিকমিক ঢৌ উপঙি আছিল সেই এন্ধাৰৰ মাজত।

0: স্কুলৰ ফিজ সকলো হৈ গ'ল।
1: হৈ গ'ল বাজেট?
0: অঁ, 5,000 বাচি গ'ল।
1: নতুন মেখেলা চাদৰ লৈ লোৱা?
0: নলওঁ।
1: যোৱা মাহত হেতু লৈছিলোঁ।
0: আৰু এযোৰ?
1: নলওঁ। প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বস্তু ধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক।
0: বৰ জ্ঞানী।
1: এতিয়া যোৱা।
2: RBI কয়
1: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
3: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
4: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফিনান্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1-800-420-2233 নম্বৰত।
5: मन की बात है जन जन की, सभी की कुछ अपनी सी, संघर्षों के कुछ किस्से, कहानी कुछ सफलताओं की, अनकही विरासत की, उम्मीदें नए भारत की। महीने के आखिरी रविवार का रहता है इंतजार, मलयाचल के आंचल से विंध्याचल के आंगन तक, ब्रह्मपुत्र के घाट से हिमालय के विस्तार तक होती है मन की बात प्रधानमंत्री के साथ। तो सुनिए इस महीने 30 अगस्त सुबह 11 बजे मन की बात आकाशवाणी दूरदर्शन के सभी चैनलों और प्रसार भारती के OTT प्लेटफॉर्म वेव्स पर। इसके अतिरिक्त आकाशवाणी और दूरदर्शन के YouTube चैनल और प्रसार भारती के ऐप न्यूज ऑन एयर और OTT प्लेटफॉर्म वेव्स पर सजीव प्रसारण लाइव स्ट्रीमिंग के माध्यम से। तो याद रखें रविवार 30 अगस्त सुबह 11 बजे मन की बात।
6: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, পুৱাৰ বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। নেপালৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 84 ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ত্ৰিশুলী জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত 63 লোক আৰু তামিলনাডুৰ 21 লোক আছে। এতিয়ালৈকে 320 ভাৰতীয় লোক সন্ধানহীন হৈ আছে বুলি মন্ত্ৰালয়ে জনাইছে। নেপালৰ বানত সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা নামৰ লোক দুজন সম্প্ৰতি নিৰাপদে আছে বুলি পৰিয়ালৰ সূত্ৰে প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও অসমৰ 10 লোকৰ কোনো তথ্য পোৱা হোৱা নাই। ইপিনে আকস্মিক বানৰ সময়ত চীনৰ পৰা নেপালত 149 লোক সুৰক্ষিতভাৱে উপস্থিত হোৱাৰ তথ্য পোৱা গৈছে। চীনৰ ফালে প্ৰায় 400 ভাৰতীয় লোক সুৰক্ষিত অৱস্থাত আছে আৰু ভাৰতীয় দূতাবাসে তেওঁলোকক দেশলৈ ঘূৰাই অনাৰ বাবে কাম কৰি আছে। ইপিনে এই বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 579 বৃদ্ধি পাইছে। বানৰ পাছৰে পৰা নেপাল আৰু তিব্বতৰ সীমান্তৰ দুয়োপাৰে 1924 লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহে নদীৰ কাষে কাষে আৰু বিচ্ছিন্ন হৈ থকা অঞ্চলসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্ৰাস আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানলৈকে 579 মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু 101 আঘাতপ্ৰাপ্ত লোকৰ চিকিৎসা অব্যাহত আছে। সন্ধানহীন হৈ থকা লোকসকলৰ ভিতৰত জলবিদ্যুৎ প্ৰকল্প, বিদেশী নাগৰিক, অসামৰিক লোক, নিৰাপত্তা বাহিনী আৰু চৰকাৰৰ লোক আছে। জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰায় 933 লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই কালি বোকাখাটৰ ভাটি হিঙাদৰীয়া অঞ্চল পৰিদৰ্শন কৰি ধনশিৰি নৈ খহনীয়াৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ জৰিয়তে

0: সেই নৈৰ খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত ৰাইজক অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ধনশিৰি নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে ইতিমধ্যে বিভাগে আঁচনিৰ প্ৰাককলন প্ৰস্তুত কৰিছে। তদুপৰি বিশ্ববেংকৰ অৰ্থসাহায্যৰ জৰিয়তে ৰাজ্য চৰকাৰে নৈখনৰ বান প্ৰতিৰোধৰ বাবে বৃহৎ প্ৰকল্প গ্ৰহণ কৰাৰ কথাও তেওঁ উল্লেখ কৰে। শ্ৰীবৰগোহাঁয়ে কয় যে ধনশিৰি নৈ বান ৰোধৰ বাবে চৰকাৰে নাগালেণ্ডৰ পৰা ব্ৰহ্মপুত্ৰত নৈখন সংযোগ হোৱা স্থানলৈকে বৃহৎ প্ৰকল্প গ্ৰহণ কৰিছে। প্ৰায় 400 কোটি টকাৰ এই প্ৰকল্পৰ জৰিয়তে ধনশিৰি নৈ উপনৈসমূহকো সামৰি লোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে। এই বৃহৎ প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিলে নৈপৰীয়া ৰাইজৰ বান সমস্যা সমাধান হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
1: আমি খুব কম দিনৰ ভিতৰত এই অঞ্চলৰ যিটো গৰাখহনীয়া, এই গৰাখহনীয়া সম্পূৰ্ণ সমাধানৰ এটা ব্যৱস্থা কৰিম। ইতিমধ্যে প্ৰাককলন তৈয়াৰ কৰিবৰ কাৰণে কৈছো আৰু তাৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসমখনক বানমুক্ত কৰিবৰ কাৰণে আমি এটা দীৰ্ঘম্যাদীও কিছু আমি পৰিকল্পনা হাতত লৈছো। তাৰ মাজত আমাৰ ৱৰ্ল্ড বেংকৰ যোগেদি গোটেই ধনশিৰিখন একেবাৰে নাগালেণ্ডৰ মূৰৰ পৰা একেবাৰে ব্ৰহ্মপুত্ৰত পৰালৈকে তথা আমাৰ গেলাবিল আদি কৰি যিবিলাক আমাৰ উপনৈ আছে, ধনশিৰিৰ উপনৈ আছে, সেইসমূহ লৈ পেলাই এটা মেগা প্ৰজেক্ট প্ৰায় 350-400 কোটি টকাৰ ইতিমধ্যে প্ৰাককলনো আমি কৰিছো আৰু আশা কৰিছো এই গোটেই কামখিনি সম্পূৰ্ণ হলে অঞ্চলটোৰ বানপানীৰ লগত যিসকলে অঞ্চলটোৰ ওচৰত থাকে বা যিসকলে খেতি পথাৰৰ লগত জড়িত হৈ থাকে, যিসকলে সা সম্পত্তি একেবাৰে নদী কিনাৰত আছে, সেইসকল অন্ততঃ নিশ্চিন্ত হৈ থাকিব পাৰিব।
0: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ ডিব্ৰু মহাবিদ্যালয়ত কালি বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ ৰঞ্জন চাংমাই সুধাকণ্ঠৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ কৰে। অনুষ্ঠানত কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ পৰা প্ৰকাশিত আৰু গ্ৰন্থাগাৰিক দীপিকা দাসৰ দ্বাৰা সম্পাদিত বছৰেকীয়া গৱেষণাধৰ্মী আলোচনী গ্ৰন্থ কুটীৰৰ 1ম সংখ্যা উন্মোচন কৰা হয়। অনুষ্ঠানত সমল ব্যক্তি হিচাপে অংশ লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ কলা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক অৰুণ হাজৰিকাই গীত আৰু কথাৰে ডক্টৰ ভূপেন হাজৰিকাৰ গীতত গণচেতনা শীৰ্ষক বক্তব্য আগবঢ়ায়। যোৰহাট জিলা কৃষি বিভাগৰ উদ্যোগত কৃষি চক্ৰসমূহত ডিজিটেল প্ৰক্ৰিয়াৰে সাৰ ক্ৰয়ৰ সহজ আৰু সুসংগঠিত ব্যৱস্থা কালি আৰম্ভ হয়। ইয়াৰ জৰিয়তে কৃষকসকলে নিজৰ প্ৰয়োজন অনুসৰি বিভিন্ন সাৰ নিৰ্ধাৰিত পৰিমাণত ক্ৰয় কৰিব পাৰিব। প্ৰথমে কৃষকসকলে সাৰ ক্ৰয়ৰ পূৰ্বে আধাৰ OTP, EKYC, কৃষক পৰিচয় পত্ৰ আৰু ভূমি তথ্য দাখিল কৰাটো বাঞ্ছনীয়। ইয়াৰ পাছত তেওঁলোকে কৃষিভূমিৰ প্ৰয়োজন অনুসৰি সাৰৰ প্ৰকাৰ আৰু পৰিমাণ নিৰ্ধাৰণ কৰি স্থানীয় অনুমোদিত সাৰ বিক্ৰেতাৰ দোকান বাছনি কৰিব পাৰিব। জনসাধাৰণক এই ডিজিটেল ব্যৱস্থাৰ সুবিধা গ্ৰহণ কৰি শৃংখলিতভাৱে সাৰ ক্ৰয় কৰিবলৈ জিলা কৃষি বিষয়াই আহ্বান জনাইছে। মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক কৰা হৈছে। অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিছে। আধাৰ কাৰ্ড লাভ কৰাৰ পাছতে ছাত্ৰ ছাত্ৰীসকলে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আবেদন কৰিব পাৰিব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। শ্ৰোতাসকলে পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

0: মলিন বৰাৰ গীতৰ কথাৰে তৰিকুদ্দিন আহমেদৰ কণ্ঠৰ গীতটি শুনিলে।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
0: অনুষ্ঠানত এইবাৰৰ শিল্পী পৰবীন সুলতানা, গীতিকাৰ নলিনী বালা দেৱী, প্ৰযোজনা মুকুল বৰুৱাৰ। কত দিন আৰু আশাৰ সপোন ৰচি দিবলৈ আমাক।

0: পারভিন সুলতানার কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল নলিনী বালা দেৱীৰ, প্ৰযোজনা মুকুল বৰুৱাৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক সমৰ হাজৰিকাৰ কণ্ঠত নিত্যা দত্ত ৰচনাৰে এই গীতটি।

0: নিত্যদত্ত ৰচনাৰে সমৰ হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে।
1: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: এইবাৰ শুনাবলৈ লোৱা হৈছে শিৱানী দত্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ইদ্ৰিছ আলীৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনক বেদানন্দ দাসৰ কথাৰে দিলীপ দাসৰ কণ্ঠৰ গীত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

বেদানন্দ দাসৰ কথাৰে দিলীপ দাসৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰযোজনা আছিল অনুপম চৌধুৰীৰ। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

0: मन की बात है जन जन की, सभी की कुछ अपनी सी, संघर्षों के कुछ किस्से, कहानी कुछ सफलताओं की, अनकही विरासत की, उम्मीदें नए भारत की। महीने के आखिरी रविवार का रहता है इंतजार, मलयाचल के आंचल से विंध्याचल के आंगन तक, ब्रह्मपुत्र के घाट से हिमालय के विस्तार तक होती है मन की बात प्रधानमंत्री के साथ। तो सुनिए इस महीने 30 अगस्त सुबह 11 बजे मन की बात आकाशवाणी दूरदर्शन के सभी चैनलों और प्रसार भारती के OTT प्लेटफॉर्म वेव्स पर। माननीय प्रधानमंत्री के प्रसारण के तुरंत बाद मन की बात का प्रादेशिक भाषाओं में अनुवाद आप सुन सकते हैं आकाशवाणी और दूरदर्शन के संबद्ध प्रादेशिक चैनलों पर। मन की बात के प्रादेशिक भाषाओं में अनुवाद का पुनः प्रसारण आप सुन सकते हैं रात 8 बजे आकाशवाणी और दूरदर्शन के सभी प्रादेशिक चैनलों पर। तो याद रखें, रविवार 30 अगस्त सुबह 11 बजे मन की बात।
1: ए आकाशवाणी गुवाहाटीर महाबाहु खन्तेक पासते पुवार आंचलिक बातरी आरु 9:15 जिलार रेहरूप शुनिबले पाबो।
2: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহত আছে। নেপালৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 579লৈ বৃদ্ধি, অসমৰ 10 লোক এতিয়াও সন্ধানহীন। মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক বুলি উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ জাৰি। 300 কোটি টকা ব্যয়েৰে আমিনগাঁৱত নিৰ্মাণ কৰা ক্ৰিকেট ষ্টেডিয়াম 2027 চনৰ ভিতৰত মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিনত ৰাজ্যত 300 কোটি টকাৰ ড্ৰাগছ ধ্বংস আৰু হাংগেৰীত অনুষ্ঠিত PSA বুদাপেষ্ট স্কোৱাচ অপেন প্ৰতিযোগিতাত ভাৰতৰ ভেলাভান সেন্থিল কুমাৰৰ খিতাপ দখল। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। নেপালৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 84জন ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ত্ৰিশুলী জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত 63জন লোক আৰু তামিলনাডুৰ 21জন লোক আছে। এতিয়ালৈকে 320জন ভাৰতীয় লোক সন্ধানহীন হৈ আছে বুলি মন্ত্ৰালয়ে জনাইছে। নেপালৰ বানত সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা নামৰ লোক দুজন সম্প্ৰতি নিৰাপদে আছে বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও অসমৰ 10জন লোকৰ কোনো তথ্য পোৱা হোৱা নাই। ইপিনে আকস্মিক বানৰ সময়ত চীনৰ পৰা নেপালত 149জন লোক সুৰক্ষিতভাৱে উপস্থিত হোৱাৰ তথ্য পোৱা গৈছে। চীনৰ ফালে প্ৰায় 400জন ভাৰতীয় লোক সুৰক্ষিত অৱস্থাত আছে আৰু ভাৰতীয় দূতাবাসে তেওঁলোকক দেশলৈ ঘূৰাই অনাৰ বাবে কাম কৰি আছে। ইপিনে এই বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 579লৈ বৃদ্ধি পাইছে। বানৰ পাছৰে পৰা নেপাল আৰু তিব্বতৰ সীমান্তৰ দুয়োপাৰে 1924জন লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহে নদীৰ কাষে কাষে আৰু বিচ্ছিন্ন হৈ থকা অঞ্চলসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্ৰাস আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানলৈকে 579টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু 101জন আঘাতপ্ৰাপ্ত লোকৰ চিকিৎসা অব্যাহত আছে। সন্ধানহীন হৈ থকা লোকসকলৰ ভিতৰত জলবিদ্যুৎ প্ৰকল্প, বিদেশী নাগৰিক, অসামৰিক লোক, নিৰাপত্তা বাহিনী আৰু চৰকাৰৰ লোক আছে। জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰায় 933জন লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। ইপিনে ভাৰতে মানৱীয় সাহায্য হিচাপে কালি কাঠমাণ্ডুলৈ তৃতীয়

0: বিমানেৰে 10 টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰা মতে সাহায্য সামগ্ৰীৰ ভিতৰত পৰ্টেবল জেনেৰেটৰ, খাদ্যৰ টোপোলা, পানী পৰিশোধন টেবলেট আদি আছে। বিদেশ মন্ত্ৰালয়ে নিখোজ হৈ থকা লোকসকলক বিচাৰি উলিওৱা আৰু উদ্ধাৰ অভিযানত সহায় কৰাৰ উদ্দেশ্যে অহৰ্নিশে খোলা থকা এটা নিয়ন্ত্ৰণ কক্ষও মুকলি কৰিছে। মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক কৰা হৈছে। অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে 18 বছৰ অনুৰ্ধৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত নতুনকৈ আধাৰ কাৰ্ড প্ৰদান ব্যৱস্থা ৰাজ্য চৰকাৰে বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত উচ্চ শিক্ষা সঞ্চালকালয়ে বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে এই আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীসকলক আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা লৈছে। এই সন্দৰ্ভত নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি আধাৰ কাৰ্ড নথকা শিক্ষাৰ্থীসকলৰ যাৱতীয় তথ্যসমূহ শিক্ষানুষ্ঠানৰ মুৰববীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব। এনেদৰে আধাৰ কাৰ্ড লাভ কৰাৰ পাছতহে ছাত্ৰ ছাত্ৰীসকলে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আবেদন কৰিব পাৰিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। গুৱাহাটী মহানগৰক অচিৰেই দেশৰ ভিতৰতে আটাইতকৈ বেছি ক্ৰীড়া সুবিধা থকা মহানগৰ হিচাপে গঢ়ি তোলাৰ অংশ হিচাপে অসম ক্ৰীড়া প্ৰাধিকৰণ, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু ভাৰতীয় বেডমিণ্টন সংস্থাৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হৈছে। তদুপৰি চলিত বৰ্ষতে সৰুসজাই ষ্টেডিয়ামক সুন্দৰকৈ সজাই তোলাৰ বাবে আঁচনি গ্ৰহণ কৰা হ'ব। আমিনগাঁৱত কালি ৰাষ্ট্ৰীয় সাঁতোৰ উৎকৰ্ষ কেন্দ্ৰ মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ প্ৰাক্ষণত অত্যাধুনিক সুবিধাযুক্ত এই কেন্দ্ৰটো উদ্বোধন কৰিবলৈ পাই ডঃ শৰ্মাই আনন্দ প্ৰকাশ কৰে। কিছুদিনৰ ভিতৰতে আমিনগাঁৱত এখন ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণো সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে 300 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই ষ্টেডিয়ামখন 2027 চনত মুকলি কৰা হ'ব। অঞ্চলটোত ক্ৰীড়াৰ ক্ষেত্ৰত সকলো ধৰণৰ সুবিধা উপলব্ধ কৰাব পৰাকৈ যাৱতীয় ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
1: আমিনগাঁৱত ৰাজ্য চৰকাৰে প্ৰায় 50 কোটি টকা খৰচ কৰি খুব আধুনিক চুইমিং পুল এটা নিৰ্মাণ কৰি আছিলে। ইয়াতে এটা প্ৰেক্টিছ পুল আছে, এটা অলিম্পিক চাইজ পুল আছে, ড্ৰাইভিং কৰাৰ সুবিধা আছে আৰু প্ৰায় 1300 দৰ্শক বহি চুইমিং চোৱাৰ সুবিধা আছে। ইয়াৰ লগতে আমাৰ খেলুৱৈসকলক যাতে আমি হোষ্টেলত ৰাখিব পাৰোঁ 40টা হোষ্টেল ছিটৰো ব্যৱস্থা আছে। পৰৱৰ্তী দিনত ইয়াক আৰু বৃদ্ধি কৰা হ'ব। আমিনগাঁৱত সুন্দৰ বেডমিণ্টনৰ ষ্টেডিয়াম নিৰ্মাণ কৰাৰ পিছত আজি আমাৰ চুইমিং চেণ্টাৰ অফ এক্সেলেঞ্চো নিৰ্মাণ হৈ উঠিলে। এতিয়া আমাৰ লাষ্ট প্ৰজেক্ট হিচাপে বাকী আছে ক্ৰিকেট ষ্টেডিয়ামখন। মই ভাবোঁ যে অহা 6 মাহৰ ভিতৰত আমি ক্ৰিকেট ষ্টেডিয়ামখনৰো নিৰ্মাণ সমাপ্ত কৰিব পাৰিম। সন্মুখৰ ৰাস্তাটো আমি প্ৰায় 6 লেন ধৰণে বনাই আছোঁ আৰু গাড়ী ৰাখিবৰ বাবে 2000 গাড়ী ৰখাৰো আমি এটা মাল্টি লেভেল কাৰ পাৰ্কিঙো বনাই আছোঁ।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শ্বিলঙত থকা আছাম ৰেজিমেণ্টৰ কেন্দ্ৰ পৰিদৰ্শন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰাৰ লগতে যুদ্ধ অনুশীলন প্ৰত্যক্ষ কৰিব। ডঃ শৰ্মাই লগতে অগ্নিবীৰসকল আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰিব। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দ্ৰৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতিবছৰে 29 আগষ্টত এই দিৱস পালন কৰা হয়। এই দিনটোৱে ৰাষ্ট্ৰীয় জীৱনত ক্ৰীড়াৰ মূল্যক স্বীকৃতি দিয়াৰ লগতে সুস্বাস্থ্য, নিয়মানুৱৰ্তিতা, দলীয়ভাৱে কাম কৰা আৰু এথলেটিক উৎকৃষ্টতাত আলোকপাত কৰে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে এয়া আমাৰ বিশেষ প্ৰতিবেদন।
2: 1905 চনৰ আজিৰ দিনটোতে বৰ্তমানৰ প্ৰয়াগৰাজত জন্মগ্ৰহণ কৰা শিশুটিৰ নাম পিতৃ মাতৃয়ে ধ্যান সিং ৰাখিছিল। 16 বছৰ বয়সত ধ্যান সিং তেতিয়াৰ ব্ৰিটিছ চৰকাৰৰ অধীনত সৈনিকৰূপে মকৰল হৈছিল। দিনৰ দিনটো সেনাবাহিনীৰ কঠোৰ অনুশাসন আৰু কৰ্তব্য পালনৰ অন্তত নিশা ধ্যান সিঙে নিজৰ মৰমৰ হকী ষ্টিকডাল লৈ মুকলি পথাৰলৈ গৈছিল। সেই সময়ত আজিৰ দৰে ফ্লাডলাইটৰটো ব্যৱস্থা নাছিল। সেয়ে ধ্যান সিঙে জোনটো ওলোৱালৈ ৰৈ থাকিছিল আৰু জোনৰ এধানী মৃদু পোহৰতে হকীৰ ড্ৰিবলিঙৰ অভ্যাস কৰিছিল। তেওঁৰ একনিষ্ঠ আৰু নিৰন্তৰ সাধনাৰ সাক্ষী হৈ ৰোৱা লগৰ সৈনিকসকলে সেয়ে ধ্যান নামটোৰ লগত জোনৰ চন্দ শব্দটিও সংযোজন কৰিলে আৰু এনেদৰেই ধ্যান সিং ধ্যানচন্দ হৈ পৰিল। 1928 আমষ্টাৰডাম, 1932 লছ এঞ্জেলছ আৰু 1936 বাৰ্লিন এই 3টা অলিম্পিকতে ধ্যানচন্দ্ৰৰ অনবদ্য প্ৰদৰ্শনৰ সুবাদত ভাৰতে হকীত সোণৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল। 1956 চনত ধ্যানচন্দে সেনাবাহিনীৰ মেজৰ ৰূপে অৱসৰ গ্ৰহণ কৰে আৰু সেই বছৰেই তেওঁলৈ পদ্মভূষণ বঁটা আগবঢ়োৱা হয়। অৱসৰৰ পাছত তেওঁ বহু বছৰ হকীৰ প্ৰশিক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰে। 1979 চনত পৰলোকপ্ৰাপ্ত

0: হোৱা হকীৰ যাদুকৰ ধ্যানচন্দৰ ভাৰতীয় খেল সংস্কৃতিৰ প্ৰতি থকা অজৰ অমৰ অৱদানক সন্মান জনাবলৈ প্ৰতি বছৰে আজিৰ দিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৰূপে উদযাপন কৰা হয়।
1: ৰাজ্য চৰকাৰে শেহতীয়াকৈ ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম এশ দিনত ৰাজ্যত 300 কোটি টকাৰ ড্ৰাগছ নষ্ট কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে নলবাৰী জিলাৰ দৌলাশালত ৰাজ্যৰ প্ৰথমটো অত্যাধুনিক নিৰ্দিষ্ট নিচাযুক্ত দ্ৰব্য জ্বলাই নষ্ট কৰা যন্ত্ৰৰ সহায়ত এই বৃহৎ পৰিমাণৰ ড্ৰাগছ ধবংস কৰা হয়। এই যন্ত্ৰটোৰ জৰিয়তে পৰিৱেশ প্ৰদূষণ নোহোৱাকৈ বৈজ্ঞানিক পদ্ধতিৰে ড্ৰাগছখিনি জ্বলোৱা হয় বুলিও তেওঁ কয়। ৰাজ্য চৰকাৰে জব্দ, গ্ৰেপ্তাৰ, ড্ৰাগছ নেটৱৰ্ক ধবংস এই তিনিটা বাৰ্তাৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ কথাও তেওঁ সদৰি কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত 10 দিনত ৰাজ্যত 9খন জিলাত চলোৱা বিশেষ অভিযানত 472 কোটি 51 লাখ টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাত আৰক্ষী সফল হয়। ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিনত 1 কোটিতকৈ অধিক গছপুলি ৰোপণ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। গছপুলি ৰোপণ কাৰ্যসূচীত ৰাজ্যৰ 35 লাখৰো অধিক আত্মসহায়ক গোটৰ সদস্যই অংশগ্ৰহণ কৰা বুলিও ড০ শৰ্মাই প্ৰকাশ কৰে। জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই কালি বোকাখাটৰ ভাটি হিঙাদৰীয়া অঞ্চল পৰিদৰ্শন কৰি ধনশিৰি নৈৰ খহনীয়াৰ বুজ লয়। পৰিদৰ্শনৰ অন্তত মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগৰ জৰিয়তে ধনশিৰি নৈৰ খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে গ্ৰহণ কৰা আঁচনি সন্দৰ্ভত ৰাইজক অৱগত কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে ধনশিৰি নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে ইতিমধ্যে বিভাগে আঁচনিৰ প্ৰাকলন প্ৰস্তুত কৰিছে। শ্ৰীবৰগোহাঁই কয় যে ধনশিৰি নৈৰ বান ৰোধৰ বাবে চৰকাৰে নাগালেণ্ডৰ পৰা ব্ৰহ্মপুত্ৰত নৈখন সংযোগ হোৱা স্থানলৈকে বৃহৎ প্ৰকল্প গ্ৰহণ কৰিছে। এই প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠিলে নৈপৰীয়া ৰাইজৰ বান সমস্যা সমাধান হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
2: আমি খুব কম দিনৰ ভিতৰত এই অঞ্চলৰ যিটো গড়াখনে এই গড়াখনে সম্পূৰ্ণ সমাধানৰ এটা ব্যৱস্থা কৰিম। ইতিমধ্যে প্ৰাকলন তৈয়াৰ কৰিবৰ কাৰণে কৈছো আৰু তাৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসমখনক বানমুক্ত কৰিবৰ কাৰণে আমি এটা দীৰ্ঘম্যাদীও কিছু আমি পৰিকল্পনা হাতত লৈছো। তাৰ মাজত আমাৰ ৱৰ্ল্ড বেংকৰ যোগেদি গোটেই ধনশিৰিখন একেবাৰে নাগালেণ্ডৰ মূৰৰ পৰা একেবাৰে
3: জৰুৰী জাননী, যদিহে নেপালৰ বানত আপোনাৰ কোনো আত্মীয় আবদ্ধ বা সন্ধানহীন হৈছে, তেখেতৰ সবিশেষ তথ্য তৎকালীনভাৱে ৰাজ্যিক জৰুৰীকালীন সঁহাৰি কেন্দ্ৰৰ টোল ফ্ৰী নম্বৰ 1070-1079 বা 112-ত অৱগত কৰক। এই তথ্যই ভাৰত চৰকাৰক যোগাযোগ আৰু উদ্ধাৰত সহায় কৰিব।
4: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
1: ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালকালয়ে পিতৃ মাতৃ বন্দনাৰ বিশেষ ছুটী মঞ্জুৰ কৰিছে। সেই অনুসৰি আজি আৰু পৰহিলৈ শিক্ষক কৰ্মচাৰীসকলে এই সুবিধা লাভ কৰিব। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ বিদ্যালয় পৰিদৰ্শকক এই বিষয়ত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ জাৰি কৰিছে। যোৱা বিধানসভাৰ বাজেট অধিৱেশনৰ বাবে যিসকল শিক্ষক কৰ্মচাৰীয়ে পিতৃ মাতৃ বন্দনাৰ বিশেষ নৈমিত্তিক ছুটী লাভৰ পৰা বঞ্চিত হৈছিল, তেওঁলোকে আজি আৰু পৰহিলৈ সেই বিশেষ ছুটীৰ সুবিধা লাভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ভাৰতৰ ভেলাভান সেণ্টেল কুমাৰে হাংগেৰীত অনুষ্ঠিত পি এছ এ বুদাপেষ্ট স্কোৱাচ অপেন প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। সেণ্টেল কুমাৰে ফাইনেলত আয়োজক দেশখনৰ বালাজজ ফাৰ্কাছক 3-0 ফলাফলত পৰাস্ত কৰে। ভাৰতীয় খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত বিশ্বক্ৰমৰ অষ্টাদশ স্থানৰ আৰু এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী ইয়ান ইঅ এনজিক 3-0 ব্যৱধানত পৰাস্ত কৰিছিল। ছেমি ফাইনেলত সেণ্টেল কুমাৰ সতীৰ্থ খেলুৱৈ বীৰ চৌত্ৰানীৰ বিৰুদ্ধে 3-2 ব্যৱধানত বিজয়ী হয়। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ সমুজ্জ্বল ভৰদ্বাজৰ সৈতে।
5: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আটাইকেইখন কাকতেই নেপালৰ জলপ্ৰলয়ৰ সৈতে জড়িত বিভিন্ন বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে এই বাতৰিক নেপালত গণসৎকাৰৰ প্ৰস্তুতি, পুনৰ জল বিস্ফোৰণৰ আশংকা শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে নেপালত অসমৰ দহজন লোক সন্ধানহীন হৈ

0: বাতৰিটো মুখ্য বাতৰি ৰূপে প্ৰকাশ কৰিছে। আকৌ নেপালত এই পৰ্যন্ত 320 গৰাকী ভাৰতীয় লোক সন্ধানহীন হৈ থকা বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে বানৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিয়াৰ লগতে ৰাজ্যৰ সাম্প্ৰতিক আৰ্থিক অৱস্থা সন্দৰ্ভত এটা বাতৰিক 1 ছেপ্টেম্বৰত চৰকাৰে ল'ব 1000 কোটি ঋণ শিৰোনামেৰে মুখ্য বাতৰি ৰূপে পৰিৱেশন কৰিছে। একেটা বাতৰিক দৈনিক অসম কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে 27 অক্টোবৰৰ পৰা গুৱাহাটী বেংকক বিমান সেৱা আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে ঘোষণা কৰা বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমত নিযুক্তি প্ৰক্ৰিয়াৰ পুনৰ পাতনি মেলি ৰাজ্য চৰকাৰী পশুপালন বিভাগত 200টা পদৰ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰা বাতৰিটোক দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 2016 চনত চলোৱা উচ্ছেদ অভিযানৰ বিৰোধিতা আৰু প্ৰক্ৰিয়াত বাধা দিয়াৰ অভিযোগৰ গোচৰৰ পৰা বিধায়ক অখিল গগৈক আদালতে ৰেহাই দিয়াৰ বাতৰিটোক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। উজনি অসমৰ শেহতীয়া বানৰ সময়ত আৰু বানৰ পাছত সমন্বিত দলীয় প্ৰচেষ্টাৰে হাপে খটা 249 গৰাকী লোকক সুস্থ কৰি তোলাৰ এটা বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। নেপালৰ বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 579লৈ বৃদ্ধি। অসমৰ 10 জন লোক এতিয়াও সন্ধানহীন। মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক বুলি উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ জাৰি। 300 কোটি টকা ব্যয়েৰে আমিনগাঁৱত নিৰ্মাণ কৰা ক্ৰিকেট ষ্টেডিয়াম 2027 চনৰ ভিতৰত মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম 100 দিনত ৰাজ্যত 300 কোটি টকাৰ ড্ৰাগছ ধ্বংস। আৰু হাংগেৰীত অনুষ্ঠিত PSA বুদাপেষ্ট স্কোৱাচ অপেন প্ৰতিযোগিতাত ভাৰতৰ ভেলাভান সেণ্টেল কুমাৰৰ খিতাপ দখল। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: पीएम फसल बीमा योजना से करीब 2,00,000 करोड़ रुपए क्लेम के रूप में किसानों को मिले।
1: मोर नाम मोनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटा। तो हमारे धान खेती बालू खेती नष्ट है, नष्ट होले तो जो पैसा दे तो ना हमारे लाभ है, बाकी खेतियों को लेते लाभ तो पाने आम जन पाल
2: खरीफ फसल बीमार बाबे शीघ्र पंजीकरण कराओ।
3: बैंक शाखा बीमा कंपनी कृषि ऋण समिति जनसेवा केन्द्र सहित जोगाजोग करक।
2: फसल बीमा सम्बन्धे तथ्य पातिर बाबे हेल्पलाइन नंबर 144-47 लई कॉल करक।
4: फसल बीमा कराओक, सुरक्षा कवच पाओक।
5: जिलार रेहरू।
6: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকলৈ লৈ আহিছো নলবাৰী জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে নলবাৰী জিলাৰ সংবাদদাতা ৰমেন কলিতা। নলবাৰী জিলাৰ নৈপৰীয়া অঞ্চলসমূহত নৌকা স্বাস্থ্যসেৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই বিষয়ে আমাৰ নলবাৰী সংবাদদাতাৰ বিশেষ প্ৰতিবেদন।
7: জিলাখনৰ চৰ অঞ্চলসমূহত চিকিৎসালয় নথকাৰ বাবে তাত নৌকা স্বাস্থ্যসেৱাৰ বাদে আন বিকল্প নাই। 2009 চনৰ 15 মাৰ্চ তাৰিখে নলবাৰী জিলাত নৌকা স্বাস্থ্যসেৱা আৰম্ভ হৈছিল। তেতিয়াৰ পৰা বৰ্তমানলৈকে নলবাৰী জিলাৰ 26টা চৰ অঞ্চলৰ বাসিন্দাসকলে এই সেৱাৰ দ্বাৰা উপকৃত হৈ আহিছে। এগৰাকী আঁচনি বিষয়া, এগৰাকী চিকিৎসক, এগৰাকী ফাৰ্মাচিষ্ট, এগৰাকী লেবৰেটৰী টেকনিচিয়ান, 2গৰাকী নাৰ্ছ, 3গৰাকী কমিউনিটি স্বাস্থ্য কৰ্মচাৰী, 1গৰাকী ৰান্ধনি আৰু 2গৰাকী নাৱৰীয়াৰে গঠিত দলটোৱে চৰবাসী ৰাইজক সকলো ধৰণৰ স্বাস্থ্যসেৱা প্ৰদান কৰি আহিছে। প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য, সাধাৰণ লোকৰ স্বাস্থ্য, সকলো ধৰণৰ লেবৰেটৰী পৰীক্ষা, পৰিয়াল পৰিকল্পনাৰ সজাগতা অভিযান আদি সকলো বিষয় এই সেৱাই সামৰি লয়। বিশেষকৈ বানপানীৰ সময়ত নৌকা স্বাস্থ্যসেৱাই বিশেষ স্বাস্থ্য শিবিৰৰ জৰিয়তে ৰাইজক প্ৰয়োজনীয় চিকিৎসা

0: প্ৰদান কৰে। 2025-26 বিত্তীয় বৰ্ষত নৌকা স্বাস্থ্যসেৱাৰ জৰিয়তে নলবাৰী জিলাত 315টা স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে।
1: নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰণাম আয়োগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত অলপতে অসম চৰকাৰৰ চাকৰিয়াল আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ বাবে এখন সজাগতা সভা অনুষ্ঠিত হয়। যিসকল কৰ্মচাৰীয়ে নিজৰ পিতৃ মাতৃক অৱহেলা কৰে আৰু ভৰণ পোষণ নিদিয়ে তেওঁলোকৰ মাজত সজাগতা অনাৰ বাবে অনুষ্ঠিত এই সজাগতা সভাৰ জৰিয়তে প্ৰণাম আইনখন ৰূপায়ণত গুৰুত্ব দিয়া হয়। এই আইনখনৰ উদ্দেশ্য হৈছে চৰকাৰী চাকৰিয়ালৰ পিতৃ মাতৃয়ে যাতে মৰ্যাদাপূৰ্ণভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ বাবে কাৰ্যালয়ৰ মুৰববী বিষয়াৰ জৰিয়তে চাকৰিয়ালগৰাকীৰ দৰমহাৰ পৰা প্ৰত্যক্ষভাৱে 10% টকা কাটি পিতৃ মাতৃক দিয়া। তদুপৰি যদি চাকৰিয়ালগৰাকীৰ দিব্যাংগ ভাই ভনী আছে তেনেহলে সেই ভাতৃ ভগ্নীকো নিজৰ দৰমহাৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ টকা দিয়াটো বাধ্যতামূলক কৰা হৈছে। নলবাৰী জিলা ঘোষণাৰ 41 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে যোৱা 14 আগষ্টৰ দিনটোত বিভিন্ন কাৰ্যসূচীৰে নলবাৰী জিলা দিৱস উদযাপন কৰা হয়। এই বিষয়ে শুনক আমাৰ সংবাদদাতাৰ পৰা।
0: 1985 চনত সুকীয়া জিলা হিচাপে ঘোষণা কৰা নলবাৰী জিলাৰ 41 সংখ্যক জিলা দিৱস নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। ভাষণ প্ৰসংগত মন্ত্ৰী বৰুৱাই কয় যে নলবাৰী জিলাখন মানৱ সম্পদৰে চহকী। মানৱ সম্পদত চহকী এই জিলাখনৰ শিক্ষাৰ নৱদ্বীপ হিচাপে খ্যাত। ভাৰত তথা পৃথিৱীৰ যিকোনো স্থানতে নলবাৰীৰ লোক বিচাৰি পোৱা যায় আৰু এইটো নলবাৰীৰ বাবে এক গৌৰৱৰ বিষয় বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বৰুৱাই কয় যে মন্ত্ৰী হিচাপে তেওঁ নলবাৰীখনক আৰু আগবঢ়াই নিয়াৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি যাব। জিলা দিৱসৰ অনুষ্ঠানত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাও উপস্থিত থাকে।
1: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় কাৰ্যকালত নলবাৰী জিলাত অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ ধন প্ৰদান কৰা হৈছে। জিলাখনৰ 77টা স্থানত হিতাধিকাৰীসকলৰ মাজত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰা হৈছে। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে জানিবলৈ দিয়া মতে জিলাখনৰ 91,511গৰাকী হিতাধিকাৰীয়ে এই ধন লাভ কৰিছে। তেওঁ কয় যে যিসকল মহিলাই অৰুণোদয়ৰ ধন পোৱা নাই তেওঁলোকৰ আধাৰ সংযোগকে ধৰি আন কিবা সমস্যা আছে নেকি সেয়া পৰীক্ষা কৰি থকা হৈছে। এই ক্ষেত্ৰত তেওঁলোকক সহায় কৰিবলৈ অৰুণোদয় সাৰথি নিয়োগ কৰা হৈছে বুলিও জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰোতাসকল, জিলাৰ ৰেহৰূপত আজিলৈ ইমানেই। সোমবাৰে লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। ধন্যবাদ।

জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি নলবাৰী জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল নলবাৰী জিলাৰ সংবাদদাতা ৰমেন কলিতা। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত।

0: এক হিন্দুস্তানী ছবি, সেয়া আছিল উদিত নারায়ণ আর অলকা ইয়াগনিক।
1: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে সেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সিয়েললৈ আহিছে ইজি ইএমআই গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
3: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপোলো এক্সেল কেয়ার হস্পিটালৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপোলো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়াবেটিস, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিস আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
4: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
5: এপোলো এক্সেল কেয়ার হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ বীৰ জৰা ছবিৰ এটি গীত, লতা মংগেশকৰ আৰু ৰূপ কুমাৰ ৰাথোৰৰ কণ্ঠত।

0: হক প্ৰতিটো ঘৰ সংযুক্ত হক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027 আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লোৱা হৈছে সঞ্জীৱনী, জসপিন্দৰ নৰুলা আৰু শানৰ কণ্ঠৰ এটি গীত। গীতটি লোৱা হৈছে ক্যা দিল নে কাহা ছবিৰ পৰা।

0: হিন্দী ছবিৰ গীত কেতিয়া শুনিলে হিন্দী ছবিৰ গীতৰ অনুষ্ঠান পুনৰ শুনিবলৈ পাব 10 বজাত।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: অসমা সুষমা।

0: এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য।
1: এতিয়া নিবেদন কৰিছো এখনি আলেখ্য, নামঘোষা, ৰচনা দীপমণি চুতীয়া।

0: আজি শুনক প্ৰথম খণ্ড।
1: খ্ৰীষ্টীয় পঞ্চদশ শতিকাৰ আশে পাশে সময়খিনি কেৱল অসমৰ কাৰণেই যুগান্তকাৰী নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণেই আলোড়নকাৰী। এই আলোড়ন সৃষ্টি কৰিছিল সমগ্ৰ ভাৰতবৰ্ষ জুৰি হোৱা নৱবৈষ্ণৱ আন্দোলনে। এই সময়ছোৱাতে ভক্তিধৰ্ম কেন্দ্ৰ কৰি ভাৰতত সাংস্কৃতিক পুনৰ অভ্যুদয় ঘটিছিল। খ্ৰীষ্টীয় সপ্তম দশম শতাব্দীত দক্ষিণৰ তামিলভাষী অঞ্চলৰ পৰা বৈষ্ণৱ জাগৰণৰ সূত্ৰপাত হোৱা বুলি ক'ব পাৰি। আৰু ক্ৰমাত এই আন্দোলনে সমগ্ৰ ভাৰতজুৰি বিভিন্ন প্ৰান্তীয় ভাষাত বিস্তাৰ লাভ কৰে। অসমত মহাপুৰুষ শংকৰদেৱে পঞ্চদশ শতিকাৰ শেষৰ ফালে এই আন্দোলনৰ পাতনি মেলে। এই আন্দোলনৰ প্ৰেক্ষাপততে শংকৰদেৱৰ সৈতে হোৱা মাধৱদেৱৰ মণিকাঞ্চন সংযোগৰ ফলশ্ৰুতিত অসমৰ ধৰ্ম আৰু সাহিত্যৰ ক্ষেত্ৰত যুগান্তকাৰী অভ্যুত্থানৰ সূচনা হৈছিল। 1489 খ্ৰীষ্টাব্দত উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত মাধৱদেৱৰ জন্ম হয়। মহাপুৰুষ শংকৰদেৱৰ সৈতে অভিন্ন আত্মাৰূপে পৰিচিত মাধৱদেৱ স্বাভাৱিকভাৱেই মহাপুৰুষৰ তিৰোধানৰ পাছত ধৰ্মাধিকাৰী ৰূপে মনোনীত হৈছিল। মাধৱদেৱৰ বহুমুখী প্ৰতিভাৰ এক উজ্জ্বল চানেকী হৈছে নামঘোষা। ইয়াত তেখেতৰ আধ্যাত্মিক জীৱনৰ পূৰ্ণ অভিব্যক্তি প্ৰকাশ হোৱা দেখা যায়। তেওঁৰ শাস্ত্ৰজ্ঞান বা পাণ্ডিত্য, কবিত্ব, ধাৰ্মিক মতবাদ, আধ্যাত্মিক আদৰ্শ আৰু ধৰ্মৰ ক্ষেত্ৰত লাভ কৰা অভিজ্ঞতাৰ পূৰ্ণ প্ৰকাশ ঘটিছে ইয়াত। গুৰুৰ পৰা লাভ কৰা শিক্ষা, শাস্ত্ৰৰ পৰা সংগ্ৰহ কৰা সিদ্ধান্ত আৰু নিজ হৃদয়ত উপলব্ধি হোৱা সত্যৰ স্বৰূপ এই গ্ৰন্থত প্ৰকাশিত হৈছে। ডক্টৰ বাণীকান্ত কাকতিদেৱে নামঘোষাক মাধৱদেৱৰ মহাপ্ৰাস্থনিক গীত বুলি আখ্যা দিছে। তেখেতৰ ভাষাত নামঘোষাত তিনিটা ভাৱৰ ধাৰা মিহলি হৈ বিশাল আনন্দ সাগৰৰ ফালে প্ৰবহমান হৈছে পুণ্যশ্লোক শংকৰ স্মৃতি, মাধৱদেৱৰ আত্মলঘিমা আৰু কৃষ্ণভক্তি মাহাত্ম্য। সঁচা কথা, কবি গীতিকাৰ মাধৱদেৱে

এই নামঘোষাৰ পদবোৰ এনেধৰণে ৰচনা কৰি পেলাইছিল যে সমগ্ৰ কাব্যখনেই ভকত বৈষ্ণৱ সকলোৱে একেলগে গাব পৰা এটা অপূৰ্ব সুন্দৰ দীঘলীয়া গীত হৈ পৰিছে।

0: নামঘোষা গ্ৰন্থখন ৰচনাৰ সংক্ৰান্তত মহাপুৰুষ শংকৰদেৱে বেহাৰলৈ যোৱাৰ সময়ত মাধৱদেৱক কৈছিল,
1: বৰাৰ্পু, আজিৰ পৰা ধৰ্মৰ সমস্ত দায়িত্ব তোমাৰ ওপৰত অৰ্পণ কৰিলোঁ। আৰু শুনা, ঘোষা নামে শাস্ত্ৰ শুনি তুমিও কৰিবা, ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা।
0: গুৰুজনাৰ সেই আদেশক শিৰোধাৰ্য কৰি মাধৱ পুৰুষে এই অনুপম গ্ৰন্থখন ৰচনা কৰি থৈ গ'ল। অৱশ্যে এই ঘোষা গ্ৰন্থ গুৰুজনাই দেখি নগ'ল। মাধৱদেৱে নিজেও এই ঘোষা গ্ৰন্থ ৰচনাৰ অন্ততে মহাপ্ৰয়াণ কৰিলে, কিন্তু তেৰাৰ ভক্তি জীৱনৰ যি পৰিপূৰ্ণ আধ্যাত্মিক অভিজ্ঞতা, সেই সকলোবোৰ ছন্দময় ভাষাত তত্ত্বমূলক ভক্তি সাহিত্যৰূপে নামঘোষা গ্ৰন্থত থৈ গ'ল। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আধ্যাত্মিক আৰু সাহিত্যিক জীৱনত যিসমূহ গ্ৰন্থ প্ৰণয়ন কৰি অসমীয়া সাহিত্যৰ স্বৰ্ণসৌধ চিৰকালৰ বাবে নিৰ্মাণ কৰি গ'ল, সেইসকলৰ ভিতৰত নামঘোষা সৰ্বোৎকৃষ্ট।

নামঘোষা ইতিমধ্যে ইংৰাজী, হিন্দী, বঙালী, উৰিয়া আদি কেইবাটাও ভাষালৈ অনুবাদ কৰা হৈছে। এই শাস্ত্ৰভাগিত প্ৰতিধ্বনিত হৈছে গীতাৰ গুহ্যতম বাণী।

সমস্ত ব্ৰহ্মাণ্ডৰ ঈশ্বৰ যিজন ঈশ্বৰে দুষ্টক দমন কৰি শান্তক পালন কৰিবলৈ সময়ে সময়ে বিভিন্ন অৱতাৰ গ্ৰহণ কৰিছে, সেইসমূহৰ ভিতৰত ঘোষাভাগত উল্লেখিত এই দশ অৱতাৰেই শ্ৰেষ্ঠ। সেয়েহে মাধৱ পুৰুষে ঈশ্বৰৰ এই দশ অৱতাৰৰ দশ নামেৰেই ভগৱন্ত পুৰুষক নমস্কাৰ জনাইছে। কৃষ্ণ ভকতিৰ পৰম মহিমা প্ৰকাশ কৰা নামঘোষাভাগ মাধৱদেৱে মূলতে তিনিটা ভাৱত ৰচনা কৰা বুলি বিভিন্ন পণ্ডিতৰ লগতে ডক্টৰ বাণীকান্ত কাকতিদেৱেও তেওঁৰ ৰচনাত উল্লেখ কৰিছে। পুণ্য শ্লোক শংকৰ স্মৃতি, আত্মলঘিমা আৰু কৃষ্ণ ভকতিৰ মাহাত্ম্য, মূলতঃ এই তিনিটা ধাৰাত নামঘোষা শাস্ত্ৰখন ৰচিত হৈছে। মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকে পৰম গুৰুৰূপে গ্ৰহণ কৰি আহিছে। শংকৰদেৱকে একমাত্ৰ গুৰুৰূপে গ্ৰহণ কৰাৰ কথা ঘোষাৰ মাজেৰে সুন্দৰকৈ প্ৰকাশ কৰিছে।

নামঘোষা শাস্ত্ৰভাগী মাধৱ পুৰুষে ছবি, দুলৰী, লেচাৰী ছন্দ, ঘোষাচন্দ আৰু নামচন্দৰ মাজেৰে প্ৰকাশ কৰিছে। নামতত্বৰ লগতে ঈশ্বৰ আৰু গুৰুৰ মহাত্মৰ উপৰিও ভকতিতত্বয়ো নামঘোষাত স্থান দখল কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সৃষ্ট একশৰণ হৰিনাম ধৰ্মৰ স্বৰূপ ব্যাখ্যাৰ দিশতো নামঘোষা এখনি সফল কাব্যগ্ৰন্থ।

এই ঘোষাভাগে প্ৰকাশ কৰা হৰিনামৰ ৰসত বৈকুণ্ঠ পোৱা যায়। প্ৰেমৰ অমৃত নদীৰূপী এই হৰিনামৰ প্ৰকাশক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু সেই হৰিনামৰূপী নদীয়ে সমস্ত ব্ৰহ্মাণ্ড ভেদি ববলৈ ধৰিছে। নামঘোষা শাস্ত্ৰভাগী মাধৱদেৱে কেইবা প্ৰকাৰে ভাগ কৰিছে। সেইসমূহ হ'ল ভজন, নমস্কাৰ, উপদেশ, শংকা, নিন্দা, প্ৰাৰ্থনা, আত্মনিন্দা, তাৎপৰ্য, তুতি, বিৰকতি, আত্ম উপদেশ, পৰমাৰ্থসাৰ, সাৰ নিৰ্ণয়, হৰবাৰ, নামান্বয়, খেদ, শৰণ, নাম মহিমা, নিবেদন, কলিৰ ধৰ্ম নিৰ্ণয়। কেৱল এয়াই নহয়, মহিমাযুক্ত উপদেশ, অনুতাপ, আশ্ৰয়, কীৰ্তনৰ প্ৰশংসা, ভাগৱত প্ৰশংসা, শৰণচন্দ, কাৰুণ্য, কাকুতি, নামচন্দ, ঘোষাচন্দ আদিও নামঘোষাৰ অন্তৰ্গত। মাধৱ পুৰুষে এই ঘোষাসমূহ ভাৰতবৰ্ষৰ বিভিন্ন ধৰ্মশাস্ত্ৰৰ শ্লোক ভাঙনি কৰি ৰচনা কৰিছে। সেইসমূহ হ'ল শ্ৰীমদ ভাগৱত পুৰাণ, শ্ৰীমদ ভাগৱত গীতা, বিষ্ণু পুৰাণ, গৰুড় পুৰাণ, নৃসিংহ পুৰাণ, স্কন্দ পুৰাণ, বামন পুৰাণ, বৰাহ পুৰাণ, ব্ৰহ্ম সংহিতা ইত্যাদি। ইয়াৰ সমভাৱে মাধৱ পুৰুষৰ জীৱনৰ অনুভৱ অভিজ্ঞতায়ো ঘোষাৰ ৰূপ ধাৰণ কৰিছে। মধ্যযুগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসম ৰাজ্যত ভক্তি আন্দোলনৰ গুৰি ধৰি সমাজ জীৱনলৈ এক অন্তঃমুখী মহৎ জাগৰণ আনিছিল। এই আন্দোলনত আত্মিকভাৱে যোগ দি অসীম ত্যাগেৰে যিসকলে ইয়াৰ পূৰ্ণ ৰূপ দি গ'ল, সেইসকলৰ ভিতৰত অন্যতম হ'ল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। ভকত অৰ্থাৎ কেৱল ঈশ্বৰৰ সেৱাত নিমগ্ন হোৱা লোক, সেই ভকতৰ সংগতে যে পৰম ঈশ্বৰক সাক্ষাৎ কৰিব পাৰি, সেই অনুভৱেও নামঘোষাত স্থান দখল কৰিছে। যি কথা প্ৰমাণ কৰে এই ধৰণৰ ঘোষাই।

নামঘোষাৰ ভাগসমূহৰ নামকৰণ অনুসৰি প্ৰতিটো ভাগেই নিজ নিজ অৰ্থ প্ৰকাশেৰে শাস্ত্ৰভাগীক মহিমামণ্ডিত কৰিছে।

মাধৱ পুৰুষৰ দৃষ্টিত এনে লোকো ধৰা পৰিছিল যিয়ে শাস্ত্ৰৰ তত্ত্ব নাজানি নিজ ধাৰণা অনুসৰি ভকত হবৰ মনৰ সংশয় দূৰ কৰিব নোৱাৰে, তথাপি নিজকে গুৰু বোলাই মানুহৰ পৰা মান সৎকাৰ খুজি লয়।

এই ঘোষাভাগী তেনে চতুৰ লোকক উদ্দেশ্যেই ৰচনা কৰিছিল। আনহাতেদি প্ৰাৰ্থনামূলক ঘোষাই ঈশ্বৰক প্ৰাৰ্থনা জনাইছে যাতে ঈশ্বৰৰ চৰণতেই তেওঁৰ মন নিমগ্ন হৈ থাকিব পাৰে। ঈশ্বৰৰ ইচ্ছাতেই সমস্ত সাধন শ্ৰম উপশম হোৱাৰ কামনা কৰিছে।

0: নাম ঘোষা
1: আলেখ্যখনিৰ আজিৰ খণ্ডটি শুনিলে।
0: ৰচনা দীপমণি চুতীয়াৰ, প্ৰযোজনা তপন দত্তৰ।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
4: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
3: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
5: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
4: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
5: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: এতিয়া হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে ক্যা এহি প্যাৰ হে ছবিৰ কেইটিমান গীত। গীতিকাৰ জেলিছ ৰশিদ আৰু সংগীত সজিদ ৱাজিদৰ। প্ৰথমে শুনক অলকা য়াগ্নিক আৰু সোনু নিগমৰ কণ্ঠৰ এই গীতটি।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে কিয়া য়েহি প্যাৰ হে ছবিখনৰ কেইটিমান গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ চনু নিগমৰ কণ্ঠৰ এই গীতটি।

0: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত শ্ৰোতাসকলে কিয়া য়েহি প্যাৰ হে ছবিৰ গীতকেইটি শুনিলে।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েল আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
4: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ

0: নমস্কাৰ। আৰম্ভ কৰিছোঁ আমাৰ আজিৰ আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। আজিৰ এই খণ্ডটিত আমি ভূপেন হাজৰিকাই গোৱা আন গীতিকাৰ সুৰকাৰৰ কেইটামান গীত শুনাবলৈ লৈছোঁ। আজিৰ গীতৰ সংখ্যা চাৰিটি। তাৰে প্ৰথমটি গীত আমি বুটলি লৈছোঁ অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ কীৰ্তিকমল ভূঞাৰ কলমৰ পৰা। কীৰ্তিকমল ভূঞাই লিখা এটি গীত ডক্টৰ ভূপেন হাজৰিকাই গাই থৈ গৈছে। গীতটিৰ ভাষাই জীৱনৰ বিয়লি বেলাৰ উপলব্ধিক প্ৰতিফলিত কৰে। আহকচোন গীতিকাৰ কীৰ্তিকমল ভূঞাৰ মুখেৰে শুনো সেই গীতটিৰ নেপথ্য কথা।
1: সেয়া আছিল 1985 চনমানৰ কথা। মোৰ সহকৰ্মী আৰু বন্ধু জেপি দাস, জানে সংগীতকাৰ, তেওঁ জ্যোতিপ্ৰকাশ দাস, আমি জেপি বুলি মাতো, সকলোৱে জেপি বুলি মাতে তেওঁ দিনক। তেওঁ মোক কলে যে ভূপেন দাই মই সুৰ কৰা কেইটিমান গীত বিচাৰিছে, হে কৈ তাৰ মাজৰ এটা গীত মই তোমাৰ গীত এটাও ধৰিছো, তুমি এটা গীত সোনকালে লিখি দিয়া। মই বোলো বাৰু হ'ব। তেওঁ কোৱাৰ পিছতো তেওঁ কোৱা নাই। তেতিয়া মই নিজে ভাবিলো যে অলপ বয়স ভাটি দিয়া ধৰণৰ গীত এটা লিখো নেকি। তেতিয়া ভূপেন দাৰ 85 চনত ভূপেন দাৰ 59 বছৰ, তেনেকে এটা ভাৱ আহিল মনলৈ। তেনেকে মই গীতটি লিখা আৰম্ভ কৰিলো, গীতটি লিখি শেষ কৰিলো। জেপিক দেখুৱালো, কলে ভালেই লাগিছে, সেইটো হব, মই সুৰ কৰিম আৰু যিখিনি কৰিব লাগে কৰিম। তেওঁ তেতিয়া সুৰ কৰিলে আৰু ভালেকেইটি গীত আছিলে একেলগতে। তেওঁ ইয়াতে ট্ৰেকটো ইয়াত তৈয়াৰ কৰি পঠিয়াইছিল দেই, ট্ৰেকটোহে গুৱাহাটীত তৈয়াৰ কৰি পঠিয়াইছিল সংগীতৰ ট্ৰেকটো। আৰু সেই মই জনা ট্ৰেকটো লৈ গৈছিল আমাৰ মনীষা হাজৰিকা মহোদয়াই নি ভূপেন দাক দিছিল। তেতিয়া ভূপেন দা কলিকতাতে আছিল। তেতিয়া ভূপেন দাই কলিকতাত সেই ট্ৰেকত কণ্ঠদান কৰি গীতটিৰ মানে বাণীবন্ধন সম্পন্ন কৰিছিল। আৰু যেতিয়া কোৱা মতে ভূপেন দাই গীতটি ভাল পাইছিল, কিন্তু মই নিজে কোনোদিন সুধিবলৈ আৰু মানে মন মানে কি আৰু ভয়ো নহয় শংকাও নহয়, কিন্তু কিবা এটা আৰু সংকোচ আৰু নেখিলো গানটো কেনেকুৱা পাইছিল। কিন্তু জেপিয়ে মোক কৈছিল যে গানটো ভূপেন দাই ভাল পাইছে। তেতিয়া এই যে কেছেট এইবিলাকৰ দিন চলি আছিল, কেছেট তাৰপিছত এক্সটেণ্ডেড প্লে লং প্লে এইবিলাকৰ দিন চলি আছিল। এই গীতটো প্ৰথম বাণীবন্ধিত হৈছিল মানুহ নামৰ কেছেটটি। সেই কেছেটটি তেতিয়া খুব ইয়াত অসমত আহি চলিছিল, বিক্ৰী হৈছিল। মোৰ এইটো সৌভাগ্য যে ভূপেন দাৰ কণ্ঠত এটা হলেও মোৰ গীত থাকি গ'ল।

0: নব্বৈ দশকত অসমৰ এটি আগশাৰীৰ প্ৰযোজনা প্ৰতিষ্ঠান এনকে প্ৰডাকশ্যনে ভূপেন হাজৰিকাক লৈ এটি বিশেষ পৰিকল্পনা কৰিছিল। সেই পৰিকল্পনা অনুসৰি অসমৰ বিভিন্ন প্ৰান্তৰৰ কেইবাজনো গীতিকাৰ সুৰকাৰৰ গীত ভূপেনদাৰ কণ্ঠত বাণীবদ্ধ কৰাৰ প্ৰয়াস কৰা হৈছিল। সেই পৰিকল্পনাই সামৰি লৈছিল অসমৰ আন এগৰাকী প্ৰসিদ্ধ গীতিকাৰ সুৰকাৰ হীৰেণ গোহাঁই ডাঙৰীয়াক। হীৰেণ গোহাঁই ডাঙৰীয়াই ভূপেনদাৰ কণ্ঠৰ বাবে মাত্ৰ দুটা ৰাতিৰ ভিতৰতে এটি গীত লিখি সুৰ সম্পূৰ্ণ কৰিছিল। আহক গোহাঁই ডাঙৰীয়াৰ মুখেৰে শুনো সেই কাহিনী।
1: বলিন বৰকটকী দাদা, সেই নব্বৈ দশকতে যিজন মানে হেৰি স্বত্বাধিকাৰী আছিলে এনকে প্ৰডাকশ্যনৰ, বোলে যে মোক এটা গীত লিখি দিব লাগে, কিন্তু মোৰ দুদিনৰ সময়হে মই দিছো, বেছি দিব নালাগে। মইতো ভাবিছিলো আগতে কোনোবা কোনোবা অন্য শিল্পীৰ কাৰণে কিজানি আধুনিক গীত এটা বিচাৰি আহিছে। যেতিয়া মোক ক'লে যে এইটো ভূপেন হাজৰিকাইহে গাব, তেতিয়াই মই অলপমান থৈ থৈ কৰিলো যে দুদিনৰ ভিতৰত ভূপেন হাজৰিকাৰ কাৰণে এটা গীত লাগিব। বোলে মই দুদিনৰ পিছতে আহি মই লৈ যামহি, কিন্তু মোক লাগে, বৰ সোনকালে লাগে গানটো। তাৰপিছত মই বহুত চিন্তা কৰি দেখিলো যে অন্য যিবোৰ ৰোমান্টিক ভাৱ সম্পন্ন গীত যিবিলাক আছে, সেই তেনেকুৱাবোৰ লিখাতকৈ মই অন্য এটা ধাৰাতহে মই গান এটা লিখিম, যিটো গান নেকি অন্তত ভূপেন হাজৰিকা দাদাই মানে অন্তত ভাল পাব বুলি মই এটা তেতিয়াই কল্পনা কৰিছিলোঁ। এটা এইটো অসম মাতৃ ইতিহাসৰ মানে পটভূমিৰ গীত, তাতে দেশপ্ৰেমৰ যিটো গৌৰৱ উজ্জ্বল ভাৱধাৰা থকা তেনেকুৱা এটা গীত এটা লিখিবলৈ মই মানে উদ্যত হলোঁ। তাৰপিছত মই গানটো লিখিলোঁ, গোটেই নিশাটো বহি লিখিছোঁ, এনিশা গান লিখিলোঁ, পিছৰ নিশাটোত মই সুৰ কৰিবলৈ বহিলোঁ। মাত্ৰ সেই দুটা দিনে মই পালোঁ হাতত, আৰু এই মই আত্মবিশ্বাস আছিলে, মই ভাবিছিলোঁ যে এই গীতটোৱে নিশ্চয় আমাৰ বৰকটকী দাদাক হয়তো অন্তত এটা আনন্দ দিব ভাবিছিলোঁ তেতিয়া। তাৰপিছত তেখেতে সঁচাকৈ একেবাৰে সময়মতে আহি ওলালেহি, আমাৰ পৰা গীতটো লৈ গুচি গ'ল। সে যাবৰ সময়ত খালী কৈ গৈছিল, তুমি এনেকুৱা ধৰণে লিখি দিবা বুলি মই নাজানো, মই বৰ ভাল পাইছোঁ গানটো, আৰু এইটো মই ভূপেন দাইক দিলে নিশ্চয় ভূপেন দায়ো ভাল পাব। সেই তাৰ পিছতে একমাহ কি ডেৰ মাহমানৰ পিছতেই মই কেছেটটো উন্মোচন হোৱা গম পালোঁ। সেই ভূপেন হাজৰিকাৰ কাৰণে এটা গীত দুদিনৰ ভিতৰত লিখি দিয়াটো কিমান এটা দূৰ কাম আছিলে মোৰ কাৰণে, সেইটো মই আজিও ভাবি আচৰিত লাগে। সেই নব্বৈ দশকতে, কাৰণ মই কথাখিনি লিখাৰ পিছত আকৌ সুৰ কৰিবলগীয়া হৈছে, গোটেই নিশা বহি গাবলগীয়া হৈছে কেছেটত। পিছদিনাখন তেখেত পুৱাই আহিলে, দহমান বজাত আহি লৈয়ে গ'ল।

0: আপুনি শুনি আছে অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানত আজি আমি আন গীতিকাৰে লিখা আৰু আন সুৰকাৰে সুৰ কৰা ভূপেন হাজৰিকাই গোৱা গীত প্ৰচাৰ কৰি আছোঁ। কিছু সময় আগতে আমি আলোচনা কৰি আছিলোঁ এন কে প্ৰডাকশ্যনে ভূপেন হাজৰিকাক লৈ কৰা এটি বিশেষ অডিঅ' কেছেটোৰ কথা। এই অডিঅ' কেছেটটিতেই সংযোজিত হৈছিল অসমৰ আন এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, সুৰকাৰ, সাংবাদিক তথা আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত কম্পোজাৰ মণি মহন্তৰ এটি গীত। এয়া মণি মহন্ত।
1: আচলতে সময়ৰ গাত আজি যদিও গীতটোৰ এডলিপ বুলি কোৱা যায়, এডলিপ মানে আলাপৰ অংশটো, তাৰ আচলতে মূল স্থায়ী বুলি ক'ব পাৰোঁ আমি সেইটো আচলতে গীতত গুৰুত্ব দি পেলাই সুৰটো কৰা হয় বা লিখা হয়, সেইটো আছিলে এইখন মানুহৰ দেশ, মানৱী বেশেৰে দানৱী মনেৰে মৃত মানৱতাৰ দেশ, এইখন মানুহৰ দেশ, সেই লাইনটোৱে আচলতে ইয়াত মানে এম্ফেচিচ দিয়া হৈছিল। আৰু প্ৰেক্ষাপটটো মই এটা এডলিপেৰে কৰিছিলো, সময়ৰ গাত আজি গণতান্ত্ৰিক তেজৰ কলংক, উদাৰ আকাশো আজি হিংসাৰ ধোঁৱাৰে পৰিপূৰ্ণ। যেতিয়া ডক্টৰ ভূপেন হাজৰিকাক দিয়া হয়, ডক্টৰ ভূপেন হাজৰিকা তেতিয়া কেংকেটাৰ আছিলে, ডক্টৰ ভূপেন হাজৰিকাক গীতক লৈ পেলাই এটা এলবাম বা এটা, তেতিয়া কেছেটৰ যুগ চলি আছিল, কেছেট এটা কৰাৰ কথা যেতিয়া এন কে প্ৰডাকশ্যনে ভাবিছিলে, তেতিয়া তেওঁলোকে এইটো ভাবিছিলে যে বিচিত্ৰ বিষয়ে যাতে তাত সামৰা হওক। তাৰ আগতে এটা মানে মোৰ মনত সেই সমসাময়িক সময়ৰ কিছু পৰিৱেশ, আৰু তেতিয়া পাঞ্জাৱত স্বৰ্ণ মন্দিৰত এটা অপাৰেশ্যন ব্লু ষ্টাৰ হৈছিল, অসমতো তেতিয়া মানে এটা অশান্ত পৰিৱেশ, সেইবিলাক ঘটনাই মোক প্ৰভাৱিত কৰিছিলে কাৰণে মই গীত এটা লিখিছিলো। আৰু এইখন মানুহৰ দেশ লাইন, সেই লাইনটোৰ সুৰটো কিন্তু মই সপোনত পাইছিলো, বাকীখিনি কম্পোজ, এইখন মানুহৰ দেশ মানৱী বেশেৰে দানৱী মনেৰে মৃত মানৱতাৰ দেশ, সেই লাইনটো কিন্তু মই লাইনটো পোৱা নাই, ঠিক সুৰটো কিন্তু সপোনত পাইছিলো, পাছত মই তাক শব্দৰে সজাই লৈছিলো। যাই কি নহওক, তেওঁলোকে যেতিয়া গীতটো বিচাৰিলে তেতিয়া মই ভাবিলো এই গীতটোৱে উপযুক্ত হ'ব, তেতিয়া তেওঁলোকক মই সেই গীতটো দিলো। এইটো মোৰ জীৱনৰ এটা ভাল লগা অভিজ্ঞতা। আৰু ডক্টৰ ভূপেন হাজৰিকাৰ দৰে এজন খ্যাতিমান, প্ৰতিভাৱান আৰু আমাৰ জাতীয় গৌৰৱ, ভাৰতৰ গৌৰৱ এজন সঁচা মানৱতাবাদী শিল্পীক লৈ মোৰ গীতটোৱে তেখেতৰ কণ্ঠত এটা পালে, সেইটো মোৰ কাৰণে এটা প্ৰাপ্তি আৰু।

0: আমাৰ এই অনুষ্ঠানৰ শীৰ্ষ গীতটিৰ গীতিকাৰ তথা সুৰকাৰ ৰসানন্দ গগৈ। ৰসানন্দ গগৈয়ে নিজে লিখি সুৰ কৰি মঞ্চে মঞ্চে গোৱা এটি গীত পৰৱৰ্তী সময়ত এন কে প্ৰডাকশ্যনে প্ৰযোজনা কৰা সেই বিশেষ অডিঅ' কেছেটটিত অন্তৰ্ভুক্ত হৈছিল। এয়া ৰসানন্দ গগৈ।
1: সেই গীতটো 1986 চনত লিখিছিলোঁ। মই তেতিয়া কলেজত পঢ়ি থকা ল'ৰা, বিভিন্ন ধৰণৰ সংগীতৰ অনুষ্ঠানত মই পৰিৱেশন কৰিছিলোঁ আৰু শ্ৰোতাই খুব ভাল পাইছিলে গীতটোৰ কথাখিনি আৰু যিটো সুৰ। মই নিজে হাৰমনিয়াম ধৰি গাব পৰা নাছিলোঁ সেই সময়ত, মই তেতিয়া ইমান পাকৈত নাছিলোঁ। মণি কুমাৰ মহন্ত দাদা, মোৰ কলেজ ছিনিয়ৰ, তেখেতে মোৰ লগত সংগত কৰি দিছিলে আৰু কেইবাজনো আছিলে। মোৰ বন্ধু আছিলে অনন্ত পাঠৰ, দেৱব্ৰত মহন্ত দাদা আছিলে, ঠিক তেনেকৈ আমি একেলগে অনুষ্ঠান কৰিছিলোঁ। 18 তাৰিখে শিৱসাগৰত এটা সংগীতৰ অনুষ্ঠান আছে, সেইটোৰ কাৰণে পিছদিনা মই শিৱসাগৰৰ মোৰ বন্ধু অনন্ত পাঠৰ ঘৰলৈ যামগৈ, পিছদিনা আমি তালৈ যোৱাৰ কথা। কিন্তু সেই বাছত আহি থাকোঁতে কিবা এটা বাছৰ চকাৰ এটা শব্দত এটা তাল মোৰ মনলৈ আহিছিলে আৰু সেই সময়ত আন্দোলনৰ এটা পৰ্যায় আছিলে, অসমৰ অস্তিত্ব ৰক্ষাৰ যিটো আন্দোলন চলি আছিলে, তাৰ সমান্তৰালভাৱে অসমৰ যি শংকৰী বা সত্ৰীয়া সংস্কৃতি তাক আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা স্বীকৃতিৰ কাৰণে চৰকাৰৰ লগত আলোচনা চলি আছিলে। ঠিক সেইখিনি সময়ত মোৰো মনটোৱে

কৈছিলে যে নহয় আমাৰো দায়িত্ব আছে সেই বিষয়টোক লৈ কিবা এটা অকণমান লিখা মেলা কৰাৰ। সেই বাছৰ চকাৰ যিটো এটা শব্দ, সেই শব্দটোত এটা লয় এটা পাইছিলো, সেই লয়ত এটা সুৰ আহিছিলে মনলৈ। তেতিয়া মনে মনে শংকৰে সিচে নামৰ গঠিয়া এই কথাখিনি মই আওৰাই গৈছিলো। গৈ দেৱুদাৰ ঘৰত পোনে হাৰমনিয়ামটো লৈ কাগজ কলম লৈ আৰম্ভ কৰিছিলো গীতটি লিখিবলৈ। তাৰপিছত অলপখিনি লিখিলো, লিখি পেলাই পিছদিনা আমি দুয়োজন দেৱুদা আৰু মই শিৱসাগৰৰ মোৰ বন্ধু অনন্ত পাত্ৰৰ ঘৰলৈ গলোগৈ। তাত গৈ পেলাই কলো যে মই কালি এনেকে এটা লিখিছো। দেৱুদায়ে কলে যে ই বৰ ধুনীয়া হেৰি এটা আৰম্ভ কৰিছে, তো পাৰিলে এইটো সম্পূৰ্ণ কৰ। মই আকৌ কাগজ কলম লৈ বহিলো, হাৰমনিয়ামটো আছেই, বাকী বাদ্যযন্ত্ৰখিনি আছেই কাষত। তেতিয়া বাকীখিনি লিখি পেলাই গীতটি সম্পূৰ্ণ কৰিলো, তাতে প্ৰেক্টিচো কৰিলো, ৰিহাৰ্চেল কৰিলো, কৰি পেলাই ৰাতিলৈ পৰিৱেশন কৰিছো। আৰু প্ৰত্যেকখন অনুষ্ঠানতে খুব কেতিয়াবা দুই তিনিবাৰকে গাবলগীয়া হয় অনুৰোধ। ঠিক সেই মণিম কুমাৰ মহন্ত দাদাই সেইটো লক্ষ্য কৰি আছিলে। আচলতে যেতিয়া যোৰহাটৰ নতুনকে আৰম্ভ হৈছিলে এনকে প্ৰডাকশ্যন, বলিন খুৰাই মণিদাক লৈ পেলাই মোৰ হোষ্টেললৈ আহিলে। হোষ্টেলত আহি কলে যে এনেকে এনেকে আমি এটা কেছেট কৰিব লৈছো, তোমাৰ গীতটো দিবা নেকি? মই কৈছো নিদিয়াৰতো কোনো কথাই আহিব নোৱাৰে, সেইটো আৰু মোৰ কাৰণে ডাঙৰ আশীৰ্বাদ হ'ব, যাক মই গুৰু মান মানি আহিছো তেখেতে যদি গায়। পিছদিনা তেখেতে টেপ ৰেকৰ্ডাৰ এটা লৈ আহিছে, কোনো নাছিলে সেইখিনি সময়ত হোষ্টেলত। মোৰ হোষ্টেলৰ কোঠাৰ টেবুলখনতে ঢকিয়াই ঢকিয়াই তালটো ৰাখি গীতটো তেনেকে ৰেকৰ্ডিং কৰি দি দিলো, আৰু এটা ডাঙৰ আশীৰ্বাদ।

0: আদৰৰ শ্ৰোতা, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা অনুষ্ঠানটিৰ আজিৰ খণ্ডটি ইমানতে সামৰিবৰ সময় হ'ল। এই অনুষ্ঠানটিৰ শীৰ্ষ গীতৰ কথা আৰু সুৰ ৰসানন্দ গগৈৰ। অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ।
1: আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা শুনিলে। এতিয়া শুনক দিনৰ 11 বজাৰ আঞ্চলিক বাতৰি।
2: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। নেপালৰ বিধ্বংসী বানৰ পাছত বৰ্তমানলৈকে 84 গৰাকী ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইয়াৰ ভিতৰত ত্ৰিশুলি জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত 63 গৰাকী লোক আৰু তামিলনাডুৰ 21 গৰাকী লোক আছে। এতিয়ালৈকে 320 গৰাকী ভাৰতীয় লোক সন্ধানহীন হৈ আছে বুলি মন্ত্ৰালয়ে জনাইছে। নেপালৰ বানত সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা নামৰ লোক দুজন সম্প্ৰতি নিৰাপদে আছে বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও অসমৰ 10 গৰাকী লোকৰ কোনো তথ্য পোৱা হোৱা নাই। ইপিনে আকস্মিক বানৰ সময়ত চীনৰ পৰা নেপালত 149 গৰাকী লোক সুৰক্ষিতভাৱে উপস্থিত হোৱাৰ তথ্য পোৱা গৈছে। চীনৰ ফালে প্ৰায় 400 গৰাকী ভাৰতীয় লোক সুৰক্ষিত অৱস্থাত আছে আৰু ভাৰতীয় দূতাবাসে তেওঁলোকক দেশলৈ ঘূৰাই অনাৰ বাবে কাম কৰি আছে। ইপিনে এই বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 579লৈ বৃদ্ধি হৈছে। বানৰ পাছৰে পৰা নেপাল আৰু তিব্বতৰ সীমান্তৰ দুয়োপাৰে 1924 গৰাকী লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহে নদীৰ কাষে কাষে আৰু বিচ্ছিন্ন হৈ থকা অঞ্চলসমূহত উদ্ধাৰ অভিযান তীব্ৰ কৰি তুলিছে। নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্ৰাস আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানলৈকে 579টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু 101 গৰাকী আঘাতপ্ৰাপ্ত লোকৰ চিকিৎসা অব্যাহত আছে। সন্ধানহীন হৈ থকা লোকসকলৰ ভিতৰত জলবিদ্যুৎ প্ৰকল্প, বিদেশী নাগৰিক, অসামৰিক লোক, নিৰাপত্তা বাহিনী আৰু চৰকাৰৰ লোক আছে। জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰায় 933 গৰাকী লোক সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। ভাৰতে মানৱীয় সাহায্য হিচাপে কালি কাঠমাণ্ডুলৈ 3য় বিমানেৰে 10 টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰা মতে সাহায্য সামগ্ৰীৰ ভিতৰত পৰ্টেবল জেনেৰেটৰ, খাদ্যৰ টোপোলা, পানী পৰিশোধন টেবলেট আদি আছে। বিদেশ মন্ত্ৰালয়ে নিখোজ হৈ থকা লোকসকলক বিচাৰি উলিওৱা আৰু উদ্ধাৰ অভিযানত সহায় কৰাৰ উদ্দেশ্যে অহৰ্নিশে খোলা থকা এটা নিয়ন্ত্ৰণ কক্ষ মুকলি কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শ্বিলঙত থকা আছাম ৰেজিমেণ্টৰ কেন্দ্ৰ পৰিদৰ্শন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰাৰ লগতে যুদ্ধ অনুশীলনো পৰিদৰ্শন কৰিব। ডঃ শৰ্মাই অগ্নিবীৰসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সৈতেও মত বিনিময় কৰিব। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক কৰা হৈছে। অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে 18 বছৰ অনুৰ্ধৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত নতুনকৈ আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা ৰাজ্য চৰকাৰে বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত উচ্চ শিক্ষা সঞ্চালকালয়ে বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে এই আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীসকলক আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি আধাৰ কাৰ্ড নথকা শিক্ষাৰ্থীসকলৰ যাৱতীয় তথ্যসমূহ শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব। এনেদৰে আধাৰ কাৰ্ড লাভ কৰাৰ পাছতহে ছাত্ৰ ছাত্ৰীসকলে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আবেদন কৰিব পাৰিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। গুৱাহাটী ক্ৰীড়াৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আটাইতকৈ বেছি সুবিধাজনক মহানগৰ হিচাপে গঢ়ি তোলা হ'ব। এই সন্দৰ্ভত অসম ক্ৰীড়া প্ৰাধিকৰণ, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু ভাৰতীয় বেডমিণ্টন সংস্থাৰ মাজত এখন বুজাবুজিৰ চুক্তি সম্পন্ন হৈছে। চলিত বৰ্ষতে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামক সুন্দৰকৈ সজাই তোলাৰ বাবেও আঁচনি গ্ৰহণ কৰা হ'ব। আমিনগাঁৱত কালি ৰাষ্ট্ৰীয় সাঁতোৰ উৎকৰ্ষ কেন্দ্ৰ মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। আমিনগাঁৱত শীঘ্ৰে এখন ক্ৰিকেট ষ্টেডিয়ামৰ নিৰ্মাণো সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে 300 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই ষ্টেডিয়ামখন অহা বছৰ মুকলি কৰা হ'ব। প্ৰায় 50 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই

0: সাঁতোৰ উৎকৰ্ষ কেন্দ্ৰটোত 50 মিটাৰ দৈৰ্ঘ্যৰ 9টা লেনৰ মূল প্ৰতিযোগিতামূলক পুল আৰু 5 মিটাৰ গভীৰ ডাইভিং পুল আছে। তদুপৰি 1309খন আসন বিশিষ্ট দৰ্শক গেলাৰীৰ সুবিধা থকা কেন্দ্ৰটোত 30গৰাকী এথলীটৰ প্ৰশিক্ষণৰ সুবিধা থাকিব। অধিক ৰাজহ সংগ্ৰহৰ উদ্দেশ্যে পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ অধ্যক্ষতাত কালি ওদালগুৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্যৰ পৰিবহণ বিভাগৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। পৰিবহণ বিভাগৰ আয়ুক্ত, সচিবসহ অন্যান্য বিষয়াসকলৰ লগতে BTCৰ 5খন জিলাৰ পৰিবহণ বিষয়াসকলে প্ৰত্যক্ষভাৱে আৰু ৰাজ্যৰ আন জিলাৰ পৰিবহণ বিষয়াসকলে ভাৰ্চুৱেলি এই বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰী চৰণ বড়োৱে কয় যে ৰাজ্য চৰকাৰে 2026-27 বিত্তীয় বৰ্ষত 2100 কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য ধাৰ্য কৰি দিয়াৰ বিপৰীতে পৰিবহণ বিভাগে 2500 কোটি টকা ৰাজহ সংগ্ৰহৰ লক্ষ্য লৈছে। বৈঠকত ৰাজ্যৰ প্ৰতিখন জিলাত জিলাভিত্তিত ৰাজহ সংগ্ৰহৰ পৰিমাণ ধাৰ্য কৰি দিয়া হয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আমাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নিমিষা ভৰালী দাস, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, পম্পা চন্দা, আনোৱাৰ আলী, মায়ামণি শৰ্মা। FM ট্ৰান্সমিটাৰত আছে বিজয় দাস, দৰ্শন কাশ্যপ, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, মিতুল গগৈ আৰু ষ্টুডিঅ'ত আছো মই চয়নিকা।
2: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব।

0: শ্ৰোতাসকলক নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ বিজ্ঞান ধাৰাবাহিক সমাগত সময়। এই ধাৰাবাহিকৰ আজিৰ খণ্ডৰ শীৰ্ষক স্মাৰ্ট ৰবট, মূল ইংৰাজী নাটকৰ অসমীয়া অনুবাদ মৃদুল হাজৰিকাৰ। এয়া শুনক বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ চতুৰ্দশ খণ্ড। ৰবট বা যন্ত্ৰমানৱে মানৱ জীৱনলৈ বহুখিনি আৰাম আৰু সুবিধা আনি দিছে। এই যন্ত্ৰসমূহক প্ৰায় সকলো ধৰণৰ কাম কৰিব পৰাকৈ সক্ষম কৰি গঢ়ি তোলা হৈছে। অৱশ্যে একমাত্ৰ চৰ্তটো হৈছে এইবিলাকত সংযোজিত ছফ্টৱেৰক উপযুক্ত কমাণ্ডেৰে সক্ৰিয় কৰি তুলিব লাগে। ৰবটক সংলগ্ন কৰা ছেন্সৰবিলাকে ৰবটটোক চৌপাশৰ পোহৰ, শব্দ বা ধ্বনি, উষ্ণতা বা তাপমান, চাপ আৰু বেগৰ মাত্ৰা নিৰূপণ কৰাত সহায় কৰে। এইবিলাকে ৰবটবোৰক সিবিলাকৰ বাবে নিৰ্ধাৰিত কাম সম্পাদন কৰাত সহায় কৰে। ছেন্সৰবিলাকৰ উপৰিও ৰবটবোৰত উৎকৃষ্টমানৰ ছেন্সৰ লগোৱা হয়। ইয়াৰ উপৰি আপোনালোকে নিশ্চয় জানে যে ৰবটৰ স্মৃতিশক্তি অত্যন্ত প্ৰখৰ। এই সকলোবোৰ উপাদানে ৰবটক বুদ্ধিমান কৰি তোলাটো পৰিলক্ষিত হয়। যি কি নহওক, এই যন্ত্ৰসমূহ অৱশ্যে স্বাভাৱিক বুদ্ধিমত্তাৰে পুষ্ট নহয় যদিও বিজ্ঞানীসকলে এইবিলাকত এনেকুৱা কিছুমান ছফ্টৱেৰ সংযোজিত কৰিছে যাতে এই যন্ত্ৰসমূহে আমাৰ মানুহৰ দৰে কাম কাজ সম্পাদন কৰিবলৈ সক্ষম হ'ব পাৰে। যিহেতু এইবিলাকৰ মগজু স্বভাৱতে কৃত্ৰিম, গতিকে ইহঁতৰ বুদ্ধিমত্তাক কোৱা হয় কৃত্ৰিম বুদ্ধিমত্তা। ৰবটে নিজৰ অভিজ্ঞতা আৰু ভুলৰ পৰা শিকিব পাৰে। সমান্তৰালভাৱে নতুন পৰিৱেশত ইহঁতে নিজকে খাপ খুৱাই ল'ব পাৰে। ৰবটবিলাকক বুদ্ধিমান বুলি কোৱাৰ ইয়ো এটা কাৰণ, ভৱিষ্যতৰ কথা পাহৰি যাওক, আনকি বৰ্তমান কালতো আমাৰ জীৱন, আমাৰ সমাজ আৰু পাৰিপাৰ্শ্বিকতাৰ বিভিন্ন ক্ষেত্ৰত ৰবটক প্ৰয়োগ কৰা হৈছে। স্বাস্থ্যসেৱা, কৃষি আৰু শিক্ষাখণ্ডলৈ ৰবটৰ আগমন এক আশীৰ্বাদ বুলি প্ৰমাণিত হৈছে। এই খণ্ডত আমাৰ জীৱনত ৰবটৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰিবলৈ প্ৰয়াস কৰা হৈছে।
1: মা, লকডাউন উঠাই লৈছে। টিভিৰ বাতৰিত দেখিছোঁ যে বিমান আৰু ৰেল সেৱা পুনৰ আৰম্ভ হৈছে। আমি দেখোন ফুৰিবলৈ ওলাই যাব পাৰোঁ এতিয়া। কিমান দিন আৰু ঘৰতে বন্দী হৈ থাকিম?
2: আমাৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবেহে এই পদক্ষেপ লোৱা হৈছিল বেদিকা। এই লকডাউনে আমাক আৰু চৰকাৰক পৰিৱেশ অধ্যয়ন কৰি ইয়াৰ মোকাবিলা কৰিব পৰাকৈ সক্ষম কৰি তুলিবলৈ সুযোগ দিলে, নহয়নে বাৰু?
1: হয় মা, তুমি কোৱা কথাটি সত্য, কিন্তু এতিয়া সকলো নিষেধাজ্ঞা উঠাই লোৱা হৈছে। আমি ভেকেশ্যন এটাত যাব নোৱাৰিমনে?
2: মোৰো ক'ৰবালৈ ওলাই যাবৰ বৰ মন গৈছে, কিন্তু মই ভাবোঁ কোনো পৰ্যটনথলীৰ ফালে ওলাই যোৱাতকৈ তোমাৰ ককা আইতাৰহঁত বা বৰদেউতাৰহঁতৰ ঘৰলৈ যোৱাহে বেছি ভাল হ'ব নেকি? যোৱা প্ৰায় এটা বছৰে আমি কাকোৱেই লগ পোৱা নাই।
1: বৰদেউতাহঁতৰ ঘৰলৈ?
2: হ'ব বাৰু, দেউতাৰাক অফিচৰ পৰা আহিবলৈ দিয়া, তেতিয়া আমি বৰদেউতাহঁতৰ ঘৰলৈ যোৱাৰ কথা পাতিম বাৰু।
1: দেউতা আহি গ'ল। দেউতা ঘৰ পালেহি মা।
3: কি হ'ল মাজনী, তোমাৰ দেখোন খুব ফূৰ্তি লাগি আছে।
1: বিশেষ কিবা এটা হ'বলৈ গৈ আছে দেউতা, তোমাক মায়ে ক'ব। প্ৰথমে তুমি কাপোৰ কানি সলাই মুখ হাত ধুই লোৱা।
3: ঠিক আছে বাৰু।

0: স্নেহা কোৱাচোন কি কথানো, বেদিকাইনো কিহৰ কথা কৈছে?
1: বাৰু, আচলতে কোভিডৰ নিষেধাজ্ঞাৰ মাজত ইমান দিন ঘৰৰ ভিতৰত সোমাই থাকি আমনি লাগিছে। গতিকে আমি আহমেদাবাদৰ তোমাৰ ককাইদেউৰ ঘৰলৈ এপাক যাম বুলি ভাবিছোঁ। তুমি কি ভাবা?
0: সেইটো বাৰু ঠিকেই, কিন্তু এই সময়ত যোৱাটো উচিত হ'ব জানো?
2: দেউতা প্লিজ, এতিয়া দেখোন কৰোণাৰ ভেকচিনো ওলাইছে আৰু আমি ক'ভিডৰ সকলো সাৱধানতা মানি চলিমেই। সামাজিক দূৰত্ব, চেনিটাইজেশ্যন ইত্যাদি।

0: হেল্ল' হাঁ হাঁ এ বঢ়িয়া হ'ব। এই দীপিকাও তোমালোকক মিক্স কৰি আছে। এই কেতিয়া মানে অহাৰ কথা ভাবিছা?
1: আমি অহা সপ্তাহত যাম বুলি ভাবিছোঁ। প্ৰথমে চাই লওঁ ৰ'বা, ফ্লাইটৰ টিকট বা কেতিয়া মানে পোৱা যায়।
0: টিকট বুক হ'লে খবৰটো দিবা, কোনদিনা কিমান সময়ত আহিবা। মই বয়েৰাক আৰু সেই দীপিকাক এই খবৰটো দিওঁগৈ।
2: বা কি মজা, আমি আহমেদাবাদলৈ যাম।
1: এই মোৰ লেপটপটো ক'ত বাৰু? স্নেহা হেৰা শুনিছা? টিকট চেক কৰিব লাগে। হৈ গ'ল, টিকট হৈ গ'ল। অহা সপ্তাহৰ 15 তাৰিখে ফ্লাইটৰ সময় দিনৰ 2 বজা।

0: ককাইদেউ নমস্কাৰ। এই নৱ আৰু দেৱিকা ক'ত?
1: নমস্কাৰ নমস্কাৰ, দুয়োজনে আছে, এই কাষৰ কোঠাটোতে আছে। আহা, যাত্ৰা কেনে হ'ল?
2: যাত্ৰা আমাৰ কষ্টকৰ আছিল। মাস্ক পিন্ধি আমি সম্পূৰ্ণ দুঘণ্টা প্লেনত বহি থাকিলোঁ আৰু তাৰপিছত টেক্সি। সঁচাকৈয়ে বৰ কঠিন যাত্ৰা আছিল। ক'ভিডে সঁচাকৈয়ে বৰ কষ্ট দিলে দেই।
1: পিছে মইনা, এইবিলাকৰ প্ৰয়োজন আছিল? মাস্ক পিন্ধা, 6 ফুটৰ সামাজিক দূৰত্ব বৰ্তাই ৰখা, চাবোনেৰে হাত মুখ ধোৱা, এইবিলাকৰ খুবেই প্ৰয়োজন।
3: আহ, যাবলৈ দিয়া দেউতা, এইবোৰ গোটেই বছৰটোতে এই দুই শব্দ কিমান যে শুনিলোঁ, কৰোণা আৰু ক'ভিড, মই পাগল হৈ যাম। এতিয়া বেদিকা আহি পাইছে। আমাৰ কলনীৰ মোৰ বন্ধু প্ৰিন্স আৰু জাহ্নৱীও আছে। আমি সকলোৱে এতিয়া খেলিবলৈ যাম। বেদিকা, আজি সন্ধিয়া আমি কংকৰীয়া হ্ৰদৰ ফালে যাম, ওলাবা, খুব আনন্দ হ'ব।
2: নহয় দেৱিকা বা, আমি তালৈ এতিয়ালৈকে 3 বাৰ গ'লো, বেলেগ ঠাইলৈ যাওঁ বোলা।
3: কলৈনো যাবা? সেইবিলাক ঠাইলৈ কিমানবাৰ গৈছোঁ তাৰ হিচাপ নাই। তোমালোকে ৰবটিক গেলেৰীৰ বিষয়ে বাৰু শুনিছানে? আহমেদাবাদৰ গুজৰাট ছায়েন্স গেলেৰীত এই অনন্য গেলেৰীটো আছে। মই ইউটিউবত অলপতে এই ঠাইৰ ভিডিঅ' এটা দেখিছিলোঁ।
2: অঁ, হয়তো মোৰ মনত পৰিছে, মোৰ বন্ধু মনুৱে এই বিষয়ে মোক কৈছিল। মই তালৈ কেতিয়াও যোৱা নাই। ঠিক আছে, তালৈকে যাম।
1: হাঁ হাঁ, তেতিয়াহ'লে আমি তালৈকে যাম বোলা, দ্য ৰবটিক গেলেৰী। আগে দিনৰ আহাৰ খাই লওঁ, তাৰপিছত তালৈকে যাত্ৰা কৰিম। তেতিয়াহ'লে বোলা মইনাহঁত, যাওঁ বোলা, লগত পানীৰ বটল ল'বলৈ নাপাহৰিবা কিন্তু।
3: ঠিক আছে দেউতা, আমি ৰেডি।
2: কি যে ধুনীয়া ঠাই, চোৱাচোন দেৱিকা বা, কিমান যে ডাঙৰ ৰবট এইটো।
1: এই ৰবটটো প্ৰায় 25 ফুট ওখ। সেয়াই নহয়, এইপিনে চোৱাচোন, চোৱা, হোৱা, বেটাৰীৰে চলা গাড়ীৰ এখন ট্ৰাক, এই যাদুঘৰৰ চাৰিওফালে ই চলে। বোলা আমি সোমাওঁগৈ।
4: সকলোকে ৰবট গেলেৰীলৈ স্বাগতম।
3: বা চোৱা, ৰিচেপশ্যন কাউণ্টাৰত ৰবট এটা আছে।
2: এই ৰবটটোৱে প্ৰতিজন অতিথিক তথ্যৰ যোগান ধৰে, কি মজা লাগিছে।
4: গুড আফটাৰনুন সকলোলৈকে, মোৰ অতিথ্য ৰবটে আপোনালোকক গাইড কৰি সকলো দেখুৱাই দিব।
5: গুড

0: প্ৰতিমাও তৈয়াৰ কৰিব পাৰিব। আধা ঘণ্টাৰ ভিতৰতে এই ঠাইতে লগ হৈ আমি যাত্ৰা আৰম্ভ কৰিম।
1: আমি আহিলো মিষ্টাৰ ৰবট গাইড, এতিয়া আমাক কি দেখুৱাব?
2: দুঃখিত, কিন্তু পৱন মহোদয় এতিয়াও অহা নাই। সকলো উপস্থিত নাথাকিলে মই মোৰ পিছৰ যাত্ৰা আৰম্ভ কৰিব নোৱাৰিম।
3: এতিয়া পৱন আকৌ ক'লৈ গ'ল? তেওঁতো ইয়াতেই আছিল, মোৰ ওচৰত 3D ইমেজ নিৰ্মাণত ব্যস্ত আছিল।
1: আহ দেউতা, তুমি ক'লৈ গৈছিলা? আমিতো মনেই কৰা নাছিলো, কিন্তু আমাৰ এই ৰবট গাইডে ক'লে যে তুমি গ্ৰুপত নাই।
4: আচলতে মই ৱাশ্ৰুমলৈ গৈছিলো মাজনী, ভাবিছিলো কিছু সময় আছে চাগে।
0: আমি আৰম্ভ কৰিব পাৰোনে?
2: উত্তম, এইটো এটা ভাল কথা যে এতিয়া আৰু আমি ল'ৰা ছোৱালীহঁতক চকু দিব নালাগে, ৰবটেই চাব।
0: আমি এতিয়া ৰবটিক ইতিহাসৰ গেলেৰীত উপস্থিত হৈছোহি। ৰবটৰ ক্ৰমবিকাশ ইয়াৰ বুৰঞ্জী উদাহৰণ হিচাপে। প্ৰথম ৰবট কোনটোনো আছিল, কেনেকৈ ৰবট আগবাঢ়ি গ'ল ইত্যাদি।
2: সঁচাকৈ চোৱাচোন, বহুতো ৰবটক সেয়া প্ৰদৰ্শন কৰা হৈছে। স্পৰ্টছ ৰবট, স্পেচ ৰবট, ৰেস্কিউ ৰবট, মিলিটাৰী ৰবট, মাইক্ৰনেনো ৰবট, কৃষি আৰু উদ্যোগত ব্যৱহাৰ হোৱা ৰবট।
1: বাস্তৱিকতে এইখন হৈছে আশ্চৰ্যজনক ৰবটৰ জগত।
2: বিধিকা, এইফালে চোৱা, এই ৰবটবিলাকে কেনেকৈ ইটোৱে সিটোৱে মল্লযুদ্ধত লিপ্ত হৈছে।
1: তুমি আগবাঢ়া, তুমি আগবাঢ়া আৰু ৰবটৰ মল্লযুঁজ উপভোগ কৰাগৈ। মই পিছে সিহঁতে টেনিছ খেলি থকা ঠাইলৈ যাওঁগৈ।
4: বেদিকা, দেৱিকা, চোৱা চোৱা, ৰবট পেটছ, কুকুৰ আৰু মেকুৰী ৰবটবিলাকক একেবাৰে জীৱন্ত যেন লাগিছে, নহয়নে বাৰু? কিন্তু এইবিলাকতো সকলো ৰবটেই। সেয়া কিহৰ শব্দ?
5: এই ৰবটটোক চোৱাচোন, কেনেকৈ শিলৰ মজিয়াত খোজকাঢ়ি আছে, বোধহয় সেইবাবে শব্দ হৈছে।
1: দেউতা, ৰবটবিলাক বুদ্ধিমান, সিহঁতে যিকোনো ভূপৃষ্ঠতে আগুৱাই যাব পাৰে, সমান অসমান সকলোতে।
2: ৰবট বৰ উপযোগীও, সংকট বা জৰুৰী কালতো আমি ইহঁতক প্ৰয়োগ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে ধৰা কিবা বস্তু বা কোনো ব্যক্তি হেৰাই গ'ল, তেতিয়া সেই সামগ্ৰী বা মানুহজনক বিচাৰি উলিয়াব পাৰে ৰবটে, যাক কোৱা হয় ৰেস্কিউ অপাৰেশ্যন।
5: অনুসন্ধান আৰু উদ্ধাৰ একেবাৰে সত্য। সেইফালে চোৱা,
2: বাপৰে, এই ৰবটটোৱে নাচি আছে আৰু সেইটোৱে দেখোন গীত জুৰিছে। সঁচাকৈয়ে আমোদজনক দেই। হয় হয়, ৰবটৰ জগতখন অনন্য আৰু অতুলনীয়। ব'লা আমি ইণ্ডিবট গেলেৰীলৈ যাওঁ, য'ত আমাৰ ভাৰতত নিৰ্মিত ৰবটক প্ৰদৰ্শিত কৰা হয়।
6: নিশ্চয় নিশ্চয়, ব'লা সকলো তালৈকে যাওঁগৈ।
2: মিষ্টাৰ ৰবট, আমি নিশ্চয়কৈ সমগ্ৰ গেলেৰীটোৱে ইতিমধ্যে চালো, আপুনি কি কয়?
0: বাস্তৱিকতে মহোদয়া, আমি সমগ্ৰ গেলেৰীৰ যাত্ৰা সম্পন্ন কৰিলো।
2: কিন্তু মোৰ আৰু জানিবলৈ থাকি গ'ল যেন লাগিছে।
0: কোনো চিন্তা নাই মহোদয়, আমাৰ শেষ যাত্ৰা হ'ব ৰবট কাফেলৈ। আপোনালোকে ৰবট ৰান্ধনীয়ে তৈয়াৰ কৰা আৰু ৰবট বেয়াৰাই পৰিৱেশন কৰা খাদ্য খাবলৈ পাব।
1: বাহ, বঢ়িয়া হ'ব, কাফেত সকলো কাম ৰবটেই কৰিব, বঢ়িয়া ৰবট ৰান্ধনী আৰু ৰবট পৰিৱেশনকাৰী।
0: গতিকে অভ্যাগ্যতসকল, আপোনালোকে এতিয়া ডিনাৰৰ অৰ্ডাৰ দিব পাৰে, নিশ্চয় উপাদেয় হ'ব। আশা কৰোঁ ৰবট গে

0: কিবা প্ৰশ্ন থাকিলে মোক সুধিব পাৰিব। আপোনালোক যাদুঘৰটো চোৱাৰ বাবে সাজু হৈছেনে?
1: হয়।
0: গতিকে আহক আমি যাওঁ। হওক, প্ৰথমতে আপোনালোকে

0: আৰু ৰবট কেফে আপোনালোকে ভালদৰে উপভোগ কৰিলে। মোৰ কাম এতিয়া শেষ। ইয়ালৈ অহাৰ বাবে আৰু আপোনালোকক সেৱা কৰিবলৈ সুবিধা দিয়াৰ বাবে আপোনালোকক ধন্যবাদ।
1: ধন্যবাদ, বহু ধন্যবাদ,
2: ধন্যবাদ।
3: ৰবট যাদুঘৰটো ইমানেই ভাল লাগিল যে মনৰ পৰা আঁতৰাই নাই। মই ভাবিবই পৰা নাই যে কেনেকৈ ৰবটক আমি ইমান উন্নত কৰি আমি নিজে নোৱাৰা কামবিলাক সিহঁতৰ দ্বাৰা সম্পাদন কৰিবলৈ সক্ষম হ'লো।
1: তুমি সঠিক কথাই কৈছা মা। আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থকা বিভিন্ন সা সামগ্ৰী ৰবটৰ সহায়ত নিৰ্মাণ কৰা হয়। ইয়াৰ দ্বাৰা সময় আৰু অৰ্থৰ অপচয় ৰোধ কৰাত সহায়ক হৈছে, মানে মিতব্যয়ী হ'ব পৰা হৈছে।
3: সঁচাকৈয়ে, আৰু আমি একেবোৰ বিৰক্তিদায়ক কামকে বাৰে বাৰে কৰি থাকিবলৈও টান পাওঁ। কিন্তু চোৱাচোন, ৰবটবিলাকে ক্লান্ত নোহোৱাকৈ, আনকি জিৰণি নোলোৱাকৈ কেনেকৈ নিজৰ কাম কৰি থাকিব পাৰে।
4: ৰবটে আমাৰ জীৱনৰ বহু কাম সহজসাধ্য কৰি তুলিছে আৰু আমাৰ সুবিধা অনুযায়ী কৰ্ম সম্পাদন কৰিছে।
5: ৰবটৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উপলব্ধি কৰিব পৰাটো তোমালোকৰ বাবে খুব ভাল কথা। কিন্তু তোমালোকে জানানে বাৰু, ৰবটে যে স্বাস্থ্যসেৱা ক্ষেত্ৰখনলৈ বিপ্লৱ আনিছে?
1: হয় দেউতা, আমি যাদুঘৰত কিছুমান ৰবট দেখিছিলো যিবিলাকক চিকিৎসা বিজ্ঞানত ব্যৱহাৰ কৰা হয়।
6: কিন্তু তোমালোকে জানানে, ৰবটক শৈল্য আৰু ফেঁসৰ চিকিৎসাৰ বাবেও ব্যৱহাৰ কৰা হয়। এইবিলাকক মাইক্ৰ' ৰবট বা নেনো ৰবট বুলি কোৱা হয়।
1: মই প্ৰথমবাৰৰ বাবে এই নেনো ৰবটৰ কথা শুনিছো। কেনেকৈ বাৰু ইহঁতক চিকিৎসা বিজ্ঞানত প্ৰয়োগ কৰা হয়?
6: যেনেকৈ আমি ৰবট যাদুঘৰলৈ গৈ নিজৰ লক্ষ্যস্থান বিচাৰি উলিয়ালো, এই নেনো ৰবটবিলাকেও আমাৰ শৰীৰত বিচৰণ কৰি সিহঁতৰ লক্ষ্যস্থানত উপনীত হয়। এতিয়া বোধহয় তোমালোকে ভাবিছা কি কাৰণে এই ৰবটবোৰক মানৱ শৰীৰলৈ সুমুৱাই দিয়া হয়, নহয়নে?
1: হয় হয়,
6: চিকিৎসাৰ কাৰণে। শৰীৰৰ নিৰ্ধাৰিত অংশলৈ দৰৱ কঢ়িয়াই নিয়া অথবা ৰোগাগ্ৰস্ত অংশত ঔষধ প্ৰয়োগ কৰা, এইবিলাক কামত। এই কামৰ কাৰণেই নেনো ৰবটসমূহক নিৰ্মাণ কৰি তোলা হৈছে। যেনে ধৰা পিল কেম, ই এটা নেনো কেমেৰা ব্যৱহাৰ কৰে। তাৰপিছত আহে ঔষধৰ মাত্ৰা নিৰূপিত পিলসমূহ আৰু স্মাৰ্ট চেন্সৰ কেপচুল, যিবিলাক হৈছে চিকিৎসাৰ সময়ত ব্যৱহাৰ কৰা বা প্ৰয়োগ কৰা স্মাৰ্ট পিলৰ উদাহৰণ। কৰ্কট ৰোগৰ নিচিনা মাৰাত্মক ৰোগৰ চিকিৎসাৰ বাবে নেনো ৰবটক ব্যৱহাৰ কৰা হয়।
1: এই নেনো ৰবটবিলাকক যেতিয়া মানৱ শৰীৰত সুমুৱাই দিয়া হয়, তেতিয়া তাৰ পাৰ্শ্বক্ৰিয়া নহ'বনে বাৰু?
6: নহয় নহয়, একেবাৰে নহয়। এয়া ক্লিনিকেলি অৰ্থাৎ চিকিৎসাগতভাৱে আৰু মেডিকেলি বা স্বাস্থ্যগতভাৱে সম্পূৰ্ণভাৱে সুৰক্ষিত পদ্ধতি।
1: বৰদেউতা, আপুনি কৈছিলে নেনো ৰবটক কৰ্কটৰ দৰে ভয়াৱহ বেমাৰৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। কেনেকৈ এয়া কৰা হয় বাৰু?
6: তোমাৰ মাৰা ইয়াৰ উত্তৰ দিব পাৰিব, কিয়নো তেওঁৰ বান্ধৱী স্বাতী এগৰাকী কৰ্কট ৰোগ বিশেষজ্ঞ। ডক্টৰ স্বাতীয়ে কেঞ্চাৰ থেৰাপীত ব্যৱহাৰ হোৱা অত্যুৎকৃষ্ট প্ৰযুক্তিৰ বিকাশৰ কথা প্ৰায়ে তোমাৰ মাৰাক কৈ থাকে, নহয়নে মালতী?
7: ঠিকেই কৈছা। ডক্টৰ স্বাতীৰ পৰা সময়ে সময়ে কৰ্কট ৰোগৰ চিকিৎসা আৰু সংশ্লিষ্ট গৱেষণা তথা অনুসন্ধানৰ শেহতীয়া তথ্যবোৰ মই পাই থাকোঁ। তেওঁ মোক কৈছিল যে শৰীৰত সুমুৱাই দিয়া নেনো ৰবটবিলাকে কৰ্কট ৰোগগ্ৰস্ত শৰীৰৰ কোষে প্ৰদৰ্শিত কৰা বিশেষ ধৰণৰ প্ৰটিনক চিনাক্ত কৰি উলিয়ায়। তাৰ পাছত সেই ৰবটবিলাকে তেজ গোট মৰা এনজাইম অৰিডিঅ' কোষবিলাকলৈ ৰক্ত চলাচল বন্ধ কৰি দিয়ে, মানে কৰ্কট আক্ৰান্ত কোষবিলাকে ৰক্তৰ যোগান নাপায়, ফলস্বৰূপে কৰ্কট কোষবিলাক মৰি যায়। যিহেতু পদ্ধতিটো কেৱল কৰ্কট ৰোগাক্ৰান্ত কোষবিলাককহে লক্ষ্য কৰি লোৱা হয়, কাষৰ পাজৰৰ সুস্থ কোষবিলাকৰ কোনো ক্ষতি নহয়।
1: বৰ্মা, শল্য চিকিৎসাটো নেনো ৰবটক ব্যৱহাৰ কৰা হয় নেকি?
8: হয় বেদিকা, কিছুমান ৰবটক এনে এটা চানিকিত নিৰ্মাণ কৰা হৈছে যে ইহঁতে অস্ত্ৰোপচাৰ কেন্দ্ৰত শল্য চিকিৎসকক সংগ দিয়ে আৰু অপাৰেশ্যনৰ সময়ত চিকিৎসকক সহায় কৰে।
7: চকুৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত মাইক্ৰ' ৰবট ইনজেকশ্যন ব্যৱহাৰ কৰা হয়। মানৱ অক্ষিত এইবোৰ সুমুৱাই দিয়া হয়। চিকিৎসকে সিহঁতৰ মাজত, মানে এই মাইক্ৰ' ৰবটবোৰত, এখন চুম্বক ক্ষেত্ৰ সৃষ্টি কৰে যাতে অস্ত্ৰোপচাৰ কৰিব পৰা যায়। আৰু তোমালোকে জানানে, শৰীৰৰ ৰক্তবাহী নলিকাৰ ব্লকেজ আঁতৰোৱাটো ৰবটক ব্যৱহাৰ কৰা হয়।
1: সঁচাইনে? কেনেকৈ বাৰু?
7: মানৱ শৰীৰত নেনো ৰবট সুমুৱাই ৰক্তবাহী ধমনী পৰিষ্কাৰ কৰা হয় আৰু

0: পদ্ধতিৰে হৃদৰোগৰ আশংকা হ্ৰাস কৰা হয়।
1: এয়া এটা চমৎকাৰতকৈ কোনো গুণে কম নহয়। আচৰিত, প্ৰযুক্তিবিদ্যাৰ দ্বাৰা আমাৰ ইমান লাভ হৈছে আৰু স্বাস্থ্যৱান হিচাপে জীয়াই থাকিবলৈ আমাক কিমান যে সহায় কৰিছে, নহয়নে? স্বাস্থ্যখণ্ডৰ বাহিৰেও ৰবটক বহুলভাৱে প্ৰয়োগ কৰা হয় ঔদ্যোগিক ক্ষেত্ৰত। আজি কিছুদিনৰ আগেয়ে দেউতাই কৈছিল যে তেওঁলোকৰ কাৰখানাৰ বাবে কিছুমান ৰবট ক্ৰয় কৰা হৈছে। সেইবোৰ মোতায়েন কৰা হৈছে আৰু ইতিমধ্যে সেইবিলাকে বোলে কামত লাগি গৈছে।
2: ঠিকেই মাজনী, তোমাৰ কথা সত্য। বিভিন্ন উদ্যোগে ৰবটক বহুলভাৱে প্ৰয়োগ কৰিবলৈ লৈছে। আমাৰ নিৰ্মাণ উদ্যোগটোৰ কথাই কওঁ, আমাৰ কিছুমান কাম কাজত শ্ৰমিক দুৰ্ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছিল, আনকি আঘাতপ্ৰাপ্তও হৈছিল। ফলস্বৰূপে আমাৰ শ্ৰমিকসকলে তেনেধৰণৰ কাম কৰিবলৈ অস্বীকাৰ কৰিছিল। তেতিয়া আমাৰ ফেক্টৰীৰ মুখ্য কাৰ্যবাহী বিষয়াই কিছুমান বিশেষভাৱে নিৰ্মিত আৰু প্ৰগ্ৰেম কৰা ৰবটক কামত লগালে। এই ৰবটবিলাকে সেই সংকটপূৰ্ণ কামবোৰ কৰিবলৈ ল'লে। এজন ছুপাৰভাইজাৰ ৰিমটৰ দ্বাৰা সিহঁতক নিয়ন্ত্ৰণ কৰা হ'ল। আৰু তোমালোকে শুনি ভাল পাবা যে এই ৰবটবিলাকৰ কাৰণেই আমাৰ কোম্পানীয়ে উৎপাদনৰ ক্ষেত্ৰত বিকাশৰ পথত আগুৱাই যাবলৈ সক্ষম হৈছে।
3: এইটো এটা অত্যন্ত ভাল খবৰ পৱন। মোৰ ক'ৰবাত পঢ়া মনত আছে যে কৃষি কাৰ্যত ব্যৱহাৰ কৰা ৰবটৰ বাবেই কৃষি উৎপাদন বৃদ্ধি পাইছে। প্ৰতিটো পদক্ষেপতে ৰবটে কৃষকক সহায় কৰিছে, শস্যৰ বীজ ৰোপণ কৰাৰ পৰা চপোৱালৈকে।
0: আৰু ঘৰুৱা কাম কাজতো আজিকালি ৰবট ব্যৱহাৰ কৰা হয়। একেবাৰে ড্ৰয়িং ৰুমৰ চাফ চিকুণ কৰা আৰু চুইমিং পুলৰ পৰা ঘৰুৱা বাগিচাৰ বন কটা কামলৈকে। অকল এয়াই নহয়, ঘৰখনৰ বয়োজ্যেষ্ঠসকলৰ পৰিচৰ্যাতো ৰবটে সহায় কৰে। এইবিলাকৰ ভিতৰত আছে সময়মতে তেওঁলোকক খাদ্য আৰু ঔষধৰ যোগান ধৰা ইত্যাদি। বিশেষকৈ পাৰ্কিনছন, ডিমেনছিয়া আৰু আলঝেইমাৰ ৰোগীৰ ক্ষেত্ৰত ৰবট এক আশীৰ্বাদ স্বৰূপ।
1: মই ভাবোঁ আমাৰ বয়োজ্যেষ্ঠসকলেই একমাত্ৰ অসহায় আৰু সেইবাবেই তেওঁলোকে ৰবটৰ সহায় ল'বলৈ বাধ্য হৈ পৰিছে। মানে আমাৰ ককা আইতাহঁত আমাৰ লগতেইটো থাকিব, নহয়নে? আৰু আমি তেওঁলোকৰ ভাল যত্ন ল'ম।
3: খুব ভাল কথা কৈছা বেদিকা। আমাৰ জ্যেষ্ঠসকলক আমি ভাল পাব লাগিব, যত্ন ল'ব লাগিব আৰু শুশ্ৰূষা কৰিব লাগিব। তোমালোক ল'ৰা ছোৱালীহঁতৰ পৰা আমি এয়াই আশা কৰোঁ।
2: তোমালোক ল'ৰা ছোৱালীহঁতে এটা কথা জানানে বাৰু, যে মহাকাশ অভিযানত বহুলভাৱে ৰবটক প্ৰয়োগ কৰা হয়?
1: নাজানো দেউতা, কোৱা না।
2: শুনা তেনেহ'লে, তোমালোকে নিশ্চয় জানা যে অন্তৰীক্ষ আৰু ব্ৰহ্মাণ্ডৰ কোনো সীমা নাই, অসীম। আমি ইয়াৰ বিষয়ে এতিয়ালৈকে যিখিনি জ্ঞান আহৰণ কৰিছোঁ সেয়া তেনেই নগণ্য। মহাকাশৰ বহু ৰহস্য উদ্ঘাটন কাৰ্যত ৰবটে আমাক সহায় কৰি আছে। মহাকাশ গৱেষণা কাৰ্যত মানুহতকৈ ৰবট বেছি উপযোগী। মহাকাশযান যেনে সৌজাৰ্নাৰ আৰু কিউৰিয়চিটি মাৰ্চ ৰোভাৰ আদি ছেমি অট'মেটেড মোবাইল ৰবটে মহাকাশত কাম কৰি আছে। যদিওবা এইবিলাকে মহাকাশত কাম কৰি আছে, তথাপি এইবিলাকৰ ৰিম'ট কণ্ট্ৰল কিন্তু পৃথিৱীৰ মানুহৰ হাতত।
4: আমি কালি ৰবট যাদুঘৰত তেনে কিছুমান স্পেচ ৰবটৰ চানেকি দেখিছিলোঁ।
1: চন্দ্ৰযান টুৰ ৰোভাৰ প্ৰজ্ঞানৰ কথা মনত আছে? 2019 চনৰ আগষ্ট মাহত ভাৰতৰ চন্দ্ৰ অভিযানৰ অংশ হিচাপে মহাকাশলৈ পঠিওৱা হৈছিল। চন্দ্ৰপৃষ্ঠত ই অৱতৰণ কৰি সংকেত পঠিওৱাৰ কথা আছিল।
4: ঠিক কথা, প্ৰজ্ঞান নামৰ লুনাৰ ৰভাৰখনৰ কথা মোৰ মনত আছে।
1: শুনা, প্ৰজ্ঞান আচলতে এটা ৰবট আছিল। ভাৰতৰ পৰাই ইয়াক নিয়ন্ত্ৰণ কৰা হৈছিল। দুৰ্ভাগ্যবশতঃ চন্দ্ৰযান টুৰ অৱতৰণ ধীৰে ধীৰে নহ'ল আৰু প্ৰজ্ঞানৰ সৈতে আমাৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিল।
2: বাৰু সেয়া যি কি নহওক, চন্দ্ৰযান টুত প্ৰয়োগ কৰা আমাৰ স্থানীয় প্ৰযুক্তিবিদ্যা আমাৰ দেশৰ বিজ্ঞান বিকাশ যাত্ৰাৰ এক বৃহৎ পদক্ষেপ।
3: একেবাৰে সঁচা কথা।
2: তোমালোক ল'ৰা ছোৱালীহঁতে বাৰু ড্ৰোনৰ কথা শুনিছানে?
4: হয় খুৰা, ই বায়ুমণ্ডলত উৰি ফুৰে আৰু ভূমিৰ পৰা ইয়াক নিয়ন্ত্ৰণ কৰা হয় ৰিম'ট কণ্ট্ৰলৰ দ্বাৰা, নহয়নে?
1: তুমি ঠিকেই কৈছা দেউতা। কোভিড সংকটৰ সময়ত এই ড্ৰোনেৰে ঘৰ আৰু অট্টালিকাসমূহ চেনিটাইজ কৰা হৈছিল।
2: তোমালোক দুয়ো ঠিকেই পৰ্যবেক্ষণ কৰিছা দেই। আচলতে ড্ৰোনবিলাকো এক প্ৰকাৰৰ ৰবটেই, যিবিলাকক বিশেষকৈ যুদ্ধক্ষেত্ৰত প্ৰয়োগ কৰা হয়। বহু দূৰৈৰ পৰা ইহঁতে শত্ৰুপক্ষক চিনাক্ত কৰি লক্ষ্য কৰি ল'ব পাৰে। যুদ্ধত আহত সৈনিকৰ উদ্ধাৰ কাৰ্যতো ড্ৰোনক ব্যৱহাৰ কৰা হয়। আজিকালি বিজ্ঞানীসকলে ৰবট ছাবমেৰিনো নিৰ্মাণ কৰিছে, তোমালোকে এই বিষয়ে জানানে বাৰু?
0: আমি এই কথাও অস্বীকাৰ কৰিব নোৱাৰোঁ যে ৰবটেই আমাৰ ভৱিষ্যতক প্ৰতিনিধিত্ব কৰে। এই ৰবট বিজ্ঞানেই সমাগত সময়ৰ আকাৰ নিৰ্ণয় কৰিব।
4: খুৰীদেউ, ৰবটে কেনেধৰণৰ পৰিৱৰ্তন আনিব বুলি আপুনি ভাবে?
0: ৰবটৰ অগ্ৰসৰৰ কাহিনী এটা বৰ আকৰ্ষণীয়।

0: স্মরণীয় কাহিনী। মানৱাকৃতিৰ ৰবটৰ শ্ৰেণীত পাঠদানৰ সময়ত স্বতন্ত্ৰ ৰবটক এজন ছাত্ৰৰ মানসিক আৰু বৌদ্ধিক ক্ষমতা অনুসাৰে ব্যৱহাৰ কৰা হ'ব পাৰে, যাৰ দ্বাৰা ছাত্ৰ বা শিশুক শিক্ষাদান কৰিব পৰা যাব। অৰ্থাৎ ৰবটেই শিক্ষকৰ ভূমিকাত অৱতীৰ্ণ হ'বগৈ। এই ৰবটে শুনিব আৰু পাঠদান কৰিব। কেৱল সেয়াই নহয়, ভৱিষ্যতত ৰবটে আমাৰ সৈতে বাৰ্তালাপো কৰিব। আমাৰ ব্যৱসায় আৰু কাৰ্যালয়ৰ কাম কাজৰ গতিবিধি সম্পৰ্কেও শেহতীয়া তথ্যৰ যোগান ধৰিব। তেওঁলোকে আমাক পৰামৰ্শও দিব। ভৱিষ্যতৰ বুদ্ধিমান ৰবটে স্বাস্থ্য সেৱাখণ্ডত এটা বৰ ডাঙৰ ভূমিকা পালন কৰিব। ৰোগীৰ সৈতে কথা বতৰা পাতি ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ ব্যৱস্থাও কৰিব।
1: মা, মই টিভিত দেখিছোঁ যে ভৱিষ্যতে আমি স্বয়ংচালিত মটৰ গাড়ীও পাম যাক ৰবটে নিয়ন্ত্ৰণ কৰিব।
0: হয় বেদিকা, তুমি একেবাৰে সত্য কথা কৈছা। ৰবট নিয়ন্ত্ৰিত স্বয়ংচালিত গাড়ী আমি ভৱিষ্যতত দেখিম নিশ্চয়। পৰিবহণ ব্যৱস্থাৰ ই আমূল পৰিৱৰ্তন সাধিব।
2: কিন্তু ইয়াৰ ফলত কিছুমান মটৰ চালকে চাকৰি নেহেৰুৱাবনে? সিহঁত দেখোন নিবনুৱা হৈ পৰিব।
0: মুঠেও নহয়, প্ৰযুক্তিবিদ্যা আৰু ৰবট বিজ্ঞানে নিবনুৱা সমস্যাৰ সৃষ্টি নকৰে, বৰং ইহঁতে নিয়োগৰ নতুন নতুন সুযোগৰহে সৃষ্টি কৰিব। প্ৰযুক্তিবিদ্যাৰ দিনে দিনে দ্ৰুত পৰিৱৰ্তন ঘটিছে, ভৱিষ্যতে কৰ্ম পদ্ধতি সলনি হ'ব আৰু এই ৰবটিক্স আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে নৱপ্ৰযুক্তি বিজ্ঞানৰ দ্বাৰা কিন্তু চাকৰি নেহেৰুৱায়।
3: এয়া এক মহান তথ্য স্নেহা। আচলতে মানুহে ৰবটিক্সৰ বিষয়ে ভালদৰে এতিয়াও জনা নাই, বিশেষকৈ বুদ্ধিমান ৰবটৰ বিষয়ে।
4: তথাপিও এনেকুৱা সম্ভাৱনাৰ বিষয়ে আমি সজাগ হৈ থাকিব লাগিব। নৱপ্ৰজন্মৰ বাবে ই অধিক প্ৰযোজ্য হৈ পৰিব। এই প্ৰযুক্তিৰ বিষয়ে তেওঁলোকে ভালদৰে জানি লোৱা উচিত বুলি মই ভাবোঁ।
3: একেবাৰে সত্য কথা। ল'ৰা ছোৱালীহঁতে এইটো প্ৰতিখন সমাজৰ ভৱিষ্যত, আমাৰ দেশৰ ভৱিষ্যত। আকৌ ৰবটৰ বাহিৰে আমি ভৱিষ্যতৰ কথা কল্পনাও কৰিব নোৱাৰোঁ, নহয়নে?
0: বাৰু বোলা, এতিয়া আমি নৰ্মদা নদীৰ ওপৰত থকা ষ্টেচু অৱ ইউনিটি চাবলৈ সাজু হওঁ।
5: অঁ ঠিকেই, কথা পাতি থাকোঁতে সময় কেতিয়া পাৰ হৈ গ'ল গমেই নাপালোঁ।
6: ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ চতুৰ্দশ খণ্ড শুনিলে। আজিৰ খণ্ডৰ অভিনয় অংশত আছিল পৰিণীতা শইকীয়া, ঋতুপৰ্ণ দাস, গীতা চহৰীয়া, প্ৰবাল কুমাৰ শৰ্মা, লভিতা ডেকা আৰু কৃতাঞ্জলি বৰ্মন। প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই, প্ৰযোজনা সহযোগী কৃতাঞ্জলি বৰ্মন। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ এই একেই সময়তে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 12 বজাত হিন্দীত আৰু 12:05 আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি, আছাম ৰেজিমেণ্ট কেন্দ্ৰৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শ্বিলঙলৈ ৰাওনা, মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক বুলি উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ জাৰি, আৰু আকাশবাণীৰ মন কী বাতত কাইলৈ প্ৰধানমন্ত্ৰীৰ দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত। নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি হৈছে। আনহাতে 2000ৰো অধিক লোক সন্ধানহীন হৈ আছে। আৰক্ষীয়ে চিটৱানত 233, নৱালপৰাচী পূবত 158, গোৰ্খাত 48, নৱালপৰাচী পশ্চিমত 47, ধাদিঙত 45, নোৱাকোটাত 41, টানাহুনত 31 আৰু ৰাছুৱাত 13টা মৃতদেহ উদ্ধাৰ কৰিছে। হিমালয় অঞ্চলৰ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে। নেপালৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আৰক্ষীয়ে সন্ধানহীন আৰু বানত আৱদ্ধ লোকৰ তথ্য পাবলৈ স্থানীয় লোক তথা সংস্থাৰ সৈতে সহযোগিতাৰে কাম কৰি আছে। উদ্ধাৰ কৰা লোকসকলক নিৰাপদ স্থানলৈ নিয়া হৈছে। বানত বন্ধ হৈ পৰা পথসমূহ মুকলি কৰাৰ কামো চলি আছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কালি কৈছিল যে নেপালৰ দুৰ্যোগত সন্ধানহীন 320গৰাকী ভাৰতীয়ৰ কোনো তথ্য পোৱা হোৱা নাই। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰা ভাৰতীয় মূলৰ প্ৰায় 100গৰাকী লোক সন্ধানহীন হৈ আছে। নতুন দিল্লীত সংবাদ মাধ্যমক শ্ৰীজয়ছোৱালে জনায় যে নেপালৰ ত্ৰিশুলি 1 জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত 63গৰাকী ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। তেওঁ লগতে কয় যে চীনৰ ফালে প্ৰায় 400গৰাকী ভাৰতীয় সুৰক্ষিত অৱস্থাত আছে আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগত আছে। বিদেশ মন্ত্ৰালয়ত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে কাঠমাণ্ডু আৰু বেইজিঙত থকা ভাৰতীয় দূতাবাসেও 24 ঘণ্টাই কাৰ্যক্ষম হেল্পলাইন মুকলি কৰিছে। প্ৰাকৃতিক দুৰ্যোগত প্ৰভাৱিত ভাৰতীয় লোকসকলক উদ্ধাৰ, সাহায্য প্ৰদান আৰু সন্ধান উলিওৱাত সহায়ক হোৱাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে। শ্ৰীজয়ছোৱালে কয় যে নাগৰিকসকলে 9111230888718, 9111230888719 আৰু 9111230112113 টেলিফোন নম্বৰত বিদেশ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিব পাৰিব। তদুপৰি তেওঁলোকে 9199682919 হোৱাটছএপ নম্বৰ আৰু ছিটুৱেশ্যন ৰুম @mea.gov.inতো ইমেইল কৰি যোগাযোগ কৰিব পাৰিব। নেপালৰ বানত সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু অসমৰ বেজৰুৱা নামৰ লোক দুজন সম্প্ৰতি নিৰাপদে আছে বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও অসমৰ 10গৰাকী লোকৰ কোনো তথ্য পোৱা হোৱা নাই। আকাশবাণীৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা অনুসৰি জিলাখনৰ মেৰাপানীৰ 1 নম্বৰ জয়পুখুৰী গাঁৱৰ ৰাহুল দৈমাৰী নামৰ এজন যুৱক নেপালৰ বানত সন্ধানহীন হৈ আছে। কৰ্মসূত্ৰে নেপাললৈ যোৱা যুৱকজনৰ সৈতে পৰিয়ালৰ যোগাযোগ হোৱা নাই। প্ৰায় এবছৰ ধৰি নেপালৰ এটা পাইপলাইন কোম্পানীত ৰাহুল দৈমাৰীয়ে কাম কৰি আছে। আছাম ৰেজিমেণ্ট কেন্দ্ৰৰ বিশেষ আমন্ত্ৰণ মৰ্মে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা শ্বিলঙলৈ ৰাওনা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধ স্মাৰক ক্ষেত্ৰত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰাৰ লগতে যুদ্ধ অনুশীলন প্ৰত্যক্ষ কৰিব। ডঃ শৰ্মাই অগ্নিবীৰসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰিব। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক কৰা হৈছে। অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে এই সন্দৰ্ভত এটা নিৰ্দেশ জাৰি কৰিছে। অৱশ্যে 18 বছৰ অনুৰ্ধৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত নতুনকৈ আধাৰ কাৰ্ড প্ৰদান ব্যৱস্থা ৰাজ্য চৰকাৰে বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত উচ্চ শিক্ষা সঞ্চালকালয়ে বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে এই আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীসকলক আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত নিৰ্দেশটোত উল্লেখ কৰা অনুসৰি আধাৰ কাৰ্ড নথকা শিক্ষাৰ্থীসকলৰ যাৱতীয় তথ্যসমূহ শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব। এনেদৰে আধাৰ কাৰ্ড লাভ কৰাৰ পাছতহে ছাত্ৰ ছাত্ৰীসকলে নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে আবেদন কৰিব পাৰিব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।

বজালী জিলাৰ বিছানকুচি গাঁৱৰ উদ্যোগী যুৱক সমৰেন্দ্ৰ শৰ্মাই নিত্যানন্দ অঞ্চলত গঢ়ি তোলা দুগ্ধ প্ৰক্ৰিয়াকৰণ উদ্যোগত নতুন প্ৰযুক্তিৰ ব্যৱহাৰেৰে নিদৰ্শন দেখুৱাবলৈ সমৰ্থ হৈছে। দুগ্ধ প্ৰক্ৰিয়াকৰণৰ পৰম্পৰাগত পদ্ধতিৰ পৰিৱৰ্তে ভাপ ইঞ্জিনৰ সহায়ত বহু পৰিমাণৰ গাখীৰ গৰম কৰিব পৰা পদ্ধতি ব্যৱহাৰ কৰি যুৱকজনে বহু সময় ৰাহি কৰাৰ লগতে পৰ্যাপ্ত পৰিমাণৰ দুগ্ধজাত সামগ্ৰী উৎপাদন কৰি আহিছে। যুৱকজনে জনোৱা মতে ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ সময়ত উৎপাদন প্ৰক্ৰিয়াত গেছৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি বিকল্প ব্যৱস্থা গ্ৰহণৰ জৰিয়তে তেওঁ উপকৃত হৈছে। সমৰেন্দ্ৰ শৰ্মাই বজালী জিলাত উৎপাদিত গাখীৰৰ উচিত মূল্য নিশ্চিত কৰাৰ উপৰি দুগ্ধ খেতিয়কসকলৰ আয় বৃদ্ধিৰ লক্ষ্যৰে 2022 চনত দুগ্ধ প্ৰক্ৰিয়াকৰণ গোট স্থাপন কৰে। বৰ্তমান এই প্ৰক্ৰিয়াকৰণ গোটত কাঠেৰে চলোৱা ষ্টীম বইলাৰ, ষ্টীম কেটলি, দৈ ইনকিউবেটৰকে ধৰি বিভিন্ন প্ৰকাৰৰ দুগ্ধজাত সামগ্ৰী প্ৰস্তুত কৰা সঁজুলি আছে। উদ্যোগটোৰ জৰিয়তে বৰ্তমান 22 গৰাকী লোকক প্ৰত্যক্ষ সংস্থাপনৰ সুযোগ দিয়া হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে 29 আগষ্টত এই দিৱস পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতীয় হকীত মেজৰ ধ্যানচান্দৰ অৱদানে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে সকলো ক্ৰীড়াপ্ৰেমীলৈও শুভেচ্ছা জনায়। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই এই দিৱস উপলক্ষে নতুন দিল্লীত কিংবদন্তী হকী খেলুৱৈগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। সাংবাদিকৰ আগত তেওঁ কয় যে ফিট ইণ্ডিয়া অভিযানক আগবঢ়াই নিয়াৰ লক্ষ্যৰে দেশজুৰি 1 আৱাৰ অন দ্য প্লেয়িং ফিল্ড শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কলিয়াবৰৰ জখলাবন্ধাৰ মাজমজিয়াত যোৱা নিশা সংঘটিত অগ্নিকাণ্ডত এটা ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জুইত জাহ যায়। স্থানীয় লোকে জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও জুয়ে নিমিষতে প্ৰতিষ্ঠানটোৰ সকলো সা সামগ্ৰী ভস্মীভূত কৰে। আন আন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ জুই সম্প্ৰসাৰিত হোৱাৰ পূৰ্বেই অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সমৰ্থ হয়। শ্বৰ্ট চাৰ্কিটৰ বাবে অগ্নিকাণ্ড হোৱা বুলি সন্দেহ কৰা হৈছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কালি আৰোহণ আঁচনিৰ অধীনত জ্ঞান অন্বেষণমূলক ভ্ৰমণলৈ অহা চলিত বৰ্ষৰ চতুৰ্থটো গোটৰ শিক্ষাৰ্থীসকলৰ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ গুৱাহাটীৰ IITকে ধৰি মহানগৰৰ বিভিন্ন আগশাৰীৰ প্ৰতিষ্ঠান ভ্ৰমণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে আহৰণ কৰা অভিজ্ঞতাৰ বিষয়েও আলোচনা কৰে। উল্লেখযোগ্য যে কামৰূপ জিলাৰ 267গৰাকী মেধাৱী শিক্ষাৰ্থীৰ চতুৰ্থটো গোটৰ জ্ঞান অন্বেষণমূলক ভ্ৰমণৰ আজি সামৰণি পৰিব। আৰোহণ আঁচনিৰ জৰিয়তে নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক বৃত্তিমূলক পৰামৰ্শ, জ্ঞান অন্বেষণমূলক ভ্ৰমণৰ সুযোগ আৰু মেণ্টৰশ্বিপৰ সুবিধা প্ৰদানৰ জৰিয়তে শৈক্ষিক উত্তৰণৰ পথত সঠিক দিক নিৰ্দেশনা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। এই ভ্ৰমণৰ জৰিয়তে শিক্ষাৰ্থীসকলে নতুন জ্ঞান, অভিজ্ঞতা আৰু সম্ভাৱনাৰ সৈতে পৰিচিত হৈ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰত অধিক আত্মবিশ্বাসী হৈ উঠিব বুলি আশা কৰা হৈছে। ধুবুৰী আৰু ফুলবাৰী সংযোগী নদী দলংখনৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। অহা বছৰৰ ছেপ্টেম্বৰৰ ভিতৰত এই দলংখন সম্পূৰ্ণ হৈ উঠিব বুলি প্ৰকাশ কৰা হৈছে। 19.282 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন দেশৰ ভিতৰতে আটাইতকৈ দীঘল দলং হ'ব বুলি জনা গৈছে। বৰ্তমানলৈকে দলংখনৰ কাম প্ৰায় 80% সম্পূৰ্ণ হৈছে। দলংখনৰ নিৰ্মাণ ব্যয় 4,997.04 কোটি টকা ধাৰ্য কৰা হৈছে। এই দলংখন সম্পূৰ্ণ হৈ উঠিলে যাতায়াতৰ লগতে অঞ্চলটোৰ আৰ্থ সামাজিক দিশত সুদূৰপ্ৰসাৰী পৰিৱৰ্তন হ'ব বুলি আশা কৰা হৈছে। লগতে পৰ্যটন আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক বিকাশত দলংখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি। আসাম ৰেজিমেণ্ট কেন্দ্ৰৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা শ্বিলঙলৈ ৰাওনা। মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক বুলি উচ্চ শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ জাৰি। আৰু আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কাইলৈ প্ৰধানমন্ত্ৰীৰ দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

0: নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো শাস্ত্ৰীয় সংগীতৰ ৰূপৰেখা, এই বিষয়ক যুৱ কৰ্মশালাৰ প্ৰথম খণ্ড। যুৱ কৰ্মশালাৰ এটি নতুন খণ্ডত বহুদিনৰ বিৰতিৰ পাছত আমি আকৌ এবাৰ আকাশবাণী ষ্টুডিঅ'ত নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলৰ সৈতে একেলগে বহিছো। প্ৰতিবাৰে আমি অসমীয়া চিৰসেউজ গীতৰ কৰ্মশালাৰ বিভিন্ন খণ্ডত লগ পাইছিলোঁ। এইবাৰ আমি ভাবিলোঁ শাস্ত্ৰীয় সংগীতৰ ৰূপৰেখা সম্পৰ্কে আমি কিছু কথা নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলক জনোৱাৰ প্ৰয়োজন আছে। আকাশবাণীও এই ক্ষেত্ৰত দায়বদ্ধ, সেইবাবে আমি নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলক আমন্ত্ৰণ জনাই আমি একেলগে বহিছোঁ। চিৰসেউজ গীতৰ কৰ্মশালাত আমি এনেকুৱা কৰিছিলোঁ, যিগৰাকী শিল্পীয়ে সেই গীতটি পৰিৱেশন কৰিছে বা যিগৰাকীয়ে সুৰ কৰিছে, তেনেকুৱা ব্যক্তিৰ পৰা পোনে পোনে আমি নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলক সেই গীতসমূহ শিকোৱাৰ এটা প্ৰয়াস কৰিছিলোঁ। আজি আমি শাস্ত্ৰীয় সংগীতৰ কথা পাতিবলৈ আগবাঢ়িছোঁ। বহু সময়ত আমি যেতিয়া জ্যেষ্ঠ শিল্পীসকলৰ সৈতে কথা পাতোঁ, তেওঁলোকে কয় যে তেওঁলোকৰ শাস্ত্ৰীয় সংগীতৰ এটা মূল আধাৰ তেওঁলোকৰ বাবে, শাস্ত্ৰীয় সংগীত শিকিছিল বাবেই তেওঁলোকৰ আচলতে সংগীতৰ যাত্ৰাটো সুচল হৈ পৰে। আৰু কিছুমানে হয়তো কয় যে আমি নিশিকিলোঁ কিন্তু শিকাৰ প্ৰয়োজন আছিল, তেনেকুৱাও আমি বিভিন্ন সময়ত শুনিছোঁ। মনীষা হাজৰিকা বাইদেউৰ সৈতে আমি যেতিয়া যুৱ কৰ্মশালা কৰিছিলোঁ তেতিয়া এই প্ৰসংগটো উত্থাপন হৈছিল আৰু আমি তেতিয়াই ভাবিছিলোঁ যে শাস্ত্ৰীয় সংগীত সম্পৰ্কে আমি যুৱ কৰ্মশালাত কথা পাতিম। কিছুদিন পূৰ্বে আমি বিশিষ্ট স্বৰোদবাদক, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ তেখেত এ গ্ৰেডৰ শিল্পী আৰু তেখেত এগৰাকী জ্যেষ্ঠ শিল্পী, প্ৰথিতযশা শিল্পী আৰু তেখেত পদ্মভূষণেৰে সন্মানিত বুদ্ধদেৱ দাসগুপ্তৰ তেখেত শিষ্য, আকাশবাণীৰ সৈতে তেখেতৰ এক দীঘলীয়া সম্পৰ্ক। আৰু তেখেতৰ সৈতে যেতিয়া আমি কথা পাতিছিলোঁ তেতিয়াই আমি পৰিকল্পনাত কাৰ্যৰূপায়ণ কৰাৰ এটা চিন্তা কৰিলোঁ যে নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকলৰ সৈতে একেলগে বহিম আৰু কথা পাতিম। আজি তৰুণ চন্দ্ৰ কলিতাদেৱ আমাৰ সৈতে আছে, আমাৰ সৌভাগ্য আপোনাক আমাৰ ষ্টুডিঅ'ত পাইছোঁ, আপোনাক আদৰণি জনাইছোঁ।
1: নমস্কাৰ।
0: আৰু তেখেতৰ সৈতে কথা পাতোঁতেই তেখেতে ক'লে যিহেতু আমি শাস্ত্ৰীয় সংগীতৰ কথা পাতিম, গতিকে শাস্ত্ৰীয় সংগীতৰ এগৰাকী গুণী শিল্পী যিগৰাকী মোৰ সৈতে যদি থাকে ষ্টুডিঅ'ত তেতিয়াহ'লে এই আমাৰ আলোচনাটো আৰু বেছি ফলপ্ৰসূ হ'ব। তেখেত হৈছে প্ৰজ্ঞান বৰুৱা, আকাশবাণীৰ সৈতে তেখেতৰো এক দীঘলীয়া সম্পৰ্ক। আপোনাক আমি আমাৰ ষ্টুডিঅ'ত আদৰণি জনাইছোঁ।
1: নমস্কাৰ।
0: আৰু আমি যেতিয়াই কৈছিলোঁ যে শাস্ত্ৰীয় সংগীত সম্পৰ্কে আমি কথা পাতিম তেতিয়া নতুন প্ৰজন্মৰ বহুতো কণ্ঠশিল্পী আগ্ৰহ প্ৰকাশ কৰিলে। আজি 15 গৰাকী আমাৰ ষ্টুডিঅ'ত একেলগে সমবেত হৈছে, যদিও আমি খণ্ড খণ্ডকৈ প্ৰচাৰ কৰিম। গতিকে প্ৰথম খণ্ডটোত আমি আদৰণি জনাব বিচাৰিছোঁ দিয়াক্ষী দত্ত আমাৰ সৈতে আছে,
2: নমস্কাৰ,
0: সঞ্জীৱ দাস,
3: নমস্কাৰ,
0: তৃষ্ণা ডেকা,
4: নমস্কাৰ,
0: ৰীবা আমিন,
5: নমস্কাৰ,
0: দীপান্বিতা গোস্বামী,
6: নমস্কাৰ,
0: উষা দাস,
7: নমস্কাৰ,
0: আৰু তাপসী তালুকদাৰ, তেওঁক আমি আদৰণি জনাইছোঁ আমাৰ ষ্টুডিঅ'ত। আৰু বাকীসকলেও অনুষ্ঠানে শুনি থাকিব, পৰৱৰ্তী খণ্ডত তেওঁলোকে আমাৰ সৈতে ভাগ ল'ব। আমাৰ বাণীবন্ধনৰ দায়িত্বত আছে আন এগৰাকী আমাৰ আকাশবাণীৰ নতুন প্ৰজন্মৰ এগৰাকী অতি প্ৰতিশ্ৰুতিসম্পন্ন কণ্ঠশিল্পী, তেখেত আজি বাণীবন্ধনৰ দায়িত্বতহে আছে। তেখেত হৈছে মৰমী দেৱী, তেখেত আকাশবাণীৰ যুৱবাণীৰো এগৰাকী ঘোষিকা। আৰু লগতে আছে আকাশবাণীৰ আন এগৰাকী শিল্পীৰূপে স্বীকৃতি পোৱা দেৱাহুতি ৰাজবংশী। দেৱাহুতি আমাৰ যুৱবাণীৰ সৈতে বহুদিন ধৰি জড়িত, ছ'চিয়েল মিডিয়াতো আছে, তেওঁ বাতৰি বিভাগতো ছ'চিয়েল মিডিয়াৰ দায়িত্বত আছে, তেওঁক আমি আদৰণি জনাইছোঁ। আপোনালোকৰ সৈতে আমি কথা পাতিম, নতুন প্ৰজন্মৰ কণ্ঠশিল্পীসকল আছে, তেওঁলোকেও সুধিব। আৰু যিহেতু আমি শাস্ত্ৰীয় সংগীতৰ কথা পাতিম আৰু দুগৰাকী অতি গুণী শিল্পীক আমাৰ মাজত পাইছোঁ, গতিকে সুধিবলগীয়া কথাখিনি যাতে সকলোৱে সোধে আৰু এই অনুষ্ঠানে আকাশবাণীৰ শ্ৰোতাসকলে শুনি নিশ্চয় উপকৃত হ'ব। বহুতো আমাৰ এনেকুৱা শ্ৰোতা আছে, আকাশবাণীৰ অনুষ্ঠান শুনি, আকাশবাণীত গীতিমালিকাত গীত শুনিয়ে বহুতো শ্ৰোতা আমি এনেকুৱা কথা পাতিলে আপোনালোকে পাব যে তেওঁলোকে এটা সময়ত গীত লিখি থৈছিল, গীতৰ কথাখিনি লিখি যায়, এদিন প্ৰচাৰ হ'ল, আধা লিখিলে, আধা ৰৈ গ'ল, আকৌ এদিনৰ বাবে ৰৈ থাকে। তেতিয়া সময়টো তেনেকুৱাই আছিল যে ৰেডিঅ'তে কেৱল শুনিবলৈ পায়, গতিকে তেনেকৈ লিখি থয় আৰু ৰৈ থাকে। আৰু এতিয়াও বহু কেইগৰাকী কণ্ঠশিল্পী আছে যিসকল দিব্যাংগ, আমাৰ তেখেতসকলে দৃষ্টিশক্তি নাথাকিলেও তেখেতে মনৰ দৃষ্টিৰে আমাক চায় আৰু আমাৰ লগত খুব ভাল সম্পৰ্ক তেখেতসকলৰ, আৰু তেখেতসকলে এই অনুষ্ঠানটোৰ বাবে ৰৈ থাকে। গতিকে আপোনালোকে সকলোৱে যেতিয়া ভালকৈ গাব তেওঁলোকেও শুনিব, আৰু সকলো শ্ৰোতাৰ বাবে আমি ফেচবুক পেজতো এইটো পোনপটীয়াকৈ প্ৰচাৰৰ ব্যৱস্থা কৰিম যাতে সকলোৱে এই অনুষ্ঠানটি পায়। গতিকে তৰুণ চন্দ্ৰ কলিতাদেৱ

0: গীতৰ ওচৰলৈ আৰু প্ৰজ্ঞান বৰুৱাদেৱৰ ওচৰলৈ আহিছোঁ। প্ৰথমে শাস্ত্ৰীয় সংগীতৰ বিষয়ে আমি যিহেতু কথা পাতিম, গতিকে এই ক্ষেত্ৰত মই ইমান বিশেষ নাজানো শাস্ত্ৰীয় সংগীতৰ। এই অনুষ্ঠানটি আগবঢ়াই নিবলৈ তৰুণ চন্দ্ৰ কলিতাদেৱ আৰু প্ৰজ্ঞান বৰুৱাদেৱক মই অনুৰোধ জনাইছোঁ।
1: আটাইকে নমস্কাৰ। আজিৰ এই যিটো চিন্তাধাৰা সেইটো আমি অলপ মুকলিকৈ কথা পতাৰ চেষ্টা কৰিম। লাজ কৰিলে নহ'ব, ভুল হ'ব পাৰে কথাটো কওঁতে, কিবা কাৰণত অপ্ৰাসংগিকো সেইটো হ'ব পাৰে, সেইটো লৈ মনত এটা খকজা ভাৱ ৰাখিব লাভ নাই। তোমালোকৰ পৰা আৰম্ভ কৰিম নে আমাৰ ফালৰ পৰা কোনটো কৰিলে ভাল হ'ব? তোমাক আটাই কণ্ঠ সংগীত নহয় আটাইকেইজনী ইনষ্ট্ৰুমেণ্টততো কোনো নাই। আমি সংগীত বুলি ক'লে কি বুলি মানে ভাবি লওঁ, মনলৈ কোনটো কথা আহে? সংগীত বুলিতো মিউজিক মানে নো কি, কিবাতো মনলৈতো ভাৱ আহে, হয়তো সেইটোৱে ভাষাৰে বৰ্ণাব নোৱাৰি হয়তো, বা ভবাটো ভাষাৰ মাধ্যমেৰে হয়তো নোলালগে, তথাপিও কিবা এটা ভাৱ কিন্তু আহে মনলৈ সংগীত মানে কি। বৰ ডাঙৰ ডাঙৰ পণ্ডিতবিলাকে লিখি থৈ গৈছে যে সংগীত হ'ল মানুহৰ মনৰ অনুভৱ আৱেগ এইবিলাক সুৰৰ মাধ্যমত প্ৰকাশ কৰাকে সাধাৰণতে সংগীত বুলি কয়। সেই কথাটো বিশ্বাস কৰিবলৈ মন এইকাৰণেই যায়, এটা গীত কথা অৱস্থাত যেতিয়া থাকে সি সাহিত্য হৈ থাকে। কোনোবা এজনে সুৰ কৰিলে, তাতে সুৰ কৰোঁতে গানটোৰ সুৰটোৱে আমাক আকৃষ্ট কৰিলে, তাৰপাছতহে কথালৈ যাওঁ, হয়নে? আমি গানটো শুনি প্ৰথমতে কথাখিনিত গুৰুত্ব নিদিওঁ, সুৰটোৱে আমাক ক'ৰবাত খুন্দা মাৰে, কিবা এটা ভাল লাগে, তাৰপিছতহে কথাখিনিলৈ যাওঁ, সৌ কথাখিনি আহিব। কিন্তু সেইখিনি কথাই মই সুৰাৰোপিত হোৱাৰ আগলৈকে সিমান গুৰুত্ব দি মই পঢ়া নাছিলোঁ, প্ৰয়োজন বোধ কৰা নাই, কাৰণ সি মোক আকৰ্ষণ কৰা নাই। আকৰ্ষণ কেতিয়া কৰিলে, যেতিয়া তাত সুৰৰ সংযোজন হ'ল। সুৰ মানে কি? বিভিন্ন স্বৰৰ সমষ্টি। স্বৰ মানে কি? স্বৰ মানে হৈছে সংগীতৰ বৰ্ণমালা, সেইকেইটাৰ নাম সা রে গা মা পা ধা নি ভাৰতীয় শাস্ত্ৰীয় সংগীতত, ভাৰতীয় সংগীতত ৱেষ্টাৰ্ণত ড'ৰে মি ফা ছো লা চি টো, এনেকৈ হয়নে
2: চনটিটো?
1: মোৰ পাছপৰ্টখন মোৰ হোৱা নাই, হ'লে মই ৱেষ্টাৰ্ণত জানিম অলপ। এই যে সাতটা স্বৰ, স্বৰবিলাকক আমি কোনটো স্বৰক কোনটো স্থানত ব্যৱহাৰ কৰিছোঁ, তাৰে কোনোবা এটা স্বৰৰ যিটো ব্যঞ্জনা, স্বৰৰ ৰচনাই আমাক বেছি আকৃষ্ট কৰে, আৰু মোক যিটো কৰে হয়তো মোৰ লগত বহি থকাগৰাকী সেইটোৱে সিমান কৰা নাই, অইন এটা সুৰৰ ব্যঞ্জনাই আকৃষ্ট কৰিছিল। এইটো হ'ল সাধাৰণভাৱে কোৱা কথা, যাৰ ফলত দেখা যায় মানুহে অকলশৰীয়াকৈ থাকিলে যদি গম পায় যে কোনো নাই, তেওঁ সেইটো গান যায়, কিয়? তেওঁৰ মনত ভাৱ এটা, মোৰ চাগে গোৱাখিনি ভাল নহয়, বেলেগে শুনিলে মোক ঠাট্টা কৰিব বা মোৰ বেয়া লাগিব। যদি কোনো নাই, আৰু এই কথাটো গাঁও অঞ্চলত খুব হয়, বিশেষকৈ আবেলি পৰত সন্ধিয়াৰ আগে আগে যেতিয়া গৰু মহ ঘৰলৈ উভতাই লৈ আহি থাকে, গৰুৱে ঘৰ চিনি পায়তো, গৰুকেইটা নিজে নিজে আহি পিছফালে গৈ কিবা কিবি গান গাই গুচি যায়। এইটো মনৰ আবেগৰ প্ৰাধান্য দিয়াৰ কাৰণে এইটো হয়। তেওঁক আবেগে তেনেকৈও কোৱাকৈ গাবলৈ বা সেই মনৰ ভাৱটো সুৰৰ মাধ্যমত প্ৰকাশ কৰিবলৈ তেনেকুৱা এটা পৰিৱেশ তেওঁ পাইছে। এতিয়া সংগীতক পৰৱৰ্তীকালত তাক বৰ্গীকৰণ কৰা হ'ল, ক্লাছিফাইড কৰা হ'ল। এটাৰ নাম হ'ল কি? লোকসংগীত, এটাৰ নাম হ'ল শাস্ত্ৰীয় সংগীত, আৰু এটাৰ নাম ভুল হ'ব পাৰে একো নাই, হা, সেইটো এক প্ৰকাৰে সেইটো শাস্ত্ৰীয়ৰে এটা উপাংগ,
2: লাইট মিউজিক, হা,
1: গন্ধটো বেলেগ ফালে গুচি গ'ল। আমি কৈছোঁ যে মিউজিক বুলি কওঁ, এটা লোকসংগীত ফোক, ফোক বুলি ক'লে চব পৰিব, অসমৰ ফোক বুলি ক'লে আমি যিমান জনগোষ্ঠী আছোঁ অসমৰ চবৰে যি গীত আছে সেইবিলাক আমাৰ ফোক, লোকসংগীত শাস্ত্ৰীয় সংগীত, আৰু তৃতীয়টো হ'ল আধুনিক গীত বোলা শব্দটো অকল অসম আৰু বেংগলতহে চলে, আজিকালি বাংলাদেশো, মই পূৰ্ববংগৰ কথা কৈছোঁ, পূৰ্বৰ বংগদেশৰ কথা কৈছোঁ, পিছত পশ্চিমবংগ পূৰ্ববংগ হ'ল, তাৰপাছত আমাৰ অসমত আধুনিক গীত হিচাপে প্ৰচাৰিত হ'ল, কোনবিলাক যিবিলাক লোকসংগীতত নপৰে, যিবিলাক শাস্ত্ৰীয় সংগীতৰ ভিতৰত নপৰে, সেই গোটেইবিলাকক বৰ সুন্দৰ নাম এটা দিলে চাৰে ক'লে যে সুগম সংগীত,

0: সুগম সংগীতত আজি যোৱাকালি গোৱা গানটো আজি হয়তো আমাৰ কাৰণে সি পৌৰাণিকও হ'ব পাৰে, অতীত হৈ গ'ল নহয়, তাৰ যদি কোনো ব্যাকৰণ বা এই ধৰণৰ কথা নাই, যিয়ে যেনেকৈ ইচ্ছা তেনেকৈ গাব পাৰে। লোকগীতত ব্যাকৰণ নাই, কিন্তু তাতে কিছুমান বেলেগ ধৰণৰ কথা থাকে,
1: ঠাঁচবিলাক থাকে,
0: কোনটো অঞ্চলৰ ভৌগোলিক সীমাক্ষেত্ৰখনৰ লোকগীত লোক উৎসৱ এইবিলাকত নিজা নিজি একোটা চাপ থাকে, সেইটোৱে সেই অঞ্চলৰ এই গানটোৰ সেই অঞ্চলত চলা যায়। তেনেকৈ গোৱালপৰীয়া লোকগীত শাস্ত্ৰীয় সংগীত হ'ল য'ত ব্যাকৰণ আছে, শাস্ত্ৰীয় মানে যিটো শাস্ত্ৰসন্মত, শাস্ত্ৰ মানে মান্য গ্ৰন্থকে আমি শাস্ত্ৰ বুলি কওঁ, যাক মানি চলোঁ। শাস্ত্ৰীয় হ'ল শাস্ত্ৰসন্মত, শাস্ত্ৰত কি আছে, বিধি বিধানবিলাক লিখা আছে, কি কি নিয়মৰ মাজেৰে ই গতি কৰিলে এই শাস্ত্ৰীয় সংগীত হ'ব পাৰে। শাস্ত্ৰীয় সংগীতৰ আমাৰ কথা ক'বলৈ গ'লে পোনতে অহা শব্দটোৰ নাম হ'ল ৰাগ। ৰাগ বুলি আমি চবেই জানো, হয়তো নাগাওঁ, শিকিছোঁ মোটামুটি চবেই, তোমালোকে সকলোৱে শিকিছে ৰাগ। এই মুহূৰ্তত আমি যদি যিকোনো এটা ৰাগ লওঁ, যেনিবা দেশ হ'ব পাৰে, ইয়মন হ'ব পাৰে, মালকোচ হ'ব পাৰে, ভূপালী হ'ব পাৰে, আমি সেইটো কথা পাতিম। এটা ৰাগৰ আলম ল'লে হা নেটো ভূপালী নে দেশ,
1: দেশেই লওঁ,
0: দেশ ৰাগ এটা হ'বলৈ অতি কমেও চাহ, চাহটো কেন্দ্ৰ,
1: চাহটো থাকিব,
0: চাহটো টনিক, চাহৰ পৰা চাক কোৱা হয় সৰজ, হয়নে, কিয় কয় সৰজ মানে কি, সৰজ মানে ষঠ জ, যিয়ে ষঠ মানে ছয়, যিয়ে ছটা স্বৰৰ জন্ম দিয়ে, সেইকাৰণে তাৰ নাম সৰজ। চাহটো ক'ত আছে, এইটো বাজি আছে যে এই চাহটো য'ত বাজিব, তোমাৰ চাহ বেলেগ হ'ব পাৰে, তেওঁৰ চাহ বেলেগ হ'ব পাৰে, তোমাৰ কণ্ঠ কিমান ওপৰলৈ যাব, কিমান তললৈ আহিব, সেইটো লৈ তোমাৰ চাহ হ'ব, হয়। গতিকে সৰজটো ইটোৰ লগত সেইটো নিমিলিবই পাৰে, যিকোনো শ্ৰুতি এটাক আমি সৰজ বুলি মানি ল'ব পাৰোঁ। তাৰপৰা ৰেটো দূৰত্ব কিমান চাইহে ক'ব, হয়নে, চাহ হয় গোৱাতকৈ বজোৱা হয়, দেখিছে বজাই দিওঁতে চাহ হৈ গ'ল, হয়, এই ৰেটো যে বজালো এই চাহটোৰ পৰা
1: তাৰ দূৰত্ব, দূৰত্ব
0: হ'লনে,
1: এইটো হ'ল কোমলটো,
0: এইটো কি বুলি কয়, একাধিক্ৰমে যোৱাটো ক্ৰমটিক বুলি কয় না,

0: এই বারোটা ছড়া আছে, তারে সাতটা শুদ্ধ, পাঁচটা কোমল বা চাৰিটা কোমল এটা
1: তীব্ৰ,
0: কতি মধ্যমক বহুতে শুদ্ধ মধ্যমটো কোমল মধ্যম বুলিও কয়, কিন্তু স্বৰৰ স্থানটো সেইটোৱে। এতিয়া এই যে বৰ্ণমালাকেইটা, সংগীত পৃথিৱীৰ একমাত্ৰ এটা বিষয় গোটেই পৃথিৱীখনতে বৰ্ণমালাৰ সংখ্যা একে, পশ্চিমীয়াই হওক প্ৰাচ্যই হওক যত যিমান লোকসংগীত হওক যি নহওক এই বাৰটা

0: βάσταγο, ήταν τεκνο σα αρου πα ή ολόρο σωρί τα τίτα γύπω γαντάρ κομόλ λόγω παρέ ε κομόλ λόγω παρέ ধাতু কোমল হ'ব পাৰে কোমল হ'লে ৰাগৰ ৰূপ যেতিয়া সলনি হ'ল তাৰ নামো সলনি হ'ব সেইভাৱে ৰাগবিলাকৰ ইমান নাম ইমান যে ৰাগৰ সংখ্যা চাহ আৰু পা চাৰ লগত প্ৰথম হৈছে চাহ তাৰপিছত মধ্যম বা পঞ্চম মা বা পা দুটা এটা থাকিব লাগিব তাৰপিছত বাকী মিনিমাম তিনিটা স্বৰ
1: তিনিটা স্বৰ থাকিব লাগিব
0: এই শ্রেণীর রাগবিলাকো কহে ঔরব হয় স্যার
1: পাঁচটা
0: পাঁচটা
1: মিনিমাম পাঁচটা থাকিব চারিটা নোটত কোনো রাগ বনাব নয় মানে নহব
0: চারিটা নোটত বনাব লাগিলে কি হয় সেটি বারে বোলা মালিক হাসাবি কোয়া কথা মই তোমালোকৰ মোৰ লগত আছে রেকর্ডিং এতিয়াও শুনে দিব পাৰো তেওঁৰ মতে হৈছে কি দুটা নোট একেলগে বাদ দি জাপ মৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় গায়ে কিমান আৰু নাপায় খাচাবি আৰু বৰ ধুনীয়াকৈ কৈছে মই তোমাৰ লিংকটো দিলে চবেই পাবা কেইটা ক'লো চাহ এক নম্বৰ লগত মা বাবা দুই নম্বৰ তিনি নম্বৰ এই তিনি মিনিমাম থাকিব লাগিব তাৰপিছত ভুল হলে মই তোমালোকক কোনে ভুল কৰিছে নামটো কোৱা বুলি নুসুধো মই
1: মানে থাট হলে আমাৰ স্কেলটো হ'ল তাতে সেই থাটৰ পাকত যেতিয়া ৰাগটো হ'ব তাত তোমাৰ মেলডি আহিব আৰু নবৰণ আহিব চ' ৰাগৰ প্ৰকাশ ৰাগৰ তাৰ ৰূপ একে নোটৰ দুটা ৰাগো হ'ব পাৰে দুটা ৰাগ চলনো বেলেগ কিন্তু দুটা ৰাগ
0: চলন মানে চলা ফিৰা কৰা

0: আরোহণত তাৰ যিকেইটা স্বৰ আছিল, অৱৰোহণত যিকেইটা স্বৰ, তাৰ কোনো কাৰণত এই ক্ৰমটো ভাঙিব নোৱাৰিব, তেতিয়াহ'লে ৰাগটো নষ্ট বা ভ্ৰষ্ট হৈ যাব। এই তিনিটা নোটৰ বাহিৰে, তিনিটা স্বৰৰ বাহিৰে আমি বেলেগ স্বৰ লগাব নোৱাৰিম, সেই অধিকাৰটো আমাক দিয়া নাই। সেইটো হ'লে ৰাগটো নষ্ট হৈ যাব বুলি কয়, ভ্ৰষ্ট হোৱা বুলি কয়। আৰু ছাৰ কি ক'ব পাৰি,
1: মেলোডিক ফ্ৰেজবিলাক প্ৰত্যেক ৰাগৰ ফ্ৰেজ থাকে,
0: দেশ ৰাগটো,
1: বন্দে মাতৰম শুনিয়ে ধৰ আমি

নি দুটা হল, যাওঁতে শুদ্ধ আহোঁতে কোমল। এই যিটো ইয়াৰ ক্ৰম, এইটো আমি ভাঙিব নোৱাৰোঁ। যাওঁতে গান্ধাৰ নাই, ধৈৱত নাই, আছে

তাৰপিছত ধাত আমি দুবাৰ তিনিবাৰ টুকুৰিয়ালো

0: ইমানখিনি গালেও মানুহে গম পাব এইটো
1: দেশ।
0: এইটো এটা দেশৰ সাংঘাটিক ফ্ৰেজ।
2: শুনাত এনেকুৱাও লাগিব, ৰেণী ধানী হ'ব পাৰে।

0: সেইটো হ'ল শুনা, শুনি পেলাই নিজৰ কণ্ঠনলীৰ পৰা যি স্বৰ ওলাল সি সুৰত আছে নে নাই সি কাণে ক'ব পাৰিব লাগিব। তাৰমানে
1: আমি
0: কাণখনক ইমানখিনি ট্ৰেইন কৰিব লাগিব।
1: মানে কি ক'লে বুজিছো, মানে এইটো যে চাহ বাজি আছে এইটো মই কওঁ চাটো চাহ নহয় কিন্তু চাৰ এটাই জেগা আছে যদি মই বা নুশুনিম
0: নাই।
1: গতিকে মানে সেই বস্তুটো নিজকে ডেভেলপ কৰিব লাগে বহুত।
0: সেইটো হ'ল একমাত্ৰ উপায়টো হ'ল
1: শুনা,
0: শুনা, শুনি শুনি নিজৰটো শুনিব পৰা হ'ব লাগিব মই ঠিক গাইছোনে নাই। আমাৰ এটা বিৰাট ডাঙৰ গুণ চবৰে নিজে গোৱাখিনি বিৰাট ভাল হ'ব বুলি ভাবি থাকোঁ, আৰু কোনোবাই ভাল অকণমান কিবা ক'ব খুজিলে মোৰ ভুল দৰে মই নাজানো সেই কথাটোক প্ৰাধান্য দিব লাগিব। জানিবলৈ গুৰুৰ ওচৰত হেনো চাৰি অনাহে হয়, বাকীখিনি শুনাৰ ওপৰত শুনি কিমান। এতিয়া এটা প্ৰশ্ন অহা নাই নে বাৰু, যে আৰোহণ আৰু অৱৰোহণ আমি কৰিলোঁ দুই মিনিটতে শেষ হ'ল বা তিনি মিনিটত শেষ হ'ল বা পাঁচ মিনিটত শেষ হৈ গ'ল, এই ৰাগ এটা যে এঘণ্টা এঘণ্টা গাই আ কৰি থাকে যে আ কিয় কৰিব লাগে আইনে মনত, এতিয়া নাহিলেও যেতিয়া শিকা নাছিলে আহিছিল মোৰো আহিলে আ মানে কি। আৰোহণ অৱৰোহণৰ যিকেইটা স্বৰ আমি জানিলোঁ সেই স্বৰকেইটাৰ স্বৰ সংগতিৰ উপৰিও আমি আৰু তাতে কি কি ধৰণে ফ্ৰেজ উলিয়াব পাৰোঁ, কি কি ধৰণৰ সংৰচনা আমি উলিয়াব পাৰোঁ, বেলেগৰ পৰা শুনিয়ে হওক শিকিয়ে হওক সেইখিনিৰ নাম হ'ল বিস্তাৰ আৰু আলাপ। আমি যেতিয়া ৰাগ এটা আৰু অৱৰোহ জানিলোঁ মুখ্য স্বৰ প্ৰথম মুখ্যতাক বাদী স্বৰ বুলি কোৱা হয়, যিটো স্বৰ আটাইতকৈ বেছি ব্যৱহাৰ হ'ব, আৰু দ্বিতীয়টো কোৱা হয় বিবাদী স্বৰ, প্ৰথমটোতকৈ কম বাকীকেইটাতকৈ বেছি,

ফ্ৰেজ গম পালোঁ, হয়তো শুনি থাকিলে আৰু বেলেগ বেলেগ ফ্ৰেজো আহে, বা ভাল গায়কৰ ভাল বজোৱা মানুহৰ বাজনা বা গান শুনিলে তাৰ পৰা অ' এইটো এনেকুৱা শুনিব পাৰি। সংগীতৰ শিকাৰ প্ৰথম যিটো মুখ্য তাৰ কাম

0: কি বদলে এইখিনি?
1: ঠিক আৰু অবৰোহত থকা স্বৰকেইটাৰ গুণ অনুযায়ী তাক আমি বেলেগ বেলেগ স্থানত ৰাখি ব্যৱহাৰ কৰিলোঁ।
0: হয়,
1: এইখিনি কি নাম? ধৰা বন্ধাখিনিৰ বাহিৰে যে আমি যিকোনো আলাপ কৰিব লাগি আছোঁ।

0: এইখিনি কোৱা হয় আলাপ। আলাপ মানে ভাব এটা প্রকাশ। এই ৰাগটোত এই স্বৰকেইটাক আৰু কেনেকৈ কেনেকৈ মই সজাব পাৰিম, মোৰ কোনকেইটা স্বৰ সংগতি মোক বেছি আকৰ্ষণ কৰিছে, মই সেইকেইটাই চেষ্টা কৰিম। এইখিনি কোৱা হয় আলাপ। আলাপখিনিকে যদি আমি মাত্ৰাত হিচাপ কৰোঁ, তাক যদি তালৰ লগত নিবদ্ধ কৰি ল'ম, সেইটোৰ নাম হ'ল
1: বিস্তাৰ।
0: এনে আমাৰ আৰু অৱৰোহণৰ পাছত

যেহেতু তার কথাংশ আনিম বা তালত যেতিয়া তাক নিবদ্ধ কৰিম, সেইটো বন্দী হৈছে। বন্দী আচল চাৰিটা ৰূপ আছিল পৌৰাণিক কালত, স্থায়ী, আজিকালি কিন্তু স্থায়ী আৰু অন্তৰাহে আছে ৰূপত ধাঙৰ ক্ষেত্ৰত, সঞ্চাৰী আভোগ আজিকালিও আছে। আমি সাধাৰণতে স্থায়ী আৰু অন্তৰা বুজাওঁ, স্থায়ী আৰু অন্তৰা এইখিনিকে বজাই থাকিম নে বাৰে বাৰে, এইখিনিকে গাই থাকিম নে? দেশ ৰাগৰ বন্দী কি শিকিছা তোমালোকে? কোনটো বন্দী? হা, গোৱা না, গাই দিয়াচোন।

0: এইখিনি কি বুলি কয়,
1: স্থায়ী
0: হয়নে? ইয়াৰ পাছৰখিনি অন্তৰা কোৱা একো নাই, এই ৰাগটোৰ হৈতো তোমালোক এতিয়া চৰ্চাত নাই। ইয়াৰ পাছততো আমি যেতিয়া তাল নিবদ্ধ সংৰচনা আমি গাম, সেইটোৰ নাম হ'ল অন্তৰা। স্থায়ীটোৰ অন্তৰটোৱে গাই থাকিমনে? তেতিয়া আমাৰ মনত যে চিন্তা, এই ৰাগটো সম্পৰ্কে চলা ফিৰা কৰা যিমান ৰাস্তা মই জানো সেইমতে চলন চলা ফিৰা কৰিম, সেইটো যদি তালত নিবদ্ধ হৈ থাকে সি বিস্তাৰ হ'ব। যদি তালত নিবদ্ধ হোৱা নাই তাৰ নাম হ'ল আলাপ। স্থায়ী অন্তৰা ব্যতিৰেকে আমি যি গাম যদি তালত নাথাকে সেইটো আলাপ, তালত নিবদ্ধ হ'লে সেইটো কোৱা হয় বিস্তাৰ আৰু তান। তাৰপিছত আৰু কি ৰূপ থাকিব ৰাগ এটা গাবলৈ গ'লে? এতিয়া হ'ল এই ৰাগটোৰ লগত মোৰ চলা ফিৰা কৰা কিমান ৰাস্তাত মই কিমান সবল,
2: সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে,
0: সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে মই কিমান কচৰত কৰিছো। তাল যিহেতু হ'ল, তালটো অহাৰ লগে লগে, তালটো আৰম্ভ হোৱাৰ লগে লগে সি কিন্তু ৰৈ নাথাকে, সি গৈ থাকিব। এতিয়া এই গৈ থকাত আমাৰ বন্দিছটো তাৰ মুখৰাটো আৰম্ভ হৈছে ন মাত্ৰাত, না দিন দিন না না দিন দিন হয়নে? আমি যিয়ে নকৰোঁ ন মাত্ৰাৰ আগত আমি আলাপ হওক বিস্তাৰ হওক টান হওক শেষ কৰি আকৌ ন মাত্ৰাৰ পৰা বন্দিষ্ট হ'ব যাব লাগিব। এই ন মাত্ৰাৰ পৰা বন্দিষ্টটো গাই যেতিয়া চম গা চমত আহিম, টানটো আমি এগুণত গাম নে দুগুণত গাম, বল টান গাম নে বল আলাপ গাম, সেইবিলাক নিৰ্ভৰ কৰিব মই কিমান ধৰণৰ পাৰ্মুটেশ্যন কম্বিনেশ্যন শিকিছো, কিমান ধৰণৰ পাৰ্মুটেশ্যন কম্বিনেশ্যন মই আয়ত্ত কৰিব পাৰিছো তালত। বুজি পাইছানে মই কি কৈ আছো? সেই ধৰণেহে এজন মানুহে ৰাগ এটা আধা ঘণ্টা 40 মিনিট ধৰি গাই থাকে, আমাৰ বেয়া নালাগে, বাৰে বাৰে একেখিনি কৰি থকা নাইতো। এইখিনি কৰিবলৈ আমি আমাক সেই ধৰণক পাৰদৰ্শী কৰি তুলিব পাৰিব লাগিব, যে মই চা মানে চায়ে ক'ম, চাৰে যে ক'লে চা নহ'ব, হাৰমনিয়ামটো টিপিলে মাতো লাগে যে মোৰ মাতটো তেনেকুৱা হ'ব লাগিব।

তেনেকুৱা কেনেকৈ কেতিয়া হ'ব? যেতিয়া মই যিমান প্ৰেক্টিছ কৰিম, অকল নিজে গাই থকাটো প্ৰেক্টিছ নহয়, মননহীনভাৱে মই কিমান ডিপলি চিন্তা কৰিছোঁ। এই হেৰিয়ে কিশোৰী আমনকাৰ গোৱা হেৰিটোত এই মিয়া মল্লাৰৰ পণ্ডিতটো কি তেওঁ যিমান এই গানটো পপুলাৰ কৰিছে বেলেগে কৰা নাই। গতিকে মই প্ৰথমতে চাবলগীয়া মোৰ কণ্ঠটো, মোৰ মাধ্যমটো কি? মাধ্যমটো কণ্ঠ, মোৰ যেনেকে ইনষ্ট্ৰুমেণ্ট। যিয়ে গান গায় তেওঁ প্ৰথম আৰু প্ৰধান যিটো কাম, মোৰ উশাহ নিশাহক মই কিমান কণ্ট্ৰল কৰিব পাৰোঁ, মোৰ কিমান দীঘল উশাহ। গানৰ কিন্তু প্ৰধান আৰু মূল অস্ত্ৰটোৱে হ'ল উশাহ, বিশেষকৈ শাস্ত্ৰীয় সংগীত। নহ'ব কোনো গানতে নহয়, শাস্ত্ৰীয় সংগীতত আৰু নহয়। কাৰণ ইয়াতে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ যিটো মূল ভেটি, সেইটো হ'ল ভাৱ, ভাৱ সংগীত বুলি কোৱা হয়। সেইকাৰণে ভাৰতীয় শাস্ত্ৰীয় সংগীতত বা উপশাস্ত্ৰীয় সংগীতত, উপশাস্ত্ৰীয় সংগীত কি, এইটো ভাষাৰ অনুবাদে হ'ল, মানে কি উপশাস্ত্ৰীয়, এইকাৰণে তাতে শাস্ত্ৰীয় ৰাগ ৰাগিনীৰ ছাপ সম্পূৰ্ণ আছে, কিন্তু সিমান ৰিজিডো নহয় যে খাম্বাজত কমল গান্ধাৰ লগাব নোৱাৰিব। ৰাগৰ মূল ৰূপটোক ৰাখি পেলাই সেই ধৰণৰ কম্পজিশ্যনবিলাক কৰে। কোনবিলাক, সেইবিলাকৰ নাম হ'ল ঠুমৰি, দাদৰা, চৈতি, কাজৰি, হৰি বা হোলি, আগৰ দিনৰ গাজল, ইন্দুবালা দেৱীহঁতৰ দিনৰ মই কথা কৈছোঁ, বেগম আখতাৰৰ ৰাগ। ই ভাৱত আছে এটা, কিন্তু ৰাগ পিঠিত, হেৰি ৰাগ এটা পিঠিত তেওঁ হেলান দি ৰৈ আছে। ৰাগ এটা আমি খেয়াল গাওঁ বুলি ক'লে যিটো তাৰ নিয়ম মানিব লাগিব, ইয়াতে কিন্তু নিয়মত শিথিলতা আছে, হয়নে? সেইটো আৰু টান। কিয় টান? উপশাস্ত্ৰীয় সংগীতটো সাধাৰণতে শৃংগাৰ ৰস প্ৰধান হয়। আমি ৰাগৰ যে শাস্ত্ৰীয় সংগীত খেয়াল গাওঁ বা বজাওঁ, প্ৰত্যেকটো ৰাগে কিন্তু একেটা হেৰি নহয়। ইয়াতে শৃংগাৰ ৰস আছে, শৃংগাৰটো থাকিবই, কিন্তু উপশাস্ত্ৰীয়ত মূলটোৱেই হৈছে শৃংগাৰ। শৃংগাৰ থাকিলে বৰুণ থাকিবই। এইবিলাক হ'ল ভাৱ প্ৰধান ভাৰতীয় সংস্কৃতি, তাক আমি আয়ত্ত কৰিব লাগিলে আকৌ উভতি যাম। মই কিমান শুনিছোঁ, এজন শিক্ষকে চাৰিগৰাকী ছাত্ৰীক বা ছাত্ৰক যোৱা দহ বছৰে শিকাই আছে, এই চাৰিওগৰাকীক এদিন গাবলৈ অকলে অকলে গাব দিয়া হ'ল, দেখিছে বেলেগ বেলেগ ৰূপ, এইগৰাকীৰ গানৰ যিটো ৰূপ, ৰূপ এটা ওলাই নহয়, শুনি শুনি এটা প্ৰতিচ্ছবি এটা নাহে জানো মনলৈ, বেলেগ বেলেগ। কিন্তু তেওঁলোকে শিকিছে একে একেগৰাকী গুৰুৰ ওচৰত। তাৰে একদম সাংঘাতিক শ্ৰেষ্ঠতম উদাহৰণ দিমনে, উস্তাদ জাকিৰ হুছেইন, দেউতাকৰ নাম উস্তাদ আল্লাহ ৰাখা চাহ, আল্লাহ ৰাখা চাহ ছাৰৰ তিনিজন ল'ৰা, জাকিৰ হুছেইন, ফজল কুৰেশ্বী আৰু তৌফিক, এই তিনিওজনৰ বাজনা কাৰোৰ লগত কাৰো নিমিলে, কিন্তু এই একে মাক বাপেকৰ তিনিজন সন্তান, সেই একেটা ঘৰত, সেই একেটা ৰুমতে তালিম তিনিওটা পুতেকৰ ঘটিছে। নিজৰ ৰুচি অনুযায়ী সবৰে ৰুচি বেলেগ বেলেগ, বিকশিত তেনেকে হয়। মই যদি বেলেগক নকল কৰি গাই থাকিব খোজোঁ, মোৰ নিজৰ বিকাশটো নহ'ব।

মই গাই থাকোঁতে মোৰ কি হোৱা নাই, কোনখিনি হোৱা নাই, আছে নেকি যদি এইখিনি হেৰি শুনিলোঁ, সিদিনাখন তেওঁ ইয়ামন শুনিলোঁ বা এই গানটোতো আমিও শুনি আছিলোঁ, আমিও গাই আছিলোঁ, কোনটো নাম আছিল পিয়া বিনা, তেওঁ যেতিয়া গালে মই শুনিলোঁ, কেছেটৰ দিনৰ কথা কৈছোঁ, চৰতখন এনেকৈ লৈছিলোঁ, লোৱাৰ পিছত গানটো ডেৰ মিনিটমান পাছত মই চৰতখন বাকচত সোমাইছিলোঁ, পাছত বজাৰ কৰিছিলোঁ, সেই একেকিটা কথাই ৰাগো ব্যৱহাৰ হোৱা স্বৰবিলাকৰ নিজা নিজি ওজন থাকে, একেটা স্বৰ এইটো ৰাগত যদি ইমান ওজনত আছে, এইটো ৰাগত ইমান ওজন নাই, মাৰু বেহাগত যিটো ৰেল ওজন সুধ কল্যাণৰ ৰেল লগত নিমিলে ছাৰ, হয়নে কথাটো? এই গোটেইবিলাক সম্ভৱ হ'ব আমাৰ কেতিয়া, যেতিয়া আমি তাক মন্থন কৰিব পাৰিম, পাল্টা যিয়ে সদায় ৰাতিপুৱা পাল্টা ৰিয়াজ কৰে, ৰিয়াজ কৰে নে ৰেৱাজ কৰে, ৰেৱাজ বুলিও কওঁ আমি, কওঁ নে ৰেৱাজ মানে হ'ল ৰীতি নীতি দস্তুৰ, ৰিয়াজ মানে হ'ল অনুশীলন, দুয়োটাই পাৰ্চি আমাৰ বহুতে কয় ৰেৱাজ কৰি আছে নে, এটা এটা স্বৰ সংগতিক আটাইতকৈ টান পাল্টাটো হৈছে

0: কথাটো কিমান টানজেন লাগা নাই।
1: খুব ভাল লাগিল এই চৰ্চা, আচলতে মই নিজেই ইয়াৰ মাজত সোমাই আছো, ইমান ভাল লাগিছে। মই শাস্ত্ৰীয় সংগীত ইমান বিশেষ একো নাজানো, কিন্তু আপোনালোকৰ এই আলোচনাৰ মাজত থাকি সঁচাকৈ সময়খিনি খুব ভাল লাগিছে। কিন্তু আমাৰ সময় নিৰ্ধাৰিত, গতিকে এইটো খণ্ড আমি ইয়াতে সামৰিব লাগিব। আমি আৰু এটা খণ্ডত লগ পাম। তৰুণ চন্দ্ৰ কলিতাদেৱ, আপোনাক আমি ধন্যবাদ জনাইছোঁ। প্ৰজ্ঞান বৰুৱাদেৱ, আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আজিৰ অনুষ্ঠানটিত ভাগ লোৱা আমাৰ দেৱাহুতি ৰাজবংশী, দিয়াক্ষী দত্ত, সঞ্জীৱ দাস, তৃষ্ণা ডেকা, ৰীবা আমিন, দীপানিতা গোস্বামী, উষা দাস আৰু তাপসী তালুকদাৰক ধন্যবাদ জনাইছোঁ। বাণীবন্ধনত সহযোগ কৰা মৰমী দেৱী আৰু দিব্যজ্যোতি কলিতাক মই ধন্যবাদ জনাইছোঁ। আৰু এটা খণ্ডত আমি লগ পাম শ্ৰোতাসকল। আজিলৈ শাস্ত্ৰীয় সংগীতৰ ৰূপৰেখা যুৱ কৰ্মশালাৰ এই খণ্ডটি ইয়াতেই সামৰিছোঁ। ধন্যবাদ।
2: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

কিলোহার্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহার্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আজি এই অনুষ্ঠানত শুনাবলৈ লৈছো জীবেন্দ্ৰ মোহন দেৱ শৰ্মাৰ কণ্ঠত দুটি গীত। শিল্পীৰ কণ্ঠত প্ৰথমে শুনাবলৈ লোৱা গীতৰ কথা প্ৰভাত চৌধুৰীৰ।

শ্ৰোতাসকলে আধুনিক গীত শুনি আছে জীৱেন্দ্ৰ মোহন দেৱশৰ্মাৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতৰ কথা ইন্দ্ৰপ্ৰসাদ শইকীয়াৰ।

জীবেন্দ্ৰ মোহন দেৱশৰ্মাৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। গীত দুটিৰ কথা আছিল ক্ৰমে প্ৰভাত চৌধুৰী আৰু ইন্দ্ৰপ্ৰসাদ শইকীয়াৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজি এই অনুষ্ঠানত শুনোৱা হওক বেলা চৌধুৰীৰ কণ্ঠত খেয়াল ৰাগ শুদ্ধ সারঙ্গ।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত বেলা চৌধুৰীৰ কণ্ঠত খেয়াল শুনিলে। ৰাগ আছিল সুধ চাৰাং। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বাতৰি।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি পুৱা উজবেকিস্তান আৰু কিৰ্গিজ গণৰাজ্য ভৱনলৈ ৰাওনা হৈছে। নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি হৈছে। সন্ধানহীন হৈ আছে প্ৰায় 2000 লোক। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব আৰু হকী ইণ্ডিয়াই

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি পুৱা উজবেকিস্তান আৰু কিৰ্গিজ গণৰাজ্য ভ্ৰমণলৈ ৰাওনা হয়। এই চাৰিদিনীয়া ভ্ৰমণলৈ যোৱাৰ প্ৰাকমুহূৰ্তত এটা বিবৃতিত শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে যে তেওঁৰ এই উজবেকিস্তান আৰু কিৰ্গিজ গণৰাজ্য ভ্ৰমণে মধ্য এছিয়াৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্ব আৰু অঞ্চলটোৰ সৈতে থকা সভ্যতাগত যোগাযোগক শক্তিশালী কৰি তুলিব। প্ৰধানমন্ত্ৰীয়ে কয় যে উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্বাভকাত মিৰ্জিয়েভৰ সৈতে বাণিজ্য, বিনিয়োগ, ডিজিটেল যোগাযোগ, প্ৰতিৰক্ষা, শক্তি আদি বিভিন্ন ক্ষেত্ৰৰ সহযোগিতা গভীৰ কৰি তোলাৰ বাবে তেওঁ আলোচনা কৰিব। লগতে বিকশিত ভাৰত আৰু য়াংগি উজবেকিস্তান সন্দৰ্ভতো মত বিনিময় কৰিব বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ দুয়োখন দেশৰ মাজত গভীৰ সাংস্কৃতিক তথা জনসংযোগৰ প্ৰতীক হৈ থকা তাস্কণ্ডৰ শাস্ত্ৰী স্মাৰকস্থল আৰু তাস্কণ্ড ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ত থকা মহাত্মা গান্ধী কেন্দ্ৰ পৰিদৰ্শন কৰিব। শ্ৰীমোদীয়ে কয় যে তেওঁ কিৰ্গিজ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ছাদিয়াৰ ঝাপাৰভৰ আমন্ত্ৰণক্ৰমে 26 সংখ্যক এছ চি অ' সন্মিলনত অংশগ্ৰহণৰ বাবে বিছকেক ভ্ৰমণ কৰিব। শ্ৰীমোদীয়ে কয় যে অঞ্চলটোৰ প্ৰতি থকা ভাৰতৰ দৃষ্টিভংগীৰ বিষয়ে জনাবলৈ তেওঁ উৎসুক হৈ আছে। তদুপৰি সুৰক্ষা, যোগাযোগ আৰু সুযোগ সন্দৰ্ভতো আলোচনা কৰিব বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অঞ্চলটোক সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ আৰু উগ্ৰবাদৰ পৰা মুক্ত কৰি শান্তি আৰু স্থিৰতাৰ প্ৰতি অহা ভাবুকি প্ৰতিহত কৰাৰ ক্ষেত্ৰতো দুয়োখন দেশে সহযোগিতাৰে কাম কৰিব। কিৰ্গিজ গণৰাজ্য ভ্ৰমণৰ কালছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি ঝাপাৰভ আৰু এছ চি অ'ৰ নেতাসকলৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰিব। তেওঁ ষষ্ঠ ৱৰ্ল্ড নমাড গেমছৰ উদ্বোধনী অনুষ্ঠানতো উপস্থিত থাকিব। নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি হৈছে। আনহাতে 2000ৰো অধিক লোক সন্ধানহীন হৈ আছে। আৰক্ষীয়ে চিটুৱানত 233, নৱালপৰাচী পূবত 158, গোৰ্খাত 48, নৱালপৰাচী পশ্চিমত 47, ধাদিঙত 45, নোৱাকোটত 41, টানাহুনত 31 আৰু ৰাছুৱাত 13টা মৃতদেহ উদ্ধাৰ কৰিছে। হিমালয় অঞ্চলৰ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে। নেপালৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আৰক্ষীয়ে সন্ধানহীন আৰু বানত আৱদ্ধ লোকৰ তথ্য পাবলৈ স্থানীয় লোক তথা সংস্থাৰ সৈতে সহযোগিতাৰে কাম কৰি আছে। উদ্ধাৰ কৰা লোকসকলক নিৰাপদ স্থানলৈ নিয়া হৈছে। বানত বন্ধ হৈ পৰা পথসমূহ মুকলি কৰাৰ কামো চলি আছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কালি কৈছিল যে নেপালৰ দুৰ্যোগত সন্ধানহীন 320গৰাকী ভাৰতীয়ৰ কোনো তথ্য পোৱা হোৱা নাই। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰা ভাৰতীয় মূলৰ প্ৰায় 100গৰাকী লোক সন্ধানহীন হৈ আছে। নতুন দিল্লীত সংবাদ মাধ্যমক শ্ৰী জয়ছোৱালে জনায় যে নেপালৰ ত্ৰিশুলি ৱান জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত 63গৰাকী ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। তেওঁ লগতে কয় যে চীনৰ ফালে প্ৰায় 400গৰাকী ভাৰতীয় সুৰক্ষিত অৱস্থাত আছে আৰু তেওঁলোক পৰিয়ালৰ সৈতে যোগাযোগত আছে। বিদেশ মন্ত্ৰালয়ত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে কাঠমাণ্ডু আৰু বেইজিঙত থকা ভাৰতীয় দূতাবাসেও 24 ঘণ্টাই কাৰ্যক্ষম হেল্পলাইন মুকলি কৰিছে। প্ৰাকৃতিক দুৰ্যোগত প্ৰভাৱিত ভাৰতীয় লোকসকলক উদ্ধাৰ, সাহায্য প্ৰদান আৰু সন্ধান উলিওৱাত সহায়ক হোৱাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে। শ্ৰীজয়ছোৱালে কয় যে নাগৰিকসকলে 911-230-8718 আৰু 911-230-1-2113 এই তিনিটা টেলিফোন নম্বৰত বিদেশ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিব পাৰিব। তদুপৰি তেওঁলোকে 911-9968-29-19-88 নম্বৰ আৰু situationroom@mea.gov.inতো ইমেইল কৰি যোগাযোগ কৰিব পাৰিব। নেপালৰ বানত সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা নামৰ লোক দুজন নিৰাপদে আছে বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও অসমৰ 10গৰাকী লোকৰ কোনো সুংসূত্ৰ পোৱা হোৱা নাই। আকাশবাণীৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা অনুসৰি জিলাখনৰ মেৰাপানীৰ 1 নম্বৰ জয়পুখুৰী গাঁৱৰ ৰাহুল দৈমাৰী নামৰ এজন যুৱক নেপালৰ বানত সন্ধানহীন হৈ আছে। কৰ্মসূত্ৰে নেপাললৈ যোৱা যুৱকজনৰ সৈতে পৰিয়ালৰ যোগাযোগ হোৱা নাই। প্ৰায় এবছৰ ধৰি নেপালৰ এটা পাইপলাইন কোম্পানীত ৰাহুল দৈমাৰীয়ে কাম কৰি আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। দেশৰ চহকী ক্ৰীড়া ঐতিহ্যৰ উদযাপন আৰু জনসাধাৰণক খেল ধেমালিক নিয়মীয়া জীৱনশৈলীৰ অংশ কৰি লোৱাৰ বাবে

0: উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 29 আগষ্টত এই দিৱস উদযাপন কৰা হয়। এইবেলি শ্ৰদ্ধা জ্ঞাপন, খেলা আৰু অগ্ৰসৰ হোৱা এই তিনিটা স্তম্ভৰ অধীনত তিনিদিনীয়া ৰাষ্ট্ৰজোৰা অভিযানেৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হৈছে। এইবাৰ খেলপথাৰত এঘণ্টা আহ্বানেৰে এই দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতীয় হকীত মেজৰ ধ্যানচান্দৰ প্ৰতিভাই প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে সকলো ক্ৰীড়া প্ৰেমীলৈ শুভেচ্ছা জনায়। ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি দেশজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মন্দাভিয়া আৰু অৰ্জুন ৰাম মেঘৱালে আজি নতুন দিল্লীৰ এখন ক্ৰিকেট খেলত অংশ লয়। খেলৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ মন্দাভিয়াই জনসাধাৰণক সুস্থ আৰু সবল হৈ থকাৰ বাবে প্ৰতিদিনে কমেও এঘণ্টা খেলপথাৰ অতিবাহিত কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এখন সমৃদ্ধিশালী ৰাষ্ট্ৰ গঢ়াৰ বাবে সবল যুৱ প্ৰজন্ম আৰু সুস্থ সমাজ অতিকৈ জৰুৰী।
1: मेजर ध्यानचंद जी की जन्म जयंती को हम नेशनल स्पोर्ट्स डे के रूप में मनाते हैं। आज नेशनल स्पोर्ट्स डे के अवसर पर सारे देश में फिट इंडिया मूवमेंट को आगे बढ़ाने के लिए 1 घंटे खेल के मैदान में कार्यक्रम दिया है। मुझे खुशी है मोदी जी के नेतृत्व में देश बदल रहा है, देश आगे बढ़ रहा है, नया भारत का निर्माण हो रहा है। नया भारत के निर्माण में देश के युवा फिट हो, सोसाइटी स्वस्थ हो, तभी समृद्ध राष्ट्र बनेंगे।
0: শ্ৰীমেঘৱালে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ প্ৰতিদিনে বেডমিণ্টন খেলা বুলি প্ৰকাশ কৰে। তেওঁ কয় যে খেল ধেমালিয়ে জনসাধাৰণক সুস্থ সবল হৈ থকাত সহায় কৰে আৰু দুশ্চিন্তাৰ পৰা আঁতৰাই ৰাখে। চৰকাৰে দেশত ক্ৰীড়া অনুকূল ব্যৱস্থা গঢ়ি তোলাৰ বাবে নিৰন্তৰ চেষ্টা কৰি আহিছে আৰু গোলকীয় পৰ্যায়ত ইয়াৰ সুফল দেখিবলৈ পোৱা গৈছে। অলিম্পিক, পেৰালিম্পিককে ধৰি গুৰুত্বপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতাসমূহত ভাৰতীয় খেলুৱৈসকলৰ পৰা এয়া প্ৰতিফলিত হৈছে। 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটত যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ বাবে 4,400 কোটি টকা আবণ্টন দিয়া হৈছে। আবণ্টিত এই ধনৰ পৰিমাণ 2013-14 বৰ্ষৰ 1,200 কোটি তুলনাত অত্যন্ত বেছি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। বেলজিয়াম আৰু নেডাৰলেণ্ডছত অনুষ্ঠিত FIH মহিলা হকী বিশ্বকাপ প্ৰতিযোগিতাত 5ম স্থান লাভ কৰি ইতিহাস সৃষ্টি কৰা ভাৰতৰ মহিলা হকী দলটোক 50 লাখ টকাৰে পুৰস্কৃত কৰাৰ কথা হকী ইণ্ডিয়াই ঘোষণা কৰিছে। ভাৰতৰ দলটোৱে পৰহি এমষ্টেলফিনত অনুষ্ঠিত খেলত বিশ্ব ৰেংকিঙৰ 5ম স্থান প্ৰাপ্ত জাৰ্মানীক 3-1 গ'লত পৰাস্ত কৰিছিল। এয়া হৈছে 1974 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত প্ৰতিযোগিতাখনত 4ৰ্থ স্থান লাভ কৰাৰ পাছত ভাৰতৰ হকী দলটোৰ সৰ্বোৎকৃষ্ট প্ৰদৰ্শন। চালিমাটেটেৰ অধিনায়কত্বত ভাৰতৰ মহিলা হকী দলটোৱে এইবাৰৰ প্ৰতিযোগিতাত কেৱল এখন খেলত পৰাজিত হয়। ভাৰতৰ দলটোৱে ৰেংকিঙত ওপৰত থকা চীন, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ সৈতে ড্ৰ খেলে। আনহাতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 6-1 গ'লৰ ব্যৱধানত অভিলেখ জয় সাব্যস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা উজবেকিস্তান আৰু কিৰ্গিজ গণৰাজ্য ভ্ৰমণলৈ ৰাওনা হয়। নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি হৈছে। সন্ধানহীন হৈ আছে প্ৰায় 2000 লোক। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব আৰু হকী ইণ্ডিয়াই মহিলা হকী বিশ্বকাপ প্ৰতিযোগিতাত 5ম স্থান লাভ কৰা ভাৰতৰ মহিলা হকী দলটোক 50 লাখ টকাৰে পুৰস্কৃত কৰাৰ কথা ঘোষণা কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজ দিয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, পাৰ্বতী প্ৰশান্ত বৰুৱাৰ 2টি গীতেৰে এয়া আগবঢ়াইছো মৌ টোকাৰীৰ বাট। অনুষ্ঠানৰ আৰম্ভণিতে শুনো আহক শিল্পীজনাৰ 1টি গীত কবিতা তালুকদাৰৰ কণ্ঠত।

0: মৌটুকাৰীৰ মাত অনুষ্ঠানত পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ দুটি গীত শুনিলে ক্ৰমে কবিতা তালুকদাৰ আৰু প্ৰণৱীৰাম বৰুৱাৰ কণ্ঠত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপাহাৰ সমাচাৰ শুনিবলৈ পাব।
1: Good afternoon. This is Akashwani and I'm Shagun Chopra with the midday news. The headlines. Prime Minister Narendra Modi embarks on a 4-day visit to Uzbekistan and Kyrgyz Republic, says visit will strengthen strategic partnerships and deepen civilizational ties with Central Asia. Death toll in Nepal flash floods rises to 626, over 2,000 people still missing. India steps up humanitarian assistance. US President Donald Trump announces biggest oil deal with Venezuela.

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিয়লি 3 বজাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি হৈছে। আনহাতে 2000ৰো অধিক লোক সন্ধানহীন হৈ আছে। আৰক্ষীয়ে চিটুৱানত 233, নোৱালপৰাচী পূবত 158, গোৰ্খাত 48, নোৱালপৰাচী পশ্চিমত 47, থাডিঙত 45, নোৱাকোটত 41, টানাহুনত 31 আৰু ৰাছুৱাত 13টা মৃতদেহ উদ্ধাৰ কৰিছে। হিমালয় অঞ্চলৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে। নেপালৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আৰক্ষীয়ে সন্ধানহীন আৰু বানত আবদ্ধ লোকৰ তথ্য পাবলৈ স্থানীয় লোক তথা সংস্থাৰ সৈতে সহযোগিতাৰে কাম কৰি আছে। উদ্ধাৰ কৰা লোকসকলক নিৰাপদ স্থানলৈ নিয়া হৈছে। বানত বন্ধ হৈ পৰা পথসমূহ মুকলি কৰাৰ কামো চলি আছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কালি কয় যে নেপালৰ দুৰ্যোগত সন্ধানহীন 320গৰাকী ভাৰতীয়ৰ কোনো তথ্য পোৱা হোৱা নাই। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰা ভাৰতীয় মূলৰ প্ৰায় 100গৰাকী লোক সন্ধানহীন হৈ আছে। নতুন দিল্লীত সংবাদ মাধ্যমক শ্ৰীজয়ছোৱালে কয় যে নেপালৰ

0: ত্ৰিশুলি ওৱান জলবিদ্যুৎ প্ৰকল্প কৰ্মৰত 63গৰাকী ভাৰতীয়ক উদ্ধাৰ কৰা হৈছে। তেওঁ লগতে কয় যে চীনৰ ফালে প্ৰায় 400গৰাকী ভাৰতীয় সুৰক্ষিত অৱস্থাত আছে আৰু তেওঁলোক পৰিয়ালৰ সৈতে যোগাযোগত আছে। বিদেশ মন্ত্ৰালয়ত এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে কাঠমাণ্ডু আৰু বেইজিঙত থকা ভাৰতীয় দূতাবাসেও 24 ঘণ্টাই কাৰ্যক্ষম হেল্পলাইন মুকলি কৰিছে। প্ৰাকৃতিক দুৰ্যোগত প্ৰভাৱিত ভাৰতীয় লোকসকলক উদ্ধাৰ সাহায্য প্ৰদান আৰু উদ্ধান উলিয়াত সহায় হোৱাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। শ্ৰীজয়ছোৱালে কয় যে নাগৰিকসকলে 911-230-8718, 911-230-8719 আৰু 911-230-1-2311 টেলিফোন নম্বৰত বিদেশ মন্ত্ৰালয় নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিব পাৰিব। তদুপৰি তেওঁলোকে 9199682919888 হোৱাটছএপ নম্বৰ আৰু situationroom@mea.gov.inতো ইমেইল কৰি যোগাযোগ কৰিব পাৰিব। নেপালৰ বানত সন্ধানহীন হোৱা বুলি প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা নামৰ লোক দুজন সম্প্ৰতি নিৰাপদে আছে বুলি পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে এতিয়াও অসমৰ 10গৰাকী লোকৰ কোনো তথ্য পোৱা হোৱা নাই। আকাশবাণীৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা অনুসৰি জিলাখনৰ মেৰাপানীৰ 1 নম্বৰ জয়পুখুৰী গাঁৱৰ ৰাহুল দৈমাৰী নামৰ এজন যুৱক নেপালৰ বানত সন্ধানহীন হৈ আছে। কৰ্মসূত্ৰে নেপাললৈ যোৱা যুৱকজনৰ সৈতে পৰিয়ালৰ যোগাযোগ স্থাপন হোৱা নাই। প্ৰায় এবছৰ ধৰি নেপালৰ এটা পাইপলাইন কোম্পানীত ৰাহুল দৈমাৰীয়ে কাম কৰি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত আছাম ৰেজিমেণ্টৰ যুদ্ধ স্মাৰকস্থলীত দেশমাতৃৰ সুৰক্ষাৰ হকে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই উপলক্ষে ডঃ শৰ্মাই কয় যে শ্বহীদসকলৰ অদম্য সাহস, বীৰত্ব আৰু আত্মত্যাগে সকলোকে সদায় দেশ সেৱাৰ বাবে অনুপ্ৰাণিত কৰি যাব। অহা 12 ছেপ্টেম্বৰত দেশজুৰি চলিত বছৰৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। সেইদিনা দেশৰ বাকী অংশৰ লগতে হাতিঙিমাৰীৰ ফেকামাৰীস্থিত জিলা আদালত চৌহদত পুৱা 9 বজাৰ পৰা লোক আদালত আৰম্ভ হ'ব। দক্ষিণ হালমাৰা মানকাছৰ জিলা আইন সেৱা প্ৰাধিকৰণে আজি হাতিঙিমাৰীত সংবাদমেলযোগে এই কথা সদৰি কৰে। সংবাদমেলত প্ৰকাশ কৰা মতে এই ৰাষ্ট্ৰীয় লোক আদালতত বিভিন্ন দেৱানী গোচৰ, আপোচযোগ্য ফৌজদাৰী গোচৰ, চেক বাউন্স, বৈবাহিক তথা পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ বিভাগৰ সৈতে জড়িত বিবাদ মীমাংসাৰ জৰিয়তে নিষ্পত্তি কৰা হ'ব। তদুপৰি আদালতত গোচৰ তৰা পূৰ্বৰ বিবাদসমূহো সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰাৰ ব্যৱস্থা থাকিব। হাতিঙিমাৰীত এইবাৰ এনেধৰণৰ সহস্ৰাধিক গোচৰ নিষ্পত্তিৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে 29 আগষ্টত এই দিৱস পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হকীৰ যাদুকৰ মেজৰ ধ্যানচন্দলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতীয় হকীত মেজৰ ধ্যানচন্দৰ অৱদানে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে সকলো ক্ৰীড়া প্ৰেমীলৈও শুভেচ্ছা জ্ঞাপন কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই এই দিৱস উপলক্ষে নতুন দিল্লীত কিংবদন্তী হকী খেলুৱৈগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। সাংবাদিকৰ আগত তেওঁ কয় যে ফিট ইণ্ডিয়া অভিযানক আগবঢ়াই নিয়াৰ লক্ষ্যৰে দেশজুৰি ওৱান আৱাৰ অন দ্য প্লেয়িং ফিল্ড শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, স্বাধীনতা যুঁজাৰু, বিশিষ্ট সমাজবাদী নেতা গোলাম বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ সংস্কৃতি প্ৰতিষ্ঠান প্ৰেক্ষাগৃহত আজি আয়োজন কৰা হৈছে। এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰী, নতুন দিল্লীৰ ডঃ ৰাম মনোহৰ লোহিয়া গৱেষণা ফাউণ্ডেশ্যনৰ অধ্যক্ষ ৰঞ্জন সিং আৰু জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট লেখক প্ৰশান্ত ৰাজগুৰুৱে গোলাম বৰবৰাৰ জীৱনজোৰা কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰিব। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: মিডিয়াম এফৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: মন কি বাত হে জন জন কি, সভি কি কুছ অপনি সি, সংঘর্ষোঁ কে কুছ কিসসে, কাহানি কুছ সফলতাওঁ কি, অনকহি বিরাসত কি, উম্মীদে নয় ভারত কি। মহিনে কে আখরি রবিবার কা রহতা হ্যায় ইন্তজার, মলয়াচল কে আঁচল সে বিন্ধ্যাচল কে আঁগন তক, ব্রহ্মপুত্র কে ঘাট সে হিমালয় কে বিস্তার তক, হোতি হ্যায় মন কি বাত প্রধানমন্ত্রী কে সাথ। তো শুনিয়ে ইস মহিনে 30 আগস্ত সুবহ 11 বজে মন কি বাত আকাশবাণী, দূরদর্শন কে সভি চ্যানেলো আর প্রসার ভারতী কে ওটিটি প্ল্যাটফর্ম ওয়েভস পর। মাননীয় প্রধানমন্ত্রী কে প্রসারণ কে তুরন্ত বাদ মন কি বাত কা প্রাদেশিক ভাষাও মে অনুবাদ আপ সুন সকতে হ্যায় আকাশবাণী আর দূরদর্শন কে সম্বদ্ধ প্রাদেশিক চ্যানেলো পর। मन की बात के प्रादेशिक भाषाओं में अनुवाद का पुनः प्रसारण आप सुन सकते हैं

0: रात 8 बजे आकाशवाणी और दूरदर्शन के सभी प्रादेशिक चैनलों पर। तो याद रखें, रविवार 30 अगस्त सुबह 11 बजे मन की बात।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আজি এই অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে সংগীতা বৰঠাকুৰৰ কণ্ঠত লিহিৰি বনতে শীৰ্ষক সব্য সফুৰাটিৰ পৰা দুটি গীত।

সংগীতা বৰঠাকুৰ আৰু সহশিল্পীসকলৰ কণ্ঠৰ গীতটি শুনিলে শ্ৰোতাসকল, ইয়াৰ লগে লগে আধুনিক গীতৰ অনুষ্ঠানটিৰ অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 11 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 29 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ শনিবৰীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত, কিলোহাৰ্টছ 1125। আজি আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে প্ৰতীক্ষা খনিকৰ, বিলিফাং স্বৰ্গীয়াৰী আৰু নৱজ্যোতি ৰাভা। ট্ৰেন্সমিটাৰত আছে নিৰঞ্জন বড়ো। প্ৰসাৰণ সহযোগী ৰূপলী বৰাৰ সৈতে ষ্টুডিঅ'ত শ্ৰোতাসকলৰ সৈতে মই অৰ্ণৱ কুমাৰ নাথ।

জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, ৰাতি যিমান কঠিন হ'ব প্ৰভাত সিমান উজ্জ্বল হ'ব, চাৰিওফালৰ পৰা আন্ধাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, প্ৰভাত হ'বই।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.6 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজি অৰ্ধ আকাশ অনুষ্ঠানত শুনাবলৈ লৈছোঁ মুন্মী বৰা আৰু বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ কেইটিমান আধুনিক গীত। অনুষ্ঠানত পুনতে শুনাবলৈ লৈছোঁ মুন্মী বৰাৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে অৰ্ধআকাশ অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ মুনমী বৰাৰ কণ্ঠৰ আনটি গীত।

কাৰিকৰী বিজুতিৰ বাবে আমাৰ অনুষ্ঠান প্ৰচাৰত কিছু ব্যাঘাত জন্মিছে, তাৰ বাবে আমি দুখিত। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ মুনমী বৰাৰ কণ্ঠৰ আন এটি গীত অৰ্ধাকাশ অনুষ্ঠানত।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
1: প্ৰিয় শ্ৰোতা, আজিৰ কৃষকবাণীৰ আৰম্ভণিতে আগবঢ়াইছোঁ কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি এই শিতান। এই শিতানত আজি শুনক হেমাংগ বৈশ্যৰ সৈতে হোৱা এটি কথোপকথন। কথা পাতিছে শিখামণি দত্তই।
0: নমস্কাৰ হেমাংগ বৈশ্য ডাঙৰীয়া।
2: নমস্কাৰ মেডাম,
0: আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আপুনি হাইড্ৰপনিক্স অৰ্থাৎ মাটিবিহীনভাৱে কৰা আধুনিক কৃষি পদ্ধতিৰ লগত জড়িত, গতিকে পুনতে আমি এই কৃষি পদ্ধতিটোৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিম।
2: মই ইনিচিয়েলি আপোনাক মোৰ বেকগ্ৰাউণ্ড জনাবলৈ খুজিছোঁ। আমি কোম্পানীৰ নাম হৈছে মা কামেশ্বৰী এগ্ৰ' প্ৰডাক্টছ LLP। আমি শুৱালকুছি বংশৰত হাইড্ৰপনিক প্ৰজেক্ট এটা কৰি আছোঁ, য'ত আমি 1056 স্কুৱেৰ মিটাৰ লেণ্ড এৰিয়াত, যোনটো ক্লাইমেট কণ্ট্ৰল পলি হাউচ বুলি কয়, য'ত আমি এক্সটাৰ্নেল ফেক্টৰ একো নোহোৱাকৈ আমি কণ্ট্ৰ'ল্ড এনভাইৰনমেণ্টত এটা কৃষি প্ৰেক্টিচ কৰা হয়,
0: মানে নিয়ন্ত্ৰিত পৰিৱেশৰ মাজত।
2: এতিয়া মই যদি ক'বলৈ যাওঁ যে হাইড্ৰপনিক্স মানে কি, পানীৰ বিনা খেতি। তাত আমি কিছুমান নিউট্ৰিয়েণ্টছ ইউজ কৰোঁ, যোনটোক আমাৰ ইনশ্বৰ্ট মেক্ৰ' আৰু মাইক্ৰ' নিউট্ৰিয়েণ্টছ বুলি কোৱা হয়, চলিউশ্যন এ চলিউশ্যন বি, মানে একদম পাতল পানীৰ লেয়াৰ এটা আমাৰ ফ্ল' হৈ থাকে, সেইটোক আমি নিউট্ৰিয়েণ্ট ফিল্ম টেকন'লজি বুলি কোৱা হয়। সেইটো আমাৰ NFT বেড, যোনটোত আমি আমাৰ ধুনীয়াকৈ কাপনেটছবোৰ প্লেচড হয় আৰু তাতে আমাৰ শিপাজোপা পানীৰ লগত কানেক্টেড থাকে, যোনটো সি 30-35 ডেজৰ ভিতৰত সি ৰেডি হৈ যায় চেপলিংজোপা। তাতে আমি এতিয়া ষ্টেপ ৱাইজ যদি মই আৰম্ভ কৰিবলৈ যাওঁ, আমি ছিডলিং ট্ৰে ৰেডি কৰোঁ, য'ত আমি এভৰি ছিডলিং ট্ৰেত আমাৰ OSS কিউব বুলি কয়, তো তাতে আমি কিছুমান স্পঞ্জ জাতীয় বস্তু এটা ইউজ হয়, যোনটোক আমি OSS কিউব বুলি কওঁ ইন টেকনিকেল টাৰ্ম, যোনটো একচুৱেলি চাবলৈ গ'লে কম্প্ৰেছ ছয়েল একবিধ হয়, সহজে ভাষাত ক'বলৈ গ'লে স্পঞ্জ এক টুকুৰা। স্পঞ্জ টুকুৰাত হোল থাকে, তাতে আমি ছিডটো দি দিওঁ আৰু সি

0: 3 দিন 4 দিনৰ ভিতৰত স্প্ৰাউটিং হৈ যায়। তো হিয়াক আমি তাৰ পিছত
1: অংকুৰিত হয়,
0: অংকুৰিত। তো অংকুৰিত হোৱাৰ লগে লগে আমি ফটোসিনথেসিসটোৰ কাৰণে আমি বাহিৰত থৈ দিয়া হয়,
1: মানে আলোক সংশ্লেষণ প্ৰক্ৰিয়াটোৰ কাৰণে
0: হয়। 12-15 দিনৰ ভিতৰত হি ট্ৰান্সপ্লাণ্ট ৰেডি হৈ যায়, যোনটো মই NFT বেড বুলি ক'লো। হিয়াক 30-35 দিন NFT বেডত ৰখা হয়। ৰখাৰ লগে লগে আমি হিয়াক হাৰ্ভেষ্টিং কৰি কেনে পেক কৰি ডেলিভাৰ কৰা যায়।
1: তাৰমানে মাটিত কৰা খেতিতকৈ সময়টো কম লাগে নেকি?
0: হয়, নিশ্চয়
1: কম লাগে নহয়। বৰ্তমান আপুনি কি কি শস্য খেতি কৰি আছে এই পদ্ধতিত?
0: আমাৰ জেনেৰেলি প্ৰডাক্ট বুলি ক'বলৈ গ'লে দুটা ছেগমেণ্টত ডিভাইডেড আছে। এটা আমি লিফি গ্ৰীণ বুলি কওঁ, কাৰণ হাইড্ৰপনিক বুলি ক'লে সি যিহেতু 30-35 দিন থাকে, ইয়াৰ চাইকেলটো খুব কম সময়ত হয়। তো আমি সেইকাৰণে লিফি পাতজাতীয় প্ৰডাক্টবোৰ যেনেকৈ আমাৰ চালাড পাত হওক, নাইবা আমাৰ চালাড পাতৰে 4-5টা ভেৰাইটি আমি কৰি আছো,
1: যেনে ধৰি লোৱা হ'বনে লেটুচ, পালেং,
0: লেটুচ পালেং হয়, পুদিনা ক'ব পাৰে, লেটাচৰে 5টা ভেৰাইটি কৰি আছো। মই যদি ক'বলৈ যাওঁ বাটাৰহেড হয় এটা, যোনটোৰ ডিমাণ্ড এতিয়া খুব মানে বাঢ়ি আছে, এটা তাৰেও বহুত ৰঙা পাত এটা ওলাইছে, সেইটোক আমি ৰেড লেটাচ বুলি কওঁ, নাইবা ললো ৰছো বুলিও কোৱা হয়, সেইটো এটা ভেৰাইটি কৰি আছো। দেন আমি আইচবাৰ্গ লেটাচ কৰি আছো, যোনটো গুলটো হয়, তাৰপিছত হৈ যাওক এটা ৰমেইন বুলি কয়। আমি 3 টোটেল 5টা লেটাচ ভেৰাইটি কৰি আছো। তাৰপিছত আমি বকছই নাইবা পাকছই বুলি কোৱা হয়, যোনটো চাইনিজ কেবেজ বুলিও হয়, বন্ধাকবিৰ ফেমিলি হয় সেইটো হয়। তো আৰু এটা হয় চাইনিজ কেবেজ নাইবা নাপা কেবেজ বুলি কয়, সেইটো আমি কৰি আছো। মানে আমাৰ প্ৰডাক্ট যোনখিনি আমি কৰি আছো, এটা বহুত প্ৰেফাৰ্ড R&D কৰি কেনে কি মাৰ্কেটত কোনটো প্ৰডাক্টৰ কি ৰিকুৱাৰমেণ্ট আছে, কাৰণ ইংলিছ এক্সটিকৰ যদি মই ক'বলৈ যাওঁ তাৰ মাৰ্কেট ডিমাণ্ডটো বাঢ়ি আছে। আমাৰ ইণ্ডিয়া এভৰি ইয়াৰ 11% CAGR-ত গ্ৰ' কৰি আছে ইংলিছ এক্সটিক মাৰ্কেটটো, আৰু তাৰ টোটেল মাৰ্কেট মুনি মই যদি ক'বলৈ যাওঁ ৱৰ্ল্ড ৱাইড US ডলাৰত $16.1 billion মাৰ্কেট হয় ইংলিছ এক্সটিক প্ৰডাক্টখিনি। তাৰ মাৰ্কেটটো বহুতে ভাল হয়।
1: ইংলিছ এক্সটিক প্ৰডাক্ট বুলি যে কৈছে, সেইটো আমাৰ শ্ৰোতাসকলে জনাকে সাধাৰণ ভাষাত ক'ব নেকি বাৰু?
0: হয়, ট্ৰেডিশ্যনেল মানে যোনটো
1: পৰম্পৰাগতভাৱে
0: সেইটো আমাৰ বাহিৰৰ পৰা অহাখিনি, যেনেকে মই এতিয়া ক'লো চাইনিজ কেবেজ, ইয়াৰ বংশটোৱে আহিছে চাইনাৰ পৰা, ইয়াৰ নামটোৱে সেইকাৰণে আমি ক'বলৈ যাওঁ পাকছই, বকছই বুলি কোৱা হয় আমাৰ ইণ্ডিয়ান ভাষাত। আৰু চাইনিজ কেবেজটোকো ইয়াতে আমাৰ চাইনিজ কেবেজ বুলি কয় সৰল ভাষাত। তো এইবোৰ যোনখিনি আমাৰ ইয়াতে গ্ৰ' নোহোৱা বস্তু, এটা আমি কণ্ট্ৰ'লড এনভাইৰনমেণ্টত যেতিয়া কৰিবলৈ পাৰোঁ, ইয়াক এক্সটিক মাৰ্কেট বুলি কোৱা হয়। সেইখিনি
1: মাটিত কৰা খেতিৰ তুলনাত এই খেতিৰ উৎপাদনটো কেনেকুৱা?
0: মাটিত যদি আমি কম্পেয়াৰ কৰিব যাওঁ, মাটিত আমাক বহুত লাৰ্জ কাল্টিভেবল ছইল এৰিয়া লাগে, আৰু হাইড্ৰপনিকত কিন্তু আমাৰ বহুত কম জাগাতে আমি কৃষি উৎপাদন অধিক মাত্ৰাত কৰিবলৈ পাৰোঁ। দ্বিতীয় ফেক্টৰ হৈ গ'ল আমাৰ পানী। যিহেতু আমি কৈছোঁ যে মাটিবিহীন খেতি, তো আমি পানীৰ ওপৰতে খেতিটো কৰি আছোঁ। তো তেতিয়া আমি যদি চাবলৈ যাওঁ, চবে ভাবিব পাৰে কি পানীৰ বহুত ৰিকুৱাৰমেণ্ট হ'ব, কিন্তু কনভেনশ্যনেল ফাৰ্মিং যোনটো আমি মাটিত কৰোঁ, কনভেনশ্যনেল ফাৰ্মিঙৰ পৰা ইয়াতে আমি 90% লেছ ৱাটাৰ ইউজ কৰোঁ।
1: কেনেকৈ সেইটো?
0: কাৰণ আমাৰ পানীটো গোটেইখিনি ৰিচাইকেল হৈ থাকে ইয়াতে, আমি পানীটো
1: মানে
0: পুনৰ ব্যৱহাৰযোগ্য হয়। হয়, ধৰি লওক এটা পলি হাউচত যদি 20,000 কেপাচিটি আছে, সেই 20,000 কেপাচিটিৰ কাৰণে আমি 10,000 লিটাৰ পানী 15 দিনৰ মূৰত সলনি কৰিব লাগে। তৃতীয় হৈ গৈছে নিউট্ৰিয়েণ্ট। আমি যিখিনি নিউট্ৰিয়েণ্ট ব্যৱহাৰ কৰোঁ হাইড্ৰপনিকত, সি ডাইৰেক্টলি শিপাজোপাই নিউট্ৰিয়েণ্টখিনি লৈ লয়। তো আমি বাহিৰাগতভাৱে একো এক্সটাৰ্নেল নিউট্ৰিয়েণ্ট দিব নালাগে। ধৰি লওক আমি ফিল্ডত ফয়লাৰ স্প্ৰেইং কৰিব লাগে, কিবা পোক হওক ফাৰ্টিলাইজাৰ মাৰিব লাগে,
1: সাৰ প্ৰয়োগ কৰিব লাগে আমি যেতিয়া আমি পৰম্পৰাগতভাৱে কৰোঁ।
0: হয়, কিন্তু আমি হাইড্ৰপনিকত একো উপৰিয়াভাৱে ব্যৱহাৰ কৰিবলৈ নালাগে, কাৰণ আমি যিখিনি এচেনচিয়েল আমাৰ টোটেল আমাৰ তাতে 14টা ব্যৱহাৰ হয় নিউট্ৰিয়েণ্ট, নাইট্ৰজেন, ফছফৰাছ, পটাচিয়াম, কেলছিয়াম, মেগনেচিয়াম আৰু ছালফাৰ, যোনখিনি মেইন আমাক প্লাণ্ট এজোপাক লাগে, প্ৰধানকৈ প্ৰয়োজন হয় ইয়াৰ গ্ৰ'থৰ কাৰণে। আৰু দুটা ছেকেণ্ড ছেগমেণ্টটো হৈছে মাইক্ৰ' নিউট্ৰিয়েণ্ট, য'ত আমাক আইৰণ, মেংগানিজ, জিংক, কপাৰ, বৰণ, মলিবডেনাম, ক্লৰিন আৰু নিকেল লাগে। তো সেইখিনি আমি এবাৰ যেতিয়া নিউট্ৰিয়েণ্ট চলিউচনটো বনাই দিওঁ, আৰু বাহিৰাগতভাৱে আমি একো দিব নালাগে তাক। খালি তাতেও এটা কথা আছে কি আমি ঘনে ঘনে মানে অলপ অলপকৈ বঢ়াই যাওঁ। তৃতীয়টো হৈছে আমাৰ প্ৰডাকশ্যনটো।

0: আমি হাইড্রোপনিকটো যিহেতু এটা কন্ট্ৰোলড এনভাইৰনমেণ্টত কৰি আছো, চাবলৈ গ'লে আমাৰ এটা ফেক্টৰী হয় সি, তো আমি যদি ইয়াক চলাবলৈ পাৰোঁ আমাক সি উৎপাদনটো প্ৰধান কৰি দিব পাৰে।
1: দিব
0: হাইড্ৰোপনিকত আমি একো পোক পতংগৰ কাৰণে একো কেমিকেল পেষ্টিচাইড ইউজ কৰা নাযায়। যদি কম্পেয়াৰ কৰোঁ কনভেনশ্যনেল ফাৰ্মিঙত, তেতিয়া আমি যদি পোক পতংগ ধৰে তেতিয়া আমি স্প্ৰেইং কৰিব লাগিবই। সেইটো চাবলৈ গ'লে আমি হাইড্ৰোপনিকত একো ধৰণৰ কেমিকেল ফাৰ্টিলাইজাৰ নাইবা পেষ্টিচাইড ইউজ কৰা নাযায়।
1: এতিয়া এই কৃষি পদ্ধতিটোত নিৰ্দিষ্ট খেতি কিছুমানহে কৰিব পাৰি নেকি?
0: ধৰি লওক আমি এতিয়া যোনটো নিউট্ৰিয়েন্ট ফিল্ম টেকনলজি, তাৰে আমাৰ 3-4 ইঞ্চিৰ ফিল্ম এটা বহি থাকে পানীৰ। তো আপুনিয়ে ধৰি লওক 4 ইঞ্চি জাগাত আমাৰ কিমানখিনিলৈ শিপা চোপা তললৈ যাব পাৰিব, তো সেইটো এটা চেঞ্চত চাবলৈ গ'লে এইটো অসম্ভৱ কথা ডাঙৰ ক্ৰপ কৰাটো। যেনেকে ধৰি লওক আমাৰ ফুলকবি এতিয়া শিপা জোপা সি জেনেৰেলি 2-2.5 ফুট তললৈ যাব লাগে, সিখিনি জাগা যদি আমি দিবলৈ নোৱাৰো সি ফুলকবিটো ফৰ্মে নহ'ব। হ'ব পাতবোৰ ওলাব খালি, কিন্তু হেড ফৰ্মেশ্যনটো নহ'ব। হেড ফৰ্মেশ্যন নহ'লে আমি তাৰ মাৰ্কেটটো নাপাম। তো সেইকাৰণে আমি এনেকুৱা ক্ৰপ ধৰিব লাগে যোনটো আমি কম সময়তে অধিককৈ উৎপাদন কৰিবলৈ পাৰোঁ।
1: অসমৰ খেতিয়কসকল যিসকলে কৰিব বিচাৰিব তেওঁলোকক আপুনি কোনবিলাক খেতিৰে এই কৃষি পদ্ধতিটোৰ যাত্ৰাটো আৰম্ভ কৰিবলৈ ক'ব?
0: আমি ঘৰত সদায় ব্যৱহাৰ কৰা বস্তুৰ ভিতৰত আহি যায় পালেং শাক, পুদিনা কৰিব পাৰে, ধনিয়া পাত কৰিব পাৰে।
1: আপুনিতো ইতিমধ্যে নিশ্চয় সেয়া আপোনাৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰি আছে নিশ্চয়, গতিকে সেইখিনিৰ পৰা আপোনাৰ লাভ কেনেকুৱা হৈছে?
0: লাভ খুবেই ভাল, কাৰণ কম্পিটিটৰ খুব কম। তো আমি যিখিনি চাপ্লাই কৰিব পাৰোঁ গোটেইখিনি আমাৰ বিক্ৰী হৈ যায়। খালি আমি এতিয়া মনত এটা কথা ৰাখিয়ে কামটো আৰম্ভ কৰিব লাগে, যোনে নকৰক কিয়, যিখিনি আমি ক্ৰপ কৰিম তাৰে আমি প্ৰথমতে মাৰ্কেট ষ্টাডি কৰাটো খুবেই ইম্পৰ্টেণ্ট।
1: বাহিৰৰ বজাৰত যেতিয়া বস্তুটো দিয়া হ'ব, মাটিত কৰা খেতিটোৰ লগত যেতিয়া তুলনা কৰা হ'ব, উৎপাদিত সামগ্ৰীবিধৰ গুণগত মানৰো কিবা পাৰ্থক্য থাকিব নেকি?
0: 100% থাকিব, কাৰণ মই অলৰেডি আপোনাক সেইটো কৈছোৱে, পেষ্টিচাইড ফ্ৰী, ফাৰ্টিলাইজাৰ ফ্ৰী ফাৰ্মিং হয় এইটো। মই কিছুমান আপোনাক ডেটাও ক'ব পাৰোঁ, কিছুমান সাৰ একদম চিম্পল ইনচেক্ট খেদিবলৈ সকলো ফাৰ্মাৰে ক্লোৰোপাইৰোফিচ বুলি কয়, সেইটো মাৰা যায়
1: পোক পতংগ
0: খেদিবৰ কাৰণে। সেইটো এজ পাৰ ৰিচাৰ্চ কেঞ্চাৰ কজিঙৰ মূল কাৰণ হয়। তো মই যদি সেইটো কম্পেয়াৰ কৰিবলৈ যাওঁ, আমি যিহেতু এইবোৰ ধৰণৰ একো কেমিকেল ব্যৱহাৰে নকৰোঁ ভিতৰত, মই সেইটো চেঞ্চত ক'বলৈ পাৰোঁ কি আমি এটা ভাগত অৰ্গেনিক ফাৰ্মিঙে কৰি আছোঁ, যিহেতু আমি হিউমেন হেলথ মানুহৰ শাৰীৰিক
1: স্বাস্থ্যটোৰ কথা চিন্তা কৰোঁ, স্বাভাৱিকতে গুণগত মানটো বেছি বুলি ক'ব বিচাৰে ন? হয়, আপুনি যিহেতু এই বিশেষ কৃষি পদ্ধতিটো বাছি লৈছে, গতিকে তাৰ বাবে নিশ্চয় আপুনি প্ৰশিক্ষণ লৈছে।
0: হয়,
1: প্ৰশিক্ষণৰ বিষয়ে কওকচোন।
0: মই প্ৰশিক্ষণ দিল্লীলৈ গৈছিলোঁ।
1: হয়,
0: দিল্লীত আমাৰ KVK আছে, যোনটো মেইন ৰিচাৰ্চ চেণ্টাৰ বুলিও ক'বলৈ পাৰি, কৃষি বিজ্ঞান কেন্দ্ৰ। কৃষি বিজ্ঞান কেন্দ্ৰত তাতে মই একমাহ আছিলোঁ, আমি ট্ৰেইনিং লোৱা হৈছে তাতে। তাৰে পিছত গুজৰাটলৈ যোৱা হৈছিল, কাৰণ গুজৰাটত কমাৰ্চিয়েল লেভেলত খুব এটা ধুনীয়াকৈ ফাৰ্মিং হৈ আছে। ট্ৰেইনিং বুলি ক'বলৈ গ'লে আমি দুটা জেগাত যোৱা হৈছে, দিল্লী আৰু আহমেদাবাদ গুজৰাট।
1: এতিয়া আপুনি হাইড্ৰোপনিক পদ্ধতিৰে যথেষ্ট কষ্ট কৰি বিভিন্ন ধৰণৰ শস্য উৎপাদন কৰিছে, আপোনাক নিশ্চয় এখন ভাল বজাৰৰো প্ৰয়োজন হৈছে, গতিকে আপুনি বজাৰ দখল কৰিব পাৰিছেনে?
0: খেতিখিনি যদি চাবলৈ যাওঁ আমি গোটেইখিনিৰ এতিয়ালৈ পোৱা নাই।
1: হয়,
0: কাৰণ তাতেও কিছুমান কাৰণ আছে। যিহেতু আমি এতিয়া চালাদ পাত বুলিও যদি ধৰোঁ, আমাৰ ঘৰে ঘৰে চালাদ পাত ব্যৱহাৰ এতিয়াও নহয়, কিন্তু যদি মই এতিয়া চাবলৈ যাওঁ হোটেল এখন, হোটেল এখনক কিন্তু ডেইলি চালাদ পাত লাগিবই। তো মই যদি এতিয়া মাৰ্কেট বুলি কওঁ, মোৰ মাৰ্কেট এতিয়া এইটো সময়ত মোৰ অকল ব্যৱসায়িক নাইবা বাণিজ্য কেন্দ্ৰবোৰহে মোৰ কাৰণে মাৰ্কেট হয়, কাৰণ আমাৰ চাপ্লাইটো মই যদি B2B বুলি কওঁ, বিজনেচ টু বিজনেচে হয়, আমি সিহঁতকহে চাপ্লাইটো কৰোঁ,
1: তেওঁলোকক
0: যোগান ধৰি আছো। মানে ৰেষ্টুৰেণ্ট হৈ যাওক, হৰেকা ছেগমেণ্ট বুলি কওঁ আমি, হোটেল ৰেষ্টুৰেণ্ট আৰু কেটাৰিং আমাৰ মাৰ্কেট হয় বৰ্তমান সময়ত। ঘৰৰ মানুহখিনিৰ কাৰণে ছুপাৰ মাৰ্কেটবোৰত আমাৰ দিয়া যায় বস্তু, তাতে আমাৰ চেলটো খুবেই ভাল।
1: সেই যিখিনি চাহিদা সেইখিনি অনুযায়ী আপুনি যোগান ধৰিব পাৰিছেনে?
0: সেইটো চাবলৈ গ'লে মই ধৰিব পৰা নাই, কাৰণ আমি যিখিনি কৰি আছো আমি খুব এটা সৰু স্কেলত কৰি আছো, কম মাত্ৰাত কৰি আছো, ডিমাণ্ডটো

0: খুবেই ডাঙৰ। এতিয়া আমাৰ যিহেতু অসম গেটৱে অফ দি নৰ্থ ইষ্ট বুলি কোৱা
1: হয়,
0: আমাৰ অসমৰ পৰাই বিভিন্ন ছেভেন ছিষ্টাৰলৈও বস্তু যায়। ছেভেন ছিষ্টাৰ বাহিৰলৈও ক'বলৈ যাওঁ আমি বৰ্তমান সময়ত আমাৰ বস্তু কলকাতা আৰু শিলিগুৰিলৈ গৈ আছে।
1: যিহেতু আমি মাটিত কৰা খেতিৰ লগতো পানীত কৰা খেতিৰ আমি এটা তুলনাত্মক বিচাৰ কৰি চালোঁ আৰু গুণগত মানৰ কথাও আমি পাতিলোঁ, খুবেই ভাল যেন দেখা পাইছোঁ। গতিকে অসমত এই কৃষি পদ্ধতিটো প্ৰচলন কৰিবৰ কাৰণে আপোনালোকৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি?
0: আমি যোৱা বছৰো আৰু এইটো বছৰতো দুটা ছেমিনাৰ কৰিছোঁ আমাৰ ফাৰ্মৰ ভিতৰতে। যিখিনি ইণ্টাৰেষ্টেড কৃষকসকল তেওঁলোকক আমি ইনভাইট কৰোঁ, আমি ট্ৰেইনিং দিওঁ। তো ট্ৰেইনিংটো আমাৰ আমি ফ্ৰী অফ কষ্ট দিয়া হয় সেইটো ট্ৰেইনিং। যদি আমি দেখোঁ যে কোনোবা খুব ইণ্টাৰেষ্টেড, তেতিয়া আমি সেই বাণিজ্যিকভাৱে তেওঁলোকক আঁকোৱালি লোৱা হয়। আৰু যদি কোনোবা কৃষকসকল খুবেই ইণ্টাৰেষ্টেড, তেতিয়া আমি তেওঁলোকক হেণ্ড অন ট্ৰেইনিং যোনটো কোৱা হয় আমি তেওঁলোকক দিওঁ। সেইটো
1: চৰকাৰী সা সুবিধা কিবা পাইছে নেকি?
0: চৰকাৰী সা সুবিধা ক'বলৈ গ'লে মোৰ গোটেই প্ৰজেক্টটোৱে আমি AIF চেংচনড হয়, এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডৰ পৰা প্ৰজেক্টটো আমাৰ ছিলেক্টেড আছিল, যোনটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা খুব ভাল স্কীম এটা হয়। কাৰণ আৰ্থিকভাৱে আমি চৰকাৰৰ পৰা সহযোগিতা পাইছোঁ, কেন্দ্ৰীয় চৰকাৰৰ পৰা আমাৰ AIF চেংচন প্ৰজেক্ট হয়। তো AIFত আমাৰ দুটা তিনিটা কম্পনেণ্ট আছে, এটা আছে আমি চিন্স আমাৰ এইটো লোন প্ৰজেক্ট এটা হয়, আমাৰ লোন এটা চলি আছে বেংকত, আৰু বাকী আমাৰ যোনটো লোন চলি আছে তাতে আমি এই স্কীমটোৰ আণ্ডাৰত 3% ছাবভেনশ্যন বুলি কোৱা হয়, ছাবভেনশ্যন আমি পাইছোঁ। আৰু এইটো আমাৰ মৰ্গেজ ফ্ৰী লোন হয় দ্বিতীয়, আৰু তৃতীয় হৈছে আমি CGTMSE কভাৰেজ পাওঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা। কেন্দ্ৰীয় চৰকাৰে আমাক CGTMSE কভাৰেজ যোনটো বুলি কৈছোঁ, ক্ৰেডিট গেৰাণ্টি ফৰ MSME। আমি যিহেতু ক্ষুদ্ৰ লঘু আৰু মধ্যম উদ্যোগত পৰোঁ, কেন্দ্ৰীয় চৰকাৰৰ পৰা আমি 3% ছাবভেনশ্যনত সহযোগিতা পাইছোঁ।
1: হয়, এইখিনি যে আপুনি সুবিধা পাইছে, যিটো আমি MSME বুলি কৈ আছোঁ, ক্ষুদ্ৰ লঘু আৰু মধ্যম উদ্যোগ, এই ক্ষেত্ৰত এইসকল লোক যিসকল MSMEত পৰিব তেওঁলোক আপোনালোকৰ দৰে সুবিধা পাবৰ বাবে কেনেদৰে আগবাঢ়ি আহিব লাগিব?
0: প্ৰথম কথা, তেওঁলোকে কি উদ্যোগ স্থাপন কৰিব প্ৰজেক্ট ৰিপৰ্টটো বিতংভাৱে জনাব লাগিব। ছেকেণ্ড হৈছে আমাৰ পৰ্টেল এটা বনোৱাই আছে AIFৰ, সেইখিনিৰ প্ৰিপেৰেশ্যনৰ পিছত সেই প্ৰজেক্ট ৰিপৰ্টটো যিখিনি প্ৰিপেয়াৰ কৰিলে সেইখিনি জমা কৰি দিব লাগে। কেন্দ্ৰীয় চৰকাৰৰ অফিচ আছে, ইয়াতেও যদি আপোনালোকে আপোনালোকৰ নিয়াৰেষ্ট ADOকো যদি খবৰ কৰে, ব্লক অফিচাৰ নাইবা ডেভেলপমেণ্টেল অফিচাৰ এগ্ৰিকালচাৰৰ, তেওঁলোকে আপোনালোকক ভালকৈ গাইড কৰি দিব পাৰিব।
1: অসমৰ জলবায়ু বা অসমৰ পৰিৱেশ, অসমৰ বজাৰ আৰু অসমৰ উপভোক্তা সকলোখিনি মিলাই আপুনি এই কৃষি পদ্ধতিৰ সম্ভাৱনা কেনেকুৱা দেখা পাইছে অসমত?
0: ভৱিষ্যত খুবেই ভাল,
1: হয়,
0: উদ্যোগটো খুবেই আকৰ্ষণীয় হয়,
1: হয়,
0: অসমৰ পৰিৱেশত আকৰ্ষণীয় হয়, মাৰ্কেটটো স্বাভাৱিকতে ডাঙৰ হ'বই। আমাৰ যোনটো মই অলৰেডি কৈছোঁ হৰেকা বুলি, হোটেল ৰেষ্টুৰেণ্ট আৰু কেটাৰিং, সেই মাৰ্কেটটো আমাৰ টোটেল 45% স্কেলত গ্ৰ' কৰি আছে। মই যদি আপোনাক প্ৰিমিয়াম ৰিটেইল বুলি কওঁ, প্ৰিমিয়াম ৰিটেইল কাষ্টমাৰখিনি যোনটো আমাৰ ছুপাৰ মাৰ্কেট হওক নাইবা ৰিটেইল ষ্ট'ৰত গৈ কেনে কিনা, সেইটো 35%লৈ গ্ৰ' কৰি আছে। আৰু তৃতীয় হৈছে আমাৰ ডাইৰেক্ট ঘৰুৱাভাৱে ব্যৱহাৰ কৰা মানুহখিনি, তেওঁলোকেও আমাৰ 10-15% গ্ৰ' কৰি আছে। তো মই পাৰ্চেণ্টেজত ক'বলৈ গ'লে গোটেইখিনি আমাৰ পজিটিভ ছাইডতে গ্ৰ' হৈ আছে, যিহেতু মাৰ্কেটটো খুবেই আকৰ্ষণীয় হয়।
1: হয়, আপুনি এজন নতুন প্ৰজন্মৰ কৃষক, আপোনাৰ দৰে আৰু কৃষকসকল এনেদৰে আগবাঢ়ি আহিবলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বুলি ভাবে?
0: প্ৰথম কথা হৈছে তেওঁলোকে উইদাউট প্ৰপাৰ ৰিচাৰ্চ কোনো যেন সেইটো ষ্টেপ নলয়। কাৰণ যদিও মই কৈছোঁ যে খুবেই ভাল মাৰ্কেট, কিন্তু ইয়াতে আমাৰ এটা পজিটিভ ছাইড বুলিয়ে ক'ম, যোগাত্মক দিশে হয়। আমাৰ মাৰ্কেট ডিষ্ট্ৰিবিউচন নেটৱৰ্ক যোনটো কওঁ, ছাপ্লাই চেইন, সেইটো আমাৰ ইমানো ষ্ট্ৰং নহয়। আপুনি কোনোবা এটা জেগাত যদিও খেতি কৰি আছে, সেই মাৰ্কেট একচেছটো পাবলৈ আপোনাক এটা প্ৰপাৰ ছাপ্লাই চেইন লাগিব। কাৰণ আমাৰ যদি মই হাইড্ৰপনিক পানী ধোৱা খেতিটো, আমাৰ শ্বেল্ফ লাইফ এটা কম হয়, সেইটো আমাৰ এটা নেগেটিভ ছাইড বুলিও ক'ব পাৰোঁ।
1: মানে
0: মাটিত কৰা আৰু পানীত কৰা ৱেটটো কমি যায়, মানে ড্ৰাষ্টিকেলি কমে, কোৱালিটি ভাল থাকে।

0: প্ৰিমিয়ামে হয়, প্ৰপাৰ ৰিচাৰ্চ আৰু ট্ৰেইনিং লৈ কেনে আগবঢ়াটো বিচাৰোঁ। মাৰ্কেটটো খুবেই ভাল, কাৰণ হাইড্ৰপনিকতো আমাৰ বহুতখিনি ছেগমেণ্ট আছে। যিহেতু আমি ককোপিটতো আমি হাইড্ৰপনিক বুলিয়ে ধৰা হয়, যেতিয়া আমি হাইড্ৰপনিক চলিউশ্যন দি কেনে ককোপিটত ব্যৱহাৰ কৰোঁ এটা কণ্ট্ৰলড এনভাইৰনমেণ্টত, সি আকৌ হাইড্ৰপনিক বুলিয়ে ধৰা হয়। আমি অলৰেডি আমাৰ পলিহাউচত কৰি আছো সেইটো। নতুন প্ৰজন্মক যদি মই আহ্বান জনাওঁ, তেতিয়াহ'লে আমি কণ্ট্ৰল এনভাইৰনমেণ্টত এনি টাইপ অফ ক্ৰপ ধৰিব পাৰোঁ যোনটোৰ বাণিজ্যিকভাৱে খুব এটা আকৰ্ষণীয় ডিমাণ্ড আছে। যেনেকে ধৰি লওক, আপুনি এতিয়া বহুতে বিচাৰে ৰঙা হালধীয়া কেপচিকামৰ ডিমাণ্ড খুবেই ভাল, মাৰ্কেটো ভাল, চবে বিচাৰা প্ৰডাক্ট হয়। এতিয়া আমাৰ অসমত খুব কম মানুহে কৰি আছে আৰু কিছুমানে নাজানেও বাৰু কি তাৰে কিমান মাৰ্কেট ভেলিউ আছে, কিমান ডাঙৰ মাৰ্কেট হয় সেইটো। সেইবোৰ প্ৰডাক্ট যেতিয়া কোনোবা এজন নতুন প্ৰজন্ম সোমাব, তেওঁ যেতিয়া ভালকে ৰিচাৰ্চ আৰু ট্ৰেইনিং ল'ব, তেওঁ সেইটো সেইবোৰ প্ৰডাক্ট যদি কৰিবলৈ পাৰে, তেওঁ খুব এটা ভাল ফিউচাৰ আছে। বেংগল ছাইডৰ পৰা আমাৰ কোল্ড ষ্টৰেজ গাজৰ আহে। এতিয়া কোল্ড ষ্টৰেজ গাজৰটো মোটামুটি এইটো 7 মাহ পুৰণি হয়। তো 7 মাহ পুৰণি গাজৰ থাকিব পাৰে জানো?
1: নোৱাৰে,
0: কেতিয়াও নোৱাৰে।
1: নোৱাৰে
0: সেই 7 মাহ যদি সি থাকিছে, অবভিয়াছলি কিবা বহুত বেয়া ধৰণৰ কেমিকেল ইউজ কৰি কেনে ইয়াক প্ৰিজাৰ্ভ কৰিছে। তো সেই 7 মাহৰ গাজৰ যদি আমি মাৰ্কেটত বিক্ৰী কৰিবলৈ যায়, সেইটো খুব এটা বেয়া লগা কথা। আৰু সেইটো এটা ভিজিলেঞ্চ ছেটআপো হ'ব লাগে মাৰ্কেটবোৰত। যিহেতু আমি হাইড্ৰপনিক্স বুলি কওঁ, আমি নিউট্ৰিচনেল বেনিফিট খিনিয়ে বুজাবলৈ খোজো।
1: আপুনি এটা প্ৰসংগ উল্লেখ কৰিলে যে হাইড্ৰপনিক্স মানে আমি অকল পানীতে কৰা খেতি নুবুজো, ককোপিটত কৰা বা অন্য ধৰণে কিবা আছে যদি সেই ধৰণে কৰাও আমি বুজি পাওঁ, নহয় জানো? ককোপিটটোৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হয়?
0: ককোপিটটোৰ ক্ষেত্ৰতো ছেমে হয় গোটেইখিনি পদ্ধতি। তো ককোপিটতো ইনিচিয়েলি যদি আপোনালোকে বিচাৰে, হাইড্ৰপনিকটো খুব এটা ছাষ্টেইনেবল মেথডত চলা বস্তু হয়।
1: এতিয়া আপুনি যিখিনি শস্য উৎপাদন কৰি আছে সেইখিনিতো কৰিবই, আৰু ভৱিষ্যতে আপোনাৰ কাৰ্যপন্থা কেনেকুৱা আৰু কেনেকুৱা ধৰণৰ খেতি আপুনি কৰিম বুলি ভাবিছে?
0: কাৰ্যপন্থা বুলি ক'লে, আমাৰ এতিয়া বৰ্তমানভাৱে যোনটো আমি কৰি আছো বাণিজ্যিকভাৱে, আমি সেইটোৱে আৰু স্কেল কৰিবলৈ বিচাৰোঁ। কাৰণ যিহেতু মই অলৰেডি ক'লো মাৰ্কেট খুবেই ডাঙৰ, তো আমি ইখিনি খেতি কৰি কেনে আমি সেই মাৰ্কেটটো ল'বলৈ পৰা নাই, এটা ভাগো ল'ব পৰা নাই ইনফেক্ট। তো আমি সেইটোৱে বিচাৰোঁ কি, যদি আমি মাৰ্কেটখন আৰু ল'বলৈ বিচাৰোঁ, আমি আমাৰ কৃষি সমাজৰ মানুহখিনিকো আগবাঢ়ি আহিবলৈ দিওঁ, মানে আহ্বান জনাওঁ যে তেওঁলোকেও যদি ইণ্টাৰেষ্টেড হয়, চোৰ্চ আছে আজিকালি, আমাৰ ইউটিউব আছে, ছ'চিয়েল মিডিয়া হওক, তাৰ পৰাও শিকি কেনে হ'লেও যদি আমি সকলোৱে এটা মাৰ্কেট ল'বলৈ বিচাৰোঁ, তেতিয়াহ'লে আমি যোনটো এতিয়া বৰ্তমানভাৱে কৰি আছে বাহিৰৰ পৰা অহা বস্তু, আমি সেইখিনি শেষ কৰিয়ে দিব পাৰোঁ এটা সময়ত। আমাৰ অসম কৃষি প্ৰধান দেশ হিচাপে ধৰি লওক আঁকোৱালি ল'ব পাৰে সকলোৱে।
1: হেমাংগ বৈশ্য ডাঙৰীয়া, আপোনাৰ লগত কথা পাতি মই এইখিনি কথা বুজিব পাৰিলোঁ যে আপুনি পৰম্পৰাগত কৃষি পদ্ধতিক বাদ দি পেলাই এটা প্ৰত্যাহ্বানমূলক কৃষি পদ্ধতিয়ে বাছি লৈছে, কিন্তু ইয়াৰ খুব সুন্দৰ এটা ভৱিষ্যত আছে আৰু যোগাত্মক দিশ আছে। গতিকে আপোনালোকে ভৱিষ্যতে খুব ভাল ধৰণৰ এখন বজাৰ অসমত পাব বুলি আমি বিশ্বাসী, আৰু নতুন প্ৰজন্ম আগবাঢ়ি আহক এই কৃষি পদ্ধতিটোলৈ, এই আশাকে ৰাখি আপোনালৈ আমাৰ শুভকামনা জ্ঞাপন
0: কৰিলোঁ। ধন্যবাদ।
2: কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি এই শিতানত আজি আদৰ্শ কৃষক হেমাংগ বৈশ্যৰ সৈতে কথা পাতিলে শিখামণি দত্তই।

0: ত্ৰু বাক্সা চিৰাং আৰু দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে বৰ্তমান বতৰ অনুকূল বাবে শালি খেতিত সুৰপোক নামৰ লেটাজাতীয় পোকৰ আক্ৰমণ দেখিবলৈ পোৱা যাব পাৰে। আক্ৰমণ দেখা দিয়াৰ লগে লগে প্ৰথম অৱস্থাত পলুবোৰ হাতেৰে সংগ্ৰহ কৰি কেৰাচিন মিহলি পানীত ডুবাই মাৰি পেলাব পাৰে। অহা সপ্তাহৰ বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে মাটিমাহৰ বীজ সিঁচাৰ কাৰ্য সাময়িকভাৱে স্থগিত ৰাখক। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে কাৰণ অহা 5 দিনত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা নাই। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মাটিমাহ আৰু মগুমাহ 30 ছেপ্টেম্বৰৰ ভিতৰত সিঁচিব লাগে। সিঁচাৰ উপযুক্ত সময় ছেপ্টেম্বৰৰ মাজভাগলৈ। কৃষকসকলে আদা আৰু হালধি খেতিডৰাত হাতেৰে এবাৰ বনবাত নিৰোৱাৰ কাম কৰিব। কৃষকসকলে এতিয়া মূলাৰ বীজ সিঁচিব পাৰে। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে তিলৰ বীজ মূল পথাৰত সিঁচিব পাৰে। মগুমাহ আৰু মাটিমাহৰ বীজ মূল পথাৰত সিঁচিব পাৰে। বৰলীয়া পোকৰ দ্বাৰা আক্ৰান্ত লাওজাতীয় শস্যৰ ফলবোৰ ছিঙি আনি পুতি পেলাব। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে অহা কেইদিনত বৰষুণৰ সম্ভাৱনা থকাৰ বাবে বৰষুণৰ সময়ত অপতৃণনাশক, কীটনাশক বা ভেঁকুৰনাশক প্ৰয়োগ নকৰিব। ইতিমধ্যে পুৰত হোৱা মৰাপাত, মাজে মাজে বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা থকাৰ বাবে বৰষুণ নথকা শুকান বতৰত কাটিব পাৰিব। যিসকল কৃষকে এতিয়াও আগতীয়া ফুলকবিৰ বীজ সিঁচা নাই তেওঁলোকে বৰষুণ নথকা উপযুক্ত সময়তহে নাৰ্চাৰী প্ৰস্তুত কৰি বীজ সিঁচিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে চাবুদানাৰ খেতিডৰাত মাটি লৰাই মুকলি কৰি দিবলৈ বনবাত নিৰোৱাৰ পিছত পাতলীয়াকৈ কোৰমৰা উচিত। বাকী থকা আধা অংশ নাইট্ৰজেন সাৰ 2 মাহ হলে শস্যত প্ৰয়োগ কৰিব পাৰি। প্ৰতিটো গছত কেৱল 2টাকৈ গজালি ৰাখি অতিৰিক্ত গজালিবোৰ আঁতৰাই পেলাব লাগে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই।
1: अरे अरे अरे क्या कर रहा है इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
2: पुतला बोल रहे
1: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
2: मतलब
1: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग पहली वाली बात कहाँ
2: पर हम तो सब यही डाले
1: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
2: सच है
1: रे बेटे एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
2: ठीक है भाई मैं भी आज से जैविक खेती शुरू करूँगा
3: माटी से प्रेम की परंपरा है परंपरागत खेती
0: এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 3,000 টকা, তিতাকেৰেলা 2,500 টকাৰ পৰা 3,000 টকা, তিয়ঁহ 2,500 টকাৰ পৰা 3,000 টকা, বিলাহী 2,800 টকাৰ পৰা 3,500 টকা, মিঠালাও 1,800 টকাৰ পৰা 3,000 টকা, অমিতাৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, গাজৰ 6,500 টকাৰ পৰা 7,500 টকাৰ ভিতৰত, জলকীয়া 6,000 টকাৰ পৰা 8,000 টকা, কোমোৰা 1,300 টকাৰ পৰা 2,500 টকা, জিকা 2,200 টকাৰ পৰা 3,000 টকা, ভোল 1,800 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, মূলাৰ দৰ প্ৰতি কুইণ্টলত 1,800 টকাৰ পৰা 2,800 টকাৰ ভিতৰত, বন্ধাকবি 2,000 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, কেপচিকাম 3,000 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, পটল 2,000 টকাৰ পৰা 3,000 টকা, ভেন্দি 3,000 টকাৰ পৰা 4,000 টকা, কচু 3,000 টকাৰ পৰা 4,000 টকা, ফ্ৰেন্স বিন 8,000 টকাৰ পৰা 9,000 টকা, পালেং শাকৰ 1 মুঠিত 100 টকা, উৰহীৰ দৰ প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,500 টকা, লেচেৰা 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ দৰ প্ৰতিপোনত 160 টকাৰ পৰা 180 টকাৰ ভিতৰত, পদিনা 1 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলা 3,500 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,000 টকাৰ পৰা 3,500 টকা, গোটামগুৰ দৰ প্ৰতি কুইণ্টলত 10,200 টকাৰ পৰা 11,800 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা 8,500 টকা, মাটিমাহ 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইলৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 8,900 টকাৰ পৰা 11,000

4,400 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকাৰ ভিতৰত, বুটৰ দাইল 7,500 টকাৰ পৰা 8,400 টকাৰ ভিতৰত, আলুৰ দৰ প্ৰতি কুইণ্টলত 1,000 টকাৰ পৰা 1,800 টকা, পিঁয়াজ 5,200 টকাৰ পৰা 5,800 টকা, সৰিয়হ 6,750 টকাৰ পৰা 7,000 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 11,000 টকাৰ পৰা 14,000 টকা, শুকান জলকীয়া 21,000 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000

0: 180 টকাৰ পৰা 2560 টকাৰ ভিতৰত, বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দৰ 2280 টকাৰ পৰা 2300 টকাৰ ভিতৰত, আৰু গোমধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 2000 টকাৰ পৰা 4800 টকাৰ ভিতৰত। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটী মহাবাহু।
1: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময়ত লওয়া এটা বুদ্ধিমানের সিদ্ধান্তই আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
2: তেওঁলোকৰ বাবে মন্নাপুৰম ফাইনান্সে লৈ আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্রি নম্বৰ 1800-420-2233 কল কৰক।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।

0: ৰাতি সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি অসমৰ 11গৰাকী লোক সন্ধানহীন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক শ্বিলঙত আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত গাঁওবুঢ়া সন্মান প্ৰদান হাতী মানুহৰ সংঘাত ৰোধ আৰু বন সংৰক্ষণৰ উদ্দেশ্যে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত 75 হেক্টৰ ভূমিত বাঁহ ৰোপণ গুৱাহাটীত প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান আৰু আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকী পালন নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা এতিয়া শুনক বিতং বাতৰি নেপাল চৰকাৰে দক্ষিণ চিটুৱান জিলাত ফুটে কচি নৈৰ বিধ্বংসী বানত প্ৰাণ হেৰুওৱা প্ৰশাসনে চিনাক্ত কৰিব নোৱাৰা 229গৰাকী লোকৰ মৃতদেহ সমাধিস্থ কৰাৰ সিদ্ধান্ত লৈছে মৃতদেহসমূহৰ অৱস্থা বেয়াৰ পিনে ঢাল খোৱাৰ ফলত সংক্ৰমণৰ আশংকালৈ চাই এই সিদ্ধান্ত লোৱা হৈছে নেপালৰ ৰাষ্ট্ৰীয় দুৰ্যোগ বিপদাশংকা প্ৰশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে আজি পুৱাৰ ভাগলৈ মুঠ 626টা মৃতদেহ উদ্ধাৰ কৰা হৈছে উদ্ধাৰ হোৱা মৃতদেহৰ বৰ্ধিত সংখ্যাৰ ফলত চিটুৱান জিলা প্ৰশাসন মৃতদেহ সংৰক্ষিত কৰি ৰখাত জটিলতাৰ সন্মুখীন হৈছে স্থানীয় চিকিৎসালয়ত পৰ্যাপ্ত ঠাই আৰু সুবিধাৰ অভাৱত মৃতদেহসমূহ ৰখাৰ বাবে অস্থায়ী ব্যৱস্থা কৰিবলগীয়া হৈছে স্বাস্থ্য বিশেষজ্ঞসকলে গেলি পচি যোৱা মৃতদেহৰ পৰা ওলোৱা দুৰ্গন্ধৰ ফলত সংক্ৰমণ আৰু ইয়াৰ ফলত মহামাৰী বিয়পিব পাৰে বুলিও সকীয়াই দিছে এনে সকীয়নিলৈ চাই চিটুৱানৰ জিলা সুৰক্ষা সমিতিয়ে চিনাক্ত কৰিব নোৱাৰা মৃতদেহসমূহ ভৰতপুৰ নগৰৰ দেৱঘাটৰ মুকলি এলেকাত সমাধিস্থ কৰাৰ সিদ্ধান্ত লৈছে কৰ্তৃপক্ষসমূহে প্ৰকাশ কৰা মতে সমাধিস্থ কৰাৰ পূৰ্বে মৃতদেহসমূহৰ ডি এন এ সংগ্ৰহ কৰা হ'ব অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা মতে আজি পশ্চিম কাৰ্বি আংলঙৰ এজন লোক সন্ধানহীন হোৱাৰ তথ্য প্ৰকাশ হৈছে ইয়াকে লৈ নেপালৰ বানত সন্ধানহীন হোৱা অসমৰ লোকৰ সংখ্যা 11লৈ বৃদ্ধি পাইছে ইপিনে বানত সন্ধানহীন হোৱা বুলি ইতিপূৰ্বে প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা পশ্চিম কাৰ্বি আংলঙৰ শিৱমাৰাক চাৰ্বিছন মাৰাক আৰু এলিপচন চাংমা নামৰ লোককেইজন নিৰাপদে আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য প্ৰকাশ পাইছে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি টেলিফোনযোগে নেপালৰ বানত সন্ধানহীন নলবাৰীৰ অৰৰাৰ অৰুণ মহন্তৰ পৰিয়ালৰ সৈতে কথা পাতে আৰু অৱস্থাৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে লগতে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস দিয়ে কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নেপালৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নেপালত সন্ধানহীন হোৱা অসমৰ লোকসকল সুকলমে উভতি আহিব বুলি আশা প্ৰকাশ কৰে
1: অত্যন্ত আমি বেদনাগ্ৰস্ত হৈছোঁ কাৰণ আমি চুবুৰীয়া ৰাষ্ট্ৰ আৰু আমাৰ ভাৰতীয় বহুত অসমৰ পৰা যোৱাৰ পৰা আৰম্ভ কৰি বহুত কেইগৰাকী আজি সন্ধানহীন হৈছে গতিকে মই এই মুহূৰ্তত যিসকলে এই প্ৰাকৃতিক দুৰ্যোগত নেপালত মৃত্যুবৰণ কৰিব লগা হ'ল তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তেখেতৰ যিসকল অন্ধানহীন হৈ আছে তেখেতসকলে যাতে য'তে আছে যাতে জীয়াই থাকক আৰু ইতিমধ্যে উদ্ধাৰ অভিযান চলি আছে মই আশা ৰাখিছোঁ যে প্ৰভুৱে তেখেতসকলক নিৰাপদে ৰাখিব
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত আছাম ৰেজিমেণ্টৰ যুদ্ধ স্মাৰকস্থলীত দেশ মাতৃৰ সুৰক্ষাৰ হকে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে এই উপলক্ষে আয়োজিত অনুষ্ঠানত ডঃ শৰ্মাই কয় যে শ্বহীদসকলৰ অদম্য সাহস বীৰত্ব আৰু আত্মত্যাগে সকলোকে সদায় দেশ সেৱাৰ বাবে অনুপ্ৰাণিত কৰি যাব মুখ্যমন্ত্ৰীগৰাকীয়ে যুদ্ধ স্মাৰকত বীৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জোৱানসকলৰ সমৰ কলাকৌশল কুচকাৱাজ আৰু অস্ত্ৰ সঞ্চালনৰ শৈলী উপভোগ কৰে এই ভ্ৰমণকালত জোৱান তথা সামৰিক পৰিয়ালবৰ্গৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে

0: আসাম রেজিমেন্ট সেন্টারৰ পৰম্পৰাগত সন্মান গাঁওবুঢ়াৰে মুখ্যমন্ত্ৰীগৰাকীক এই কাৰ্যসূচীত সন্মানিত কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক শ্বিলঙত বিহু পৰিৱেশন আৰু মেঘালয়ৰ সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশনেৰে আদৰণি জনোৱা হয়। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চলিহাৰ পাছত হিমন্ত বিশ্ব শৰ্মা আসাম ৰেজিমেণ্টেল চেণ্টাৰত উপস্থিত হোৱা তৃতীয়গৰাকী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি উৎফুল্লিত বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে।
1: Today we cross-checked the record. Bishnuram Medhi came here. Bimala Prasad Soliha came here. I mean, today I got the opportunity to come here. Lot of boys from Assam are getting trained every year in Assam Regiment. Lot of memory, lot of history is there in Assam Regiment. An important point is that this regiment also reflect the sentiment of undivided Assam. That is Northeast region. So I am feeling very happy and I am also obliged that I was shown everything, had a good conversation and I spent a very interesting day today. Yes, to see everything, I think one day is not enough. I have to come back again.
0: গোৱালপাৰা বন সংমণ্ডলে বন সংৰক্ষণ আৰু হাতী মানুহৰ সংঘাত ৰোধৰ বাবে জিলাখনত বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছে। এই কাৰ্যসূচীৰ অংশ হিচাপে কৃষ্ণাই বনাঞ্চলৰ অন্তৰ্গত পাইকান সংৰক্ষিত বনাঞ্চলত বন বিভাগে 75 হেক্টৰ ভূমিত বাঁহ ৰোপণ কৰিছে। আজি বনাঞ্চলৰ কাষৰীয়া গাঁও পশ্চিম দাইৰঙৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বন সজাগতা আৰু বন পৰিচালনা সমিতিৰ মাজত চুক্তি স্বাক্ষৰ সভা অনুষ্ঠিত হয়। গোৱালপাৰা বন সংমণ্ডলৰ প্ৰাধিকাৰী তেজেশ মৰিস্বামীয়ে সভাখনত উপস্থিত থাকি বন সংৰক্ষণৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ লগতে দাইৰং বন পৰিচালনা সমিতি আৰু বন বিভাগৰ মাজত চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে বন বিভাগে ৰোপণ কৰা 75 হেক্টৰ বাঁহ প্ৰতিপালনৰ দায়িত্ব দাইৰং বন বিভাগ পৰিচালনা সমিতিক অৰ্পণ কৰা হয়। চুক্তিমতে বাঁহৰ পৰা সংগ্ৰহ হোৱা ধন দাইৰং বন পৰিচালনা সমিতিয়ে লাভ কৰিব। এই পদক্ষেপে বন সুৰক্ষাৰ লগতে বন পৰিচালনা সমিতিৰ সদস্যসকল আৰ্থিকভাৱে লাভান্বিত হ'ব বুলি বন প্ৰাধিকাৰীগৰাকীয়ে উল্লেখ কৰে। তদুপৰি এনে পদক্ষেপে হাতী মানুহৰ সংঘাত ৰোধ কৰিব বুলিও আশা প্ৰকাশ কৰা হৈছে।
2: জৰুৰী জাননী, যদিহে নেপালৰ বানত আপোনাৰ কোনো আত্মীয় আবদ্ধ বা সন্ধানহীন হৈছে, তেখেতৰ সবিশেষ তথ্য তৎকালীনভাৱে ৰাজ্যিক জৰুৰীকালীন সঁহাৰি কেন্দ্ৰৰ টোল ফ্ৰী নম্বৰ 1070-1079 বা 112-ত অৱগত কৰক। এই তথ্যই ভাৰত চৰকাৰক যোগাযোগ আৰু উদ্ধাৰত সহায় কৰিব।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
4: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী দূৰদৰ্শন আটাবৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰী কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীৰ অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ সাংসদ, প্ৰাক্তন সাংসদ, স্বাধীনতা যুঁজাৰু, বিশিষ্ট সমাজ নেতা গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ সংস্কৃতি প্ৰতিষ্ঠান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আজি আয়োজন কৰা হয়। এই উপলক্ষে গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি পদ্মশ্ৰী বঁটাপ্ৰাপক অজয় দত্তৰ সভাপতিত্বত বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হয়। এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰী, নতুন দিল্লীৰ ডঃ ৰাম মনোহৰ লোহিয়া গৱেষণা ফাউণ্ডেশ্যনৰ অধ্যক্ষ ৰঞ্জন সিং আৰু জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট লেখক প্ৰশান্ত ৰাজগুৰুৱে গোলাপ বৰবৰাৰ জীৱনজোৰা কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত ডঃ পৰমানন্দ মজুমদাৰৰ সম্পাদিত গোলাপ বৰবৰাৰ ৰচনাৱলীৰ দ্বিতীয় সংস্কৰণ উন্মোচন কৰা হয়। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি ধেমাজি চিটি মহাবিদ্যালয়ৰ নৱনিৰ্মিত শৈক্ষিক ভৱনটো শুভ উদ্বোধন কৰে। ধেমাজি চিটি মহাবিদ্যালয়ত প্ৰধানমন্ত্ৰী উষা আঁচনিৰ অধীনত 3,90,00,000 টকা ব্যয় সাপেক্ষে এই শৈক্ষিক ভৱনটি নিৰ্মাণ কৰা হৈছে। এই নতুন শৈক্ষিক ভৱনটো উদ্বোধন কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনত সংযোজন হোৱা ভৱনটোত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰিব পৰাকৈ 100টা কম্পিউটাৰ আৰু অত্যাধুনিক প্ৰেক্ষাগৃহৰ ব্যৱস্থা আছে বুলি উল্লেখ কৰে। তেওঁ লগতে বিগত কিছু বছৰত মহাবিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আশানুৰূপভাৱে বৃদ্ধি আৰু ফলাফলৰ ক্ষেত্ৰতো মহাবিদ্যালয়খনে যথেষ্ট গৌৰৱ কঢ়িয়াই আনিবলৈ সমৰ্থ হৈছে বুলি প্ৰকাশ কৰে। এই নতুন শৈক্ষিক ভৱনটোৱে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক যথেষ্ট উপকৃত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে।
5: গাৰ্লছ কলেজ এটা সময়ত ল' এনৰলমেণ্টৰ এখন মহাবিদ্যালয় হিচাপে গোটেই অসমত চিহ্নিত হৈছিল, বাতৰি কাকততো নাম প্ৰকাশ পাইছিল যে মহাবিদ্যালয়খনৰ এনৰলমেণ্ট বিল' 400। কিন্তু এই মহা

0: বিদ্যালয়খন মহাবিদ্যালয় পরিয়ালৰ নিৰলস প্ৰচেষ্টাৰ কাৰণে আৰু মহাবিদ্যালয়খনক কো-এডুকেশ্যনলৈ ৰূপান্তৰ কৰা অৰ্থাৎ লৰা ছোৱালী উভয়ৰ কাৰণে ৰূপান্তৰ কৰাৰ পাছত আজি প্ৰায় 1700 ষ্টুডেণ্টৰে মহাবিদ্যালয়খন জাতিষ্কাৰ হৈ উঠিছে আৰু ইয়াত আমি প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অধীনত 3,92,00,000 প্ৰায় 4 কোটি টকা ব্যয় সাপেক্ষে নতুন এটা প্ৰশাসনিক একাডেমিক ভৱন আজি আমি শুভ উদ্বোধন কৰোঁ। মই কেইবছৰ আগত ইয়াৰ আধাৰশিলা স্থাপন কৰিছিলোঁ।
1: আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে 29 আগষ্টত এই দিৱস পালন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হকীৰ যাদুকৰ মেজৰ ধ্যানচন্দলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যম যোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতীয় হকীত মেজৰ ধ্যানচন্দৰ অৱদানে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে সকলো ক্ৰীড়াপ্ৰেমীলৈ শুভেচ্ছা জনায়। সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হয়। এই উপলক্ষে ক্ৰীড়া, শাৰীৰিক সুস্থতা আৰু অসমৰ চহকী থলুৱা ক্ৰীড়া পৰম্পৰাৰ প্ৰচাৰৰ উদ্দেশ্যে এলানি ক্ৰীড়া প্ৰতিযোগিতা, প্ৰদৰ্শনী আৰু অন্য কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী উপস্থিত থাকে। এই অনুষ্ঠানত ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াও উপস্থিত থাকে। ধুবুৰী ফুলবাৰী সংযোগী নদী দলংখনৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। অহা বছৰৰ ছেপ্টেম্বৰৰ ভিতৰত এই দলংখন সম্পূৰ্ণ হৈ উঠিব বুলি প্ৰকাশ কৰা হৈছে। 19.282 কিলোমিটাৰ দৈৰ্ঘৰ এই দলংখন দেশৰ ভিতৰতে আটাইতকৈ দীঘল দলং হ'ব বুলি জনা গৈছে। বৰ্তমানলৈকে দলংখনৰ কাম প্ৰায় 80% সম্পূৰ্ণ হৈছে। দলংখনৰ নিৰ্মাণ ব্যয় 4,997,40,00,000 টকা ধাৰ্য কৰা হৈছে। এই দলংখন সম্পূৰ্ণ হৈ উঠিলে যাতায়াতৰ লগতে অঞ্চলটোৰ আৰ্থসামাজিক দিশত সুদূৰপ্ৰসাৰী পৰিৱৰ্তন হ'ব বুলি আশা কৰা হৈছে। লগতে পৰ্যটন আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যিক বিকাশত দলংখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কোৱা হৈছে।
2: কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় পৌৰ নিগমৰ বোৰ্ড মিটিঙত অংশগ্ৰহণ কৰি চহৰখনৰ সামগ্ৰিক উন্নয়ন আৰু নাগৰিক সেৱাৰ মান উন্নীতকৰণৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে বৈঠকত চহৰখনক অধিক সুপৰিকল্পিত, পৰিষ্কাৰ আৰু আধুনিক কৰি তোলাৰ বিষয় লৈ পৰামৰ্শ আগবঢ়ায়। বৈঠকত বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ সৈকত পাত্ৰ, উপ মেয়ৰ উজ্জ্বল ফুকনকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে খোৱাং মহাবিদ্যালয়ৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহ উদ্বোধন কৰে। ডঃ বৰ্ণালী ডেকাই কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব পদত নিযুক্তিৰ বাবে তালিকাভুক্ত হোৱা ৰাজ্যৰ প্ৰথমগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ মহিলা হিচাপে ইতিহাস ৰচনা কৰিছে। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ উচ্চপদস্থ প্ৰশাসনিক পদসমূহৰ নিযুক্তিৰ বাবে বৰ্ণালী ডেকাৰ নামত অনুমোদন জনাইছে। 2025 চনৰ আগষ্টত কেন্দ্ৰীয় ডেপুটেচনত যোৱাৰ পূৰ্বে ডঃ ডেকাই অসমৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত আৰু সচিব হিচাপে দায়িত্ব পালন কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ বৰপেটা, গোলাঘাট, গোৱালপাৰা, কোকৰাঝাৰ আৰু নলবাৰী জিলাৰ আয়ুক্ত হিচাপে দায়িত্ব পালন কৰিছিল। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰ সংক্ৰান্তত আজি আদালতত অভিযুক্ত শ্যামকানু মহন্তৰ ভতিজী সৃজনী ভাস্ব মহন্ত আৰু সবিন দাসে সাক্ষ্য প্ৰদান কৰে। সাক্ষ্য প্ৰদানকালত অভিযুক্ত শ্যামকানু মহন্ত আৰু শেখৰ জ্যোতি গোস্বামীৰ অধিবক্তাই সৃজনী ভাস্ব মহন্তক প্ৰতিজেৰা কৰে। একেদৰে জীৱিত কালত শিল্পী জুবিন গাৰ্গৰ চিকিৎসাৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰা চিকিৎসক হিতেশ বৰুৱাক অভিযুক্ত শ্যামকানু মহন্তৰ অধিবক্তাই জেৰা কৰা প্ৰক্ৰিয়া আজি সম্পূৰ্ণ হয়। অৱশ্যে সময়ৰ অভাৱত আন অভিযুক্তসকলৰ অধিবক্তাই ডাঃ বৰুৱাক জেৰা কৰিব নোৱাৰিলে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত এই পৰ্যন্ত 114 জন সাক্ষীৰ সাক্ষ্য প্ৰদান সম্পূৰ্ণ হৈছে। অহা 12 ছেপ্টেম্বৰত দেশজুৰি চলিত বছৰৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। সেইদিনা দেশৰ বাকী অংশৰ লগতে হাতশিঙিমাৰীৰ ফেকামাৰীস্থিত জিলা আদালত চৌহদত পুৱা 9 বজাৰ পৰা লোক আদালত আৰম্ভ হ'ব। দক্ষিণ শালমাৰা মানকাছৰ জিলা আইন সেৱা প্ৰাধিকৰণে আজি হাতশিঙিমাৰীত সংবাদমেলযোগে এই কথা সদৰি কৰে। সংবাদমেলত প্ৰকাশ কৰা মতে এই ৰাষ্ট্ৰীয় লোক আদালতত বিভিন্ন দেৱানী গোচৰ, আপোচযোগ্য ফৌজদাৰী গোচৰ, চেক বাউন্স, বৈবাহিক তথা পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনাৰ ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ বিভাগৰ সৈতে জড়িত বিবাদ মীমাংসাৰ জৰিয়তে নিষ্পত্তি কৰা হ'ব। তদুপৰি আদালতত গোচৰ তৰা পূৰ্বৰ বিবাদসমূহো সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰাৰ ব্যৱস্থা থাকিব। হাতশিঙিমাৰীত এইবাৰ এনেধৰণৰ সহস্ৰাধিক গোচৰ নিষ্পত্তিৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। তামোলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি জিলা আয়ুক্তৰ সভাপতিত্বত জিলাখনৰ পথ সুৰক্ষা সমিতিৰ আগষ্ট মাহৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত আগষ্ট মাহৰ পথ সুৰক্ষা সমিতিৰ কাৰ্যসূচী বিতংভাৱে পৰ্যালোচনা কৰা হয়। বৈঠকত জিলাখনৰ পথ সুৰক্ষা ব্যৱস্থা, যান বাহনৰ চলাচল, পাৰ্কিং ব্যৱস্থা আৰু পথ দুৰ্ঘটনা ৰোধৰ বিভিন্ন দিশৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। বাতৰি

কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। নেপাল আৰু তিব্বতত হোৱা বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি, অসমৰ 11গৰাকী লোক সন্ধানহীন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক শ্বিলঙত আছাম ৰেজিমেণ্ট চেণ্টাৰৰ পৰম্পৰাগত গাঁওবুঢ়া সন্মান প্ৰদান। হাতী মানুহৰ সংঘাত ৰোধ আৰু বন সংৰক্ষণৰ উদ্দেশ্যে গোৱালপাৰাৰ পাইকান সংৰক্ষিত বনাঞ্চলত 75 হেক্টৰ ভূমিত বাঁহ ৰোপণ। গুৱাহাটীত প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান। আৰু আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস, দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকী পালন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: 2006 as the centrally sponsored scheme for micro-irrigation. From 2015-16 to 2021-22, it was officially named Per Drop More Crop and implemented as a core component of the Pradhan Mantri Krishi Sichai Yojana. Prime Minister Narendra Modi will share his thoughts with the people of the country and abroad in the Mann Ki Baat program on Akashvani at 11 a.m. tomorrow. It will be the 137th episode of the monthly radio program. The Islamic Revolutionary Guard Corps, IRGC, has claimed that it has decisive control over the Strait of Hormuz, countering earlier U.S. claims that the sea route was open for traffic. The U.S. Central Command, CENTCOM, had earlier stated that they had cleared the sea mines in the Strait's international shipping lanes. And that is the end of this news bulletin.
1: বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, নেপালৰ ৰাষ্ট্ৰপতিয়ে নেপালত হোৱা বিধ্বংসী বানৰ পৰিপ্ৰেক্ষিতত ভাৰতে আগবঢ়োৱা সাহায্য আৰু সমৰ্থনৰ বাবে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক কৃতজ্ঞতা জ্ঞাপন কৰিছে। এই বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি পাইছে। ভাৰতে কেৱল এটা বৃহৎ অৰ্থনীতি হিচাপেই নহয় বৰঞ্চ নিজৰ সভ্যতা, সংস্কৃতি আৰু সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাসী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ভাৰত দীৰ্ঘম্যাদী বিনিয়োগ আৰু পৰিচালনাৰ মঞ্চ হিচাপে পৰিগণিত হৈছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব আৰু কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌৰেলে নেপাল তিব্বতত হোৱা বিধ্বংসী বানত শ শ লোকৰ মৃত্যুৰ লগতে ব্যাপক ক্ষয় ক্ষতিৰ পৰিপ্ৰেক্ষিতত আগবঢ়োৱা সাহায্য আৰু সমৰ্থনৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক কৃতজ্ঞতা জ্ঞাপন কৰিছে। যোৱা বুধবাৰে হোৱা এই বিপৰ্যয়জনক বানৰ পাছত ভাৰতীয় লোকৰ কৰুণ ক্ষতিৰ বাবে শ্ৰীপৌৰেলে শোক প্ৰকাশ কৰে। ইপিনে কালি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি নেপালত হোৱা এই বানৰ পৰিপ্ৰেক্ষিতত 149গৰাকী ভাৰতীয় নাগৰিকে চীনৰ পৰা নেপাললৈ নিৰাপদে পাৰ হৈ যোৱাৰ বিপৰীতে 320গৰাকী লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে নেপালৰ এই পৰিস্থিতিক লৈ ভাৰত চিন্তিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ এনে সময়ত সকলো প্ৰকাৰে সহায় কৰিবলৈ ভাৰত সাজু বুলি শ্ৰীসিঙে উল্লেখ কৰে। ভাৰতে নিৰৱচ্ছিন্নভাৱে চুবুৰীয়া দেশখনলৈ সাহায্য প্ৰেৰণ কৰি আছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি হৈছে। আনহাতে 2000ৰো অধিক লোক সন্ধানহীন হৈ আছে। হিমালয় অঞ্চলৰ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান অব্যাহত আছে। নেপালৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আৰক্ষীয়ে সন্ধানহীন আৰু বানত আৱদ্ধ লোকৰ তথ্য পাবলৈ স্থানীয় লোক তথা সংস্থাৰ সৈতে সহযোগিতাৰে কাম কৰি আছে। উদ্ধাৰ কৰা লোকসকলক নিৰাপদ স্থানলৈ নিয়া হৈছে। বানত বন্ধ হৈ পৰা পথসমূহ মুকলি কৰাৰ কামো চলি আছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কালি কৈছিল যে নেপালৰ দুৰ্যোগত সন্ধানহীন 320গৰাকী ভাৰতীয়ৰ কোনো তথ্য পোৱা হোৱা নাই। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে আন দেশৰ নাগৰিকত্ব গ্ৰহণ কৰা ভাৰতীয় মূলৰ প্ৰায় 100গৰাকী লোক সন্ধানহীন হৈ আছে। তেওঁ লগতে কয় যে চীনৰ ফালে প্ৰায় 400গৰাকী ভাৰতীয় সুৰক্ষিত অৱস্থাত আছে আৰু তেওঁলোক পৰিয়ালৰ সৈতে যোগাযোগত আছে। প্ৰাকৃতিক দুৰ্যোগত প্ৰভাৱিত ভাৰতীয় লোকসকলক উদ্ধাৰ, সাহায্য প্ৰদান আৰু সন্ধান উলিওৱাত সহায়ক হোৱাৰ বাবেই এই ব্যৱস্থা কৰা হৈছে। শ্ৰীজয়ছোৱালে কয় যে নাগৰিকসকলে 9111230887818, 9111230887819 আৰু 9111230121113 টেলিফোন নম্বৰত বিদেশ মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিব পাৰিব। তদুপৰি তেওঁলোকে 9199682919888 হোৱাটছএপ নম্বৰ আৰু ছিটুৱেশ্যন ৰুম @mea.gov.inতো ইমেইল কৰি যোগাযোগ কৰিব পাৰিব। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা মতে আজি পশ্চিম কাৰ্বি আংলঙৰ এজন লোক সন্ধানহীন হোৱাৰ তথ্য প্ৰকাশ হৈছে। ইয়াকে লৈ নেপালৰ বানত সন্ধানহীন হোৱা অসমৰ লোকৰ সংখ্যা 11লৈ বৃদ্ধি পাইছে। ইপিনে বানত সন্ধানহীন হোৱা বুলি ইতিপূৰ্বে প্ৰকাশ পোৱা নলবাৰী জিলাৰ পংকজ বৰ্মন আৰু সমৰ বেজবৰুৱা, পশ্চিম কাৰ্বি আংলঙৰ শিৱ মাৰাক, চাৰ্বিছন মাৰাক আৰু এলিপছন চাংমা নামৰ লোককেইজন নিৰাপদে আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰাধিকৰণৰ তথ্যত প্ৰকাশ পাইছে। ভাৰতে কেৱল এটা বৃহৎ অৰ্থনীতি

0: ব্যক্তি হিচাপেই নহয় বৰঞ্চ নিজৰ সভ্যতা, সংস্কৃতি আৰু সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাসী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। লক্ষ্ণৌত বাবা চাহেব ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ একাদশ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এইদৰে মত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে নতুন ভাৰতৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হৈছে যে দেশখনে এতিয়া কেৱল গোলকীয় নিয়মসমূহ মানি চলাই নহয় বৰঞ্চ নিয়মসমূহ প্ৰণয়নতো অৰিহণা যোগাইছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ভাষা, সংস্কৃতি, সভ্যতাৰ প্ৰতি থকা গৌৰৱে এটা জাতিৰ আত্মনিৰ্ভৰশীলতা আৰু প্ৰগতিকে সূচায়। আৰ্থিক, মানসিক আৰু সাংস্কৃতিক সকলো দিশতো ভাৰতক শক্তিশালী কৰি তোলাত চৰকাৰে বৰ্তমান মনোনিৱেশ কৰিছে। শ্ৰীসিঙে লগতে কয় যে ডিগ্ৰী বিতৰণৰ বাহিৰেও বিশ্ববিদ্যালয়সমূহৰ জাতি গঠনৰ লক্ষ্য থাকিব লাগে। শিক্ষানুষ্ঠানসমূহে ন্যায়, সমতা, স্বাধীনতা, ভাতৃত্ববোধৰ আদৰ্শৰ প্ৰতি দায়বদ্ধ জাতি গঠনত আকৰ্ষণ থকা যুৱক যুৱতীসকলক বাদ দেখুৱাব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীসিঙে লগতে যোৱা 12 বছৰত ভাৰতত শিক্ষাৰ মানদণ্ড, ব্যয়সাধ্যতা উন্নতি হৈছে বুলি মত প্ৰকাশ কৰে। গৱেষণাৰ ক্ষেত্ৰখনত ব্যয় দুগুণ বৃদ্ধি পাইছে আৰু 34 বছৰৰ পাছত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে এই পৰিৱৰ্তনে ভাৰতীয় যুৱক যুৱতীসকলক বহুতো ষ্টাৰ্টআপ আৰু উন্নত প্ৰযুক্তি সৃষ্টি কৰিবলৈ অনুপ্ৰেৰণা যোগাইছে।
1: पिछले 12 वर्षों में शिक्षा की क्वालिटी, एसेसिबिलिटी और अफोर्डेबिलिटी बढ़ी है। भारत का रिसर्च एंड डेवलपमेंट एक्सपेंडिचर पहले के कंपेरिजन में दो गुना हो गया। 34 ईयर्स में पहली बार हमने नेशनल एजुकेशन पॉलिसी बनाई है। शिक्षा के क्षेत्र में हुए बदलावों और अच्छी पॉलिसीज का यह परिणाम है। आज देश के नौजवान स्टार्टअप खड़े कर रहे हैं, यूनिकॉर्न कंपनियां बना रहे हैं। 2015 में हम ग्लोबल इनोवेशन इंडेक्स में 81वें स्थान पर, हमने अब 38वें स्थान पर अपनी पहुंच हासिल कर ली है।
0: আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিশ্ব কোম্পানীসমূহে নিজৰ যোগান শৃংখলা আৰু মূলধন আবণ্টনৰ পুনৰ মূল্যায়ন কৰাৰ লগে লগে ভাৰত দীৰ্ঘম্যাদী বিনিয়োগ আৰু পৰিচালনাৰ মঞ্চ হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আমেৰিকাৰ চিকাগোত আগশাৰীৰ বিনিয়োগকাৰীসকলৰ সৈতে হোৱা এখন উচ্চ পৰ্যায়ৰ বৈঠকত এইদৰে মন্তব্য কৰে। তেওঁ ভাৰতৰ বিনিয়োগৰ স্থায়ী অৰ্থনৈতিক বৃদ্ধি, দক্ষতা, বিশ্বমানৰ আন্তঃগাঁথনি, প্ৰযুক্তিগত উন্নতি আৰু এক দশকৰ ধাৰাবাহিক সংস্কাৰ নিহিত হৈ আছে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। তেওঁ লগতে আধাৰ, UPI, ডিজিলকাৰ, ONDC আৰু ইণ্ডিয়া ষ্ট্ৰাকে ধৰি ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিয়ে জনসংখ্যাৰ পৰিসৰত এখন মঞ্চৰ সৃষ্টি কৰা বুলি প্ৰকাশ কৰে। শ্ৰীমতী সীতাৰমণে আঙুলিয়াই দিয়ে যে জিপছ IFSC ভাৰতৰ সৈতে বিশ্বৰ পুঁজিক সংযোগ কৰা আন্তঃৰাষ্ট্ৰীয় বিত্ত কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আত্মনিৰ্ভৰ ভাৰত আৰু আইডেক্সৰ দৰে পদক্ষেপৰ ওপৰত আলোকপাত কৰি শ্ৰীমতী সীতাৰমণে কয় যে ভাৰতে ড্ৰোন, স্বায়ত্তশাসিত ব্যৱস্থা আৰু অন্যান্য উন্নত প্ৰযুক্তিৰ ক্ষেত্ৰত ঘৰুৱা সামৰ্থ্য শক্তিশালী কৰি তুলিছে। তেওঁ বিশ্বৰ অংশীদাৰীসকলে সমবিকাশ, সম উৎপাদন আৰু নিৰ্মাণৰ বাবে ভাৰতক বিশ্বৰ বজাৰৰ সেৱা হিচাপে গঢ়ি তুলিব পৰা মঞ্চ হিচাপে চাবলৈ আহ্বান জনায়। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন দুদিনীয়া ভ্ৰমণৰ কাৰ্যসূচীৰে কাইলৈ কেৰালামত উপস্থিত হ'ব। ইয়াৰ পাছত উপৰাষ্ট্ৰপতিগৰাকীয়ে কেৰালামৰ অন্যতম পুৰণি নৌকাদৌৰ প্ৰতিযোগিতা আৰণমূলা জল মহোৎসৱ উদ্বোধন কৰিব। পাছত তেওঁ তিৰুৱনন্তপুৰমত ৰাজ্য চৰকাৰে আয়োজন কৰা ওনাম পৰ্যটন সপ্তাহত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 137 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু NewsOn AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। দেশৰ চহকী ক্ৰীড়া ঐতিহ্যৰ উদযাপন আৰু জনসাধাৰণক খেল ধেমালিত নিয়মীয়া জীৱনশৈলীৰ অংশ কৰি লোৱাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 29 আগষ্টত এই দিৱস পালন কৰা হয়। এইবেলি শ্ৰদ্ধা জ্ঞাপন, খেলা আৰু অগ্ৰসৰ হোৱা এই তিনিটা স্তম্ভৰ অধীনত তিনিদিনীয়া ৰাষ্ট্ৰজোৰা অভিযানেৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হৈছে। এইবাৰ খেলপথাৰত এঘণ্টা আহ্বানেৰে এই দিৱস উদযাপন কৰা হৈছে। ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি দেশজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে হকীৰ যাদুকৰ মেজৰ ধ্যানচন্দলৈ শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভাৰতীয় হকীত মেজৰ ধ্যানচন্দৰ প্ৰতিভাই প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে সকলো ক্ৰীড়াপ্ৰেমীলৈও শুভেচ্ছা জ্ঞাপন কৰে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। নেপালৰ ৰাষ্ট্ৰপতিয়ে নেপালত হোৱা বিধংসী বানৰ পৰিপ্ৰেক্ষিতত ভাৰতে আগবঢ়োৱা সাহায্য আৰু

0: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক কৃতজ্ঞতা জ্ঞাপন কৰিছে। এই বিধ্বংসী বানত মৃত্যু হোৱা লোকৰ সংখ্যা 626লৈ বৃদ্ধি পাইছে। ভাৰতে কেৱল এটা বৃহৎ অৰ্থনীতি হিচাপেই নহয় বৰঞ্চ নিজৰ সভ্যতা সংস্কৃতি আৰু সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাসী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। ভাৰত দীৰ্ঘম্যাদী বিনিয়োগ আৰু পৰিচালনাৰ মঞ্চ হিচাপে পৰিগণিত হৈছে বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উল্লেখ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব আৰু কিংবদন্তী হকী খেলুৱৈ মেজৰ ধ্যানচন্দ্ৰৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত কৰি পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত পাব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ হিন্দী বোলছবিৰ কেইটিমান গীতৰ লগতে কেইটিমান অসমীয়া আধুনিক গীত। অনুষ্ঠানত পুনতে শুনাবলৈ লৈছোঁ লতা মংগেশকাৰ আৰু ছবিৰ কুমাৰৰ কণ্ঠত বেতাব বোলছবিৰ এই গীতটি।

0: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
1: সলাওক সলাওক, অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
2: অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

0: সকলে যিকোনো অসুবিধা সহজে অতিক্রম করবে। আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
2: গীত অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ হীৰাপান্না বোলছবিত কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।

0: কিউআৰ কোড স্কেন কৰক, 5,000 টকা কেশ্ববেক পাওক। বাহ, আৰু কি লাগে?
1: পছিলে
2: ইউপিআই পিন কেৱল পইচা পঠিয়াবলৈ দিব লাগে।
3: আৰবিআইয়ে কয়,
4: জানি ৰক, সতৰ্ক হৈ ৰক।
5: কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
6: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
5: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1-800-420-2233 নম্বৰত।
7: শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ ডলি ঘোষৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে ইমানপৰে গীতকেইটি শুনিলে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আজিৰ দিনটো। আজি শনিবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ 11 দিন, 2026 চনৰ 29 আগষ্ট। আজি পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ। মই অৰ্ণৱ কুমাৰ নাথে আৰম্ভ কৰিছোঁ আজিৰ দিনটো। প্ৰথমেই শ্ৰোতাসকলক দিবলৈ লৈছোঁ আজিৰ ৰাজ্যৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহত প্ৰথম পৃষ্ঠাত স্থান পোৱা গুৰুত্বপূৰ্ণ বাতৰিৰ শিৰোনাম। মৃত্যু উপত্যকাত পৰিণত ভেটাকুশী নদীৰ দুইপাৰ। নেপালত অবৰ্ণনীয় পৰিস্থিতি, 5 শতাধিকৰ মৃতদেহ উদ্ধাৰ। মৃতদেহ ৰাখিবলৈ মৰ্গত নাই ঠাই। গণ সৎকাৰৰ কথা বিবেচনা চৰকাৰৰ। 320 গৰাকী ভাৰতীয়ৰ এই পৰ্যন্ত সন্ধান নাই। নেপালত অসমৰ 6 গৰাকী সন্ধানহীন, বাঢ়িব পাৰে সংখ্যা। বৰ্তমানলৈ এই সংখ্যা 15 গৰাকীলৈ বৃদ্ধি পাইছে। স্বামীসহ নেপালত নিখোজ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা কৈলাশ মানস সৰোবৰ দৰ্শনৰ বাবে গৈছিল পদাৰ্থ বিজ্ঞানৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা দীপালী চৰকাৰ। অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেওগৰ 14 বছৰীয়া কাৰ্যকালক লৈ বিতৰ্ক। জাগীৰোড কলেজৰ 20 কোটি টকাৰ লেনদেনত ব্যাপক অনিয়ম। শিৱসাগৰৰ বানত সন্ধানহীন মহাৰাষ্ট্ৰৰ সন্তানসহ দম্পতি, পলমকৈ ওলাইছে তথ্য। কমতাপুৰ ৰাজ্য পুনৰ্গঠন, জনজাতিকৰণৰ নামত প্ৰবঞ্চনা। ৰাজ্যজুৰি বিক্ষোভ সমদলেৰে প্ৰতাৰণা দিৱস পালন কৰিলে আক্ৰাছুৱে। পুৱাৰ বৰষুণত পুনৰ বুৰিল গুৱাহাটীৰ বিস্তীৰ্ণ এলেকাৰ। যোৰাবাটত ব্যাপক যান বাহন চলাচল, যানজঁট। 12 মাইলত ভূমিস্খলনত আহত মহিলা। হাতগাঁও, পাঞ্জাবাৰী, হাতীগাঁও ৱাৰলেছত ৰাইজৰ হাহাকাৰ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদ গঢ়াৰ লক্ষ্যৰে 50 কোটিৰে নিৰ্মাণ। আমিনগাঁৱত সাঁতোৰৰ ৰাষ্ট্ৰীয় উৎকৰ্ষতা কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দেশৰ ভিতৰত আটাইতকৈ বেছি ক্ৰীড়াৰ সুবিধা থকা মহানগৰ হ'ব গুৱাহাটী। এই বছৰতে সুন্দৰকৈ সজাই তোলা হ'ব সৰুসদাই ষ্টেডিয়াম। এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। জিএমচিৰ আয়ুক্তক স্মাৰকপত্ৰ দিবলৈ যোৱাত আৰক্ষীৰ বাধা। পৌৰ সেৱা ভৱনৰ সন্মুখত অস্থায়ী চাফাই কৰ্মীৰ উত্তাল প্ৰতিবাদ। পশুপালন বিভাগত 200টা পশুক্ষেত্ৰ সহায়ক পদৰ বিজ্ঞাপন মুখ্যমন্ত্ৰীৰ ঘোষণা। এয়া চলিত বৰ্ষৰ প্ৰায় 2 লাখ নিযুক্তি প্ৰক্ৰিয়াৰ আৰম্ভ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰ পুনৰ আদালতত মুখ থেকেচা ধুৰন্ধৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ। কৰ্ণাৰ্ছ কৰ্টৰ প্ৰতিবেদন বিচাৰি সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা আবেদন নাকচ কৰিলে হাইকোৰ্টে। এতিয়া শুনক ইতিহাসত আজিৰ দিনটো। আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। 1862 চনৰ আজিৰ দিনটোতেই বেলজিয়ামৰ কবি নাট্যকাৰ মৰিছ মেটাৰলিংকৰ জন্ম হৈছিল। তেওঁৰ জন্ম হৈছিল বেলজিয়ামৰ ঘেণ্টত। ঘেণ্ট বিশ্ববিদ্যালয়ত আইন অধ্যয়ন কৰিছিল যদিও সাহিত্য চৰ্চাৰ বাবে অধ্যয়ন তেওঁ বাদ দিয়ে। জন্মসূত্ৰে বেলজিয়ামৰ আছিল যদিও মেটাৰলিংকে সাহিত্যৰ

ৰচনা কৰিছিল ফৰাচী ভাষাত। 1899 চনত তেওঁৰ প্ৰথমখন কাব্য সংকলন হট হাউচ ব্লুমছ, ইয়াৰ মূল কাহিনীভাগ হৈছে লেছ শ্ৰীছ চৌদাস প্ৰকাশ কৰা হয়। সাময়িকভাৱে প্ৰকাশিত তেওঁৰ কিছু দাৰ্শনিক আৰু ৰহস্যবাদী গদ্য পুথিয়ে মেটাৰলিংকক প্ৰখ্যাত কৰি তোলে। সেইবোৰৰ ভিতৰত দ্য ট্ৰেজাৰ অৱ দ্য হাম্বল, লাইফ অৱ দ্য বি বিশেষভাৱে উল্লেখযোগ্য। সেই গ্ৰন্থকেইখন আছিল পৰুৱা মৌমাখি প্ৰকৃতিৰ দৃষ্টিকোণ সম্বন্ধত এক গভীৰ চিন্তাশীল ৰচনা। সাহিত্য সাধনাৰ প্ৰথম অৱস্থাত তেওঁ যিবোৰ কবিতা লিখিছিল সেইবোৰ প্ৰধানকৈ হুইটমেনৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। পাছৰ পৰ্যায়ত তেওঁ সাহিত্য ৰচনাৰ দিশ কাব্যিক নাটকলৈ সলনি কৰে। মেটাৰলিংক আছিল প্ৰতীকবাদী আন্দোলনৰ এগৰাকী অগ্ৰণী নাট্যকাৰ। দ্য চাইটলেছ আৰু দ্য ব্লুবাৰ্ড নামৰ নাটক দুখনে তেওঁক বেছি খ্যাতি দিয়ে। প্ৰথম মহাসমৰৰ সময়ত জাৰ্মানীৰ অত্যাচাৰৰ কাহিনীক লৈ তেওঁ মনস্তত্ব বিশ্লেষণপূৰ্ণ এখনি ব্যতিক্ৰমী নাটক ৰচনা কৰিছিল। 1982 চনত প্ৰকাশিত বিটলছ এইট মেলিচেণ্ট গদ্য নাটকখন তেওঁৰ আন এক উল্লেখযোগ্য সৃষ্টি। মেটাৰলিংকে তেওঁৰ নাটকসমূহত ইউৰোপীয়ান মানসিকতাক আঘাত কৰিছিল আৰু তাত বৈজ্ঞানিক বস্তুবাদ তথা প্ৰকৃতিবাদৰ প্ৰয়োগ ঘটাইছিল। 1909 চনত তেওঁ সাহিত্যৰ নোবেল পুৰস্কাৰ লাভ কৰে। তেওঁৰ নাটকসমূহ বহুকেইটা ভাষালৈ অনুবাদ কৰা হৈছে আৰু আন্তৰ্জাতিক খ্যাতিও অৰ্জন কৰিছে। 1949 চনৰ 6 মে'ত ফ্ৰান্সত মেটাৰলিংকৰ মৃত্যু হয়। ১৯০২ চনৰ আজিৰ দিনটোতেই ভাৰতপ্ৰেমী ইংৰাজ নৃতত্ত্ববিদ সাহিত্যিক ভেৰিয়াৰ এল উইনৰ জন্ম হৈছিল। 1910 চনৰ আজিৰ দিনটোতেই সমগ্ৰ কোৰিয়া জাপানৰ অধীন হৈছিল। 1915 চনৰ 29 আগষ্টত হলিউডৰ প্ৰখ্যাত অভিনেত্ৰী ইনগ্ৰিড বাৰ্গমেনৰ জন্ম হৈছিল। 1947 চনৰ 29 আগষ্টৰ দিনটোত ভীমৰাও আম্বেদকাৰক অধ্যক্ষৰূপে লৈ ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুতকৰণ সমিতিখন গঠন কৰা হৈছিল। 1948 চনৰ 21 ফেব্ৰুৱাৰীত এই সমিতিয়ে সংবিধানৰ খচৰা দাখিল কৰে আৰু 1949 চনৰ 26 নৱেম্বৰত সংবিধানখনক চূড়ান্ত ৰূপ দিয়া হয়।

ভাৰতীয় সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ পৰা বলবৎ হয়। সেইদিনাৰ পৰা ভাৰতো এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰূপে পৰিগণিত হয়। 1976 চনৰ আজিৰ দিনটোতে বিদ্ৰোহী কবি কাজী নজৰুল ইছলামৰ মৃত্যু হৈছিল।

1982 চনৰ আজিৰ দিনটোতেই আন্তৰ্জাতিক চলচ্চিত্ৰকাৰ ইংগমাৰ বাৰ্গমেনৰ মৃত্যু হৈছিল। 1991 চনৰ আজিৰ দিনটোতেই ভাৰতৰ দ্বিতীয়টো সুদূৰ সংবেদী উপগ্ৰহ IRIS-IV উৎক্ষেপণ কৰা হৈছিল। এইটো আছিল ছোভিয়েট ৰাছিয়াৰ পৰা উৎক্ষেপিত পঞ্চমটো সফল উপগ্ৰহ। ইছৰোৰ দ্বাৰা নিৰ্মিত IRIS-1B-ক IRIS-1-ৰ আয়ুষ্কাল চমু চাপি অহাৰ বাবে তাৰ ঠাইত সংস্থাপন কৰা হৈছিল।

শ্ৰোতাসকলে ইমান পৰে আজিৰ দিনটো অনুষ্ঠানটি শুনিলে। খন্তেক পিছতেই 8 বজাত গুৱাহাটী কেন্দ্ৰৰ যোগেদি বাতৰিৰ শিৰোনাম শুনিবলৈ পাব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মেঘালয়ৰ ৰাজধানী শ্বিলঙত আছাম ৰেজিমেণ্টৰ যুদ্ধ স্মাৰকস্থলীত দেশ মাতৃৰ সুৰক্ষাৰ হকে সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰা বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় পৌৰ নিগমৰ বোৰ্ড মিটিঙত অংশগ্ৰহণ কৰি চহৰখনৰ সামগ্ৰিক উন্নয়ন আৰু নগৰ সেৱাৰ মান উন্নীতকৰণৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰে। নেপাল চৰকাৰে দক্ষিণ চিটুৱান জিলাত ফটে কোচি নৈৰ বিধ্বংসী বানত প্ৰাণ হেৰুওৱা প্ৰশাসনে চিনাক্ত কৰিব নোৱাৰা 229গৰাকী লোকৰ মৃতদেহ সমাধিস্থ কৰাৰ সিদ্ধান্ত লৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে শেহতীয়াকৈ প্ৰকাশ কৰা মতে আজি পশ্চিম কাৰ্বি আংলঙৰ এজন লোক সন্ধানহীন হোৱাৰ তথ্য প্ৰকাশ হৈছে। ইয়াকে লৈ নেপালৰ বানত সন্ধানহীন হোৱা অসমৰ লোকৰ সংখ্যা 11লৈ বৃদ্ধি পাইছে। ডঃ বৰ্ণালী ডেকাই কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব পদত নিযুক্তিৰ বাবে তালিকাভুক্ত হোৱা ৰাজ্যৰ প্ৰথমগৰাকী ভাৰতীয় প্ৰশাসনিক সেৱাৰ মহিলা বিষয়া হিচাপে ইতিহাস ৰচনা কৰিছে। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে আজি ধেমাজি চিটি মহাবিদ্যালয়ত নতুনকৈ নিৰ্মাণ হোৱা শৈক্ষিক ভৱনটো উদ্বোধন কৰে। মুখ্যমন্ত্ৰী নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ বাবে ছাত্ৰ ছাত্ৰীৰ আধাৰ নম্বৰ বাধ্যতামূলক কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টটেগ আদালতত সাক্ষ্য গ্ৰহণৰ প্ৰক্ৰিয়া অব্যাহত আছে। আৰু গোৱালপাৰা বন সংমণ্ডলে বন সংৰক্ষণ, হাতী মানুহৰ সংঘাত ৰোধৰ লক্ষ্যৰে পাইকান সংৰক্ষিত বনাঞ্চলত 75 হেক্টৰ ভূমিত বাঁহ ৰোপণ কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছো এটি বাইৰহণীয়া থলীতে বাণীবন্ধন কৰা বিচিত্ৰানুষ্ঠান।
2: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আগবঢ়াইছো এটি বিচিত্ৰানুষ্ঠান। আজিৰ অনুষ্ঠানত গীত মাত কবিতাৰে সজাই পৰাই তুলিব তেজপুৰ আইন মহাবিদ্যালয়ৰ লগতে তেজপুৰৰ বিভিন্ন প্ৰান্তৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে। অনুষ্ঠানটিৰ আগ ধৰিছো এয়া মই তন্ময়ী গগৈ আৰু মোৰ লগত আছে মোৰ সতীৰ্থ ময়ূৰাক্ষী নাথ। পোনপ্ৰথমে মই ছাত্ৰী এগৰাকীৰ কাষলৈ আহিছো, আপোনাৰ পৰিচয়টো দিব।
3: নমস্কাৰ, মোৰ নাম আৰ্চি বৰগোহাঁই আৰু মই তেজপুৰ আইন মহাবিদ্যালয়ৰ তৃতীয় ষাণ্মাসিকৰ এগৰাকী ছাত্ৰী। আৰু আজি মই আপোনালোকলৈ শ্বেয়াৰ কৰিবলৈ লৈছো এটা সৰু কাহিনী। ক'বলৈ গ'লে এইটো এটা মাকৰ ত্যাগৰ কাহিনী, এজনী জীয়েকৰ সপোনৰ কাহিনী, এটা সৰু ঘৰৰ ডাঙৰ আশাৰ কাহিনী, আৰু সংগ্ৰামৰ মাজতো ইজনে সিজনৰ হাত কেতিয়াও নেৰা দুগৰাকী মাক আৰু জীয়েকৰ কাহিনী। কেতিয়াবা আমি কোনোবা সফল মানুহক দেখি কওঁ কিমান ভাগ্যৱান যে সেই মানুহজন, কিন্তু আমি নেদেখোঁ সেই সফলতাৰ আগৰ ৰাতিবোৰ, সেই নীৰৱ চকুপানীবোৰ, সেই আধাপুতীয়া দিনবোৰ, সেই মই পাৰিমনে বুলি নিজকে কৰা প্ৰশ্নবোৰ। আৰু কেতিয়াবা আমি নেদেখোঁ সেইজনী মাকক যিয়ে নিজৰ সপোনবোৰ পুৰণি বাকচ এটাত ভৰাই থৈ সন্তানৰ সপোনটোক নিজৰ সপোন কৰি লয়। আজি তেনে এগৰাকী মাকৰ কাহিনী মীনা আৰু তাইৰ জীয়েক অনুৰাধাৰ কাহিনী। এখন সৰু গাঁৱত মীনা আৰু তাইৰ একমাত্ৰ জীয়েক অনুৰাধা বাস কৰিছিল। দেউতাক বহু বছৰ আগতেই ঢুকাইছিল। সেইদিনাৰ পৰা মীনাৰ পৃথিৱীখন যেন সলনি হৈ গৈছিল। নিজৰ বাবে নহয়, কেৱল নিজৰ জীয়েকজনীৰ বাবে তাই থাকিবলৈ শিকিছিল। খুৱাই আনৰ ঘৰত কাম কৰিবলৈ ওলাই গৈছিল। দিনটোৰ শেষত ভাগৰুৱা শৰীৰ ঘৰলৈ উভতি আহিছিল। কেতিয়াবা আনৰ কাপোৰ চিলাইছিল, কেতিয়াবা 2 টকা বেছিকৈ পোৱাৰ আশাত ৰাতিলৈকে কাম কৰিছিল। কিন্তু যেতিয়াই অনুৰাধা পঢ়াৰ কথা আহিছিল, মীনাৰ ভাগৰ যেন ক'ৰবাতে হেৰাই গৈছিল।

অনুৰাধা সৰুৰে পৰাই পঢ়াত খুব ভাল আছিল। তাইৰ এটা সপোন আছিল এদিন আই এছ বিষয়া হ'ব। সৰু ঘৰটোৰ এখন পুৰণি দেৱালত তাই এখন কাগজত লিখি থৈছিল, মই এদিন আই এছ হ'ম। সেই কাগজখন মীনাই প্ৰতিদিনে দেখিছিল। এদিন ৰাতি ঘৰত খাবলৈ বিশেষ একো নাছিল, মীনাই জীয়েকৰ বাবে অলপ ভাত বচাই থৈছিল। অনুৰাধাই মাকলৈ চাই সুধিলে, মা তুমি ভাত খালা? অঁ মই খালোঁ। অনুৰাধাই মাকৰ চকুলৈ চালে, তাই জানিছিল মাকে মিছা কৈছে। মাকৰ ভাগৰ ভাতখিনি তাই কাঁহি কাঁহি পৰিছিল। অনুৰাধাৰ চকু সেমেকি উঠিল। মা মোৰ কাৰণে তুমি আৰু কিমান কষ্ট কৰিবা? মীনাই মনে মনে ৰ'ল। মা মই পঢ়াৰ কাম এটা কৰোঁ নেকি, তোমাক অলপ সময় সহায় হ'ব? মীনাই কিছু সময় একো নক'লে। তাৰপিছত জীয়েকৰ ওচৰত আহি বহি তাই মুখখন দুহাতেৰে ধৰি ক'লে, তই পঢ়াই দিবি। মীনাৰ চকু সেমেকি উঠিল। শুননু, মই হয়তো তোক ডাঙৰ ঘৰ এটা দিব নোৱাৰিম, মই হয়তো তোক দামী কাপোৰ দিব নোৱাৰিম, মই হয়তো তোক সকলো সুবিধা দিব নোৱাৰিম, কিন্তু তোৰ সপোনটো মৰিবলৈ মই কেতিয়াও নিদিওঁ। কিন্তু মা কোচিং, কিতাপ, টকা ক'ৰ পৰা আহিব? টকা মই বিচাৰি ল'ম, কিতাপ তই পঢ়িবি, বাটটো কঠিন হ'ব পাৰে কিন্তু তই থমকি নৰ'বি। মোৰ জীৱনত যিবোৰ সপোন আধৰুৱা হৈ ৰ'ল, মই বিচাৰোঁ তই সেইবোৰ পূৰ্ণ কৰ। আৰু সেই নিশা অনুৰাধাই প্ৰথমবাৰৰ বাবে বুজিছিল তাই কেৱল নিজৰ সপোনৰ বাবে পঢ়া নাই, তাই মাকৰ ত্যাগৰ মূল্য দিবলৈ পঢ়িছে। দিনবোৰ পাৰ হৈ গ'ল, দিনত কলেজ, সন্ধিয়া মাকৰ কামত সহায়, আৰু ৰাতি সকলোৱে শুই যোৱাৰ পিছত সৰু টেবুলখনৰ ওপৰত এটা মাত্ৰ বাল্ব জ্বলাই অনুৰাধাই পঢ়িছিল। কেতিয়াবা চকুত টোপনি জাপ খাই আহিছিল। তেতিয়া মাকে আহি ক'লে, অনু অলপ শুই ল, শৰীৰটো দূৰেই। নাই মা, অলপ আৰু পঢ়ো, এদিন আই এছ হ'লে তেতিয়া তোমাক একো কাম কৰিবলৈ নিদিওঁ। মীনাই হাঁহিছিল, কিন্তু অনুৰাধাই নেদেখাকৈ মীনাৰ চকুৰ কোণত অশ্ৰু জমা হৈছিল। তাই মনে মনে কৈছিল, সেই দিনটো জলদি আহক মোৰ ছোৱালী। অৱশেষত আহিল ইউ পি এছ চি পৰীক্ষাৰ প্ৰথম প্ৰচেষ্টাৰ ফলাফল। অনুৰাধাৰ হাত ভৰি কঁপি আছিল। তাই ৰোল নম্বৰ বিচাৰিলে এবাৰ, দুবাৰ, তিনিবাৰ, কিন্তু তাই সফল নহ'ল। সেই মুহূৰ্তত যেন তাইৰ সকলো শব্দ হেৰাই গ'ল। কিতাপবোৰ একাষৰীয়া কৰি তাই মজিয়াত বহি পৰিল, চকুৰে অশ্ৰু বৈ আহিল। মা মই নোৱাৰিলোঁ, মই ইমান পঢ়িলোঁ তথাপিও মই নোৱাৰিলোঁ, হয়তো আই এছ হোৱা মোৰ ভাগ্যত নাই মা। মীনাই কোনো উত্তৰ নিদিলে, কেৱল জীয়েকৰ চকু পানী মচি দিলে। তাৰপিছত ক'লে, অনু তই জাননে, যেতিয়া তই সৰু আছিলি খোজকাঢ়িবলৈ শিকোঁতে কিমানবাৰ যে পৰিছিলি, কিন্তু তই পৰি যাওঁতে জানো খোজকাঢ়িবলৈ এৰি দিছিলি নে? শুন অনু, এটা পৰাজয়ে তোক বিফল নকৰে, বিফল তই তেতিয়াহে হ'বি যেতিয়া চেষ্টা কৰাটো এৰি দিবি। কিন্তু মা আকৌ যদি নোৱাৰোঁ? তেন্তে আকৌ চেষ্টা কৰিবি, আকৌ নোৱাৰিলে আকৌ কৰিবি, তই যিমানবাৰ কৰিবি মই তোক সিমানবাৰ উঠাম। কিছু সময় দুজনী একো নক'লে, কেৱল মাকৰ বুকুত মুখ পুঁজি অনুৰাধাই কান্দি থাকিল। সেইদিনা অনুৰাধাই ইউ পি এছ চিত নাহাৰিল, সেইদিনা তাই নিজৰ ভয়টো হৰুৱাইছিল। দ্বিতীয়বাৰ প্ৰচেষ্টাৰ বাবে তাই আকৌ আৰম্ভ কৰিলে, এবাৰ আগতকৈ বেছি মনোযোগেৰে ঘূৰ উলিয়ালে, নিয়মিত মক টেষ্ট দিলে, সময় ভাগ কৰিলে আৰু প্ৰতিদিনে নিজৰ দেৱালত লাগি থকা সেই সৰু কাগজখনলৈ চাই ক'লে, মই পাৰিম। কেতিয়াবা তাই ভাগৰি পৰিছিল, তেতিয়া মাকৰ এষাৰ কথাই তাইক আকৌ উঠাইছিল, মই আছোঁ, মাত্ৰ দুটা শব্দ। কিন্তু সেই দুটা শব্দই অনুৰাধাৰ বাবে সকলোতকৈ ডাঙৰ সাহস আছিল। অৱশেষত দ্বিতীয়বাৰৰ ফলাফলৰ দিন আহিল, অনুৰাধাই ৰোল নম্বৰ বিচাৰি আছিল। পুনৰ তাইৰ হাত ভৰি কঁপি আছিল, হৃদয়খন যেন জোৰ জোৰে ধপধপাই আছিল। হঠাৎ তাইৰ চকু এটা ঠাইত থমকি ৰ'ল, ৰোল নম্বৰটো তাত আহিছিল। তাই সফল হৈছিল। কিছু সময় তাই একো ক'ব নোৱাৰিলে, তাৰপিছত চকুৰে পানী বৈ আহিল। মা মীনা ভয় খাই দৌৰি আহিল, কি হ'লনো? অনুৰাধাই একো ক'ব নোৱাৰিলে, কেৱল মাকক খাবতি ধৰি কান্দিবলৈ ধৰিলে। তাৰপিছত কঁপি কঁপি ক'লে, মা

0: কিনা কিছু সময় স্থিৰ কৰিলে। তাৰপিছত তাই জীয়েকৰ মূৰত হাত ধৰি কান্দি কান্দি ক'লে, মই জানিছিলোঁ মোৰ ছোৱালীজনী এদিন পাৰিব। অনুৰাধাই মাকৰ ভৰিত হাত থলে, মা এইটো মোৰ জয় নহয় মা। মীনা আচৰিত হৈ তাইলৈ চালে, এইটো তোমাৰ জয় মা, মই কেৱল পৰীক্ষা পাছ কৰা নাই মা, মই তোমাৰ প্ৰতিটো ত্যাগক সফল কৰিলোঁ। মীনাই জীয়েকক উঠাই খাবটি ধৰিলে আৰু ক'লে, নাই অনু, মই মাত্ৰ তোৰ হাতখন ধৰি ৰাখিছিলোঁ, খোজটোৱে নিজেই দিছিলোঁ। কেইদিনমান পিছত অনুৰাধাই আই এছ অফিচাৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিলে। প্ৰথম দিনা অফিচৰ পৰা ওলাই তাই মাকক ফোন কৰিলে, মা অনু, আজি মোৰ আই এছ অফিচাৰ হিচাপে প্ৰথমটো দিন সম্পূৰ্ণ হ'ল, ফোনৰ সিপাৰে যেন কিছু সময় নিৰৱতা। তাৰপিছত মীনাৰ কঁপি উঠা মাক, মোৰ ছোৱালীজনী সঁচাকৈ ডাঙৰ হৈ গ'ল। নাই মা, মই ডাঙৰ হোৱা নাই, মই কেৱল তোমাৰ সপোনটো পূৰণ কৰিলোঁ। গতিকে কাহিনীটো ইয়াতেই শেষ হোৱা নাই, কাৰণ এই কাহিনীটো কেৱল অনুৰাধা আই এছ হোৱাৰ কাহিনী নহয়। এই কাহিনীটো সেই সকলো মাতৃয়ে যিয়ে নিজৰ সন্তানৰ ভৱিষ্যতৰ বাবে বৰ্তমানটো ত্যাগ কৰে, সেই সকলো সন্তানৰ যিয়ে নিজৰ মাক দেউতাকৰ চকুত নিজৰ সপোনটো দেখে, আৰু সেই সকলো মানুহৰ যিয়ে এতিয়াও জীৱনৰ কঠিন সময়ৰ সৈতে যুঁজি আছে। হয়তো আজি আপোনাৰ হাতত টকা নাই, হয়তো সুবিধা নাই, হয়তো আপোনাক বিশ্বাস কৰা এজনো মানুহ নাই, হয়তো আপোনাৰ প্ৰথম প্ৰচেষ্টাটো বিফল হৈছে, কিন্তু মনত ৰাখিব, আপোনাৰ আজিৰ অৱস্থাই আপোনাৰ কাইলৈ পৰিচয় নিৰ্ধাৰণ নকৰে। এটা বিফলতা মানে শেষ নহয়, এটা কঠিন দিন মানে বেয়া সময় নহয়, আৰু এটা পৰাজয় মানে আপোনাৰ কাহিনীৰ শেষ অধ্যায় নহয়। যদি আজি আপুনি পৰিছে, কাইলৈ আকৌ উঠক, যদি এবাৰ হাৰিছে আকৌ চেষ্টা কৰক, আৰু যদি কোনোবাই কয় তুমি নোৱাৰিবা, তেন্তে তেওঁলোকৰ সৈতে তৰ্ক নকৰিব, কেৱল সময় উত্তৰ দিবলৈ দিয়ক, কাৰণ এদিন আপোনাৰ সফলতাৰ কাহিনীটো মানুহে শুনিব। তেওঁলোকে ক'ব মানুহজন বা মানুহজনী সফল হ'ল, কিন্তু আপুনি জানিব সেই সফলতাৰ আঁৰত আছিল এগৰাকী মাকৰ ত্যাগ, এজনী জীয়েকৰ চকু পানী, অসংখ্য নিখংগ ৰাতি আৰু অসংখ্যবোৰ নিজকে কোৱা, মই নোৱাৰিম বুলি কোৱা, মই আকৌ চেষ্টা কৰিম বুলি কোৱা সেই যাত্ৰা। গতিকে সপোনটো ডাঙৰ কৰক, পথটো কঠিন হ'লেও আগবাঢ়ি যাওক, সময় লাগিলেও ৰৈ নাযাব, আৰু নিজৰ ওপৰত বিশ্বাসটো কেতিয়াও নেহেৰুৱাব।
1: ধন্যবাদ আৰ চি বৰগোহাঁই, আপুনি ইমান সুন্দৰকৈ এটি হৃদয়স্পৰ্শী কাহিনী আমাক পাঠ কৰি শুনালে। আমি আশা কৰোঁ শ্ৰোতাই নিশ্চয় এই কাহিনী শুনি ভাল পাব।
2: এতিয়া আপোনালোকলৈ বুলি আগবঢ়াব বিচাৰিছোঁ এটি কবিতা। কবিতা কৰিব এই মহাবিদ্যালয়ৰ ছাত্ৰ, আপোনাৰ পৰিচয়টি আগবঢ়াব।
3: মোৰ নাম পাৰ্থপ্ৰতিম বৰা, মই তেজপুৰ আইন মহাবিদ্যালয়ৰ তৃতীয় ষাণমাসিকৰ এগৰাকী ছাত্ৰ। যিহেতু তেজপুৰ জ্যোতি বিষ্ণুৰ নামেৰে চহকী, সেয়েহে মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি কবিতা কাঞ্চনজংঘাৰ বুৰঞ্জী কবিতাটি পাঠ কৰিবলৈ ওলাইছোঁ। কাঞ্চনজংঘাৰ বুৰঞ্জী। মই কাঞ্চনজংঘা, তুষাৰ শুভ্ৰশীৰ, ময়ে অগ্ৰভেদীবীৰ, মোৰ জতা ঝৰি ঝৰি, নিজৰি নিজৰি বয়, নিগৰি নিগৰি অবিৰল কল কল, শৈলজা পয়ো ধৰা পিজুষ সলীলা, সুৰধনী গংগা, প্ৰথমৰ প্ৰভাতৰ অৰুণৰ জ্যোতি, অনন্য ঝুৰি মোৰ আলোক নৃত্য কৰি বিয়পাই বিশ্বত ৰঞ্জন দুটি, মোৰে আশে পাশে গাই কিন্নৰী বালিকাই আলোক বোধন মহাগীত, সন্ধিয়াই সন্ধিয়াই বেলি বিদায় গানে দিগন্ত করে মুখরিত উদয় আর অস্ত, বর্ণ বৈচিত্র ছয়াময়া কাছুনের কাছে প্রহেলিকাময় সমন আছে, কুতজ কুসুমর লগে লগে লাখে লাখে মৃদু মৃদু কম্পিত সমীরণ সন্ধ্যা, শৈলবালা দলে কস্তুরী অতীতরু অতীত, যি মহা অতীতে বর্তমান ভেদি ভবিষ্যতলৈ যায়, মূরে চুহালতে বহি বুরঞ্জীর পাত লুটিয়ায় ভবিষ্যতর কথা কয় কল্পনা লঙ্ঘা,

0: আমি কাঞ্চনজঙ্ঘা ভারত বর্ষ দেখি শুনি জাগে মূর বিষাদত হর্ষ প্রকৃতির অভিনয় মানসী পুতলা আহি উঠি গোল পাতে পাতে বিচিত্র মেলা হাঁহি আর কান্দুন নব নব খেলা রূপান্তরে আহি বরণ সলায় হাঁহি মানসীয়ে নাচে ভারতর মঞ্চত যুগ কাল বাজনারে করি সংগত পিন্ধি পিন্ধি সভ্যতার নতুন মেখেলা নাচি নাচি উরুয়ায় সোনোয়ালি ধুলা সেই ধুলিরেই ধাক্কায় ধুলিতেই চহি যায় পুরনি ভঙ্গা পুনর ধুলির পরাই রূপ লো জাগে এক নবযুগ অঙ্গা অহরত আছে বই সুরধনি গঙ্গা ময়ো উদাসী আছো কাঞ্চনজঙ্ঘা।
1: ধন্যবাদ পার্থপ্রতিম বৰা, আপুনি সুন্দৰকৈ কবিতাটি পাঠ কৰি শুনালে। অনুষ্ঠানত এইবাৰ এয়া।
2: নমস্কাৰ, মই শ্ৰী দেৱাহুতী চমুৱা, তেজপুৰ আইন মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ এগৰাকী ছাত্ৰী। মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ শিৰোনাম মমতাৰ চিঠি। কবি হেম বৰুৱা। মৰমৰ এয়া মম এডাল জ্বলাই লৈছোঁ, আজি বহু দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ। বাহিৰৰ উৰুঙা বতাহজাক আহি মমডাল কোবাইছে, চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ, মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈয়ে লাগিছিল। সিদিনা আছিল কাতিৰ কুঁৱলী কণা কোমল পোৱা, পদূলিত তলসৰা শেৱালিবোৰ উপচি আছিল, আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জন্তু নাওখন লৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ, মই লোৱা কঁকালৰ ৰিহাখনলৈ তুমি বাৰু কিয় একেথৰে চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাটোৰ আলোকৰ মানুহ, আৰু মই যেন তলকৰা হেঁপাহ শেৱালি। সিদিনা মন সাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অলেহ থৰ কঁপনি জাগিছিল। তোমাৰ জানো এইবোৰ কথা মনত নাই? আমাৰ দেউতাই যে চিঠি লিখিছিলে, আই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি, এইবোৰ 7 বছৰৰ আগৰ কথা। মোৰ যে সকলোবোৰ পুৰাণৰ সাধু যেন লাগে। জেঠমহীয়া দেউতাৰ বছৰীকীয়া হৈ গ'ল, তোমাৰ বাবুল এতিয়া বৰটো হৈছে, তাৰ ওপৰ পাৰিত এধান ইমান ডালিম গুটি যেন দাঁত অকণি গজিছে। সি মোক একেবাৰে এৰিকে নিদিয়ে, কেতিয়াবা মোৰ যে ইমান খং উঠে। তুমি নাই নহয় সেইকাৰণে। সি বাৰু মোৰ বগা সাজযোৰলৈ এনেদৰে তথালৈকে চাই থাকে কিয়? তাৰ উপজেৰে পৰা সেই কাপোৰযোৰ চিনাকি, সেইকাৰণে নহয়। বাবুল এতিয়া বৰটো হৈছে বুজিছা, আৰু ডাঙৰ হ'লে স্কুলত তাক নাম লগাই দিম। সি আঁতৰি থকা সময়খিনি মোৰ বুকুখন তেনে উদং হৈ থাকিব ভাই। আৰু কি লিখিম, বিশেষ একো নাই। মোৰ এই শপত, তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবা দেই। মই ভোক দয়া দি ফটিয়া গৈ বুঢ়া লুইতৰ বুকুৰ পৰা তোমাক ৰিঙিয়াই মাতিম। তুমি যিদিনা উলটি আহিবা মোক আগতীয়াকৈ জনাবলৈ নাপাহৰিবা দেই। মৰম নবা, ইতি তোমাৰ মমতা পুনৰ। এইবাৰ বুজিছা, মাঘৰ মেজিৰ জুইকুৰা বৰ ৰঙাকৈ জ্বলিছিল। আমাৰ আইতাৰ কলি ছাগলীজনীৰ দুটা পোৱালি জগিছে, এটা হুঠ বগা আৰু আনটো পহৰা।
1: মমতাৰ চিঠি হেম বৰুৱাৰ দ্বাৰা ৰচিত এই কবিতাটি পাঠ কৰি শুনালে দেৱাহুতি চমুৱাই। শ্ৰোতাসকল, আহকচোন এইবাৰ আমি জুবিন গাৰ্গৰ কণ্ঠৰ গীত দুটিমান শুনি লওঁ। পৰিৱেশন কৰিব পুলকিত গগৈয়ে।
3: তোমালৈ বৰষা তুমি।

পুলকিত গগৈৰ কণ্ঠত জুবিন গাৰ্গৰ গীত দুটি শুনিলে। অনুষ্ঠানৰ শেষত এয়া সুৰজিৎ ডেকা, তেখেতে পৰিৱেশন কৰিব এটি তবলাৰ লহৰা।

আপুনি বৰ সুন্দৰকৈ তবলাৰ লহৰাদি পৰিৱেশন কৰিলে। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। যিহেতু আমাৰ অনুষ্ঠানৰ সময় সীমিত, আমাৰ আজিৰ বিচিত্ৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিছে। আজিৰ অনুষ্ঠানত গীত মাত কবিতাৰে সজাই পৰাই তুলিলে তেজপুৰ আইন মহাবিদ্যালয়ৰ লগতে তেজপুৰৰ বিভিন্ন প্ৰান্তৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে। বাদ্যযন্ত্ৰত সংগত কৰিলে হাৰমনিয়ামত মনোজ নাথ আৰু তবলাত আছিল উৎপল বৰা। অনুষ্ঠানটিৰ আগ ধৰি সম্পাদনা কৰিলে তন্ময়ী গগৈ আৰু ময়ূৰাক্ষী নাথে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথৰ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এই অনুষ্ঠানটিৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

শ্ৰোতাসকলে ইমান পৰে থলীতে বাণীবন্ধন কৰা বিচিত্ৰানুষ্ঠানটি শুনিলে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ ৰংকু বুঢ়া আৰু সংগীসকলৰ কণ্ঠৰ নাগাৰা নাম।

শ্ৰোতাসকলে ইমান পৰে ৰংকৌ বৰা আৰু তেওঁৰ সংগীসকলৰ কণ্ঠত নাগাৰা নাম শুনিলে। এয়া আকাশবাণী তেজপুৰ খন্তেক পিছতেই 8:45 দিল্লী কেন্দ্ৰযোগে সমাচাৰ সন্ধ্যা আৰু নিশা 9 বজাত নিউজ এট 9 আমাৰ তেজপুৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠান শুনি আছে নীতি ভূঞাৰ কণ্ঠত তেজপুৰ আকাশবাণী কেন্দ্ৰৰ পৰা। শিল্পীগৰাকীৰ কণ্ঠত এইবাৰ আগবঢ়াইছোঁ আন এটি গীত। গীতৰ কথা ইদ্ৰিছ আলী।

0: শ্রোতাসকলে মেন পৰে নীতি ভূঞাৰ কণ্ঠৰ আধুনিক গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ, আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
3: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
4: সলাওক সলাওক অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
0: এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছো বিয়লিৰ ৰং।
5: তেজপুৰ আগবঢ়াইছো বিয়লিৰ ৰং।

0: আজিৰ বিয়লিৰ ৰং অনুষ্ঠানলৈ আমি আমন্ত্ৰণ জনাই আনিছোঁ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সমগ্ৰ শিক্ষাৰ অৱসৰপ্ৰাপ্ত খণ্ড সমল ব্যক্তি পংকজ দেৱৰয়ক। ছাৰ নমস্কাৰ।
1: নমস্কাৰ।
0: আপোনাক আমাৰ বিয়লি ৰং অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানত প্ৰথমে আপোনাৰ জন্ম ক'ত হৈছিল, আপোনাৰ পিতৃ মাতৃ শৈশৱৰ সময়ছোৱা, তাৰ লগতে শিক্ষা ক'ত কিদৰে আৰম্ভ কৰিছিলে সেইখিনিৰ পৰাই জানোচোন আপোনাৰ বিষয়ে কওকচোন।
1: মোৰ জন্ম উলুবাৰীৰ পৰা অকণমান আগত চাইডৱাৰ্ট ষ্টেট বুলি কয়, কলাকুচি বাগান বুলি ক'লে চবেই চিনি পায়, কলাকুচি গাঁওখনৰ নাম অনুসৰি বাগানখনৰ নাম কলাকুচি বাগান বুলি কয়, তাতে মোৰ জন্ম 53 চনৰ 12 জানুৱাৰী তাৰিখে। বাগানতে মই ডাঙৰ দীঘল হৈছোঁ আৰু বাগানৰ ওচৰত থকা LP স্কুল এখনত মই পঢ়িলোঁ। প্ৰথমতে দেউতাই মোক তাৰমানে বাগানত থকাৰ কাৰণে মোক ডন বক্সো স্কুলত আনি, মানে ছেণ্ট জোচেফ বুলি যিখন স্কুল আছে তাত মোক এডমিশ্যন দিছিলে। কিন্তু মই মানে খুব কান্দিছিলোঁ হেনো ঘৰৰ পৰা আঁতৰি থকাৰ কাৰণে, সেইকাৰণে তাৰপৰা মোক অলপ দিনতে ঘূৰাই ঘৰলৈ লৈ গ'ল আৰু মই তাতে পঢ়া শুনা কৰিলোঁ। মই খেলমাটি হাই স্কুলত অধ্যয়ন কৰিছোঁ গোটেইটোক 10ম শ্ৰেণীলৈকে, আৰু খেলমাটি স্কুল তেতিয়া ভেঞ্চাৰ হোৱাৰ কাৰণে বিহুগুৰি হায়াৰ ছেকেণ্ডাৰীৰ পৰা মই মেট্ৰিক দিছোঁ। বৰ্তমান হায়াৰ ছেকেণ্ডাৰী, আগতে হায়াৰ ছেকেণ্ডাৰী নাছিলে, হাই স্কুল আছিলে, ৰবি কোচ ছাৰ আছিলে তেতিয়া প্ৰধান শিক্ষক। তাৰপৰা মই মেট্ৰিক পাছ কৰিছিলোঁ 1971ত।
0: আপুনি প্ৰৱেশিকা বিহগুৰি হায়াৰ ছেকেণ্ডেৰী, বৰ্তমান হায়াৰ ছেকেণ্ডেৰী, তাৰ পৰা উত্তীৰ্ণ হ'ল আৰু তাৰ পাছৰখিনি?
1: তাৰপিছত দৰং কলেজত মই পঢ়া শুনা কৰোঁ, দৰং কলেজৰ পৰা গ্ৰেজুৱেশ্যন লওঁ। দৰং কলেজৰ পৰা গ্ৰেজুৱেশ্যন লোৱাৰ পিছত মই অলপ দিন চাকৰি কৰিলোঁ, বাগানত চাকৰি কৰিলোঁ। বাগানৰ চাকৰি ভাল নাপালোঁ, চাকৰিটো যেন মোৰ লগত চুট কৰা নাই এনেকুৱা লাগিল, সেইকাৰণে মই সেইখন এৰি মই আকৌ মোৰ ঘৰৰ কাষতে উলুবাৰী গাঁও এখন আছে তাতে এখন স্কুল পাতি আছিলে তালৈকে আহিলোঁ। মই তাত সহকাৰী শিক্ষক হিচাপে মই যোগদান কৰিলোঁ। সেইখন তেতিয়া ভেঞ্চাৰ আছিলে, এই ভেঞ্চাৰ পিৰিয়ডটো পাৰ কৰি 91 চনত বিদ্যালয়খন প্ৰাদেশিকৰণ হয় আৰু তেতিয়াৰ পৰা মই চৰকাৰী শিক্ষক হিচাপে থাকোঁ। ইয়াৰ মাজতে মই মাষ্টাৰ ডিগ্ৰীও কৰিলোঁ, অসমীয়াত মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ, এইটো 88-89ত BEd কৰিলোঁ নগাঁও BEd কলেজৰ পৰা। এইটো ডেপুটেশ্যনত স্কুলৰ পৰা পঠাইছিলে, এইটো 83-84ত। তাৰপৰা BEd কৰিলোঁ, মাষ্টাৰ ডিগ্ৰী গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৰিলোঁ, আৰু এটা ডিগ্ৰী আছে পঞ্জাৱত, পঞ্জাৱী ভাষাৰ শিকিবৰ কাৰণে মই 1 বছৰ এটা তাৰমানে ডিগ্ৰী আছে লেংগুৱেজৰ ওপৰত, আৰু সেইটো লোৱাৰ পিছত মই স্কুলতে থাকি গ'লোঁ আৰু পঢ়া শুনাত বুলি ক'লে তিমান নাই আৰু।
0: হয়, আপুনি শিক্ষকতাৰ বৃত্তিৰ সৈতে জড়িত হৈ পৰিলে। এতিয়া সেই সময়ত, যিখিনি সময়ত আপুনি বাগানত পঢ়ি আছিলে বা আপোনাৰ সেই শৈশৱৰ সময়ছোৱা, সেই সময়ত কেনেকুৱা ধৰণৰ পৰিৱেশ আছিলে পঢ়া শুনাৰ ক্ষেত্ৰত, বা শিক্ষক শিক্ষয়িত্ৰীসকল কেনেকুৱা আছিলে, সেই সময়খিনি কেনেধৰণে পাৰ কৰিছিলে?
1: আচলতে আমি জীৱনটো এনজয় কৰিছোঁ বুলি আমি অনুভৱ কৰোঁ, কাৰণ আমাৰ জীৱনত মুক্ত জীৱন আছিলে, কোনো বাইণ্ডিংছ নাছিলে, আৰু আমি যেতিয়া তেতিয়া য'ত ত'ত গৈছিলোঁ। ঘৰৰ পৰা যদি 3-4 দিন 1 সপ্তাহমানো ঘৰত আঁতৰি থাকোঁ, ঘৰত খবৰ লোৱা নাছিলে যে ই কলৈকৈ গ'ল বুলি। আজিৰ যুগত হ'লেতো পুলিচত দৌৰাদৌৰি লাগি যাব, গতিকে আমাৰ দিনত তেনেকুৱা আমি কোনো, এইটো পূৰা এনজয় কৰিলোঁ। আমি বাগানৰ মাজত আছিলোঁ, মুক্তভাৱে আছিলোঁ, প্ৰকৃতিৰ মাজত ডাঙৰ হোৱা, গছ গছনি, চৰাই চিৰিকটি এইবিলাক লৈ খালৰ মাছবিলাক মাৰি আনন্দ পাইছিলোঁ, তেনেকুৱাকৈ আমাৰ জীৱনটো ই হৈছিলে, গতি লৈছিলে। আৰু তাৰ মাজেদি আমি যেন জীৱনটোৰ প্ৰকৃত চিন্তাবিলাক আমি বিচাৰি পাইছিলোঁ, প্ৰকৃত যিটো এনজয়মেণ্ট আনন্দ, সেইটো আমি সেই জীৱনটোৰে পাইছিলোঁ বুলি ভাবোঁ। আৰু আজিৰ যুগৰ ল'ৰা ছোৱালী সেইটো বঞ্চিত হৈ আছে বুলি কেতিয়াবা কেতিয়াবা দুখ লাগে।
0: সময়ৰ পৰিৱৰ্তনৰ লগে লগে বহুখিনি পৰিৱৰ্তন হৈছে। এতিয়া আপুনিও এগৰাকী শিক্ষক আৰু সেই সময়ছোৱাত আপুনি এগৰাকী ছাত্ৰ হিচাপে, সেইখিনি সময়ৰ শিক্ষা ব্যৱস্থা বা শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে কেনেকুৱা ধৰণৰ যোগসূত্ৰ আছিলে, পৰিৱেশ কেনেকুৱা আছিল?
1: আমি শিক্ষকক যেনেকৈ ভয় কৰিছিলোঁ আৰু শিক্ষকৰ পৰা আমি জানিবলৈও বিচাৰিছিলোঁ, আৰু আটাইতকৈ ডাঙৰ কথা আছিলে আমাৰ ঘৰত আমাৰ অভিভাৱকে শিক্ষকক খুব সন্মান কৰিছিলে। শিক্ষকে যদি আমাৰ বিষয়ে মিছাকৈও যদি কিবা কৈছিলে, ঘৰত সেইটো সঁচা বুলি ভাবি লৈছিলে, আমাৰ কথাটো ইমান বিশ্বাস।

0: কৰা নাই। কিন্তু আজিৰ ককে সেই পৰিৱেশটো পোৱা নাই। কেতিয়াবা কেতিয়াবা মা দেউতা যদি স্কুলত যায়, আমি ভয়ে ভয়ে চাইছিলোঁ কিবা লগাই থৈ এনেকুৱা ভাবিছিলোঁ।
1: পিতৃ মাতৃতকৈও অধিক শিক্ষকক সমীহ কৰা হৈছিলে
0: আৰু তেওঁলোকে সঁচাকৈ তেওঁ অন্তৰৰে আমাক বৰ ভাল পাইছিলে। শিক্ষকে আমি কেনেকৈ শিকিম সেইটো যেন তেওঁলোকৰ একমাত্ৰ তাৰমানে চিন্তা আছিলে। তেওঁলোকে কি উপায় উলিয়াই আমাক শিকাব পাৰিব, ক্লাছটোত কেনেকুৱা আমাক মানে বিষয়টোৰ ওপৰত মানে মনোযোগ আনি দিব পাৰে, তাৰ কাৰণে তেওঁলোকে যৎপৰ নাচি চেষ্টা কৰিছে দেই মই ভাবোঁ। তাৰপিছত মই নিজেও শিক্ষক হিচাপে মোক কিন্তু আমি কিন্তু সেইটো আমি বিচাৰিছিলোঁ যে আমাৰ সন্তানবিলাক বা আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে যাতে এটা জীৱনত সফল হ'ব পাৰে সেইটো আমি বিচাৰিছিলোঁ আৰু সেইটো হৈছেও। কিন্তু
1: হয়, আচলতে পাঠ্যক্ৰমসমূহ ছাত্ৰ ছাত্ৰীৰ মনোগ্ৰাহী হোৱাকে পঢ়োৱাটো সেই সময়ছোৱাত বা এটা সময়ত সেয়াই মুখ্য উদ্দেশ্য আছিলে। কেৱল মাথো পাঠ্যক্ৰম শেষ কৰাৰ মানে যি তৎপৰতা তাত নাথাকি
0: হয়
1: সেইটো নাছিলে। সেইখিনি সময়ত আপোনাৰ কিবা বিশেষ অভিজ্ঞতা আছে নেকি, আপোনাৰ সেই শৈশৱৰ বা লৰালিৰ কিবা বিশেষ তেনেকুৱা অভিজ্ঞতা আপোনাৰ এতিয়াও মনত আছে নেকি?
0: বহুত অভিজ্ঞতা আছে, পাৰ্টিকুলাৰলিটো কোৱাটো সম্ভৱ নহয়। কিন্তু আমি বন্ধু বান্ধৱৰ লগত থাকি বৰ ভাল পাইছিলোঁ। আমাৰ যেন আন্তৰিকতাটো ইমান বেছি আছিলে, ফ্ৰেণ্ডশ্বিপটোক আমি বহুত মৰ্যাদা দিছিলোঁ। আৰু এতিয়ালৈকে যিসকল জীৱিত আছে, মোৰতো প্ৰায় 74 ইয়াৰ্ছ হৈ গ'ল নহয়, গতিকে এতিয়ালৈকে যিবিলাক জীৱিত আছে তেওঁলোকৰ লগতো এতিয়াও সম্পৰ্কবিলাক আমাৰ আছে, দুটা নাই কিন্তু
1: নিস্বাৰ্থ আছিলে সেইবোৰ। হয়, শিক্ষা গ্ৰহণ কৰাৰ সময়ছোৱাত একেবাৰে স্কুলৰ পৰা মহাবিদ্যালয়লৈকে বা বিশ্ববিদ্যালয়তো হওক, পঢ়া শুনাৰ বাহিৰে আৰু কি কি ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছিলে?
0: মই এনেই লিখা মেলা কৰিছিলোঁ আৰু কেতিয়াবা কেতিয়াবা খেলা ধূলা কৰিছিলোঁ, কিন্তু মানে এক্সপাৰ্ট নাছিলোঁ। মানে খেলা ধূলাত বৰ এটা এক্সপাৰ্ট বা নাম কৰাব পৰাকৈ তাৰমানে কৌশল দেখুৱাব পৰা নাছিলোঁ। কিন্তু লিখা মেলাটো কৰিছোঁ, আলোচনী তালোচনী এইবিলাকক কেতিয়া ই কৰিছোঁ, নাচ ভাওনা এইবিলাক নাটক আদি এইবিলাকৰ লগত জড়িত। গাঁৱত নাটক হ'লে আমি নাটকত ভাওনা পালেও খং উঠিছিলোঁ যে কিয় মোক ভাওনি দিলে বুলি, গতিকে তেনেকুৱা এটা চলিছিলে আৰু। সেইটোৱে এটা বেলেগ এনজয়মেণ্ট আছিলে দেই।
1: তাৰ পৰা যেতিয়া ওলাই আহিলে, দৰং মহাবিদ্যালয়লৈ ওলাই আহিলে, তেতিয়া সেই গাঁৱৰ পৰিৱেশৰ পৰা ওলাই আহি চহৰৰ পৰিৱেশত সেইখিনি সময়ত কলেজীয়া শিক্ষাৰ যি পৰিৱেশটো আছিলে বা সেই সময়ত আপুনি কেনেধৰণে ঢাল খাইছিলে এটা চহৰৰ পৰিৱেশৰ লগত, এই গোটেই শিক্ষা ব্যৱস্থাটোৰ সৈতে সেই সময়খিনি?
0: চহৰত অহাৰ পিছত বৰ এটা পৰিৱৰ্তন পোৱা নাছিল, কিন্তু সদায় আমি এটা আতংক মুডত থাকিছিলোঁ দেই, যে আমাতকৈ আমি গাঁৱৰ পৰা অহাবিলাকতকৈ চহৰৰ যিখিনি ল'ৰা ছোৱালী তেওঁলোকে অকণমান বেছি জানে বা বুদ্ধিয়ক বেছি, কোনোবা বিপদত পৰি যাব পাৰোঁ, গতিকে তেওঁলোকৰ পৰা বৰ জুখি জুখি তাৰমানে তেওঁলোকৰ লগত সম্পৰ্ক নৰখা নহয় ৰাখিছিলোঁ, কিন্তু বৰ জুখি জুখি
1: এটা নিৰ্দিষ্ট দূৰত্বত আছিলে,
0: কাৰণ ভয় লাগিছিলেতো। আৰু সেইকাৰণে তাৰমানে বিশেষকৈ মোৰ বন্ধু এজন আছিলে প্ৰবীণ বৰা বুলি, ডিপুটাৰ প্ৰবীণ বৰাৰ ককাইদেউ প্ৰদীপ বৰা, তেওঁ তাৰমানে কলেজখনত অকণমান লিডাৰশ্বিপ টাইপৰ আছিলে, গতিকে প্ৰবীণৰ বন্ধু বুলি মানে প্ৰদীপ দাৰ ওচৰ পাইছিলোঁগৈ কিবা অসুবিধা পৰিলে। সেইটোৱে এটা তাৰমানে মোৰ মানে বিশেষ অভিজ্ঞতা আছে, বিপদত পৰিলে বা কোনোবাই যদি বিশেষকৈ ৰেগিং চেগিঙত যদি পৰি যাওঁ তেতিয়াই প্ৰদীপ বৰাৰ ওচৰত গৈছিলোঁ।
1: হয়, সেইখিনি সময়ত কলেজৰ যিসকল শিক্ষক আছিলে কেনেধৰণৰ
0: শিক্ষক বিশেষকৈ আমি টংক ভট্ট ছাৰক পাইছিলোঁ। আমি মনৰ বাঘ দেখিলে যেনেকৈ ভয় কৰিছিলোঁ, টংক ভট্টকো আমি যে ৰাস্তা দি গৈছিলে তেওঁক আমি তিমান ভয় কৰিছিলোঁ, বিৰাট ভয় কৰিছিলোঁ। আৰু যে প্ৰিন্সিপাল ছাৰ যথেষ্ট মৰমীয়াল আছিলে, চুম ছাৰ আছিলে, চুম ছাৰকো বৰ ভাল পাইছিলোঁ, কিন্তু টংক ভট্ট ছাৰক কিন্তু আমি বিৰাট, আনকি আমাৰ কলাৰ টলাৰতো তাৰমানে বুটামটো যদি নলগোৱাকৈ থাকে আমি ঠিক কৰি লৈছিলোঁ, ছাৰ আহি থকা দেখা পালে বুটামটো আমি বুকুৰ খোলাবকৈ নাৰাখিছিলোঁ, কাৰণ ছাৰে সেইটোতে পইণ্ট আউট কৰিব আৰু তই কি ইয়াত দাৰেগিৰি কৰিব আহিছ নেকি বুলি প্ৰশ্ন কৰিব, সেইটোৱে আমাৰ কাৰণে যথেষ্ট ভয়ৰ কাৰণ আছিলে, এই কথাটো মনত পৰে। আৰু পূৰ্ণনাথ ছাৰকো তেনেকুৱা আমি খুব ডেকা বয়সত পাইছিলোঁ, এতিয়া আছে পূৰ্ণনাথ ছাৰ, তেখেত ডেকা বয়সত আছিলে, গতিকে তেওঁ মৰমো কৰিছিলে আৰু ধমকিও দিছিলে। সেইটো কিন্তু আমি স্কুল আৰু কলেজৰ বৰ এটা পাৰ্থক্য অনুভৱ নকৰিলোঁ দেই, আমি এইটো অনুভৱ নকৰিলোঁ যে আমি স্কুলত পঢ়িছোঁ নে কলেজত পঢ়িছোঁ, কলেজটো আমি স্কুলত যেনেকুৱা শাসন আছিলে কলেজত আমি সেই শাসনটো পাইছোঁ।
1: কলেজৰ সময়ছোৱাতো আপুনি লিখা মেলা বা খেলা ধূলাৰ

0: এতিয়া জড়িত আছিলে,
1: কৰিছোঁ অলপ অলপ অলপ কৰিছোঁ আৰু।
0: হয়, ইতিমধ্যে উল্লেখ কৰিছিলে আপুনি বাগানৰ চাকৰিটো যোগদান কৰিছিলে স্নাতক ডিগ্ৰী সম্পূৰ্ণ হোৱাৰ পিছত। বাগানৰ সেই চাকৰিটোৰ পৰা শিক্ষকতালৈ আহিবলৈ, শিক্ষকতাৰ জড়িত হ'বলৈ হয়তো আপোনাৰ আগৰ পৰা ইচ্ছা আছিলে?
1: মোৰ দেউতা বাগানত চাকৰি কৰিছিলে, গতিকে বাগানৰ পৰিৱেশতে আমি ডাঙৰ হৈছিলোঁ। সেই হিচাপত কিন্তু বাগানত মই এডজাষ্ট হ'ব পাৰিব লাগিছিলে। কিন্তু মই স্কুলীয়া জীৱনত মই বহু বন্ধু বান্ধৱ আৰু এটা গাঁৱলীয়া জীৱন পাইছিলোঁ। বিভিন্ন নাটক চাটক এইবিলাকত আমি যোগাযোগ কৰি খেলিছিলোঁ। বাগানত যেন এটা বাইণ্ডিংছৰ ভিতৰত সোমাই যোৱাৰ নিচিনা হ'ল। মোৰ মানে এনেকুৱা লাগিল যে মই ইয়াত থাকিলে মই উশাহ বন্ধ হৈ যাব, কাৰণ তেওঁলোকৰতো এটা নিৰ্দিষ্ট ইয়াৰ ভিতৰত থাকে, মানে কৰ্ম নিয়মবিলাক থাকে। সেই নিয়মটো আচলতে যেন মোৰ কাৰণে এটা ধৈৰ্যটো চুটি কৰি দিছিলে, আৰু সেইকাৰণে মই বাগানত চাকৰিটো এৰি দিলোঁ। দেউতাই অলপ দুখ পাইছিলে বাগানৰ চাকৰিটো এৰি দিয়াৰ কাৰণে, কিন্তু মই ভেঞ্চাৰ স্কুল এখনত গৈ চাকৰি কৰিলোঁ। আৰু যেতিয়ালৈকে স্কুলখন ভেঞ্চাৰ আছিলে, প্ৰায়ে মানে যেতিয়া অভাৱ অনটন হয় ঘৰত, মায়ে মানে কথাটো মোক শুনাইছিল।

0: মই এডজাষ্ট হ'ব পাৰিব লাগিছিলে। কিন্তু মই স্কুলীয়া জীৱনত মই বহু বন্ধু বান্ধৱ আৰু এটা গাঁৱলীয়া জীৱন পাইছিলোঁ। বিভিন্ন নাটক চাটক এইবিলাকত আমি যোগাযোগ খেলিছিলোঁ। বাগানত যেন এটা বাইণ্ডিংছৰ ভিতৰত সোমাই যোৱাৰ নিচিনা হ'ল। মোৰ মানে এনেকুৱা লাগিল যে মই ইয়াত থাকিলে মই উশাহ বন্ধ হৈ যাব, কাৰণ তেওঁলোকৰতো এটা নিৰ্দিষ্ট ইয়াৰ ভিতৰত থাকে, মানে কৰ্ম নিয়মবিলাক থাকে। সেই নিয়মটো আচল যেন মোৰ কাৰণে এটা ধৈৰ্যটো চুটি কৰি দিছিলে আৰু সেইকাৰণে মই বাগানত চাকৰিটো এৰি দিলোঁ। দেউতাই অলপ দুখ পাইছিলে বাগানৰ চাকৰিটো এৰি দিয়াৰ কাৰণে, কিন্তু মই ভেঞ্চাৰ স্কুল এখনত গৈ চাকৰি কৰিলোঁ আৰু যেতিয়ালৈকে স্কুলখন ভেঞ্চাৰ আছিলে প্ৰায়ে মানে যেতিয়া অভাৱ অনটন হয় ঘৰত মায়ে মানে কথাটো মোক শুনাইছিলে, শোকত থাকোঁতে ভূতে কিলাই বুলি যে কয় এই শব্দটো মাৰ মুখত প্ৰায়ে শুনিছিলোঁ। মোক ভাতকেইটা দি কেতিয়াবা পাচলি তাচলি নাথাকিলে মায়ে এইটো এইষাৰ কথা ক'ব, শোকত আছিল নহয় ভূতে কিলাইছিলে এইকাৰণে এতিয়া খায় ইয়াকে নিমখেৰে খায়।
1: হয়, আৰু আচলতে আপুনি মুক্ত মনেৰে হয়তো কৰ্ম কৰিবলৈ বিচাৰিছিলে নহয়?
0: মুক্ত এটা সামাজিক জীৱন লাগে, সামাজিক জীৱন, সেই জীৱনটো মোৰ কাৰণে বৰ মানে একচেপ্টেবল আছিলে, সেইটোৱে এইকাৰণে মই তেনেকুৱাত গুচি আহিলোঁ।
1: আপুনি ক'লে ভেঞ্চাৰ আছিলে সেইখন স্কুল, সেইখিনি সময়ত কেনেকুৱা ধৰণে আপোনালোকে শিক্ষা ব্যৱস্থাটো আগবঢ়াই নিলে বা কেনেকুৱা কেনেকুৱা পৰিৱেশৰ মাজেৰে আগবাঢ়িলে?
0: পোনপটীয়াভাৱে মোৰ শিক্ষক নহয়, কিন্তু তেওঁক আমি সেই অঞ্চলত যি অঞ্চলত আমি ডাঙৰ দীঘল হৈছোঁ সেই অঞ্চলত তেওঁ এজন মহান শিক্ষক হিচাপে পৰিচিত আছিলে, তেওঁ কনক চন্দ্ৰ বড়ো। তেওঁৰ তাৰমানে আমাৰ কাৰণে আদৰ্শ আছিলে, ৰোল কেৰেক্টাৰ আছিলে, টিচাৰৰ ৰোল কেৰেক্টাৰ, যাৰ কাৰণে তেওঁক আমি সদায় ফ'ল' কৰিছিলোঁ যে ছাৰে কেনেকুৱা কি কথা কৰিলে ভাল পাব কি নকৰিলে বেয়া পাব এইবিলাক কথা তাৰমানে আমি সদায় চিন্তা কৰিছিলোঁ। আৰু তেখেতৰ ডিৰেকশ্যন মতে বা তেওঁলোকৰ যি ধৰণে তেখেতে নিৰ্দেশনা দিছিলে সেইমতে আমি শিক্ষকতা কৰিছিলোঁ। আৰু মই ভাবোঁ এতিয়া মই ছাত্ৰ ছাত্ৰীবিলাকক লগ পালে সোধো যে তেওঁলোকক বাৰু আমি ভালকৈ শিকাব পাৰিছিলোঁনে, তেওঁলোকে কিন্তু কয় ছাৰ বৰ ডাঙৰ পণ্ডিত হ'ব পৰা নাই কিন্তু ছাৰ অমানো বুলি কিন্তু আপোনালোকক যাতে কোনেও ক'ব নোৱাৰে সেইখিনি আপোনালোকে শিকাই দিছে, তাৰ কাৰণে কৃতজ্ঞ বুলি কৈ থাকে ছাৰ আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে দেই। আৰু বড়ো ছাৰে কিন্তু ইয়াত যথেষ্ট অৰিহণা আছে, বড়ো ছাৰৰ অৰিহণা নাথাকিলে আমি একজন পাৰফেক্ট টিচাৰ যে যাক কোৱা হয় সেইটো হয়তো হ'ব নোৱাৰিলোঁ। মোৰ আজিৰ তাৰিখত মই এইটো স্বীকাৰ কৰোঁ যে বড়ো ছাৰ যদি আমাৰ ৰোল কেৰেক্টাৰ হিচাপে নাথাকিলেহেঁতেন আমি হয়তো ইমান সফল হ'ব নোৱাৰিলোঁহেঁতেন, কাৰণ আমি এটা মানে মস্ত সাগৰত সাঁতুৰি থাকি কোনফালে পাৰ আমিটো বিচাৰি নাপালোঁহেঁতেন না, গতিকে ছাৰে কিন্তু সেই পাৰটো কোনফালে আমাক দেখুৱাই দিছিলে, এই তাৰ কাৰণে আমি কিন্তু তেখেত আজি নাই কিন্তু আমি তেখেতৰ ওচৰত কৃতজ্ঞ। সেইটো
1: হয় তেখেতৰ আদৰ্শক আপোনালোকে অনুকৰণ কৰিলে। হয়, আপুনি নিজে পঢ়ি থকা সময়খিনি পাছত আপুনি যেতিয়া শিক্ষক হ'ল পাৰ্থক্য হয়তো আহিছিলে নহয় জানো, সময়ৰ পাৰ্থক্য বা শিক্ষা ব্যৱস্থাৰ পাৰ্থক্য, কেনেকুৱা ধৰণৰ পাৰ্থক্য আছিলে একেবাৰে অৱসৰৰ সময়লৈকে, সময়ৰ লগে লগে যিখিনি পাৰ্থক্য আহে ছাত্ৰৰ মাজত, ছাত্ৰ সমাজত বা শিক্ষা ব্যৱস্থা?
0: বৰ বেছি ডাঙৰ তাৰমানে পাৰ্থক্য আমি পোৱা নাই, কাৰণ আমি যিটো পৰিৱেশত আমি শিক্ষা গ্ৰহণ কৰিছিলোঁ পৰৱৰ্তী পৰ্যায়ত যেতিয়া আমি শিক্ষক হ'লোঁ আমি কিন্তু সেই একেটা ধৰণেই চলাইছোঁ, ক'ৰবাত ক'ৰবাত আমি প্ৰেছাৰো দিব লগা হৈছে, যদি আমি প্ৰেছাৰ দিছোঁ সমাজৰ পৰা কিন্তু ইমান আমি বাধা পোৱা নাছিলোঁ, প্ৰেছাৰ দি হ'লেও আমি মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ চিন্তাৰ লগত মিলাই লৈ আগবঢ়াই লৈ গৈছিলোঁ, গতিকে বৰ এটা পৰিৱৰ্তন পোৱা নাই। কিন্তু এতিয়াৰ ক্ষেত্ৰত মই ব্লক ৰিচোৰ্চ পাৰ্চন হিচাপে মই বিভিন্ন স্কুলত ভ্ৰমণ কৰিছোঁ গৈছোঁ, এতিয়াৰ শিক্ষকসকলে কিন্তু সেইটো অসুবিধা পাই আছে, অন স্কিল যিটো সেই স্কিলটো তেওঁলোকে ইউজ কৰিব পৰা নাই,
1: আগতে সেই বস্তুটো সেইটো
0: নাছিলে, তুমি তোমাৰ স্কিলটো ব্যৱহাৰ কৰা তেনেকুৱা আছিলে। আমি শিক্ষক হিচাপে সেইটোৱেই আমি নিজৰ স্কিলটোকে আমি ব্যৱহাৰ কৰিছোঁ কৰি পাইছোঁ, কিন্তু তাৰ এতিয়া পৰ্যায়ত কিন্তু সেইটো সম্ভৱ হোৱা নাই, এইটো অকণমান গণ্ডগোল গৈছে।
1: হয়, সুদীৰ্ঘ সময় শিক্ষকতাৰ সৈতে জড়িত হৈ থাকিলে আৰু বৰ্তমান সময়ত আপুনি কৈছে যথেষ্ট পৰিৱৰ্তন আহিছে শিক্ষা ব্যৱস্থাতেই হওক বা অভিভাৱকসকলৰ মানসিকতাই হওক বা ছাত্ৰ ছাত্ৰীৰ যি প্ৰতিযোগিতামূলক বৰ্তমান সময় চলিছে, এতিয়া এগৰাকী শিক্ষক হিচাপে আপুনি আপোনাৰ ধাৰণাৰ পৰা কি ক'বলৈ বিচাৰিব যে বৰ্তমান যি প্ৰতিযোগিতামূলক সময় তাৰ সৈতে মিলাই চলিবলৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে বাধ্যবাধকতাখিনিতো থাকিবই, তাৰ মাজতে শিক্ষক শিক্ষয়িত্ৰীও নিজৰ কাম কৰি যাব লাগিব, এই ছাত্ৰ ছাত্ৰীসকলক মানুহ কৰি তুলিব লাগিব বা ছাত্ৰ ছাত্ৰীসকলেও প্ৰতিযোগিতামূলক সময়ৰ সৈতে মিলি মূল্যবোধৰ যি পথ সেয়া পথত তেওঁলোকে থাকিব লাগিব, কেনেধৰণে আগবাঢ়িব তেওঁলোকে, আপুনি এগৰাকী শিক্ষক হিচাপে কি ক'ব?
0: মোৰ

0: কথা হল মই যেটো বুঝি পাওঁ আৰু আজি যেটো অভিভাবকে হোক বা শিক্ষকে হোক সবে তার মানে একেকোবে প্রথম মহলা বা দ্বিতীয় মহলাত উঠাই দিব বিচাৰে।
1: হয়,
0: কিন্তু প্রথম মহলা আর দ্বিতীয় মহলাত উঠিবলৈ হলে এটা সিঁড়ি বগাই উঠিব লাগে। এই কথাটো কিন্তু কোনো চিন্তা নকৰে, সবে ভাবে চমু পথৰ কথা চিন্তা কৰে। সেইটো বস্তুৱে আটাইতকৈ মানে তাক বগাই উঠিবলৈ দিব লাগিব না, আৰু বগাবলৈ গ'লেতো মাটিত ভৰি ৰাখিব লাগিব না, মাটিৰ পৰা উৰিতো গৈ কোনোবাই মানে ফাৰ্ষ্ট ফ্ল'ৰ বা ছেকেণ্ড ফ্ল'ৰত উঠি যাব নোৱাৰে। গতিকে এই কথাটো কিন্তু এটা ডাঙৰ সমস্যা হৈছে। সবে তাৰমানে ওপৰলৈ চিন্তা কৰে, কিন্তু তলৰ পৰা যে বেছটো যে ঠিক কৰি আনিব লাগিব এই বিষয়টো কিন্তু বহুতে চিন্তা নকৰে আৰু প্ৰব্লেমটো তাতে হৈছে। ৰিচেণ্টলি আমাৰ তাৰমানে বেছটো শক্তিশালী কৰিবৰ কাৰণে সমগ্ৰ শিক্ষা কিন্তু বিভিন্ন ধৰণৰ ই লৈছে। FLN বুলি এটা তাৰমানে ই লোৱা হৈছে আৰু নিপুণ অসম বুলি এটা তাৰমানে প্ৰগ্ৰাম আছে, যিটো প্ৰগ্ৰামৰ আণ্ডাৰত সেইটো বস্তু কৰি আছে। বেছটো যাতে শক্তিশালী হয়, চিৰিটো কেনেকুৱা বগাব লাগিব সেইটো কাকো শিকাব নালাগে। এতিয়া আমি যেতিয়া আমাৰ মা দেউতাই কেতিয়াও আমাক শিকোৱা নাছিলে কেনেকৈ চিৰি বগাব লাগে, আমি যেতিয়া বেছটো পাই গ'লোঁ, বেছটো পাই যোৱাৰ কাৰণে চিৰিটো আমি নিজে নিজে বগাই উঠিলোঁ। সেইটো কিন্তু এটা সাংঘাতিক তাৰমানে ডিফাৰেঞ্চ এটা আহি গৈছে। এই বস্তুটো চবেই ওপৰত চিন্তা কৰে, তলত কোনেও চিন্তা নকৰে।
1: সফলতাৰ কথা সকলোৱে ভাবে, কিন্তু সেইখিনি পাবলৈ যিখিনি কষ্ট কৰিব লাগিব,
0: যিটো তাৰমানে প্ৰচেছ, যিটো
1: হয় সেইখিনি বহুতে পাহৰি যায়। আৰু হয়তো সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল দুদুল্যমান অৱস্থাত গুচি যায়, আৰু বহু ক্ষেত্ৰত আজিকালি দেখা পোৱা যায় যে বেয়া পথলৈ গুচি যায়। এতিয়া সেইখিনিৰ পৰা বাচিবলৈ আমাৰ অভিভাৱকসকলৰো দায়িত্ব আছে, শিক্ষকসকলৰো দায়িত্ব আছে, আমাৰ সমাজৰ প্ৰতিজন লোকৰে দায়িত্ব আছে, যাতে ছাত্ৰ ছাত্ৰীসকলক আমি সৰুৰে পৰা সেই নিৰ্দিষ্ট এটা, আপুনি যিটো ক'লে, তেওঁলোকৰ কষ্ট যিখিনি কৰিব লাগিব সফলতা পাবলৈ, সেইখিনি আমি শিকাব লাগিব, নহয় জানো, পৰিশ্ৰম কৰিবলৈ শিকাব লাগিব।
0: আজি ল'ৰা ছোৱালী প্ৰায়ে তাৰমানে বিভিন্ন ধৰণৰ নিচা খাবলৈ লৈছে, নিচা ব্যৱহাৰ কৰি লৈছে, আৰু ক'ৰবাত ক'ৰবাত তাৰমানে ছুইচাইডৰ কেছো আহে। টেলেণ্টেড ল'ৰা ছোৱালীবিলাক
1: মানসিকভাৱে ভাগি পৰে তেওঁলোক।
0: এই যে এইটো ব্ৰেকআপটো যে হয়, এইটো কিহৰ কাৰণে হৈছে, সেইটো এজ এ টিচাৰ মই এইটো অনুভৱ কৰোঁ। আচল কথা কি, তেওঁলোকক তাৰমানে ওপৰৰ পৰা জাপি দিয়াৰ কাৰণে যে বেছটো তাৰ নিজে তাৰমানে যিকোনো ৰেজিষ্টেঞ্চ তাৰ নোহোৱাকৈ সেই ওপৰত উঠি গ'ল। ৰেজিষ্টেঞ্চ নোহোৱাকৈ যদি এটা বস্তুক যদি প্ৰেছাৰ দিয়া যায়, সেইটোতো হয় ব্ৰাষ্ট হ'ব নহ'লে ভাঙি পৰিব। সেই ঘটনাটো হৈ আছে, কিন্তু এই বস্তুটো কিয় আনিব পৰা নাই, আমাৰ শিক্ষা ব্যৱস্থাৰো ক'ৰবাত কেৰিং থাকিব পাৰে, বা আমাৰ তাৰমানে পদ্ধতিৰ মানে ছিষ্টেমত কিবা গণ্ডগোল থাকিব পাৰে, মই একজেক্টলি ক'ব নোৱাৰিম। কিন্তু এইটো অনুভৱ কৰোঁ মই যে এটা টেলেণ্টেড ল'ৰা কিয় হয় ড্ৰাগ আসক্ত হৈ যায়, নহ'লে সি নিজে ছুইচাইড কৰিলে হয়, এইবিলাক কথা আচলতে আমাৰ কিন্তু যিটো জেনেৰেশ্যন, এটা জেনেৰেশ্যনক কিন্তু আমি তাৰমানে বিভ্ৰান্তিৰ মাজত পেলাই দিছোঁ। এইটো কিন্তু আচলতে ঠিক হোৱা নাই, মই ভাবোঁ এইটো চিন্তা চৰ্চা কৰিব লাগে। হয়তো মোতকৈ বিজ্ঞ লোক আছে, তেওঁলোকে এই বিষয়ে চিন্তা চৰ্চা কৰিব আৰু কৰিয়ে হয়তো তেওঁলোকে এটা পথ উলিয়াব। টেলেণ্টবিলাক যেতিয়া হেৰাই যাব, টেলেণ্টবিলাক যেতিয়া বিপথে গুচি যাব, এইটো মানে গোটেই নেশ্যনটোৰ কাৰণে এটা ক্ষতিয়ে হয়। এইটো কিন্তু ৰোধ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰাটো প্ৰয়োজন আছে বুলি মই অনুভৱ কৰোঁ। এজ এ মানে এক্স টিচাৰ হিচাপে মই এইটো অনুভৱ কৰোঁ। কথাটো চিন্তা চৰ্চা কৰিবলৈ চাইক'লজিকেলি চিন্তা কৰিব লাগে, তেওঁলোকৰ মানসিক ক'ত প্ৰব্লেম হৈ আছে, সেইবিলাক বস্তু আলোচনা কৰি আৰু ইয়াৰ এটা ব্যৱস্থা ল'ব লাগে, সেইটো মই অনুভৱ কৰোঁ।
1: হয় ছাৰ, অৱসৰ আপুনি গ্ৰহণ কৰিলে, যথেষ্ট দীঘলীয়া সময় শিক্ষকতা কৰিলে, প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিলে, তাৰ লগতে সমগ্ৰ শিক্ষাৰ খণ্ড সমল ব্যক্তি হিচাপেও আপুনি কাৰ্যনিৰ্বাহ কৰিলে, অভিজ্ঞতা বহুত হ'ল, নহয় জানো, এই ক্ষেত্ৰত
0: 49 years,
1: হয় 49 বছৰ, কেৱল নিজৰ বিদ্যালয়খনেই নহয়, আপুনি বিভিন্ন বিদ্যালয়ৰ সৈতে জড়িত হ'বলৈ আপোনাৰ সৌভাগ্য হ'ল, যথেষ্ট সময় আপুনি শিক্ষা ব্যৱস্থাটোক দিলে। ইয়াৰ বাহিৰেও আৰু কি কি ক্ষেত্ৰৰ সৈতে আপুনি জড়িত হৈ আছে বৰ্তমানলৈকে, কেনেধৰণে নিজক সক্ৰিয় কৰি ৰাখিছে, সেই বিষয়ে জানিবলৈ বিচাৰিছোঁ।
0: এই বিষয়ে ক'বলৈ বৰ দীঘলীয়া ক'ব লাগিব, কাৰণ মই অকল শিক্ষকতাৰ লগতেই জড়িত নহয়, মই শোণিতপুৰ জিলা শিক্ষক সংস্থাৰো মই ছেক্ৰেটাৰী আছিলোঁ, অল আছাম হাইস্কুল শিক্ষক সংস্থাৰো মই ছেক্ৰেটাৰী আছিলোঁ, গতিকে গোটেই অসম মই ঘূৰি ফুৰিছোঁ। গতিকে এই যে অসমৰ বিভিন্ন বিদ্যালয়বিলাকত মই গৈছোঁ, বিভিন্ন ঠাইত মেল মিটিং কৰিছোঁ, সেই এটা অৰ্গেনাইজ কৰা যিটো তাৰমানে ই, সেইটো যেন মোৰ তেজৰ লগত মিলি আছিলে আৰু মই সেইটো খুব ভাল পাইছিলোঁ। মই বিভিন্ন ঠাইত মোৰ নিজৰ কৰ্ম

0: খিনি মই নকৰাকৈ থকা নাই। তাৰ মাজতে মই মানে মোৰ শিক্ষকসকলৰ কাৰণে বা সমাজখনৰ কাৰণে কি দিব পাৰোঁ, কাৰণ মোৰ এটা বিশ্বাস মোৰ জন্মটো কিবা এটা কাৰণত হৈছে আৰু মই সেই কাৰণটো যদি পূৰা কৰিব নোৱাৰোঁ, পূৰণ নকৰাকৈ যদি মই গুচি যাওঁ, উভতি যাওঁ নিজৰ সস্থানলৈকে, তেতিয়াতো বৰ মানে এটা ই হৈ থাকি যাব, গেপ হৈ যাব। গতিকে মোৰ যিমান দিন মই জীয়াই থাকিম প্ৰতিটো মুহূৰ্ত মই মানে ইউটিলাইজ কৰিব বিচাৰোঁ আৰু দি যাবলৈ বিচাৰোঁ, কাৰণ মইতো লৈ যাব নোৱাৰিম। হয়তো যথেষ্ট নাজানিব পাৰোঁ, যিখিনি জানো, যিখিনি বুদ্ধিমত্তাৰে যিখিনি আহৰণ কৰিব পাৰিছোঁ, এইখিনি যদি কিঞ্চিত পৰিমাণে যদি সমাজখনক দি যাব পাৰোঁ, সেইকাৰণে মই সমাজৰ লগত সদায় ওতঃপ্ৰোতভাৱে জড়িত থাকোঁ আৰু সাহিত্য সভাৰ লগতো মই জড়িত, আৰু অৰ্গেনাইজেশ্যন কৰিয়ে মই বেছি ভাল পাওঁ, এইটো কৰিছোঁ মই। আৰু তাৰ কাৰণে গালিও খাইছোঁ মই মানুহ বহুতৰ, হ'লেও কিন্তু মই নকৰাকৈ থকা নাই।
1: আপুনি সামাজিকভাৱে জীয়াই থাকি বেছি ভাল পায়, আপুনি উল্লেখো কৰিছে ইতিমধ্যে। অৱসৰৰ পাছৰ সময়খিনি আপুনি ক'লে সামাজিকভাৱে জড়িত হৈ থাকে, সক্ৰিয় হৈ থাকে, দিনটো কেনেধৰণে অতিবাহিত কৰে, নিজক সক্ৰিয় কৰি ৰাখিবলৈ নিজৰ স্বাস্থ্যৰ যতন হওক কেনেধৰণে অতিবাহিত কৰে?
0: মই ৰাতিপুৱা 4:00 বজাত উঠোঁ, আসন কৰোঁ। মই আসন কৰাটো মোৰ মানে আজিৰ নহয়, আজি 30 বছৰ পৰাই মোৰ সেইটো চলি আহিছে। অলপ পাৰিলে খোজকাঢ়ো, নহ'লে নাই। তাৰপিছত মোৰ ৰাতিপুৱা যিখিনি কাম সেইখিনি কৰোঁ, গা পা ধুওঁ, পূজা পাঠো কৰোঁ, মই ধাৰ্মিকো, এইটো ক'ব নোৱাৰোঁ যে মই মানে বাস্তৱক মই বিশ্বাস কৰোঁ, যিটো এক্সিষ্টেঞ্চ তাকে মই বিশ্বাস কৰোঁ। কিন্তু অবাস্তৱৰ বুলি ক'লে ধৰ্মটো অবাস্তৱ আহি যায়তো, গতিকে মই ধৰ্মকো বিশ্বাস কৰোঁ। কিয় বিশ্বাস কৰোঁ? মই ভাবোঁ মোৰ এটা ধৰ্ম আছে, মানুহ হিচাপে মোৰ এটা ধৰ্ম আছে, যেনেকৈ পানীৰ ধৰ্ম, জুইৰ ধৰ্ম থাকে, মানুহ হিচাপে মোৰ এটা ধৰ্ম আছে। সেইখিনি কৰিবৰ কাৰণে যাতে মই পথচ্যুত নহওঁ, তাৰ কাৰণে মই গোসাঁই ঘৰত যাওঁ, নোযোৱা নহয় দেই, মই গোসাঁই ঘৰত যাওঁ আৰু গোসাঁই আৰাধনা কৰোঁ, ধ্যান কৰোঁ, যাৰ ফলত কি হৈছে মই এটা মানে মানসিক শক্তি পাওঁ। তাৰপিছত ব্ৰেকফাষ্ট কৰাৰ পিছত মই ওলাই আহোঁ, হয়তো ক'ৰবাত কিবা কামৰ লগত ব্যস্ত হৈ পৰোঁ, আৰু যদি নাথাকে আকৌ উভতি গৈ ঘৰত ৰেষ্ট লৈ কিতাপ এখন লৈ বহি থাকোঁ। ইমানেই মোৰ জীৱনৰ মানে বৰ্তমান তাৰমানে কাম।
1: হয়, আজি আমাৰ অনুষ্ঠান সামৰিবও সময় হৈছে, যিহেতু আমাৰ সময় সীমিত। শেষত আমাৰ যিসকল বয়োজ্যেষ্ঠ শ্ৰোতা আছে, এই বয়সতো, আপুনি ক'লে আপোনাৰ 74 বছৰ হৈছে বৰ্তমান, এই বয়সতো সুন্দৰকৈ নিজকে সক্ৰিয় কৰি ৰাখিছে, সমাজৰ বিভিন্ন ক্ষেত্ৰত আপুনি নিজকে জড়িত কৰি ৰাখিছে, আমাৰ যিসকল বয়োজ্যেষ্ঠ আছে ঘৰত বা আজিৰ শ্ৰোতাসকলেই হওক বা যিসকল আমাৰ সমাজৰ বয়োজ্যেষ্ঠ, তেখেতসকললৈ আপুনি কি বাৰ্তা দিবলৈ বিচাৰিব এই অনুষ্ঠানৰ জৰিয়তে?
0: মোৰ বাৰ্তা বুলি কওঁতে তেখেতসকল নিশ্চয় ইয়াত অভিজ্ঞ ব্যক্তিও আছে, মোৰ চিধা চিধি কথা আৰু, মানুহ ষ্ট্ৰেছটো ল'ব নালাগে, মানে ষ্ট্ৰেছমুক্ত হৈ কেনেকৈ থাকিব পাৰি সেই কথাটো নিজে চিন্তা কৰিলোঁ। মই এতিয়া ক'লে যে তেওঁ ষ্ট্ৰেছমুক্ত হ'ব সেইটো সম্ভৱ নহয়, তেওঁ নিজে এইটো উলিয়াব লাগিব, কেনেকৈ মই ষ্ট্ৰেছমুক্ত হৈ থাকিব পাৰিম। আৰু সেইটো যদি তেওঁ কৰি থাকে, মই জীৱনটো তেওঁ তাৰমানে কোনো ক্ৰিটিকেল লাইফ তেওঁ নহয়, এইটো এটা এনজয়েবল লাইফ হ'ব, লাইফটো ক্ৰিটিকেল লাইফ কৰিব নালাগে, এনজয়েবল, কাৰণ আমি আহিছোঁ যেনেকৈ গুচি যাওঁ তেনেকৈ, গতিকে যিকেইদিন থাকোঁ এনজয় কৰোঁ, উইদাউট কাকো ক্ষতি নকৰাকৈ, দেই কাকো ক্ষতি নকৰাকৈ আমি এনজয় কৰি যাব লাগিব, কাৰণ এনজয় বুলি ক'লে বহুত অৰ্থ হয়। গতিকে মই সেইটো অৰ্থ দীঘল কৰিব বিচাৰোঁ, মই পোনে পোনে কৈছোঁ যে কাৰো ক্ষতি নকৰাকৈ জীৱনটো এনজয় কৰিব লাগে, ষ্ট্ৰেছ ল'ব নালাগে, কোনোবাই বেয়া ব্যৱহাৰ কৰিছে সেইটো আচলতে একচেপ্ট কৰি ল'ব লাগে, যে মই সেইটো পাবলগীয়া আছিলে মই লৈ লৈছোঁ, হজম কৰিলে নীলকণ্ঠ যিটো, যেতিয়াই তাৰমানে হজম কৰিব মন নাযায় তেতিয়া নীলকণ্ঠৰ কথা মনত পৰিলে হ'ল, নীলকণ্ঠক কৈ দিব নহয় তেওঁ বিষ পান কৰি ডিঙিত ৰাখি থৈছিলে, হয় নে নহয়? গতিকে জীৱনটো এনজয় কৰিব লাগে, হাঁহি মাটিৰে যাব লাগে, এই তেনেকুৱাকৈ জীৱনটো যিকেইটা দিন থকা যায় তেনেকুৱা পাৰ কৰি দিব লাগে, সেইটোৱে কথা আৰু।
1: হয়, খুব সুন্দৰ কথা আপুনি ক'লে, আমিও আশা কৰিছোঁ আপুনি এইদৰে সক্ৰিয় হৈ থাকক, আমাৰ সমাজৰ প্ৰতিগৰাকী বয়োজ্যেষ্ঠ সক্ৰিয় হৈ থাকক আৰু সুস্বাস্থ্য ভগৱানে বৰ্তাই ৰাখক, লগতে জীৱনৰ এই বিয়লি বেলা সুন্দৰকৈ হাঁহি মাতি সুস্বাস্থ্যৰে আপুনি অতিবাহিত কৰক, লগতে প্ৰত্যেকজন বয়োজ্যেষ্ঠই। আজিৰ অনুষ্ঠানটিলৈ আপুনি আহিলে, বহুখিনি সময় আমাক দিলে, বহুখিনি কথা আমি আপোনাৰ বিষয়ে জানিব পাৰিলোঁ। শেষত আপোনাক আমাৰ আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনালোঁ,
0: লগতে ময়ো ধন্যবাদ জনাইছোঁ ইয়াত মাতি আনি, সন্মান দি দুটামান কথা, মোৰ অভিজ্ঞতাৰ কথাই হওক, মোৰ জীৱনৰ কথাই

0: যেখিনি শুনিবলৈ ৰাইজে সুবিধা কৰি দিলে তাৰ কাৰণে মই আকাশবাণী তেজপুৰৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে এই অনুষ্ঠানটি সফল হওক, আগলৈকে উন্নতি হওক আৰু সমাজৰ কাৰণে কাম কৰি যাওক। এইখিনি ৰাখে সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ
1: শ্ৰোতাসকলে। ইমান পৰে আজিৰ বিয়লি ৰং অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা অৱসৰপ্ৰাপ্ত সমগ্ৰ শিক্ষাৰ খণ্ড সমল ব্যক্তি পংকজ দেৱৰয়ৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।
2: শ্ৰোতাসকলে ইমান পৰে বিয়লি ৰং অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে। আকাশবাণী তেজপুৰ এতিয়া আগবঢ়াইছোঁ অনিমা বৰাৰ কণ্ঠৰ লোকগীত।

শ্রোতাসকলে অনিমা বৰা কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্রোতালয় আগবাইছো হিন্দী বোলছবির গীতৰ অনুষ্ঠান। অনুষ্ঠানত আৰম্ভণিতে শুনাবলৈছো জমীৰ বোলছবিত কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।

0: কিউআর কোড স্ক্যান কৰক, 5000 টকা ক্যাশব্যাক পাওক। বাহ, আৰু কি লাগে?
1: পছিলে
2: ইউপিআই পিন কেৱল পইচা পঠিয়াবলৈ দিব লাগে।
3: আৰবিআইয়ে কয়,
4: জানি ৰক, সতৰ্ক হৈ ৰক,
5: ফলা ফলাওক, অভ্যাস ফলাওক।
6: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
5: ফলাওক ফলাওক, অভ্যাস ফলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে, তেন্তে আৰবিআই ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। আৰবিআই কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
7: শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাব লৈছোঁ লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠত অভিমান বোলছবিৰ এই গীতটি।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতিয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
2: ফলা ফলাওক, অভ্যাস সলাওক।
3: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
2: ফলাওক ফলাওক, অভ্যাস ফলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক।

0: বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBIয়ে কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
1: হিন্দী বোলছবি গীতৰ অনুষ্ঠানত আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা এবাৰ শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ কিশোৰ কুমাৰৰ কণ্ঠত মিলি বোলছবিৰ এই গীতটি।

0: কিউআর কোড স্ক্যান কৰক, 5000 টকা ক্যাশব্যাক পাওক। বাহ, আৰু কি লাগে?
1: পছিলে ইউপিআই পিন কেৱল পইচা পঠিয়াবলৈ দিব লাগে।
2: আৰবিআইয়ে কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।
4: ফলা ফলাওক, অভ্যাস ফলাওক।
5: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
4: ফলা ফলাওক, অভ্যাস ফলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট ফলাওক। বেংকে যদিহে মানা কৰে, তেন্তে আৰবিআই ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। আৰবিআই কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
6: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
7: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
6: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
8: শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ চিলচিলা বোলছবিত লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠৰ এই গীতটি।